আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰ আব্দৰ, আহিন মাহৰ আজি দ্বিতীয় দিন আৰু 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: তোমার ভবিষ্যৎ যুজৰ সহায়ক হ'ব। কাৰণ প্ৰতিটো মহৎ কামৰেই মূৰতে একোটা বিশ্বাস নিহিত হৈ আছে। হে অমৃতৰ পুত্ৰ মানুহ, তোমাৰ অন্তৰৰ অন্তঃস্থলত এনে এক জাগ্ৰত কৰ্মস্পৃহা নাইনে যি বাস্তৱত ৰূপায়িত নোহোৱা পৰ্যন্ত তোমাক শান্তি নিদিয়ে? নিশ্চয় আছে। গতিকে বিমৰ্ষ নহবা, আপত্তি নকৰিবা, মূৰ তুলি থিয় হৈ চোৱা। ক্লান্ত ভাতৃ, চোৱা তোমাৰ সহযোগী কৰ্মীসকল কেনেকৈ যুগ যুগ ধৰি জীয়াই আছে, কেনেকৈ পবিত্ৰ অমৰত্বৰ আশীৰ্বাদে তেওঁলোকক ধন্য কৰিছে। বাস্তৱিকতে ক'বলৈ গ'লে মানুহেই নিজৰ ভাগ্যৰ খনিকৰ। নিজৰ বুদ্ধি, সাহস, ধৈৰ্য, শক্তি আৰু সৰ্বোপৰি কৰ্মৰ দ্বাৰাই মানুহে নিজৰ ভাগ্য গঢ়িব পাৰে। নিজৰ সুখ দুখ, অৰ্থ অনৰ্থ সকলো নিজ কৰ্মৰ ওপৰতেই নিৰ্ভৰ কৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি টমাছ কাৰ্লাইলৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: शाबाश, अब इस गीत को अपने घर जाकर अभ्यास करना। करोगे ना?
1: जी सर।
0: साथियों को भी सिखाना। सिखाओगे ना?
1: जी सर। नमस्ते सर।
2: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি নেপালী ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ উমেশ গগৈ আৰু সুলেখা ডেকাৰ কণ্ঠৰ এটি গীত।

0: तुम्हारो मजो थके गाढ़ा पाऊंगी मीठा पाऊंगी।
1: উমেশ গগৈ আৰু সুলেখা ডেকাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। এইবাৰ এয়া জয়ন্ত হাজৰিকা, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল জয়ন্ত হাজৰিকা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ তুলিকা দাসৰ কণ্ঠৰেটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

তুলিকা দাসৰ কণ্ঠকীৰ্তি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 10 বজাত সাধক সন্ধাৰ অনুষ্ঠানত জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতা এক বিশেষ অনুষ্ঠান আজি শুনিবলৈ পাব প্ৰথম খণ্ড। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:30 বজাৰ চেমনিয়াৰ চৰা অনুষ্ঠানত ৰুমি শৰ্মা বৰদলৈ ৰচিত নাট এখন পেঞ্চিলবিহীন ফলি, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:25 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত কৰম পূজাত যাৱা জাগৰণ, এই বিষয়ে লক্ষ্মীমাই দাস আৰু ৰাধিকা কৰ্মকাৰৰ সৈতে সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। দিনৰ 12:30 বজাৰ আদ্ৰ বুলনি অনুষ্ঠানত গুণমণি বৰা ৰচিত আলেখ্য মোহনীয় সৰল, প্ৰযোজনা অনুপম চৌধুৰীৰ।

কণ্ঠৰ মীৰা আচাৰ্যৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 বজাৰ গীতিমালিকাত ভূপেন হাজৰিকা, ৰাণু বৈশ্য, পুলক বেনাৰ্জী, জুবিন চুলতানা আৰু তৌফিক আহমেদৰ কণ্ঠগীত শুনিবলৈ পাব। সন্ধিয়া 7 বজাত ডক্টৰ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। দিনৰ 11:02 নাটশালা অনুষ্ঠানত ৰবীন্দ্ৰ বৰাৰ ৰচিত নাট এজোপা গছৰ ছাঁত, নাটখনিৰ প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। দিনৰ 1:10 দেওবৰীয়া নাট্যানুষ্ঠানত যোগেশ দাস ৰচিত ধাৰাবাহিক নাট চৌধুৰী পৰিয়ালৰ তৃতীয় খণ্ড শুনিবলৈ পাব।

পুৱা 6:05 জ্ঞান বিজ্ঞান, 7 বজাত নিয়োগ বাতৰি, 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 7:30 নিদান অনুষ্ঠানত মধুমেহ ৰোগৰ বিষয়ে ডাক্তৰ মিৰাজুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ, 9:15 অকণিৰ মেলত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব, পুৱা 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু, দিনৰ 1:50 আৰু সন্ধিয়া 5:55 বৃন্দগান, 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আৰু নিশা 7:30 আধুনিক গীতৰ অনুষ্ঠান, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত জলবায়ু পৰিৱৰ্তনত কৃষি বনানীকৰণৰ ভূমিকাৰ বিষয়ে এটি আলোচনা, এই আলোচনাটিত ভাগ ল'ব ডক্টৰ কুসুম কুমাৰ ডেকা আৰু ডক্টৰ কাবেৰী মহন্তই, আত ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 স্বপ্না শইকীয়াৰ কণ্ঠ বৰগীত, 7:20 সাবিত্ৰী বৰ্মন আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰত ননী ৰাভাৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীতৰ শিল্পী মৃদুলা দাস, সুৰ সংৰচনা ৰমেন চৌধুৰীৰ, 8:10 গজল অনুষ্ঠান, 9:00 চিত্ৰগীত আৰু নিশা 10:00 ৰামধেনু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

আমার নম্বর হয়েছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি এইটোকে থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: ভিটামিন ডি। ভিটামিনসমূহ প্ৰাকৃতিকভাৱে পাব পৰা কিছুমান ৰাসায়নিক যৌগ। জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে এইবোৰ অতি কম পৰিমাণে হ'লেও নিতান্তই আৱশ্যক, আৰু প্ৰধানতঃ খাদ্যৰ যোগেদিহে এইবোৰ আমাৰ শৰীৰলৈ আহিব লাগে, কিয়নো শৰীৰে নিজে ইহঁতক সংশ্লেষণ কৰিব নোৱাৰে। ভিটামিনসমূহে নিজে শৰীৰক অতি কম শক্তিহে যোগান ধৰে যদিও বহুতো শক্তিৰ ৰূপান্তৰণ প্ৰক্ৰিয়াত এইবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 1912 চনত হলেণ্ডৰ পেকেলহাৰিং, আমেৰিকাৰ মেককলাম আৰু ইংলেণ্ডৰ হপকিনছে প্ৰমাণ কৰি দেখুৱালে যে কেৱল বিশুদ্ধ প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু চৰ্বিযুক্ত খাদ্য গ্ৰহণৰ ফলত যিবোৰ শাৰীৰিক উপসৰ্গই দেখা দিয়ে সেইবোৰ প্ৰতিৰোধ কৰিবলৈ গাখীৰ মথা পানী বা প্ৰটিনবিহীন গাখীৰ সুফলদায়ক। ছাৰ ফেডৰিক হপকিনছে গাখীৰৰ ৰোগ প্ৰতিৰোধী উপাদানবোৰৰ নাম দিলে অতিৰিক্ত খাদ্য উপাদান বুলি। সেই একে বছৰতে পোলেণ্ডৰ বিজ্ঞানী কেচিমিৰ ফাংকে চাউলৰ মলৰ পৰা দানাকাৰ পদাৰ্থ এবিধ পৃথক কৰি উলিয়াবলৈ সক্ষম হয়। ই বেৰিবেৰি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বা আৰোগ্য কৰিব পাৰে। ৰাসায়নিকভাৱে ই এমাইন শ্ৰেণীৰ যৌগ, সেয়েহে খাদ্যদ্ৰব্যৰ অতিৰিক্ত খাদ্য উপাদানৰ নাম ৰখা হ'ল ভিটামাইন বুলি। ভিটাৰ অৰ্থ হ'ল প্ৰাণ বা জীৱন। পাছত জীৱৰ স্বাভাৱিক বৃদ্ধিৰ বাবে অত্যাৱশ্যকীয় অন্যান্য অতিৰিক্ত খাদ্য উপাদান আৱিষ্কৃত হ'বলৈ ধৰাত দেখা গ'ল যে ইহঁত আটাইবোৰ এমাইন শ্ৰেণীৰ যৌগ নহয়।

সেয়ে ভিটামাইনৰ ই বৰ্ণটো লোপ কৰি এই অত্যাৱশ্যকীয় খাদ্য উপাদানবোৰৰ নাম ৰখা হ'ল ভিটামিন বুলি, যাক আমি খাদ্যৰ প্ৰাণ বুলি কওঁ। আৱিষ্কাৰৰ ক্ৰম বা ধৰ্ম নিৰ্দেশ কৰা শব্দৰ ভিত্তিত ভিটামিনবোৰক এ, বি, চি, ডি, কে আদি বিভিন্ন ইংৰাজী বৰ্ণৰ দ্বাৰা বুজোৱা হয়। বিজ্ঞানী মেককলামে 1922 চনত কট মাছৰ যকৃতৰ তেলত পয়ালগা ৰোগ প্ৰতিৰোধী উপাদান এবিধৰ উপস্থিতি আৱিষ্কাৰ কৰে। ইয়েই ভিটামিন ডি। 1931 চনত এংগাছ নামৰ বিজ্ঞানী এজনে ইয়াৰ এটা ৰূপ ভিটামিন টু আৰু 1937 চনত বিজ্ঞানী উইণ্ডাছে আন এটা ৰূপ ভিটামিন থ্ৰী পৃথক কৰিবলৈ সক্ষম হয়। মাছৰ যকৃতৰ তেল ভিটামিন ডিৰ উৎকৃষ্ট উৎস। কণীৰ কুহুম, গাখীৰ, মাখন আদিতো ইয়াক যথেষ্ট পৰিমাণে পোৱা যায়। ষ্টেৰল যৌগবোৰ ভিটামিন ডিৰ প্ৰভিটামিন। উদ্ভিদত থকা আৰ্গষ্টেৰল সূৰ্যৰ ৰশ্মিত থকা অতি বেগুনীয়া বিকিৰণৰ প্ৰভাৱত ভিটামিন ডিলৈ ৰূপান্তৰিত হয়। আমাৰ গাৰ ছালত থকা 7D হাইড্ৰক্লৰষ্টৰেল সূৰ্যৰ ৰশ্মিৰ অতি বেগুনীয়া অংশৰ প্ৰভাৱত ভিটামিন ডিলৈ পৰিৱৰ্তিত হয়। অৰ্থাৎ শৰীৰত ভিটামিন ডি প্ৰস্তুতিৰ বাবে সূৰ্যৰ ৰশ্মি অতি প্ৰয়োজন। ভিটামিন ডিৰ অভাৱত হাড়ৰ গঠন বাধাপ্ৰাপ্ত হয়। ল'ৰা ছোৱালীৰ হাড়ৰ বৃদ্ধি খৰতকীয়া হোৱা বাবে সিহঁত প্ৰথমেই এই ভিটামিনৰ অভাৱৰ বলি হয় আৰু পয়ালগা ৰোগত ভোগে। ইয়াৰ অভাৱত হাড়ৰ গঠন ক্ৰুটিপূৰ্ণ হোৱা বাবে পয়ালগা ৰোগী থিয় হ'ব খুজিলে হাড় ধেনুবৰীয়া হৈ পৰে। এই ৰোগত হাত ভৰিৰ গাঁঠি ফুলি উঠে, কামিহাড় ভাঁজ খাই পৰে, দাঁত গজাত পলম হয় আৰু দাঁতৰ গঠন বিকৃত হ'ব পাৰে। প্ৰাপ্তবয়স্ক লোকৰ হাড়ৰ বৃদ্ধি মন্থৰ হোৱা বাবে আৰু গাৰ ছালে ভিটামিন ডি প্ৰস্তুত কৰি থকা হেতুকে সাধাৰণতে তেওঁলোকৰ ভিটামিন ডিৰ অভাৱ নঘটে। গৰ্ভৱতী মহিলাই উপযুক্ত পৰিমাণে ভিটামিন ডি পালে ই গৰ্ভস্থ সন্তানৰ হাড় গঠনত সহায় কৰাৰ উপৰিও তাৰ যকৃততো জমা হৈ গৈ আৰু জন্মৰ কেইবামাহ পাছলৈ নৱজাতকৰ দেহত ভিটামিন ডিৰ অভাৱ নহয়। উল্লেখযোগ্য যে জাৰ্মানীৰ জৈৱ ৰসায়ন বিজ্ঞানী এডল্ফ উইণ্ডছে শৰীৰৰ বিভিন্ন বিপাকীয় ৰাসায়নিক প্ৰক্ৰিয়াত ভিটামিন ডি শীৰ্ষক গৱেষণা পত্ৰৰ বাবে তেওঁলৈ 1928 চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হৈছিল।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগত খালী হোৱা 200টা ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 6,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বায়লজি বিষয় লৈ বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 23 ছেপ্টেম্বৰ। কৰ্মচাৰী চয়ন আয়োগে 2,536টা লোৱাৰ ডিভিজনেল ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনিৰ উদ্দেশ্যে কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 7 অক্টোবৰ। বেংক অৱ বৰোদা নামৰ প্ৰতিষ্ঠানত খালী হোৱা 1,100টা ৱেলথ এক্সিকিউটিভ আৰু ক্ৰেডিট এনালিষ্ট পদৰ বাবে আবেদন বিচৰা হৈছে। ৱেলথ এক্সিকিউটিভ পদৰ সংখ্যা 1,000। প্ৰাৰ্থী স্নাতক হ'ব লাগিব আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ, পৰ্টফলিঅ' মেনেজমেণ্ট ছাৰ্ভিচ।

0: ডিষ্ট্ৰিবিউটৰ আদি কেতবোৰ নিৰ্দিষ্ট বিষয়ৰ যিকোনো এটাত চাৰ্টিফিকেট থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 22 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ক্ৰেডিট এনালিষ্ট পদৰ সংখ্যা 100। প্ৰাৰ্থী স্নাতক হোৱাৰ উপৰি চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bankofbaroda.bank.in। আবেদনৰ শেষ তাৰিখ 24 ছেপ্টেম্বৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগে কম্বাইণ্ড জিঅ'চাইণ্টিষ্ট এক্সামিনেশ্যন 2027 এই পৰীক্ষাৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে জিঅ'লজিষ্ট, জিঅ'ফিজিচিষ্ট, কেমিষ্ট আদি কেইবাটাও বৰ্গৰ মুঠ 127টা পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচন কৰা হ'ব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট upsc.gov.in। আবেদনৰ শেষ তাৰিখ 22 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এই আকাশখনে গুৱাহাটীৰ মহাবাহু খনেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হবলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগ প্ৰদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া 2026 কালি সফলভাৱে সামৰণি পৰে। ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। 100 সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে দেশৰ 1067টা স্থানত আজি ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ অনুষ্ঠিত হ'ব আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 সংখ্যক নিয়োগ মেলাৰ অংশ হিচাপে কালি বিয়লি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী সংস্থাত নতুনকৈ কৰ্মসংস্থাপন লাভ কৰা 51,000ৰো অধিক যুৱক যুৱতীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে শেহতীয়া বৰ্ষকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হবলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগেৰে সুসজ্জিত কৰাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে চৰকাৰে দেশৰ যুৱ প্ৰজন্মক পৰিৱৰ্তিত অৰ্থব্যৱস্থাৰ আৱশ্যকতা অনুসৰি শিক্ষা আৰু দক্ষতাৰে সাজু কৰি তোলাৰ বাবে প্ৰয়াস চলাই আহিছে। চৰকাৰে ব্যক্তিগত খণ্ডত কৰ্মসংস্থাপনৰ সুযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ বাবেও কাম কৰি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্যৰে প্ৰায় 1,00,000 কোটি টকাৰ মূলধনেৰে প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত ৰোজগাৰ যোজনা মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত কেইটামান বছৰত প্ৰায় 40খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে আৰু ইয়াৰ ফলত দেশৰ যুৱ প্ৰজন্মৰ বাবে সুযোগৰ নতুন দুৱাৰ মুকলি হৈছে। এনেধৰণৰ বাণিজ্য চুক্তিয়ে দেশৰ উদ্যমীসকলৰ বাবে নতুন সহযোগিতা আৰু বজাৰ মুকলি কৰাৰ লগতে যুৱক যুৱতীসকলৰ বাবে কেৰিয়াৰৰ নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ যুৱ প্ৰজন্মৰ প্ৰতিভা আৰু দক্ষতাই সমগ্ৰ বিশ্বৰ আস্থা জয় কৰিবলৈ সমৰ্থ হৈছে। ভাৰতৰ উদ্ভাৱক, উদ্যমী আৰু যুৱ প্ৰজন্মৰ শক্তিক লৈ বিশ্ব যথেষ্ট আশাবাদী বুলিও তেওঁ মন্তব্য কৰে। এই উপলক্ষে কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে কয় যে নিয়োগ মেলাৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি আৰু নিযুক্তিৰ মূল্যায়নৰ পৰা চৰকাৰী নিযুক্তি উল্লেখনীয়ভাৱে বৃদ্ধি পোৱা আৰু স্বচ্ছভাৱে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাটো প্ৰমাণিত হৈছে। দেশৰ 45টা স্থানত কালি নিয়োগ মেলা অনুষ্ঠিত হয়। নৱনিযুক্ত প্ৰাৰ্থীসকলে বিত্ত, ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰকে ধৰি নিয়োগ মেলাৰ জৰিয়তে দেশৰ মুঠ 12,75,000 যুৱক যুৱতীয়ে নিযুক্তিপত্ৰ লাভ কৰিছে। নতুন দিল্লীৰ য়াশোভূমিত অনুষ্ঠিত ভাৰতৰ ছেমি কণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া 2026 কালি সফলভাৱে সামৰণি পৰে। ছিলিকন টু ছিষ্টেম, বিল্ডিং দ্য ইকোছিষ্টেম বিষয়বস্তুৰে 3 দিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত 600ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় 300 আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী, 52খন দেশৰ প্ৰতিনিধি আৰু 150

0: সম্পন্ন হোৱাটো প্ৰমাণিত হৈছে। দেশৰ 45টা স্থানত কালি নিয়োগ মেলা অনুষ্ঠিত হয়। নৱনিযুক্ত প্ৰাৰ্থীসকলে বিত্ত, ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়কে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। এইবাৰকে ধৰি নিয়োগ মেলাৰ জৰিয়তে দেশৰ মুঠ 12,75,000 যুৱক যুৱতীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে। নতুন দিল্লীৰ য়াশোভূমিত অনুষ্ঠিত ভাৰতৰ ছেমিকণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া 2026ৰ কালি সফলভাৱে সামৰণি পৰে। ছিলিকন টু ছিষ্টেম বিল্ডিং দ্য ইকোছিষ্টেম বিষয়বস্তুৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত 600ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় 300 আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী, 52খন দেশৰ প্ৰতিনিধি আৰু 150গৰাকীতকৈ অধিক বক্তা আছিল। জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নেডাৰলেণ্ডছ, ছিংগাপুৰ আৰু ছুইডেনৰ প্ৰতিনিধিত্ব কৰা 6খন পেভিলিয়নৰ লগতে 12খন দেশীয় পেভিলিয়নত ছেমিকণ্ডাক্টৰ মূল্য শৃংখলাৰ বিভিন্ন পৰিসৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানৰ বাবে মুঠ 51,656টা পঞ্জীয়ন হোৱাৰ লগতে প্ৰায় 40,000 লোকে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ছেমিকন ইণ্ডিয়াত নীতি সন্দৰ্ভত আলোচনা আৰু প্ৰকল্প পৰিকল্পনাৰ পৰা বাণিজ্যিক ছেমিকণ্ডাক্টৰ উৎপাদনলৈ ভাৰতৰ অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰা হয়। শ্ৰীমোদীয়ে যুৱ চিপ নক্সা প্ৰস্তুতকাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মোহালিৰ চি ডি আই এল ছেমিকণ্ডাক্টৰ আৰু চুৰাটৰ চুচি ছেমিকনৰ বাণিজ্যিক উৎপাদন ব্যৱস্থা ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। তিনিদিনীয়া এই সন্মিলনত 56খন বুজাবুজি চুক্তি স্বাক্ষৰৰ উপৰি বিভিন্ন ঘোষণা আৰু কৌশলগত পদক্ষেপো গ্ৰহণ কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে যিসমূহ দেশে ভাৰত ছেমিকণ্ডাক্টৰ খণ্ডত আগবাঢ়ি যোৱাটো নিবিচাৰে সেই দেশসমূহৰ চাইবাৰ আক্ৰমণ আৰু যিকোনো ধৰণৰ বাধাৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগক প্ৰস্তুত কৰিব লাগে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে কয় যে ভাৰতে সম্ভাৱ্য ভূ ৰাজনৈতিক আশংকাক লৈ অহৰহ সতৰ্ক হৈ থাকিব লাগিব কাৰণ বৰ্তমান ভাৰত চিপ ডিজাইন আৰু নিৰ্মাণকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ এই উত্থানক ইতিমধ্যে প্ৰতিষ্ঠিত বহু প্ৰতিষ্ঠান অথবা দেশে ভাবুকি হিচাপে গণ্য কৰিব পাৰে বুলি শ্ৰীবৈষ্ণৱে উল্লেখ কৰে। ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰতিটো স্তৰৰ বাবে বহু প্ৰচেষ্টাৰ প্ৰয়োজন বুলি উল্লেখ কৰি শ্ৰীবৈষ্ণৱে কয় যে এই ক্ষেত্ৰত উদ্যোগ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিব লাগিব।
1: There are many challenges. It's a very difficult industry. Such a difficult industry requires lots and lots of efforts on every front. Both the industry and the government and the state governments, they have to work in tandem. We have to continuously be watchful of the potential geopolitical risks which will arise because India is now emerging as a country which can design and manufacture chips. Obviously, that will be seen as a threat by many other established players.
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্ৰযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ বুকিঙৰ বাবে বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত কেৱল প্ৰকৃত আৰু প্ৰাপ্য পৰিয়ালেহে যাতে ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছ লাভ কৰে সেয়া সুনিশ্চিত হ'ব। এই ব্যৱস্থাই নকলেৰো অযোগ্য ৰন্ধন গেছৰ সংযোগ নোহোৱা কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে কোনো প্ৰাপ্য পৰিয়ালক ৰন্ধন গেছৰ পৰা বঞ্চিত কৰিব বিচৰা হোৱা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি কয় যে প্ৰতিজন যোগ্য গ্ৰাহকে প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাৰ বাবে বহুকেইটা সহজ উপায় আছে। ইতিমধ্যে 27,43,000 গ্ৰাহকে প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিছে বুলি বিবৃতিত প্ৰকাশ কৰা হৈছে। গ্ৰাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লোৱাৰ সময়ত অথবা বিতৰকৰ শ্ব'ৰুমত বা তৈল বিপণন কোম্পানীৰ মোবাইল এপৰ জৰিয়তে বায়োমেট্ৰিক প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিব পাৰিব। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম 100 সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে আজি দেশজুৰি বিশাল যুৱ জাগৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই উপলক্ষে দেশৰ 1,067টা স্থানত ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দেশৰ 471টা জিলা মাই ভাৰত কাৰ্যালয় আৰু সহযোগী সংগঠনসমূহৰ আন 596টা স্থানত অনুষ্ঠিত হ'ব। এই সমাৰোহৰ জৰিয়তে নিচামুক্ত হোৱাৰ সংকল্প গ্ৰহণ, স্বাক্ষৰ অভিযান, বিষয়বস্তুভিত্তিক বাতৰনাট, শ্লোগান লিখন আৰু যুৱ নেতৃত্বাধীন আলোচনাৰ মাধ্যমেৰে অভিযানৰ বাৰ্তা পোনপটীয়াকৈ যুৱ প্ৰজন্মৰ কাষলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব। দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে 3টা প্ৰধান পদ দখল কৰিবলৈ সমৰ্থ হৈছে। পৰিষদৰ প্ৰাৰ্থী যশ দাবাছে সভাপতি, ৰিচা

0: পুনৰ পঢ়িছো, ৰিয়া ছাউৰীয়ে সচিব আৰু লেখিৰাজ সিঙে যুটীয়া সচিব পদত জয়লাভ কৰে। আনহাতে উপসভাপতি পদত নিৰ্দলীয় প্ৰাৰ্থী দীপাংশু শৌকিন জয়ী হয়। এই সাফল্যৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ সংগঠনটোলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই বিজয় যুৱ সমাজৰ ৰাষ্ট্ৰ প্ৰথম নীতিৰ প্ৰতি থকা বিশ্বাসৰ প্ৰতীক। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে এই ফলাফলে সংগঠনটোৰ নীতি আদৰ্শ আৰু ছাত্ৰ কল্যাণৰ প্ৰতি থকা নিষ্ঠাৰ ওপৰত যুৱ প্ৰজন্মৰ অবিচলিত বিশ্বাসকেই প্ৰতিফলিত কৰা বুলি অভিহিত কৰে। কুৰি সংখ্যক এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকী ভাৰতীয় এথলীটে পদক জয়ৰ বাবে অৱতীৰ্ণ হ'ব। ভাৰতৰ টেগ বল খেলুৱৈ কুইমছি ডিছোজাই ব্ৰঞ্জৰ পদকৰ বাবে জাপানৰ ইউনা ছাকামোটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পাছতে ভাৰতীয় শ্বুটাৰ ইলাভেনিল ৱালাভিৰান, সোনম মাস্কাৰ আৰু বিদেশা বিনোদে মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টৰ পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ মহিলা হকী দলে আজি গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষ হকী দল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। ইপিনে মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। সময়ৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে যুৱক যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ'বলৈ প্ৰয়োজনীয় দক্ষতা আৰু সুযোগ প্ৰদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ ছেমিকণ্ডাক্টৰ সন্মিলনৰ পঞ্চম সংস্কৰণ ছেমিকন ইণ্ডিয়া 2026ৰ কালি সফলভাৱে সামৰণি পৰে। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। 100 সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে দেশৰ 1067টা স্থানত আজি ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ অনুষ্ঠিত হ'ব। আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়া বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ আজি দুদিন, 2026 খ্ৰীষ্টাব্দৰ আজি 20 ছেপ্টেম্বৰ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 5:14 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 5:20 মিনিট 23 ছেকেণ্ড।

পাহাৰ বগাবলৈ হলে প্ৰথমে লাহে লাহে গতি কৰিব লাগিব, কথাষাৰ কৈছিল শ্বেক্সপিয়াৰে। আজি বিশ্ব পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস। বিশ্ব পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস হৈছে সমগ্ৰ বিশ্বৰ মানুহক পৰিৱেশ পৰিষ্কাৰ আৰু আৱৰ্জনা হ্ৰাসৰ বাবে একত্ৰিত কৰা এনে আন্তঃৰাষ্ট্ৰীয় অভিযান। এই দিনটোৰ মূল উদ্দেশ্য হৈছে পথ, নদী, নলা, উদ্যান, বনাঞ্চল আৰু ৰাজহুৱা স্থানত জমা হোৱা আৱৰ্জনা পৰিষ্কাৰ কৰাৰ লগতে মানুহৰ মাজত পৰিৱেশ সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা। কেৱল এদিন পৰিষ্কাৰ কৰাই এই দিৱসৰ উদ্দেশ্য নহয়। এই দিৱসৰ উদ্দেশ্য হৈছে আৱৰ্জনা কমোৱা, পুনৰ ব্যৱহাৰ কৰা আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ অভ্যাস গঢ়ি তোলাই ইয়াৰ অন্যতম লক্ষ্য। এই দিৱসটিৰ মূল বাৰ্তা হ'ল পৰিষ্কাৰ পৰিৱেশৰ দায়িত্ব কেৱল চৰকাৰ বা কোনো সংস্থাৰ নহয়, প্ৰতিগৰাকী নাগৰিকৰ। আজি আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় ক্ৰীড়া দিৱস। আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় ক্ৰীড়া দিৱস প্ৰতি বছৰে 20 ছেপ্টেম্বৰত পালন কৰা হয়। এই দিৱসৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ জীৱনত ক্ৰীড়া আৰু শাৰীৰিক ব্যায়ামৰ গুৰুত্বক বিশেষভাৱে গুৰুত্ব দিয়া হয়। শিক্ষাৰ্থীৰ কেৱল শৈক্ষিক জ্ঞানেই নহয়, শাৰীৰিক সুস্থতা, মানসিক সতেজতা, অনুশাসন, দলীয় মনোভাৱ আৰু নেতৃত্বৰ গুণ বিকাশতো ক্ৰীড়াৰ গুৰুত্ব আছে। বিশ্ববিদ্যালয় পৰ্যায়ত ক্ৰীড়াৰ সুযোগ বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীসকলক নিয়মীয়াকৈ শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাই হৈছে এই দিৱসৰ অন্যতম উদ্দেশ্য। এই দিৱসৰ গুৰুত্বপূৰ্ণ বাৰ্তা হ'ল সুস্থ শৰীৰেহে সুস্থ মন গঢ়ে আৰু ক্ৰীড়াই সুস্থ জীৱনশৈলীৰ পথ দেখুৱায়। 1942ৰ ভাৰতীয় আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা। অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত 1924ৰ 22 ডিচেম্বৰত কৃষ্ণকান্ত

বসন্ত আৰু কর্ণেশ্বরী বৰুৱাৰ ঔৰসত জন্মলাভ কৰিছিল কনকলতা বৰুৱাই। পিতৃ কৃষ্ণকান্ত আছিল এগৰাকী খেতিয়ক। কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত মৃত্যুবাহিনীত যোগ দি 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত গহপুৰ, বিহালী, চতিয়া আৰু ঢেকীয়াজুলিত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুবাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকাগৰাকী আছিল কনকলতা বৰুৱা। থানালৈ সোমাই আহিবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ সৈতে পুলিচৰ লগত কনকলতা বৰুৱাৰ টনা আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতে চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলী এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সন্মুখতেই শ্বহীদ হয়। কনকলতা বাগৰি পৰাৰ লগে লগে মুকুন্দ কাকতীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতেই পুলিচৰ গুলীত একে স্থানতেই মুকুন্দ কাকতীও শ্বহীদ হয়। অসমীয়া আৰু ভাৰতীয় নাৰীসকলে পৰৱৰ্তী সময়ত এই মহান বলিদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননি। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় যুঁজাৰু আছিল ভোগেশ্বৰী ফুকননি। 1885 চনৰ মাঘৰ বিহুৰ দিনাখন অসমৰ নগাঁও জিলাৰ হাতীচুং মৌজাৰ কহুৱাতলিৰ গাঁৱত ভোগেশ্বৰী ফুকননিৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল আত্মাৰাম বুঢ়াগোহাঁই আৰু মাতৃৰ নাম আছিল নীলেশ্বৰী বুঢ়াগোহাঁই। ভোগালী বিহুৰ দিনা জন্ম হৈছিল বাবে তেখেতৰ নাম ৰখা হৈছিল ভোগেশ্বৰী। পাছলৈ চলচলি মৌজাৰ ভোগেশ্বৰ ফুকনলৈ বিয়া হোৱাত তেখেতৰ নাম ভোগেশ্বৰী ফুকননি হৈছিল। 42ৰ গণ আন্দোলন নগাঁৱত সৰ্বাত্মক ৰূপত সৃষ্টি হৈছিল। বৰহমপুৰতেই বেবেজীয়া, বাৰপুজী আৰু জোঙাল বলহুত একেদিনাই শ্বহীদ হোৱা 5জন শ্বহীদৰ স্মৃতিত পঞ্চবীৰ শ্বহীদ দিৱস আয়োজন কৰা হৈছিল আৰু সেইদিনাই এই দিৱস পালন কৰি থকাৰ সময়তে মিলিটেৰী কমাণ্ডাৰ মিষ্টাৰ ফ্ৰেন্স, জিলাৰ বিশেষ দণ্ডাধীশ মিষ্টাৰ ৰোছ আৰু আৰক্ষী উপ অধীক্ষক ভৱানী বৰুৱা আৰু চালনা বাগানৰ মেনেজাৰ মিষ্টাৰ ক্লাৰ্ক সৈন্য সামন্তলৈ সেই তাত উপস্থিত হয় আৰু নিৰ্বিচাৰে এফালৰ পৰা ৰাইজৰ ওপৰত অত্যাচাৰ কৰিবলৈ ধৰে। এই কথা বিজুলী বেগেৰে প্ৰচাৰ হোৱাত ওচৰৰ ঠাইৰ পৰা শ শ মানুহ আহি পুনৰ কংগ্ৰেছৰ পতাকা হাতত লৈ ওলাই আহি চৰকাৰী পক্ষক আগচি ধৰে। এনেতে ভোগেশ্বৰী ফুকননিয়ে হাতত পতাকা লৈ কমাণ্ডাৰৰ সন্মুখত থিয় হয়। নুমলীয়া জীয়েক ৰত্নয়ো হাতত পতাকা লৈ আগবাঢ়ি অহাত কমাণ্ডাৰৰ সৈতে টনা আজোৰা লাগে। ভোগেশ্বৰী ফুকননি সেই কাৰ্যত বাধা দিয়াত কমাণ্ডাৰৰ টুপিটো খুলি মাটিত পৰি যায় আৰু লগে লগেই তেখেতে ভোগেশ্বৰীলৈ গুলী কৰে। 1942 চনৰ 18 ছেপ্টেম্বৰ দিনা বৰহমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত ব্ৰিটিছৰ হাতত গুলী খোৱাৰ পাছৰ পৰাই শয্যাশাৰী হৈ আছিল ভোগেশ্বৰী ফুকননি। 20 ছেপ্টেম্বৰত দেওবাৰে ভোগেশ্বৰী ফুকননিৰ পৰলোক প্ৰাপ্তি হয়। কেৱল মানৱ সমাজৰ উন্নতিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহান ব্যক্তিসকলৰ ভিতৰত মহিয়সী মহিলা আছিল এনি বেচান্ত। যিখিনি সময়ত ইংৰাজে আধুনিকতাৰ শীৰ্ষস্থানত আৰোহণ কৰিছিল, মানুহে কল্পনা কৰা সকলো সুখ ধুনীয়াকৈ জীৱন পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল, সেইখিনি সময়ত ব্ৰিটিছ মহিলাই সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল। 1847 চনৰ 1 অক্টোবৰত লণ্ডনত জন্ম হৈছিল এনি বেচান্তৰ। এনি বেচান্ত প্ৰথমে ভাৰতলৈ আহিছিল 1893 চনৰ 16 নৱেম্বৰত আৰু সেইদিনাই তেখেতে দক্ষিণ ভাৰতৰ 12খন চহৰত ভাষণ প্ৰদান কৰিছিল। সমাজ সংস্কাৰৰ বিভিন্ন কামত লাগি ফুৰাৰ ফলত অত্যাধিক পৰিশ্ৰমৰ ফলস্বৰূপে 1930 চনৰ মাজভাগৰ পৰা এনি বেচান্তৰ শৰীৰ ক্ৰমাৎ ভাগি পৰিবলৈ ধৰে। অৱশ্যে 1933 চনৰ 20 ছেপ্টেম্বৰত মাদ্ৰাজত নিজা ঘৰত এনি বেচান্তৰ পৰলোক প্ৰাপ্তি হয়। অসমৰ চিৰসেউজ কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাক মৰমতে ৰাণা বুলি মতা হৈছিল। সৰুৰে পৰা সংগীতৰ প্ৰতি আছিল গভীৰ অনুৰাগ। জয়ন্ত হাজৰিকাই পৰৱৰ্তী সময়ত নিজৰ অনন্য কণ্ঠ আৰু সুৰৰ জৰিয়তে অসমীয়া সংগীত জগতত এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল। পৰম্পৰাগত অসমীয়া সুৰৰ সৈতে পাশ্চাত্য সংগীতৰ ভিন্ন ধাৰা আৰু বাদ্যযন্ত্ৰৰ সংমিশ্ৰণ ঘটাই তেখেতে আধুনিক অসমীয়া সংগীতৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। সেইখিনি সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে অসমীয়া গীতত সুৰাৰোপ কৰিছিল। জয়ন্ত হাজৰিকাৰ সংগীতত অসমীয়া লোকসংগীতৰ লগতে হিন্দুস্তানী, ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ পোৱা যায়। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সংগীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয়। 1962 চনত কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া গানৰ ৰেকৰ্ডখন জনপ্ৰিয় হৈছিল। ইয়াৰ পাছতে জয়ন্ত হাজৰিকাই পেছাদাৰী সংগীতত ভৰি দিয়ে। অৱশ্যে জয়ন্ত হাজৰিকাই প্ৰথমে সুৰ দিয়া গীত আছিল জেতুকা পাতেৰে দুহাত বুলালি, তামোলৰ পিকেৰে ওঠ ৰাঙলি, ৰাঙলি কৰি লিহিয়া। ইয়াৰ আগতে 9 বছৰ বয়সতে ককায়েক নৃপেন হাজৰিকাৰ এটি গীতত সুৰ দিছিল বুলি শুনা যায়। হীৰেণ ভট্টাচাৰ্যৰ আন এটি গীত ফুলৰে চাকি উৰণীয়া, মনৰে পক্ষী জোৰণীয়া, এই ৰাতি মোহনীয়া শীৰ্ষক এই গীতটিতো জয়ন্ত হাজৰিকাই সুৰ দিছিল।

0: ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান চলচ্চিত্ৰত সোণাৰ বৰণ পাখিৰে তোৰ গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ লগত কণ্ঠদান কৰাৰ লগতে জয়ন্ত হাজৰিকাই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে। জয়ন্ত হাজৰিকাই চলচ্চিত্ৰ মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছিল। ভূপেন হাজৰিকাৰ পৰিচালনা আৰু সংগীত পৰিচালনাৰে মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ লতিগতি আৰু চিকমিক মিজুলীত জয়ন্ত হাজৰিকাই কণ্ঠ দিছিল। চিকমিক মিজুলীত আৱহ সংগীত পৰিচালনাৰ কামো জয়ন্ত হাজৰিকাই কৰিছিল। 1970 চনত বনৰীয়া ফুল চলচ্চিত্ৰত প্ৰথমবাৰৰ বাবে জয়ন্ত হাজৰিকাই স্বকীয়ভাৱে সংগীত পৰিচালনা কৰে। ইয়াৰ পাছতেই নিয়তি, বৃষ্টি, ধৰ্মকাই, নতুন আশা চলচ্চিত্ৰ পৰিচালনা কৰে। মঞ্চনাটত সংগীত পৰিচালনাৰ লগতো জয়ন্ত হাজৰিকা জড়িত হৈ আছিল। ফণী শৰ্মাৰ চিৰাজ, প্ৰফুল্ল বৰাৰ বান আদিৰ দৰে নাটকত সংগীত দিয়াৰ লগতে গুৱাহাটী প্ৰগতি শিল্পী সংঘৰ দ্বাৰা নিবেদিত কেইবাখনো নাটকত জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। গোৱালপাৰাৰ লক্ষ্মী থিয়েটাৰ নামৰ এটি ভ্ৰাম্যমান নাট্যগোষ্ঠীৰ বাবেও জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। আকাশবাণী গুৱাহাটীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰত জয়ন্ত হাজৰিকাই কৈছিল যে মঞ্চনাটৰ সংগীত পৰিচালনা কৰি তেখেতে বেছি ভাল পাইছিল। জয়ন্ত হাজৰিকাৰ সংগীতৰ সৈতে গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰ এক সুবৰ্ণ সুযোগ ঘটিছিল। এই যুটীয়ে সৃষ্টি কৰা গানসমূহ এতিয়াও সমানেই জনপ্ৰিয়। 1977 চনত গোলাঘটীয়া ৰাইজৰ সহযোগত জয়ন্ত হাজৰিকাই সুৰ বাহিনী নামেৰে অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটে বাটে গান পৰিৱেশন কৰি ধন সংগ্ৰহ কৰিছিল। তেখেতৰ এই বাহিনীত কেইবাজনো সংগীতজ্ঞ যোগ দিছিল। 1977 চনৰ 13 আগষ্টত মঘায়ুজাৰ চিকিৎসাৰ খৰচ গোটাবলৈ সুৰ বাহিনীয়ে ডিব্ৰুগড়বাসীৰ ৰাইজৰ কাষ চাপিছিল। অসমৰ এটি প্ৰখ্যাত পৰিয়ালত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল 1943 চনৰ 20 ছেপ্টেম্বৰত। পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। জিলাৰ ঐতিহ্যত আজি কবলৈ লৈছো অসমৰ শোণিতপুৰ জিলাত অৱস্থিত গুপ্তেশ্বৰ দেৱালয়ৰ কথা। এই গুপ্তেশ্বৰ দেৱালয়ক সিংহৰী মন্দিৰ হিচাপেও জনা যায়। হিন্দু ধৰ্মৰ এক পবিত্ৰ দেৱালয় হৈছে গুপ্তেশ্বৰ দেৱালয়। সিংহৰী মন্দিৰ হিচাপে জনা এই দেৱালয়ত কালিকা পুৰাণতো শৃংগতক নামেৰে ইয়াৰ উল্লেখ আছে। তেজপুৰৰ পৰা 45 কিলোমিটাৰ আৰু ঢেকিয়াজুলি চহৰৰ পৰা 11 কিলোমিটাৰ আঁতৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত সিংহৰী পাহাৰৰ পাদদেশত গুপ্তেশ্বৰ দেৱালয় অৱস্থিত। লোকপ্ৰবাদ অনুসৰি এই মন্দিৰটো স্বয়ং বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। গুপ্তেশ্বৰ দেৱালয়ৰ শিখৰত এৰা পিতলৰ কলচী, এখন মুখ্য তোৰণ আছে। দেৱালয়ৰ চৌপাশ প্ৰাচীন কালৰ ইটাৰে নিৰ্মিত। গুপ্তেশ্বৰ দেৱালয় নামকৰণ সংক্ৰান্তত এটি লোকশ্ৰুতি অনুসৰি দ্বাপৰ যুগত শোণিতপুৰৰ ৰজা বানাসুৰ কাশীধামলৈ গৈ শিৱৰ আৰাধনা কৰিছিল। তেখেতে কাশীৰ পৰা আহি নিজৰ ৰাজ্যত নিজৰ দ্বিতীয় এখন কাশীধাম স্থাপন কৰাৰ মনস্থ কৰি এতিয়াৰ লোহিতৰ পাৰত বিশ্বনাথ ঘাটত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। এই বৃহৎ কাশীধাম নিৰ্মাণৰ কথা জানিব পাৰি স্বৰ্গৰ দেৱতাসকল বিস্মিত হল আৰু পৰিকল্পনা বিফল কৰিবৰ কাৰণে বান ৰজাই অনা এটা শিৱলিংগ চুৰ কৰি আনি সিঙৰীৰ পাহাৰৰ গুহাত লুকুৱাই থলে। শিৱক এনেদৰে গুপ্ত কৰি থোৱাৰ বাবে এই মন্দিৰ গুপ্তেশ্বৰ নামেৰে জনাজাত হল। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ভাৰতৰ উল্লেখযোগ্য সংবাদ পত্ৰ দ্য হিন্দু চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ হৈছিল 1878 চনত। ইটালীৰ মহমী অভিনেত্ৰী ছোফিয়া লৰেনৰ জন্ম হৈছিল 1934 চনত। চিপাহী বিদ্ৰোহী হাতৰ পৰা ব্ৰিটিছ সৈন্যই দিল্লী দখল কৰিছিল 1857 চনত। দাৰ্শনিক আৰু সমাজ সেৱক শ্ৰীনাৰায়ণ গুৰুৰ মৃত্যু হৈছিল 1928 চনত। উদ্যোগপতি আৰু ক্ৰিকেট প্ৰশাসক জগমোহন ডালিয়াৰ মৃত্যু হৈছিল 2015 চনত। পাঠদান কৰোঁতে শিক্ষকসকলে মন কৰিবলগীয়া কেইটামান কথা এই সম্পৰ্কে আজি আমাক কৈছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত গোৱালপাৰাৰ লালাবাৰীৰ বাপুজী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মজিদ খানে।
1: শিক্ষকসকলৰ মনত প্ৰথমতে এইটো ধাৰণা থাকিব লাগে যে ছাত্ৰ ছাত্ৰী শিকিবলৈ আহিছে। তেওঁলোকতো নিশ্চয় নজনা কাৰণে শিকিবলৈ আহিছে, কিন্তু তেওঁলোকক জনাব কেনেকে পৰা যায়, এইটো যিমান আন্তৰিকতাৰে তেওঁলোকক আপোন কৰি ল'ব পৰা যায় সিমানে শিক্ষা বা পাঠদানৰ সুবিধাটো হয়। আৰু যদি ছাত্ৰসকলৰ মনত, শিক্ষাৰ্থীৰ মনত শিক্ষকৰ প্ৰতি এটা ভয় ভাৱ থাকি যায় তেনেহ'লে হয়তো তেওঁলোকে আগ্ৰহী হিচাপে নোৱাৰে। মোৰ ধাৰণা হয় এইটো কোনো শিক্ষাবিদৰ হেৰি নহয়। মই এটা কথাই বুজি পাইছিলো যে তেওঁলোকে যিহেতু শিকিবলৈ আহিছে আৰু আমিও শিকিবলৈ স্কুলত গৈছিলো, যাওঁতে আমাৰ এটা ধাৰণা হৈছিলে যে শিক্ষকজন যদি ভাল হয়, ভাল মানে কথা বতৰাত ব্যৱহাৰত তেওঁৰ প্ৰতি যদি ভয় নাথাকে তেওঁ তেতিয়াহ'লে তেওঁৰ ওচৰত শিকিব পাৰি।
2: ছাত্ৰ ছাত্ৰীসকলেও এগৰাকী শিক্ষকৰ পৰা কেনেকে তেওঁ পাঠদানৰ সম্পৰ্কে কথাবোৰ উলিয়াব পাৰে,
1: সেইটো মানে প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰথম অৱস্থাত শিক্ষকজন পৰিচিত হ'ব নোৱাৰে। তেওঁলোকক কাম কৰিবলৈ দিয়া তাৰ জৰিয়তে শিক্ষকজনে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত চিনাকি হয়। শিক্ষকৰ প্ৰতি ছাত্ৰজনৰ যেতিয়া আগ্ৰহ জন্ম হ'ব তেতিয়া তেওঁ নিৰ্ভয়ে উৎপোষ কৰিব, যিটো কথা বুজি পোৱা নাই সেই কথাটো দ্বিধাহীনভাৱে শিক্ষকক সুধিব। কিন্তু শিক্ষকজন যদি অলপ গভীৰ হৈ থাকে, তেওঁক উৎপোষ কৰিবলৈ ভয় এটা থাকে আৰু সদায় এনেকুৱা ভাৱে যে ধমকিয়াল এচাৰি জোকাৰি শিক্ষা দিব,

0: তেতিয়াহ'লে ছাত্ৰৰ লগত বন্ধুত্ব, যিটো বন্ধুত্ব মানে মই সেই সাধাৰণ বন্ধুত্বৰ কথা কোৱা নাই, যিটো আত্মীয়তা, সেইটো গঢ়ি নুঠিব। তেওঁ ছাত্ৰৰ কাৰণে প্ৰিয় হ'ব লাগিব, তেতিয়াহে শিক্ষকজনৰ প্ৰতি ছাত্ৰৰ ধাৰণা ভাল হ'ব আৰু ছাত্ৰজনে শিক্ষকৰ পৰা কথা উলিয়াই ল'ব পাৰিব। কাৰণ তেওঁ কোনোবা এটা বুজি নাপাব, আৰু বুজি নোপোৱাটো স্বাভাৱিক, আৰু সেইটো সুধিবলৈ যাবলৈ তেওঁৰ সাহস জন্ম তেতিয়া হ'ব যেতিয়া শিক্ষকজনৰ প্ৰতি তেওঁৰ আন্তৰিকতা এটা সৃষ্টি হ'ব। আৰু সেইটো প্ৰাথমিক চৰণটো আহিব শিক্ষকজনৰ পৰাই, আৰু শিক্ষকৰ নিজৰ মেথডটোৱে আটাইতকৈ উত্তম বুলি মানে শিক্ষকসকলেও কৈছে। কোনো নিৰ্দিষ্ট মেথডতকৈ শিক্ষকজনে পৰিস্থিতিৰ লগত খাপ খোৱাকৈ কি মেথড গ্ৰহণ কৰিলে তেওঁৰ ছাত্ৰ ছাত্ৰী তেওঁক অনুকৰণ কৰিব পাৰিব, সেইটো তেওঁৰ নিজস্ব বিষয়। শিক্ষকৰ বৃত্তিটো অন্য বৃত্তিতকৈ বেলেগ, যাৰ কাৰণে এজন শিক্ষকক কেৱল তেওঁৰ ছাত্ৰ ছাত্ৰীয়ে ছাৰ বুলি কয় তেনে নহয়, ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকেও তেওঁক ছাৰ বুলি কয়। আনকি যাক কোনোদিন আমি পঢ়োৱা নাই, আমাতকৈ বয়সত অলপহে সৰু, তেনেকুৱা মানুহে আমাক ছাৰ বুলিয়ে সম্বোধন কৰে। সাজ পোছাকো আকৰ্ষণীয় হ'ব লাগিব। আকৰ্ষণীয় মানে মই এইটো কোৱা নাই যে বহুত দামী হ'ব লাগিব, পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে আৰু মাৰ্জিত ৰুচি সম্পন্ন হ'ব লাগে। শিক্ষকৰ কাৰণে ড্ৰেছ কোড নাই, কিন্তু ড্ৰেছ কোড নাথাকিলেও ৰুচিসন্মত মাৰ্জিত সাজ পোছাক শিক্ষক শিক্ষয়িত্ৰীসকলে পৰিধান কৰা ভাল।
1: ধন্যবাদ, আপোনাৰ পৰা বহুতকেইটা কথা জানিলো। আপুনি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, আজিলৈ আমি ধন্যবাদ জনাইছো।
2: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। অসমীয়া অভিশপ্ত 19 ছেপ্টেম্বৰ এবছৰ অমৃতকণ্ঠৰ জয়ধ্বনিৰে জুবিন মই অসম, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰাণৰ শিল্পী সুঁৱৰী অশ্ৰু অঞ্জলি গুণমুগ্ধৰ, প্ৰিয় শিল্পী সত্তাক বিচাৰি হাহাকাৰ শত সহস্ৰজনৰ মহাপ্ৰয়াণৰ বৰ্ষপূৰ্তিত বন্তি প্ৰজ্বলনেৰে আপোন জুবিনক শ্ৰদ্ধা অসমীয়াৰ, মৰিগাঁওত অসম সাহিত্য সভাৰ কেন্দ্ৰীয়ভাৱে জুবিন দিৱস, প্ৰাণৰ শিল্পীৰ বন্দনাৰে মুখৰ যোৰহাট, ডিব্ৰুগড়ত সৰ্বাত্মক বন্ধ, ভাৰত ভূটান সীমান্তৰ ভিতৰাগত মমবাতি জ্বলাই শতাধিক সমদল, প্ৰিয় শিল্পী সত্তা সশ্ৰদ্ধ স্মৰণ মহানগৰবাসীৰ দোকান পোহাৰ সৰ্বতে প্ৰাণৰ শিল্পীক শ্ৰদ্ধা গুণামুগ্ধৰ। ৰাজ্যজুৰি বিজেপিৰ 1869 ইউনিট তেজ সংগ্ৰহ, ৰক্তদানেৰে প্ৰাণৰ শিল্পীক জুবিনলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতে কলে জুবিনক গানেৰে নহয় সেৱাৰে স্মৰণ কৰক, প্ৰিয় শিল্পীৰ জন্মদিৱস মৃত্যুদিন দুয়োটাতে বিজেপিয়ে কৰিব ৰক্তদান। প্ৰাণৰ শিল্পী জুবিন দিৱসত অভিনৱ প্ৰয়াস ছাত্ৰ ছাত্ৰীৰ, জাতীয় বিদ্যালয়ত 6 লক্ষাধিক শিক্ষাৰ্থীয়ে গেলে দিয়া ঘূৰাই দিয়া দুখন সুসজ্জিত বাহনেৰে গুৱাহাটীত 60টা স্থানত শ্ৰদ্ধাৰ্ঘ যাত্ৰা। অম্লান সত্তাক বিচাৰি পুৱাৰে পৰা গভীৰ নিশালৈ ভিৰ অগণন গুণমুগ্ধৰ আমৰণ জুবিন উদযাপনৰ পানেৰে জনসমুদ্ৰ জুবিন ক্ষেত্ৰৰ সমস্তৰে গেলে মায়াবিনী, হাজাৰ কষ্টকো নেওচে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰত উপস্থিত অগণিত অনুৰাগী, জাতি ধৰ্ম নিৰ্বিশেষে ৰাইজৰ দাবী ন্যায় সোনকালে হ'ব লাগে। প্ৰিয়তম সুঁৱৰী আৱেগিক শিল্পী পত্নী এজন ব্যক্তিৰ পৰা হাজাৰ হৈ পৰিল জুবিন গাৰ্গ বুলি গৰিমা শইকীয়া গাৰ্গৰ মত প্ৰকাশ। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত খাৰুৱা তেলৰ সন্ধান, জোনাই কাবুচাপৰি একত কূপত ধৰা পৰিছে হাইড্ৰ'কাৰ্বনৰ উপস্থিতি, পূবপৃষ্ঠৰ 5 কিলোমিটাৰ গভীৰতাত আৱিষ্কৃত অত্যন্ত গধুৰ প্ৰাকৃতিক তৈলভাণ্ডাৰ, বটদুৱাৰ সত্ৰৰ দৰে বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰিব বিশেষ আঁচনি, কোচবিহাৰৰ ঐতিহ্যমণ্ডিত মধুপুৰ সত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মত প্ৰকাশ। ভূটানৰ পৰা নামি অহা পানীৰ ঢল উটুৱাই লৈ গ'ল হাঁহ কুকুৰা ছাগলী, চিৰাঙত মথাউৰি ছিঙিলে চম্পাৱতীয়ে। অসমসহ উত্তৰ পূৰ্বত 4.9 প্ৰাবল্যৰ ভূমিকম্প অভিকেন্দ্ৰ হৈছে ভূটানত। খেলৰ পৃষ্ঠাত জাপানৰ নাগোৱাত এছিয়ান গেমছ উদ্বোধন, 45খন দেশৰ প্ৰতিযোগীৰ অংশগ্ৰহণ, ভাৰতৰ ধ্বজাবাহক মনু ভাকেৰ আৰু পৱন চেহৰাৱত, BCCIলৈ পত্ৰ, পদৰ পৰা আঁতৰিব বিচাৰিছে অজিত আগৰকাৰে। প্ৰস্তুতি আজি পৰাৰ বাবে নিৰ্দিষ্ট সময় শেষ হ'ল, আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছো, নমস্কাৰ।

0: নমস্কাৰ শ্ৰোতাসকল, আজি আমাৰ অনুষ্ঠানটিত এগৰাকী চিকিৎসক অতিথিৰূপে উপস্থিত আছে। তেখেত হৈছে ডাক্তৰ মিৰাজুদ্দিন আহমেদ। নমস্কাৰ।
1: নমস্কাৰ।
0: তেখেত মূলতঃ মধুমেহ বা ডায়েবেটিছ ৰোগৰ এগৰাকী বিশেষজ্ঞ। আমি তেখেতৰ পৰা এই মধুমেহ ৰোগ আৰু এই সম্পৰ্কীয় কিছু সম্ভেদ ল'বলৈ চেষ্টা কৰিম। প্ৰথমতে ডাক্তৰ আহমেদ, আপোনাক সুধিছোঁ যে এই মধুমেহ, আজিকালি সকলোৱে কয় যে মোৰ অকণমান চুগাৰ বাঢ়িছে বা এই ধৰণৰ কথা বহুতৰ মুখত শুনা যায়, এই মধুমেহৰ আৰম্ভণি কেনেকৈ হয়?
1: চ' আপোনাৰ প্ৰশ্নটো যে এই মধুমেহ ৰোগটো কেনেকুৱা হয়, মানে কেনেকৈ ষ্টাৰ্ট হয়। চ' চিম্পল লেংগুৱেজত যদি আমি ক'বলৈ যাওঁ, ডায়েবেটিছ মানে মধুমেহ মানে ডায়েবেটিছ কেনেকুৱা হয়। এজন ব্যক্তি ৰোগ মানে বডিত ইনচুলিনৰ যদি ডেফিচি মানে ইনচুলিন ডেফিচিয়েঞ্চি হৈ যায়, মানে কমি যায়, ইনচুলিন প্ৰডিউচ প্ৰডাকশ্যন হোৱা কমি যায়, চ' সেইটো পৰিণামে এইটো ৰিজাল্টে মানুহৰ বডিত চুগাৰ যি নৰ্মেলতকৈ বাঢ়ে, মানে চুগাৰ যোনটো ভেলু থাকে নৰ্মেলতকৈ বাঢ়ি যায়। চ' সেইটো কাৰণে আমি সেই এই পদ্ধতিৰ আমি কে চুগাৰ ডায়েবেটিছ বুলি কওঁ, সেই বেমাৰটোক আমি ডায়েবেটিছ বুলি কওঁ। চ' আল্টিমেটলি ইনচুলিন ডেফিচিয়েঞ্চি কাৰণে আমাৰ চুগাৰটো হয়।
0: হয়, কিন্তু এই ইনচুলিন ডেফিচিয়েঞ্চি, ইনচুলিন আমাৰ শৰীৰত সাধাৰণভাৱে আমাৰ এটা প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াত ই তৈয়াৰ হ'ব লাগে, সেই তৈয়াৰ হোৱা প্ৰক্ৰিয়াটো আমাৰ মানে অকামিলা হৈ পৰে বা কিছু পৰিমাণে পার্টলি বা
1: সেল ডিফিউজ সেল ড্যামেজ হয়, জোৰ মানে বিটাল সেল মানে প্যানক্রিয়াস বুলি এটা অর্গান আছে জোৰ পা ইনসুলিন রিলিজ হয়, আর ডায়াবেটিসত কি হয়, হেখিনি সেল ডিস্ট্রাকশন মানে ভাঙে, ভাঙা কারণে যিখিনি পরিমাণে আমার ইনসুলিন রিলিজ হব লাগে বডিত ন্যাচারালি, হেখিনি বস্তু ডেফিসিয়েন্সি হয়ে যায়, গাত উলুয়াটো কমে। সো হেখিনি মানে মানে যিমানখিনি মানে ডিমাণ্ড আছে বডিৰ, সেইখিনি ৰিকুৱাৰমেণ্টটো পূৰা নহয় মানে, চ' সেইটো কাৰণে মানে বডিত মানে ব্লাড চুগাৰ লেভেলটো
0: বাঢ়ি যায়। অৰ্থাৎ আপুনি যিটো কৈছে যে ইনচুলিনে আমাৰ শৰীৰত যিটো চুগাৰৰ পৰিমাণ, ব্লাড চুগাৰৰ পৰিমাণটো, সেইটো নিয়ন্ত্ৰণত
1: ৰাখে।
0: সাধাৰণতে দেখা যায় যে এইটো গ্ৰেজুৱেলি বা খুব লাহে লাহে আগবাঢ়ি যায়। এনেকুৱাও হ'ব পাৰে নেকি যে হঠাৎ মানুহ এজনৰ খুব আকস্মিকভাৱে ইনচুলিনৰ প্ৰডাকশ্যনটো বহুত কমি গ'ল, গতিকে তেওঁ কাইলৈকে হয়তো ঠিকে আছিল, 24 hours, 48 hours ভিতৰত তেখেতে ডায়েবেটিক পেচেণ্ট হৈ গ'ল, তেনেকুৱা হ'ব পাৰে নেকি?
1: কিছুমান কণ্ডিশ্যন আছে য'ত ৰোগী এজন মানে এজন ব্যক্তি মানে ডায়েবেটিক নাছিল বাট চুগাৰ হৈ পৰিব পাৰে, মানে যেনেকৈ আপোনাৰ কিছুমান মেডিচিন আছে, চাপ'জ ষ্টেৰইড ইনডিউচ ডায়েবেটিক হ'ব পাৰে, চ' কিছুমান ষ্টেৰইড যদি আমি কিছুমান বিভিন্ন বেমাৰৰ কাৰণে ইউজ কৰি থকা হয়, চ' সেইটো ক্ষেত্ৰত মানে সেইটো পৰিণামে আপোনাৰ ডায়েবেটিছ এজন ব্যক্তি ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, সেইটো এটা ফেক্টৰ হৈ গ'ল। ষ্ট্ৰেছ এটা ফেক্টৰ হৈ গ'ল, চাইক'লজিকেল ফেক্টৰ হৈ গ'ল, যি আপোনাৰ এজন ৰোগী মানে ডায়েবেটিছ লৈ কনভাৰ্ট হ'ব পাৰে, এজন সেনেকৈ ডায়েবেটিছ হৈ যাব পাৰে।
0: সাধাৰণ মানুহৰ ভাষাত ধৰক যেন আমি বেছিকৈ চেনি খালে বা চুগাৰ এই মিঠা ধৰণৰ বস্তু খালে
1: সেইটোতো
0: হোৱা বুলি কয়।
1: আজিকালি যি মানুহ খোৱাৰ মানে মানে পেটাৰ্ণটো হৈ গৈছে, আজিকালি মানুহ মানে আগৰ যুগত মানে মানুহ খোৱা লোৱাৰ প্ৰতি মানে বহুত মানে বা যি পেটাৰ্ণ মানে খোৱাৰ পেটাৰ্ণটো আছিল মানে এটা নিয়মত নীতিত খাইছিল, মানে মানে যোনটো সময়ত যি খাব লাগে সেইটো হিচাপত খাইছিল, বাট আজিকালি খোৱা পেটাৰ্ণটো বহুত চেঞ্জ হৈ গৈছে, ফাষ্ট ফুড খোৱা ঠিক আছে, অইলি ফুড ঠিক আছে, মানুহৰ লাইফত পৰা মানে এক্সাৰচাইজ সেইখিনি কমি গৈছে, চেডেণ্টৰী লাইফ ষ্টাইল হৈ গৈছে, কোনো ফিজিকেল এক্টিভিটি নাই, তাৰ ওপৰতো খোৱা লোৱাটো বেছিকৈ হৈ আছে, সেইটো কাৰণে ইনফেক্ট চুগাৰ মিঠা বস্তুটো খালেতো হ'বই। চ' সদায় এইটো নহয় যে মিঠাটো খাই থাকিলে এজন ব্যক্তিৰ চুগাৰ হৈ যাব পাৰে, বাট আৰু কিছুমান ফেক্টৰ আছে, জেনেটিকেল ফেক্টৰ আছে, ফেমিলি হিষ্ট্ৰীৰ কাৰণে হ'ব পাৰে, চ' চ' সেইখিনি এই ফেমিলি হিষ্ট্ৰীৰ কাৰণে ডায়েবেটিক হ'ব পাৰে, বাকীখিনি ফেক্টৰ আপোনাক ক'লোৱে, ষ্ট্ৰেছ হৈ গ'ল, মেডিচিন হৈ গ'ল, সেইবিলাক কাৰণেও এজন ব্যক্তি ডায়েবেটিক হৈ যাব পাৰে।
0: হয়, এজন মানুহৰ খুব কম বয়সত 20 বছৰ 15 বছৰত এজন কিশোৰৰ 15 বছৰ বয়সত ডায়েবেটিছ আৰম্ভ হোৱা দেখা যায়, সেইবিলাকত এই বংশানুক্ৰমিক কথাটো আছে নে অন্য তাত কিবা কাৰক থাকে?
1: যোনটো কম বয়সত ডায়েবেটিছ হয় এইটো অটো ইমিউন ডিচৰ্ডাৰ বুলি কোৱা হয়, ঠিক আছে, এইটো বংশগত বুলি কথা নহয়, ঠিক আছে, টাইপ এইটো টাইপ ওৱান কেটেগৰী বুলি কওঁ, মানে ডায়েবেটিছৰ টাইপ ওৱান টাইপ টু থাকে, চ' যিকেইটা ডায়েবেটিক পেচেণ্ট মানে বিল' 18 ইয়াৰ্ছ এডলেচেণ্ট এজৰ তলত মানে বিল' 18 ইয়াৰ্ছ অফ এজত থাকে, সেইকেইটা ডায়েবেটিক আমি মানে টাইপ ওৱান সাধাৰণতে টাইপ ওৱান ডায়েবেটিক বুলি কওঁ, সেইটো অটো ইমিউন ডিচৰ্ডাৰৰ কাৰণে সেইখিনি মানে ডেভেলপ হয়, মানে সেইকেইটা পেচেণ্টৰ আপোনাৰ ইনচুলিন যোনটো আমাৰ যোনটো প্ৰক্ৰিয়া দি চুগাৰ কণ্ট্ৰল হয় সেই অৰ্গেনটোহে মানে ভালকৈ মানে ডেভেলপ নহয়, আইডাৰ কিবা এটা কাৰণৰ কাৰণে অটোমিউন ডিজিজ অটোমিউন ইমিউন ছিষ্টেমৰ কাৰণে সেই তাৰ পৰা ইনচুলিন প্ৰডাকশ্যনটো নহয়।
0: কেনেকৈ

0: মানুহে সন্দেহ কৰিব যে মোৰ শৰীৰত চুগাৰৰ পৰিমাণ বৃদ্ধি পাইছে, সদায়তো ডক্টৰৰ ওচৰত নাযায়।
1: নাই নাই নাই, চাপ'জ এজন পেচেণ্ট যাৰ কাৰোবাৰ পেচাব মানে বেছিকৈ হোৱা হৈছে, ঠিক আছে, দিনটোত মানে 8 বাৰ 10 বাৰ পেচাবলৈ পেচাব কৰিবলৈ গৈ আছে, মানে ফ্ৰিকুৱেঞ্চিটো বাঢ়ি গৈছে, বা লেথাৰ্জি ফিল কৰি আছে, বা এলাহ ভাৱ ফিল কৰি আছে, উইকনেছ ফিল কৰি আছে, চ' বা চকুৰ প্ৰব্লেম ডেভেলপ কৰিছে, মানে দেখাত মানে অলপ ভাল ক্লিয়াৰ দেখা পোৱা নাই, কিছুমান এইবিলাক পলি মানে পলিউৰিয়া ডিছফেজিয়া এইবিলাক আমাৰ টাৰ্ম আছে, সেইবিলাক যদি কণ্ডিশ্যন যদি থাকে তো পেচেণ্ট এজন মানে চুগাৰ চেকআপৰ কাৰণে যাব পাৰে, ভাবিব পাৰে যে মোৰ চুগাৰ মেবি ডেভেলপ হৈছে।
0: হয় হয়। আৰু এই চুগাৰ চেকআপ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও প্ৰক্ৰিয়া আছে, আমাৰ ধৰকচোন ৰাতিপুৱা এবাৰ কৰিব পাৰে বা খোৱাৰ পিছত কৰা, এনেই সাধাৰণতে প্ৰথম কেনেকৈ কৰাটো উচিত?
1: চাওক, এজন ব্যক্তি যদি চুগাৰটো চেক কৰে তো দুটা দুটা কম্পনেণ্ট চেক কৰিব লাগে, যোনটো হয় আমি ফাষ্টিং খালী পেটত, আৰু PPBS পোষ্ট প্ৰেণ্ডেল ব্লাড চুগাৰ যোনটো খোৱাৰ 2 ঘণ্টা পিছত। চ' খালী পেটৰ চুগাৰটো এটলিষ্ট মানে ৰাতি যোনটো ফাষ্টিং যোনটো হ'ব লাগে 8 to 10 hours ফাষ্টিং, 8 ঘণ্টা বা 10 ঘণ্টাৰ এটা গেপ হ'ব লাগিব, সেইখিনি সময় ফাষ্টিং থাকিব লাগিব, আৰু ফাষ্টিং তেতিয়া ব্লাড চেম্পলটো কালেক্ট কৰিব লাগিব। চ' সেইটো ব্লাড চেম্পলত মানুহ বহুতে কয় যে পানীও খাব নালাগে বা কিবা কৰিব নালাগে, নাই পানী খাব পাৰে, যিহেতু আমি জানো ৱাটাৰৰ পানীত কোনো মানে চুগাৰৰ কোনো কম্পনেণ্ট নাই, চ' আমি পানী খাব পাৰোঁ। তাৰ উপৰিও আপুনি PPটো আমি এটা খোৱা লোৱা যেতিয়া কৰোঁ, খোৱা লোৱা কৰা সময়ৰ পৰা 2 ঘণ্টা 2 hours PP মানে 2 ঘণ্টাৰ পিছত আমি ব্লাড চেম্পলটো কালেক্ট কৰাব লাগিব। চ' সেইটো হৈ গ'ল ফাষ্টিঙৰ PP। আৰু এটা কম্পনেণ্ট হৈ গ'ল ৰেণ্ডম, ৰেণ্ডম মানে যিকোনো সময়ত আমি চুগাৰটো চেক কৰিছোঁ তাকে আমি ৰেণ্ডম ব্লাড চুগাৰ বুলি কওঁ। আৰু সাধাৰণতে ফাষ্টিং এজন পেচেণ্টৰ 70 পৰা 100 বা 110 ভিতৰত থাকিব লাগে, আৰু যোনটো খোৱাৰ পিছত ব্লাড চুগাৰটো below 140 আৰু ৰেণ্ডমো below 140 থাকিব লাগে। তাৰ ওপৰত যদি থাকে মানে নৰ্মেলতকৈ বেছি থাকে, তো আমি ক'ৰবাত ন ক'ৰবাত ভাবিম যে পেচেণ্ট এজন ডায়েবেটিছ ৰোগলৈ আগবাঢ়ি গৈ আছে। চ' তাতে আৰু এটা কম্পনেণ্ট থাকে 3 মাহৰ চুগাৰৰ এভাৰেজ HbA1c, এইটো গ্লাইক'চাইলেটেড হেমগ্ল'বিন বুলি কোৱা হয়, যি মানে গ্লাইক'চাইলেটেড মানে গ্লাইক'চাইলেটেড মিনছ গ্লুক'জ আৰু হেমগ্ল'বিন মানে আপনি গম পাই আছে। সো গ্লুকোজটো মানে কি হেমোগ্লোবিনৰ লগত মানে বাইন্ড হৈ থাকে 3 মাহ, সো হেতু কাৰণে ৰেড ব্লাড সেলটো বাইন্ড হৈ থাকে 3 মাহৰ পিছত ডেষ্ট্ৰয় হয়। এই 3 মাহৰ এই মানে ৰেকৰ্ডটোক আমি HbA1c কওঁ। হেতু দিও আমি মেইনলি ডিটাৰমাইন কৰোঁ যে একজন ব্যক্তি মানে চুগাৰ মানে ডেভেলপ হৈছে কি হোৱা নাই, সেইটো ভেলু নৰ্মেলি 4-6 মাজত থাকিব লাগে। কোনো একটো এজন ব্যক্তি যদি 6 তাৰ পাৰ্চেণ্টেজত আমি কেলকুলেট কৰোঁ, 6ৰ পৰা ওপৰত মানে 6ৰ ওপৰত যদি থাকে, আমি সেইজন পেচেণ্টক আমি ডায়েবেটিক বুলি ক'ব পাৰোঁ।
0: হয়, এতিয়া আপুনি কেইবাটাও পৰীক্ষাৰ কথা ক'লে, আৰু তাৰ ভিতৰত সাধাৰণতে মানুহে যিটো সাধাৰণভাৱে কৰে এইটো ব্লাড চুগাৰ লেভেলটোকে চাই, হয়তো এইটো ফাষ্টিং চাই, PP চাই, অথবা আপোনাৰ ৰেণ্ডম চাই। সাধাৰণতে আপোনালোকে কিমান কোনটো সীমাৰ পিছত তাক ক্ৰিটিকেল সীমা বুলি ধৰে, মানে ঔষধ দিয়া আৰম্ভ কৰে?
1: আমি এইটোতো বহুতখিনি কথা আছে, সাধাৰণতে আমি যি ক'লোঁ 150, 60, 70 লৈ যেতিয়া পেচেণ্টৰ চুগাৰ তেতিয়া আমি কওঁ আমি ডায়েট এণ্ড ফিজিকেল এক্টিভিটি কৰিব দিওঁ, মানে খোৱা লোৱাখিনি বাচ কৰিব মানে কণ্ট্ৰল কৰিব দিওঁ, ফিজিকেল এক্টিভিটি কৰিব দিওঁ। সেইটো দি কৰিলে কি হয়, ইনচুলিন যিকেইটা ৰেজিষ্টেণ্ট হৈ থাকে সেইখিনি বস্তু যদি কৰা হয়, এক্সাৰচাইজ কৰা হয়, ইনচুলিন চেঞ্চিটিভিটিটো বাঢ়ি যায়, তো চুগাৰটো অট'মেটিকলি কণ্ট্ৰল হয়। মানে এজন ব্যক্তি এজন ৰোগী যদি সেইখিনি বস্তু নকৰে আৰু চুগাৰটো 150, 60, 70 থকা পিছতো যদি সেইখিনি বস্তু মানি নচলে, তো উইদিন 2-6 মান্থৰ পিৰিয়ডতে এওঁৰ চুগাৰটো 250 লৈ শ্বুট আপ হৈ যাব। চ' তেতিয়া মানে কি হ'ব, আমি ডেফিনেটলি মেডিচিন আমি এডভাইচ কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ কথা আৰু।
0: এতিয়া আপোনালোকে যেতিয়া এজন ৰোগীক দেখিছে যে এইটো তেওঁলোকে 140 ক্ৰছ কৰি পাৰ হৈ গ'ল, তেওঁ ডায়েবেটিক, আৰু এতিয়া এইটো ৰিভাৰ্চেবল, তাৰমানে এইটোৰ পৰা তেওঁ ঘূৰি আকৌ নৰ্মেল হোৱাৰ সম্ভাৱনা থাকে, দৰৱ হওক বা যেনেকৈ চিকিৎসাৰে হওক, নে তেওঁৰ এইটো এটা মানে এইটো তেওঁৰ ডায়েবেটিক হৈ গ'ল আৰু তেওঁ কিছুমান হেৰিৰ ভিতৰত নাথাকিলে, নিয়মৰ ভিতৰত নাথাকিলে তেওঁ ডায়েবেটিক হ'বই?
1: চাওক, এবাৰ যদি চুগাৰ পেচেণ্টৰ বাঢ়ে, ডেট মিনচ ক'ৰবাত ন ক'ৰবাত আপোনাৰ চেল ডেমেজ হৈছে য'ৰ পৰা ইনচুলিন প্ৰডিউচ হৈ আছিল। চ' ওৱান্স ডেমেজ ইজ পাৰ্মানেণ্ট ডেমেজ, অ'কে, সেইটো আমি ৰিটাৰ্ণ বেক কৰিব নোৱাৰোঁ। বাট আমি যোনটো সময়ৰ পৰা আমি গম পাওঁ যে পেচেণ্ট এজন ৰোগী এজন মানে ডায়েবেটিক হৈছে, সেইটো সময়ৰ পৰা যদি আমি গোটেইখিনি ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি চলোঁ, নিজৰ লাইফষ্টাইল মডিফিকেশ্যন যিকেইটা মই কৈ আছিলোঁ সেইখিনি যদি কৰোঁ, খোৱা ক্ষেত্ৰত আমি গোটেইখিনি বাছ কৰি চলোঁ, তেনেহ'লে আমি নিজৰ বেমাৰটোক লিমিট কৰি ৰাখিব পাৰিম, ঠিক আছে, আগবাঢ়িব নিদিম দিব নোৱাৰোঁ, ঠিক আছে। সেইখিনি বস্তু ফ'ল' কৰিব, লগতে যদি মেডিচিনৰ ৰিকুৱাৰমেণ্ট হয় তো মেডিচিনটো লাগিব।

0: ৰেগুলাৰ ডক্টৰ চেকআপটো লাগিব।
1: আৰু মেডিচিনৰো আমি দেখিছোঁ যে আপোনালোকে মুখত খোৱা দৰৱ পিল জাতীয় ঔষধটো দিয়ে, তাৰোপৰি আমি বহুতকে ইনচুলিন লোৱা দেখিছোঁ, ইনজেকশ্যন লোৱা দেখিছোঁ, গতিকে সেইটো কোনটো ষ্টেজ?
0: ডায়েবেটিছত ষ্টেজ বুলি একো নাথাকে, মানুহবোৰ আমাৰ তাত আমাৰ ওচৰলৈ আহে ৰোগী, বহুতে কয় এইটো ইনচুলিন দিয়া মানে লাষ্ট ষ্টেজ হৈ গ'ল, আমি ইয়াৰ পিছত মৰি যাম বা এনেকুৱা বিভিন্ন ধৰণৰ মানে কি মিনচ লেমেন টাইপ টক কৰে। বাট আমি বুজাওঁ পেচেণ্টক যে কোনো ইনচুলিন দিয়া মানে কোনো ষ্টেজ নহয়। ইনচুলিন আমি প্ৰথম দিনৰ পৰা যেতিয়া ডায়েবেটিক গম পোৱা যায়, আমি অলপ হ'লেও ইনচুলিন যদি ৰিকুৱাৰমেণ্ট হয় আমি দিব পাৰোঁ, ইণ্ডিকেশ্যন যদি আছে। চ' সেনেকুৱা কোনো কথা নাই। কিছুমান ক্ষেত্ৰত ডায়েবেটিছ নৰ্মেলি সাধাৰণতে কি হয় যে এজন ৰোগী 10 বছৰ 15 বছৰ হোৱাৰ পিছত তেওঁৰ বডিৰ যোনটো ইনচুলিন ওলোৱা প্ৰক্ৰিয়াটো সম্পূৰ্ণ হিচাপে বন্ধ হৈ যায়। চ' যেতিয়া ইনচুলিনটো ওলাই নাথাকে, তো আমি মানে বাহিৰৰ পৰা মানে ইনচুলিনটো দিবই লাগিব চুগাৰটো কণ্ট্ৰল কৰিবৰ কাৰণে। তো সেইটো এটা নৰ্মেল কথা, ইনচুলিন আমি কিয় প্ৰেছক্ৰাইব কৰিব লাগে। বহুত এনে কণ্ডিশ্যন আছে যে আমি ইনচুলিন প্ৰেছক্ৰাইব কৰোঁ বা ইনচুলিন এডভাইচ কৰিব লাগে, যেনেকা পেচেণ্ট কিবা ইনফেকশ্যন লৈ আহিছে, চুগাৰ বহুত বাঢ়ি আছে, অন ডেট মানে আমি ইনচুলিনটো এডভাইচ কৰিব লাগিব গ্লুক'জ টক্সিচিটিটো কমাবৰ কাৰণে। সেইখিনি এটা কথা হ'ল। কোনোবা এজন পেচেণ্ট চাৰ্জাৰী মানে কেটাৰেক্ট চাৰ্জাৰী কৰিব লাগে, গল ব্লাডাৰ চাৰ্জাৰী কৰিব লাগে, যিকোনো এনেকুৱা চাৰ্জাৰী কৰিব লাগে আৰু চুগাৰটো যদি বাঢ়ি থাকে, তেতিয়া আমি ইনচুলিনৰ মাধ্যমেদি চুগাৰটো কণ্ট্ৰল কৰি অপাৰেশ্যনটো কৰাওঁ। যে ইন ফিউচাৰ যি উন থাকে মানে যিকেইটা মানে আপোনাৰ যিটো অপাৰেটেড এৰিয়া থাকে, সেইখিনি ভাল সোনকালে শুকাবৰ কাৰণে ইনচুলিন বেনিফিট কৰে।
1: হয়, এতিয়া এইখিনি হৈছে আমি ঠিক জানিবলগীয়া কথা যে ডায়েবেটিক কাক কয়, কোন পেচেণ্টক, কেনেকুৱা মানুহক ডায়েবেটিক বুলি কোৱা হয়, আৰু তাত এই যে বিভিন্ন ধৰণৰ আপুনি কৈছে ঔষধ সেৱন কৰা, ইনচুলিন লোৱা, এইবিলাক প্ৰক্ৰিয়া তাত আহে। মানুহ এজনে যদি এই ডায়েবেটিক অৱস্থাটোত যদি কোনো ধৰণৰ ইণ্টাৰভেনশ্যন বা কোনো ধৰণৰ তেওঁ চিকিৎসাৰ সহায় নল'লে, তেতিয়াহ'লে কি কি হ'ব পাৰে?
0: চাওক, এনেতো চিকিৎসা ল'ব লাগে যদি আপুনি
1: না, মই এইকাৰণে কৈছোঁ, আমাৰ আপুনি ধৰি লওক কোনোবা এজন মানুহৰ অজ্ঞাতসাৰে, আমি এনেকুৱা মানুহৰো কথা শুনিছোঁ যে নাজানেই তেওঁ কিন্তু চুগাৰ লেভেলটো 400 পাৰ হৈ গৈছে।
0: ডেফিনেটলি হাই চুগাৰ হৈ থাকিলে এখেতৰ কিডনীৰ প্ৰব্লেম হ'ব, ফাৰ্ষ্ট চকুৰ প্ৰব্লেম হ'ব মেইনলি, মানে সেইটো কিছুমান কমপ্লিকেশ্যন আছে মানে মেক্ৰ' এণ্ড মাইক্ৰ'ভাস্কুলাৰ কমপ্লিকেশ্যন। বাট সাধাৰণ হিচাপে মানে কি মাইক্ৰ'ভাস্কুলাৰ কমপ্লিকেশ্যন মানে সৰু ব্লাড ভেচেল যিকেইটা থাকে, য'ত থাকে মানে যেনে কিডনী হৈ গ'লে চকুত ৰেটিনাত
1: থাকে,
0: তো ৰেটিনা বুলি ৰেটিনোপেথী বুলি কয়, আৰু কিডনী যদি প্ৰব্লেম হ'লে নেফ্ৰ'পেথী বুলি কয়, আৰু নাৰ্ভৰ প্ৰব্লেম হয় সেইটো নিউৰ'পেথী বুলি কয়, সেইটো আপোনাৰ কমপ্লিকেশ্যন হ'ল। আৰু যিকেইটা ডাঙৰ ব্লাড ভেচেল থাকে, ব্লাডৰ নলী থাকে, যেনেকৈ ষ্ট্ৰক হ'ব পাৰে, চিবি মানে আপোনাৰ আপোনাৰ হাৰ্ট এটেক হ'ব পাৰে, সেইকেইটা মানে আপোনাৰ মানে কমপ্লিকেশ্যনত আহে। ঠিক আছে,
1: গতিকে লাহে লাহে আপুনি যিটো কৈছে যে মানুহৰ চকুৰ সমস্যা হ'ব পাৰে বা তেনেকে আপোনালোকৰ কিডনী ফেইলিয়াৰ এই ধৰণৰ কথা, বা আপুনি ষ্ট্ৰোক বা আপুনি হাৰ্ট এটেক এই ধৰণৰ
0: মানে কার্ডিওভাস্কুলাৰ মানে হাৰ্টৰ ৰিস্কটো বাঢ়ি যাব পাৰে
1: তেনেকুৱা, গতিকে চুগাৰ যদি মানুহৰ নিয়ন্ত্ৰণত নাথাকে, মানুহজনৰ কিবা ধৰণে যদি কথাখিনি ইগনোৰ কৰা হয়, মানুহজনে ভবাই নাই যে তেখেতৰ চুগাৰ ইমান বাঢ়ি গৈছে। আমি বহুত ক্ষেত্ৰত দেখিছোঁ মানুহৰ চুগাৰ লেভেলটো, শৰীৰত থকা শৰ্কৰাৰ পৰিমাণটো ইমান বেছি বাঢ়ি যায়, কিন্তু তেখেতে গম নাপায়, হয়তো কথাবিলাক লক্ষ্য কৰা নাছিল যে মোৰ এনেকুৱা হৈ আছে। এনেকুৱা অৱস্থাত হৈ কি মানুহৰ হঠাৎ এদিন দেখে যে বহুত বেছি আছে তেওঁৰ চুগাৰ, আৰু তাৰ কাৰণে হঠাৎ এদিন কিবা ধৰণৰ সমস্যা এটা হোৱাৰ কাৰণে চুগাৰটো ধৰা পৰে, গতিকে তেনেকুৱা কথা। তাৰোপৰি আপুনি কৈছে যে মানুহৰ এনেই চুগাৰ বেছিকৈ থাকিলে ঠিক কটা মেলা যিবিলাক হয়, তাৰ পৰা সেই ব্লাড কোৱাগুলেট কৰাত বা গোট মৰাত বা সেইটো স্বাভাৱিকলৈকে অহাত অসুবিধা হয় নেকি?
0: হয়, চুগাৰটো যেতিয়া বডিত শৰীৰত বাঢ়ি থাকে, তেতিয়া আপোনাৰ হিলিং প্ৰচেছ মানে শুকুৱাই যোনটো ঘাঁহটো শুকুৱাব লাগে, সেইটো অলপ ডিলে হৈ যায়। ঠিক আছে, চুগাৰটো বাঢ়ি থকাৰ কাৰণে সেইখিনি বস্তু প্ৰক্ৰিয়াটো হ'ব নিদিয়ে, ঠিক আছে, হিলিং প্ৰচেছটো হ'ব নিদিয়ে, আৰু ইনফেক্ট তাতে ইনফেকশ্যন হৈ যায়।
1: গতিকে এইবিলাক কথাও মানুহক অকণমান ৱাৰ্নিং হ'ব পাৰে, নহয়? কাৰোবাৰ যদি সাধাৰণতে সেইটো কেনেকুৱা লেভেলৰ পিছত হয়, ঠিক 140 মান ক্ৰছ কৰিলে হ'বনে?
0: সাধাৰণতে এনেকুৱা নহয় মানে ডেফিনেটলি মানে চুগাৰটো বহুত হাই হৈ থাকিব লাগিব, 300-400 এনেকুৱা চুগাৰ হৈ থাকিলে, যিকোনো কাটা মেলা যদি হয় আপোনাৰ সেইখিনি ঘাঁহটো নুশুকায়, আৰু ইনফেক্ট সেইখিনি এৰিয়াত আপোনাৰ ইনফেকশ্যনো হৈ যাব পাৰে।
1: আৰু তাৰোপৰি মানুহক দেখিছোঁ আমি যে যদি তেনেকৈ নিয়ন্ত্ৰণত নাৰাখে বা বহুত দেৰি হয়, ধৰকচোন মানুহ এজনৰ চুগাৰ বহুত ওপৰলৈকে গৈছে, তাৰপিছত তেখেত চিকিৎসালয় আহিছে, তেতিয়া তেখেতৰ লংগিভিটিত কিবা তেখেতৰ জীৱন আয়ুসকালত কিবা প্ৰভাৱ পৰিব পাৰে নেকি?
0: যেতিয়ালৈ এখেতৰ কোনো যদি কমপ্লিকেশ্যন নহয়, এওঁৰ চুগাৰ 500 600 যদিও হৈ আছে, বাট কোনো কমপ্লিকেশ্যন

0: হৈ থাকা নাই, এওঁৰ মানে কিডনি লিভাৰ বা হাৰ্টৰ কণ্ডিশ্যন নৰ্মেল হৈ আছে, তো লংগিবিলিটিত কোনো প্ৰব্লেম নাই, নৰ্মেলি চলিব। বাছ এখেতৰ কি হ'ব যে আমি চুগাৰটো কণ্ট্ৰলত আনিব লাগিব। হাই চুগাৰ হৈ থাকিলে ডেফিনেটলি ইনিচিয়েলি আমি ইনচুলিন দি কিনে ইনচুলিন ৰেজিষ্টেণ্টটো কমাব লাগিব, আৰু টক্সিচিটি যোনটো গ্লুক'জ টক্সিচিটি বুলি কোৱা হয় সেইখিনি কমাবৰ কাৰণে আমি ইনচুলিনটো দি কেইদিনমানৰ কাৰণে চুগাৰটো কণ্ট্ৰল কৰি পিছলৈ আকৌ টেবলেটত আমি আনিব পাৰোঁ। ঠিক আছে, এনেকুৱা কোনো প্ৰব্লেম নাহিব যদি এনেকুৱা, কিন্তু মানে অহা দিনা এখেতৰ কোনো প্ৰব্লেম এৰাইজ হৈ নাথাকে।
1: হয় হয়, কিন্তু আপুনি যিটো কৈছে যে যদি বেছি মানুহৰ শৰীৰত শৰ্কৰাৰ লেভেলটো বা চুগাৰৰ লেভেলটো বেছি থাকে, তেতিয়াহ'লে চকু হাৰ্ট মগজু বা এইবিলাক
0: ডায়েবেটিছৰ লগতো ডিপেণ্ড কৰে। মানে আজি আপুনি চুগাৰ মানে নতুনকে আপুনি গম পাইছে যে চুগাৰ মোৰ 400-500 আছে, তো লগে লগে আপোনাৰ চকু কিডনি সব একেবাৰে বেয়া হৈ যাব
1: এনেকুৱা বুলি কথা
0: নহয়। এইটো শ্লো প্ৰচেছ হয়, গ্ৰেজুৱেল প্ৰচেছ হয়, এটা সময়ত আপোনাৰ গ্ৰেজুৱেলি মানে ক্ৰনিক, যেনেকৈ আমি কিডনি বেমাৰ বুলি ক'লে আমি এইটো বুজাই দিওঁ, ক্ৰনিক কিডনি ডিজিজ বুলি কওঁ আমি ডায়েবেটিছৰ যি কিডনি ফেলাৰ বুলি হয়, ক্ৰনিক কিডনি ডিজিজ মানে ক্ৰনিক মানে বহুত দিনৰ পৰা হৈ
1: অৱশেষত গৈ সি বিকল হৈ যায়।
0: আৰু একিউটটো হয়, আমি একিউট ইঞ্জুৰিও হয় কেতিয়াবা, চাব কিছুমান পেচেণ্ট চাব যাৰ ডায়েবেটিক নাই, ডায়েবেটিক নহয় চুগাৰ নাই, তথাপিও কিডনি ক্ৰিয়েটিন বাঢ়ি গৈছে ডিউ টু সাম ইনফেকশ্যন, সো সেইটো হৈ গ'ল একিউট কিডনি ইঞ্জুৰি, বা কিবা কিডনিত পেচাবৰ নলীত ষ্টোন আছে সেইটো কাৰণে ক্ৰিয়েটিন বাঢ়ি যাব পাৰে, বা ইউৰিন ইনফেকশ্যনৰ কাৰণে, সেইটো হ'ল একিউট কিডনি ইঞ্জুৰি। আমি ডায়েবেটিছত কি কয় ক্ৰনিক, মানে ডায়েবেটিছ এজন ৰোগী 10 বছৰ 15 বছৰ 20 বছৰ ডায়েবেটিছ হোৱা থকাৰ পিছত আৰু যদি ভালকৈ কণ্ট্ৰলত ৰখা নাই, তেনেহ'লে সেইজন ব্যক্তি বহুত সোনকালে কিডনি বা লিভাৰ বা হাৰ্টৰ প্ৰব্লেমটো ডেভেলপ কৰিব পাৰে।
1: হয় হয়, আৰু তাৰ লগত মানে মানুহৰ ভোক লগা বা এনেকুৱা কিবা সম্পৰ্ক আছে নেকি?
0: হয়, কিছুমান ৰোগী মানে বেছি বেছিকৈ ভোক লগাও
1: লগা হয়,
0: সেইটো লগাও হয়, বেছি বেছিকৈ খাবলৈ মন যায়।
1: এইটোত
0: কি হয় যে যেতিয়া ডায়েবেটিক হৈ থাকে এজন ব্যক্তি খায়, আৰু সেইটো খোৱাৰ পিছত মানে ফাষ্ট চুগাৰলৈ কনভাৰ্ট হৈ যায়, আকৌ পেটটো খালী হৈ যায়, আৰু ভোক লাগে, ভোক লাগে, সেই যে ব্যক্তি দিনটো খাই থাকে সেইকাৰণে চুগাৰটো আৰু
1: বাঢ়ি যায়। হয়,
0: সেইটো এটা চিম্পটম হয়,
1: সেইটো মানে খুব বেছিকৈ যদি মানুহজন মানে ভোকাতুৰ হৈ থাকে, ভোক লাগি থাকে সঘনাই, তেতিয়াও মানুহে সন্দেহ কৰিব লাগে। এনেই ব্লাড চুগাৰ লেভেলটো কিমান দিনৰ মূৰে মূৰে চোৱা উচিত ধৰকচোন এটা বয়সৰ পিছত?
0: যোনজন ডায়েবেটিক ব্যক্তি হয় এওঁ মানে একচুৱেলি মান্থলি চুগাৰটো মনিটৰ কৰিবই লাগে, বাট এজন ব্যক্তি যাৰ চুগাৰ নাই এটলিষ্ট 6 মান্থত চুগাৰটো চেক
1: হয়। তাৰমানে সাধাৰণ মানুহৰ কথা কৈছোঁ, যিজন মানুহৰ আজিলৈকে ধৰকচোন কোনো তেওঁৰ চুগাৰৰ মানে কোনো অসুবিধা নাছিলে, তেওঁ 6 মাহত এবাৰ ব্লাড চুগাৰ লেভেলটো
0: যি হিচাপে এতিয়া মানে আমাৰ এছিয়াতে আমাৰ ইণ্ডিয়া এটা কেপিটেল হৈ ফুৰিছে মানে ডায়েবেটিছৰ ক্ষেত্ৰত, প্ৰত্যেক 10 জন ৰোগীত মানে 2-3 জন ৰোগী ডায়েবেটিক হৈ আছে, চ' সেইটো ক্ষেত্ৰত মানে আমি এটা প্ৰিকশ্যন হিচাপে মানে কি ভাবে আমি প্ৰত্যেক 6 মাহ বা 1 বছৰৰ ভিতৰত চুগাৰ আমি ৰেগুলাৰ মনিটৰিং হিচাপে চেকআপ কৰিব লাগে।
1: ঠিক আছে, ডক্টৰ আহমেদ, আপোনাক ধন্যবাদ জনাইছোঁ, ভৱিষ্যতে আমি আকৌ লগ পাম, আকৌ কথা পাতিম এই বিষয়ত, আজিলৈ নমস্কাৰ।
0: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।
3: আপোনাৰ চা EMI ভাড়া কেনেকৈ মেনেজ কৰো?
4: এটা উপায় আছে, ভাল পইচা পাবা।
3: কেনেকৈ?
4: তোমাৰ বেংক ডিটেইলছ দিবা, কেইজন মানে পইচা পঠিয়াব, তেওঁলোকে জনোৱা একাউণ্টলৈ ট্ৰান্সফাৰ কৰি দিবা, কমিশ্যন পাবা।
3: ইমান উজু ক'তনো উজু? এইটো মানি মিউল, কলা ধন ঘূৰাই আনে আনৰ একাউণ্টৰ পৰা, ই হ'ল অপৰাধ, জেইল হ'ব পাৰে। নাই ভাই, নকৰো। আপোনাৰ বেংক একাউণ্ট নিৰাপদে ৰাখক, কাকো ব্যৱহাৰ কৰিবলৈ নিদিব। RBI কয়
5: জানি লওক, সতৰ্ক হৈ ৰওক।
6: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
7: Our voice gets you heard everywhere.
6: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
7: 6900453528।
6: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা

বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি। 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰেটি গীত, গীতিকাৰ ভূপেন হাজৰিকা, প্ৰযোজনা হেমেন হাজৰিকাৰ।

জয়ন্ত হাজৰিকাৰ কণ্ঠত ভূপেন হাজৰিকা ৰচিত আৰু হেমেন হাজৰিকা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ আন এটি গীত। গীতৰ কথা হেমন্ত দত্তৰ।

হেমন্ত দত্তৰ কথাৰে জয়ন্ত হাজৰিকাৰ কণ্ঠগীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক জয়ন্ত হাজৰিকাৰ কণ্ঠৰ আন এটি গীত, গীতিকাৰ হেমেন হাজৰিকা।

জয়ন্ত হাজৰিকাৰ কণ্ঠত হেমেন হাজৰিকাৰ ৰচিত গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মণিকা দেৱীৰ, প্ৰযোজনা সুনীল দেৱৰ।

পুলক বেনাৰ্জীৰ কণ্ঠত মণিকা দেৱী ৰচিত আৰু সুনীল দেৱ প্ৰযোজিত গীতটি শুনিলে। আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ তৌফিক আহমেদৰ কণ্ঠত হেমন্ত গোস্বামী ৰচিত আৰু ৰাজেশ্বৰ বৰদলৈ প্ৰযোজিত এটি গীত।

তৌফিক আহমেদৰ কণ্ঠত হেমন্ত গোস্বামী ৰচিত আৰু ৰাজেশ্বৰ বৰদলৈ প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰেই সমৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: প্রতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী

আজি দিনৰ 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানক জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা এক বিশেষ অনুষ্ঠান। আজি শুনিবলৈ পাব প্ৰথম খণ্ড। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী। বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিশিষ্ট কবি গীতিকাৰ আনিছুজ্জামানৰ 79 বছৰ বয়সত দেহাৱসান। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক। আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমি ফাইনেলত আজি ভাৰত বাংলাদেশৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাচীপাৰাৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকিব। 48,000 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কালত 20,000ৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত 5,000ৰো অধিক নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ডঃ শৰ্মাই কালি ধুবুৰীৰ তামাৰহাট বজাৰত পুনৰ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰ উদ্বোধন কৰে। ৰাইজক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে তামাৰহাটৰ 108 বছৰীয়া দুৰ্গা মন্দিৰটো হৈছে আধ্যাত্মিক উপাসনাৰ পবিত্ৰ স্থান তথা সাংস্কৃতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। ডঃ শৰ্মাই দুৰ্গা মন্দিৰৰ সন্মুখ ভাগৰ সৌন্দৰ্যবৰ্ধন, গংগাধৰ নদীৰ ওপৰত তামাৰহাটৰ পৰা কঠালতলীলৈ পকী দলং নিৰ্মাণ, তামাৰহাটৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খন 30খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে কালি পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰী শ্ৰী দামোদৰ দেৱৰ স্মৃতিবিজড়িত এই পবিত্ৰ ভূমি অসমীয়া জাতীয় জীৱনৰ অমূল্য ঐতিহ্য। স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা হাতত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: এই মধুপুৰ সত্ৰৰ উন্নয়ন আৰু বিকাশৰ কাম হাতত ল'ম। আজি আমাৰ নৰ্থ বেংগল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী শ্ৰী প্ৰামাণিক ডাঙৰী আমাৰ মাজত আছে। তেখেতেও প্ৰতিশ্ৰুতি দিছে যে পশ্চিমবংগ চৰকাৰেও এই মধুপুৰ সত্ৰখনক সজাই পৰাই তোলাত সহায় কৰিব। ৰাজ্য চৰকাৰে 35 কোটি টকা মধুপুৰ সত্ৰৰ বিকাশৰ বাবে এইবাৰ বাজেটত ৰাখিছিলে। আমাৰ উত্তৰবংগ উন্নয়ন বিভাগ, পশ্চিমবংগ চৰকাৰ, শ্ৰী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়া আৰু আমাৰ প্ৰামাণিক ডাঙৰীয়া দুয়োজনে মিলি পশ্চিমবংগ চৰকাৰৰ পৰাও আৰু 30 কোটি টকা তেওঁলোকে দিয়াৰ প্ৰতিশ্ৰুতি দিছে। থানখন পৰিচালনাৰ বাবেও ৰাজ্য চৰকাৰে মাহত 1 লাখ টকাকৈ যোগান ধৰিব, যাতে থানখনৰ পৰিচালনাও খুব ভাল কৰি হৈ থাকে।
0: এই পৰিদৰ্শন কালত পশ্চিমবংগ চৰকাৰৰ মন্ত্ৰী নিশীত প্ৰামাণিক আৰু মালতী ৰাভা ৰয়ৰ লগতে মন্ত্ৰী অশোক সিংহল আৰু অশ্বিনী ৰায় চৰকাৰ উপস্থিত থাকে। ডঃ শৰ্মাই গৌৰীপুৰৰ ঐতিহাসিক হাৱামহল পৰিদৰ্শন কৰি ইয়াৰ নৱীকৰণ তথা সংৰক্ষণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।

0: যোৱা দুই তিনিটা বছৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত এই হাৱা মহল বা লালবাগ পেলেচক আমি পুৰণা যিধৰণে ভৱনটো আছিল তালৈকে উভতাই লৈ যোৱা আৰু আপুৰুগীয়া সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰা এটা আমি আঁচনি হাতত লৈছিলোঁ। আজি মই অত্যন্ত আনন্দিত যে পুৰণা ঘৰটো যিধৰণে প্ৰথমত বনাইছিলে পিছত জহি খহি গ'ল, এতিয়া আমি পুৰণা ঘৰটো উভতাই আনিবলৈ সক্ষম হ'লোঁ। আৰু হাৱা মহলৰ বিষয়ে আপোনালোকে জানে, ইয়াত প্ৰমথেশ বৰুৱাও আছিলে, ডক্টৰ ভূপেন হাজৰিকা আছিলে। এইটো এটা বহুত ডাঙৰ অসমীয়া সংস্কৃতিৰ ঐতিহ্য। এতিয়া নেক্সট ফেজটোত আমাৰ কাম হ'ব যে গোৱালপৰীয়া লোকগীত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ সৈতে জড়িত আপুৰুগীয়া সম্পদসমূহ আমি ইয়ালৈ লৈ আহিম।
1: বিশিষ্ট কবি গীতিকাৰ আনিচুজ্জামানৰ আজি পুৱা দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 79 বছৰ। তেওঁৰ প্ৰকাশিত কাব্যগ্ৰন্থসমূহৰ ভিতৰত অজ্ঞাতে, গধূলি, সেউজীয়া জোন, এই বাটেৰিয়ে আৰু দুখমুকালি অন্যতম। ইয়াৰ উপৰিও তেওঁ কেইবাখনো শিশুগ্ৰন্থ আৰু অনুবাদ গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। অসম কবি সন্মিলনে কবিগৰাকীক কাব্যৰত্ন সন্মান প্ৰদান কৰাৰ লগতে 2021 চনত তেওঁক ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ, 2022 চনত গংগাধৰ মেহৰ ৰাষ্ট্ৰীয় কাব্য বঁটা, 2023 চনত অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা আৰু 2024 চনত গণেশ গগৈ বঁটাৰে সন্মানিত কৰা হৈছিল। অসম সাহিত্য সভাই নীলমণি ফুকনৰ পিছতেই কবি আনিচুজ্জামানক 2024 বৰ্ষত জাতীয় কবি হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে, ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্ৰযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ বুকিঙৰ বাবে বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ সম্পন্ন কৰিব লাগিব। ইয়াৰ ফলত কেৱল প্ৰকৃত আৰু প্ৰাপ্য পৰিয়ালেহে যাতে ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছ লাভ কৰে সেয়া সুনিশ্চিত হ'ব। এই ব্যৱস্থাই নকল আৰু অযোগ্য ৰন্ধন গেছৰ সংযোগ নোহোৱা কৰিব। এই প্ৰক্ৰিয়াৰ জৰিয়তে কোনো প্ৰাপ্য পৰিয়ালক ৰন্ধন গেছৰ পৰা বঞ্চিত কৰিব বিচৰা হোৱা নাই বুলি মন্ত্ৰালয়ে স্পষ্ট কৰি কয় যে প্ৰতিগৰাকী যোগ্য গ্ৰাহকে প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাৰ বাবে বহুকেইটা সহজ উপায় আছে। গ্ৰাহকসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ লোৱাৰ সময়ত অথবা বিতৰকৰ শ্ব'ৰুমত বা তৈল বিপণন কোম্পানীৰ মোবাইল এপৰ জৰিয়তে বায়োমেট্ৰিক প্ৰমাণীকৰণ সম্পূৰ্ণ কৰিব পাৰিব। প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি উপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙণি আগবঢ়াই থৈ যোৱা শিল্পীগৰাকীয়ে 1943 চনৰ আজিৰ দিনটোতেই মঙলদৈত জন্মগ্ৰহণ কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাৱে সংগীত পৰিচালনা কৰিছিল। 1962 চনত তেওঁ কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হৈছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিত সোণাৰ বৰণ পাখিৰে তোৰ গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰাৰ পাছত তেওঁ ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ উপৰিও বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য কণ্ঠশিল্পী সুৰৰ যাদুকৰগৰাকীৰ পবিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মায়াময় সুৰ, হৃদয়স্পৰ্শী গীত আৰু অনন্য সৃষ্টিৰাজিয়ে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে সাংস্কৃতিক জীৱনলৈ অমলিন সৌন্দৰ্য কঢ়িয়াই আনিছে। তেওঁৰ সুৰত থকা আৱেগ, ভালপোৱা আৰু অসমীয়াৰ আত্মাৰ স্পন্দন প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাই দেশ সেৱা মন্ত্ৰৰে ৰাজহুৱা সেৱাৰ 25 বছৰ সম্পূৰ্ণ কৰিছে। সেৱা আৰু সুশাসনৰ দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অবিৰতভাৱে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সৰ্বাংগীন উন্নয়ন আৰু সামাজিক সবলীকৰণৰ জৰিয়তে দেশৰ জনসাধাৰণৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটোৱাৰ প্ৰয়াস কৰা হৈছে। সেৱা সংকল্প অভিযানৰ আজিৰ খণ্ডত আমি আপোনালোকলৈ লৈ আহিছো উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ গতিয়ে কিদৰে বিকশিত ভাৰতৰ দৃষ্টিভংগীক কাৰ্যকৰী কৰাত সহায় কৰিছে।
2: ভিন্ন ৰাজ্যৰ লগতে অসমতো কৃষিখণ্ডৰ ক্ষেত্ৰত বহু আঁচনি আৰম্ভ কৰিছে বা বহু আঁচনি চলি আছে। এই আঁচনিসমূহৰ দ্বাৰা অসমৰ কৃষিখণ্ডত এক আমূল পৰিৱৰ্তন হৈছে আৰু অসমৰ কৃষকে যথেষ্টখিনি সহায় পাইছে।

বিভিন্ন ধৰণৰ আঁচনি অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি আছে। পঞ্জীয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাক আমি ফাৰ্মাচিষ্ট্ৰী বুলি কোৱা হয়। আৰু এইখন বৰ অতি এটা সুন্দৰ প্ৰক্ৰিয়া, যিটো প্ৰক্ৰিয়াত আমাৰ যিসকল কৃষক আছে সেই কৃষকসকলক পঞ্জীয়নৰ দ্বাৰা তেখেতসকলক এখন পৰিচয় পত্ৰ দিয়া হ'ব, আৰু ভৱিষ্যতে কৃষিখণ্ডৰ লগত তেখেতসকল যেতিয়া জড়িত হ'ব, কৃষক পঞ্জীয়নটো অত্যন্ত জৰুৰী আৰু অতি দ্ৰুতগতিত এই কৃষক পঞ্জীয়ন চলি আছে। অসম যথেষ্ট প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ'ব লগা হয়, সেইকাৰণে এখন আঁচনি আছে, সেই আঁচনিখনৰ নাম হ'ল প্ৰধান

0: অত্যন্ত অত্যন্ত জরুরি আৰু অতি দ্ৰুতগতিত এই কৃষক পঞ্জীয়ন চলি আছে। অসম যথেষ্ট প্ৰতিকূল পৰিৱেশৰ সৃষ্টি হ'ব লগা হয়, সেইকাৰণে এখন আঁচনি আছে, সেই আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা। এই যোজনাৰ অন্তৰ্গত হিচাপে আমাৰ যিসকল কৃষকে তেওঁলোকৰ খেতিপথাৰত তেওঁলোকে বিভিন্ন ধৰণৰ বতৰৰ কাৰণে, প্ৰতিকূল বতৰৰ কাৰণে, বানপানী বা খৰাঙৰ কাৰণে যদি ক্ষতিগ্ৰস্ত হয়, তেওঁলোকক বীমা কৰাৰ ব্যৱস্থা আছে। আৰু আপোনালোকে জানি এইটোও ভাল পাব যে শেহতীয়াভাৱে এই আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে প্ৰায় 8.5 লাখ লোক বা কৃষক এই বীমাৰ অধীনত পঞ্জীয়ন সম্পূৰ্ণ হৈছে। আৰু ইয়াৰ লগতে প্ৰধানমন্ত্ৰীৰ PM কিষাণ বুলি এখন আঁচনি আছে, সেই আঁচনিখনৰ জৰিয়তে কৃষকসকলক কিছু আৰ্থিকভাৱে সহায় কৰা হয়। আৰু শেহতীয়াভাৱে আমাৰ প্ৰায় 19.5 লাখ কৃষকে এই PM কিষাণ আঁচনিৰ অন্তৰ্গত তেওঁলোকে আৰ্থিক সুবিধা লাভ কৰিবলৈ সুবিধা হৈছে। তেওঁলোকে আৰ্থিক সুবিধাটো DBT-যোগে তেওঁলোকৰ বেংকৰ উপলব্ধ হয়। আমাৰ আন এটা আঁচনি আছে, সেইটো হ'ল কৃষি আন্তঃগাঁথনি পুঁজি। কৃষক আৰু কৃষি উদ্যোগীৰ বাবে এই আঁচনিখনে যথেষ্ট সহায় কৰে।
1: শ্বহীদ দিৱস উপলক্ষে SBI ফাউণ্ডেশ্যন আৰু গ্ৰাম্য বিকাশ মঞ্চই বিশ্বনাথ জিলাৰ ৰাইজৰ সহযোগত বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগ আৰু বীৰত্ব শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ বৰঙাবাৰীত SBI সন্মান প্ৰজেক্টৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এই প্ৰকল্পৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰকল্পৰ অধীনত সমাজৰ 100 গৰাকী যুৱক যুৱতী প্ৰতিৰক্ষা বাহিনীৰ সৈতে জড়িত চাকৰিৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে বীৰাংগনা কনকলতা বৰুৱা যুৱ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। মহিলাসকলৰ দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰেৰণা কেন্দ্ৰ স্থাপন কৰি তেওঁলোকক কাটিং আৰু চিলাইৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে জনসাধাৰণক কম খৰচত বিভিন্ন অনলাইন সেৱা উপলভ্য কৰোৱাৰ উদ্দেশ্যে গ্ৰাম সেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে। 20 সংখ্যক এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকী ভাৰতীয় এথলীটে পদক জয়ৰ বাবে অৱতীৰ্ণ হ'ব। ভাৰতৰ টেকবল খেলুৱৈ কুইমচি ডিছোজাই ব্ৰঞ্জৰ পদকৰ বাবে জাপানৰ য়ুইনা ছাকামটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ভাৰতৰ মহিলা দলে আজি গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত উজবেকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে পুৰুষ হকী দল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। মহিলাৰ ক্ৰিকেটৰ ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালিৰ উদ্বোধনী অনুষ্ঠানত অলিম্পিকত 2 বাৰ পদক বিজয়ী মনু ভাকৰ আৰু কাবাডী খেলুৱৈ পৱন শেহৰাৱতে 501 জনীয়া ভাৰতীয় দলৰ নেতৃত্ব বহন কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ কুমাৰ ডেভিড দাসৰ সৈতে।
2: ৰাজ্যজুৰি পালন কৰা শিল্পী জুবিন গাৰ্গৰ স্মৃতি দিৱস, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰ্যসূচী, নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি আদি খবৰসমূহে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। শিল্পী জুবিন গাৰ্গৰ কালি আছিল প্ৰথম স্মৃতি দিৱস। সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ লগতে ৰাজ্যৰ প্ৰতিটো স্থানতে কালি শিল্পীগৰাকীলৈ অগণন লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাতৰিক আজি প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ প্ৰতিদিন কাকতে জুবিনৰ মায়াবী গীত মাতেৰে উদ্বেলিত ৰাজ্য, নিয়মীয়া বাৰ্তা কাকতে অমৃতকণ্ঠৰ জয়ধ্বনিৰে জুবিনময় অসম, আৰু দৈনিক অসম কাকতে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰাণৰ শিল্পীক স্মৰণ, অসমীয়াৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰবাহিত জুবিন শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম জুবিন কাকতত বাতৰিটোৰ শীৰ্ষক জুবিন ইকুজ একৰজ আছাম। দৈনিক অগ্ৰদূত কাকতে বাতৰিটোৰ শিৰোনাম দিছে জুবিনে বিচৰা অসমেই উজ্বলিল সমাধিত। দ্য চেণ্টিয়েল কাকতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দেশ বিদেশৰ বিনিয়োগকাৰীসকলক অসমলৈ আমন্ত্ৰণ জনোৱাৰ এটা বাতৰিক আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অংশগ্ৰহণ কৰা কাৰ্যসূচীসমূহকো বিভিন্ন কাকতে প্ৰাধান্য দিছে। দৈনিক অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰিৰ শিৰোনাম গুৰুজনাৰ স্মৃতিতীৰ্থ পৰিদৰ্শন ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, বটদ্ৰৱৰ আৰ্হিত মধুপুৰ সত্ৰ নিৰ্মাণ হ'ব বৃহৎ প্ৰকল্প। আমাৰ অসম কাকতেও দিল্লীৰ পৰা উভতি কোচবিহাৰ ধুবুৰীৰ মুখ্যমন্ত্ৰী শীৰ্ষকেৰে এটা বাতৰি প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহ তৎপৰতা অব্যাহত আছে। ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছে প্ৰতীক নোপোৱাৰ অভিযোগ তুলি দলটোৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা এটা বাতৰি অসমে খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে।
1: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে।

পশ্চাৎ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী, বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বিশিষ্ট কবি গীতিকাৰ আনিচুজ্জামানৰ 79 বছৰ বয়সত দেহাৱসান, ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়'মেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক, আৰু এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ ছেমিফাইনেলত আজি ভাৰত বাংলাদেশৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ কণিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ জনাই আজিৰ মেল মুকলি কৰিবলৈ লৈছোঁ। অকণিহঁত, আহা তোমালোকৰ গীত মাত শুনো। তোমাৰ নামটো কোৱা?
1: শ্ৰী হিয়ামণি কলিতা।
0: হিয়ামণি ক'ৰ পৰা আহিছা?
1: এক নম্বৰ জীয়াকৈ।
0: আজি আমাক মেলত কি শুনাবা?
1: তিনি বৰণীয়া জাতীয়
0: আমাৰ জাতীয় পতাকাখনি কবিতা আবৃত্তি কৰিবা।
1: তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশৰ নাচে, ওপৰে গেৰুৱা মাজত হকুলা তলত শ্যামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিয়ে কদাপি নহয়
0: ক্ষয়। তোমাৰ নামটো কোৱা?
2: শ্ৰী চিন্ময় কলিতা।
0: চিন্ময় ক'ৰ পৰা আহিছা?
2: এক নম্বৰ জাকুৰ।
0: আজি আমাক মেলাত কি শুনাবা?
2: ৰদালি।
0: ৰদালি গীত নে কবিতা?
2: মই কবিতা আপেদি কৰিম।
0: কৰা।
2: ৰদালি পুৱা ৰদালি ৰান্ধেই ৰাঙলি, পূবেদি ওলাই পোহৰ বিলাই, লাহে লাহে কৈ উঠে কাষলৈ, মূৰৰ ওপৰত উঠিলে দুপৰ, লা দিলে হয় আবেলি সময়, লুকালে ৰদালি পাহি গধূলি।
0: সুন্দৰ, চাপৰি বজাই দিম। অকণমানি ভাইটি, তোমাৰ নামটো কোৱা?
3: বৰ্ণিন কলিতা।
0: তুমি ক'ৰ পৰা আহিছা?
3: ৰামপুৰত পেৰে।
0: আজি আমাক মেলাত কি শুনাবা?
3: আকাশত মেঘে গাজে দিন দিন দিন, জাকে জাকে বৰষুণ আহে হিন হিন হিন, বেং বেং বেং ঔ পাং বেং, দিখন দিখন ৰেম পেন ঠেন, যোৱা যদি উঠি যোৱা কলৈ সৰলৈ, সোমবাম সোমবাম ৰতনপুৰত, বগ বগ কৰি আছা যক, খৰিহনা খৰিহনা খাৰাতাপ পাতাপ, ইয়াতে মাজুলী এই ৰতনপুৰ আমি বজাব বাজানা টন টন টন।
0: সুন্দৰ হৈছে, সদায় সৰু কবিতা গীত শিকিবা দেই। তোমাৰ নামটো কোৱা?
4: বাৰ্বি।
0: বাৰ্বি ক'ৰ পৰা আহিছা?
4: মৰা।
0: আজি আমাক কি শুনাবা?
4: কবিতা
0: আবৃত্তি কৰা।
4: আম খাম জাম খাম আৰু খাম কল, তেহে আমি পাম বোলে তেইছ আৰু বল, বেল গছৰ পকা বেল গন্ধকে জেপাল, খাম দে গাখীৰে নঙা হ'ব গাল।
0: বেল যদি গাখীৰে মিলাই খোৱা আমাৰ গালবোৰ ৰঙা ৰঙা হ'ব, হয়নে? খাবা দেই। এতিয়া আমি কি কৰিম, ডাঙৰকৈ বাৰ্বিৰ কাৰণে হাত চাপৰি পেলাই দিম। তোমাৰ নামটো কোৱা?
5: শ্ৰী গায়ত্ৰী দাস।
0: গায়ত্ৰী ক'ৰ পৰা আহিছা?
5: হাতপখলি পেৰে।
0: আজি আমাক মেলাত কি শুনাবা?
5: কবিতা
0: আবৃত্তি কৰা।
5: তৰা ৰবানি তৰা কি আকাশত দিয়ে এখন ৰবা, ভাওনা অখৰা পাতে পাতে যাতে হবা, টিভি তৰাবোৰ আৰু জন্দাই, জিলমিল জালিকতা থৈছে সজাই, মাজে মাজে জন্দাই লাগে হেনো ফেম, তৰাবোৰে হব পাতে নাই হেম গেম, হয় যদি ডাৱৰীয়া নাই কোনো বাৱৰীয়া, নাই ৰবা নাই হবা নাই

0: কাম, পদূলিতে খাই বই শুই থকাই কাম।
1: একো কাম নাথাকিলে পদূলিত শুই থকাই কাম নহয়নে? চাপৰি বজাই দিম। অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী উপাসনা কলিতা।
1: উপাসনা ক'ৰ পাইছা?
2: সৰু তেজপুৰৰ বেলা।
1: আজি আমাক কি শুনাবা মেলত?
2: মায়াবিনী।
1: মায়াবিনী নহয়, বেলেগ এটা কোৱা। মায়াবিনী ডাঙৰৰ গীত, সৰু গীত গোৱা। কবিতা পিঠি জানা নহয়, কবিতা কৰি দিয়া।
2: সোণাপুৰৰ কোৱা গোটেই গোটেই গিলিছিল ভীম কল পকা।
1: আৰু আৰু এটা কবিতা গাই দিয়া।
2: বেং বেং বেং ঔ পাত বেং দীঘল দীঘল লেং পেং ঠেং যোৱা যদি উঠিল কলৰ পুৰত খল বাম ঢল বাম ৰতনপুৰত।
1: হৈ গ'ল, বাৰু হ'ব দিয়া, চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰিম্পী দাস।
1: ৰিম্পী ক'ৰ পৰা আহিছা?
3: দুই নম্বৰ ৰামতলা।
1: আজি আমাক কি শুনাবা মেলত?
3: গীত
1: গীত গাবা, গোৱা।

0: জা ঠাই
1: উপজা ঠাই উপজা ঠাই কোৱা
2: ও মোৰ
0: উপজা ঠাই ও মোৰ হুৰিয়া মাৰ
1: ভুল হৈছে মা তুমি গীতটি ভালদৰে আকৌ শিকি অহাবাৰ মেলত আহিবা আৰু সুন্দৰকৈ গাবা হ'ব ভুল হৈছে নহয় আমাৰ অসমৰ যিটো জাতীয় সংগীত এইটো ভুলকৈ গালে বেয়া হ'ব নহয় তোমাৰ নামটো কোৱা
0: ফুলনিত ফুলিছে ফুলে ফুলে।

0: মারিসেরই
1: অকল সুন্দৰ।
2: নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষিত কলিতা।
1: দীক্ষিত কৰ পৰা আহিছা?
2: 2 নম্বৰ জীয়াকৰৰ পৰা।
1: আজি কি শুনাবা আমাক?
2: মই
1: গীত গাবা?
2: নহয়, গীত নহয়, কবিতা
1: আবৃত্তি কৰা।
2: সোণাপুৰৰ ককা গোটে গোটে গেলিছিল ভীম কল পকা, সুমতিৰে থেৰে জোৰ জাম জল ফাই, ল'ৰাহঁতক মাতি আনি দিছিল বিলাই, পনিয়ন লেটেকু আমলখি বেল, কঁঠাল খাই আঠা লাগিল হানে মিঠা তেল। ধন্যবাদ।
1: হৈ গ'ল, সুন্দৰ, চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
3: শ্ৰী যতীন মকৰিতা।
1: তুমি ক'ৰ পৰা আহিছা?
3: শংকৰদেৱ জাতীয় বিদ্যালয় কুকুৰ মাতা।
1: আজি আমাক কি শুনাবা?
3: কবিতা
1: আবৃত্তি কৰা।
3: এটপ এটপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, কণ কণ বালি চাই ইটো সিটে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ, পণ অনুপল কৰি দাৰ দিন মাছ চৰি যুগ যুগ পাৰ হৈ যায়, এটি দুটি কৰি কথা মৰমৰ মাত কথা জগতক খৰক কৰাই, অকল সুখেৰে ভৰা নহয় জানিবা ধৰা, দুখ আছে সুখৰ লগত এটি মাথো হাই হৰি জগত পোহৰ কৰি সুখে ভৰা কৰিছে মৰত।
1: চাপৰি বজাই দিম। তোমাৰ নামটো কোৱা?
4: শ্ৰী কোণাল।
1: তুমি ক'ৰ পৰা আহিছা?
4: নামবাজিয়াগৰ।
1: বাৰু, আজি আমাক মেলত কি শুনাবা?
4: কি
1: গোৱা?
5: বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৰে বল, বিলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল।

0: ফুলিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে।
1: সুন্দৰ হৈছে এতিয়া কুনালৰ কাৰণে।
2: নমস্কাৰ, মোৰ নাম শ্ৰী মান্যতা দাস।
1: মান্যতা ক'ৰ পৰা আহিছা?
2: মই ডুবক গাঁৱৰ পৰা আহিছো।
1: আজি আমাক মেলত কি শুনাবা?
2: মই বৰগীত শুনাম।
1: গোৱা।

0: Tendawat.
1: Kunda, so tumi ki thik ya sa. Khub bhalo sagole hiki thiki ba ar amar iya dahi khuna ba de. Tomar naam tu kwa?
2: Namaskar, mon naam Shri Tanbir Haloi.
1: Tanbir kor pai sa?
2: Rongia rosor.
1: Aji amar ki khuna ba melor?
2: Kobita.
1: Abiti kora.
2: Kose jodi amar dore pare kotha kobo, kose jodi thuskare kene moja hobo. ফল আনি গছে যদি ঘরে ঘরে দিয়ে আমার পরা মরম চেনে পাতত বান্ধি নিয়ে ঠাই এরি গছে যদি আমার লগত যায় সাইকেল ইচ্ছা গাড়ি বড়র কি হব বিলাই
1: বড় সুন্দর কবিতা কি করি ডাঙর কারণে তোমার নামটো কোৱা
3: নমস্কার মোৰ নাম কেজি শহর বনিয়া
1: তুমি কৰ পাইছা
3: চুপকৰে বনিয়া
1: আজি আমাক কি শুনাবা মেলা
3: কবিতা
1: পিঠি কৰিবা কৰা
3: কবিতাটো
1: যেতিয়া পঢ়িবা তেতিয়া শব্দবোৰ ভালদৰে পঢ়িবা দবা কুবাও কুবাত নহয় দবা কুবাও হালধিৰা নহয় হালধিয়া দেই সুন্দৰকৈ ক'বা আৰু নিজৰ নামটো সদায় স্পষ্টকৈ ক'বা তুমি এতিয়া কি কৈছা বুজি পোৱা নাই নহয় তো মোৰ নাম
3: শেখৰ
1: বনিয়া তেনেকৈ ক'বা দেই বাৰীতে আমি কি কৰিম শেখৰ কাৰণে ডাঙৰকৈ হাত চাপৰি
4: অকণিহঁত সাধু শুনিবৰ সময় হ'ল আহা মই তোমালোকক এতিয়া সাধু কওঁ আজি সাধুটো লোৱা হৈছে বুঢ়ী আইৰ সাধু পুথিখনৰ পৰা এই পুথিখনৰ লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা আজি তোমালোকক ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে লক্ষ্মী তিৰোতা সত্যযুগত এহাল বুঢ়া বুঢ়ী আছিল সিহঁতৰ সাতটা ল'ৰা সাতোটা ল'ৰালৈ সাতোজনী বোৱাৰী আনিলে বৰজনীৰ ল'ৰা এটি হ'ল সেই সাতজনীৰ ভিতৰত নিচেই সৰুগৰাকী বৰ লক্ষ্মী তিৰোতা আছিল বুঢ়া বুঢ়ীয়ে সিহঁত সকলোটিকেই নিচেই সৰুজনী বোৱাৰীকৰ কথামতে চলিবলৈ হুকুম দিলে ইয়াৰ পিছত সেইমতেই সিহঁত চলিবলৈ ধৰিলে নুমলীয়া বোৱাৰীকে সিহঁতক সুদাহাতে কোনো ফালৰ পৰা অহা দেখিলে খং কৰে সেই দেখি সিহঁতে উপায় নাপায় যিয়ে যি পায় তাকে হাতত লৈ আহে এদিন এজনে বাটতে এটা গেলা সাপ পালে সি সাপটো লৈ গৈ আগচোতালৰ জেওৰাতে থৈ বোৱাৰীকক ক'লে এই ইয়াতে কিবা বস্তু এটা আছে নিবি মই গা ধুই আহোঁ বোৱাৰীকে ওলাই গৈ দেখে যে গেলা সাপটো পৰি আছে আৰু তাতে মাখিয়ে কণী দিছে তাকে দেখি তাই ভিতৰলৈ সোমাই গৈ বৰজনাকক ক'লে গেলা সাপটো আনি মোক দেখুৱাইছে বাৰু একো কথা নাই এইবুলি তাই আকৌ ওলাই দেখিহি সাপটো থোৱা ঠাইতে এটা টোপোলা ওলমি আছে আৰু টোপোলাটো ফাটি সোণৰ পুৰিয়া বাখৰুৱা মণি আঙুঠি চিৰপাত গলপতা আদি কৰি কিছুমান অলংকাৰ ওলাই পৰিছে তাই লৰ মাৰি গৈ টোপোলাটো দাঙি লৈ ভিতৰলৈ লৈ আহিল সোণৰূপৰ টোপোলাটো কেনেকৈ পালে জানা নৈৰ ঘাটত এজনী জীয়ৰী ছোৱালীয়ে গা ধুবলৈ যাওঁতে পাৰতে তাইৰ অলংকাৰবোৰ টোপোলা বান্ধি থৈ পানীত নামোতে চিলাই থাপ মাৰি আনিছিল কিন্তু তাত খোৱা বস্তু একো নাপাই চিলাইৰ সাপটো দেখি টোপোলাটো পেলাই সাপটো লৈ গ'ল ইয়াৰ পিছত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰৰ টোপোলা এটি বান্ধি লৈ আহি তাক ছালৰ পাছতে খোজ মাৰি থৈ বোৱাৰীকক ক'লে এই ইয়াতে বস্তু এটা আছে নি থবি তাই মেলি চাই দেখিলে গোবৰৰ দুখোৰা বাৰু ইয়াকে চুঙাৰ ফুপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে প্ৰায় 5 বছৰমানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়া দৰৱৰ নিমিত্তে 5 বছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে কিন্তু ক'তো নেপাই ক'লে বোলে জীয়ে মোক এনে গোবৰ দিব তাক সোণৰূপ দুচৰু দিম এই কথা নগৰত ঢোলপিটি শুনাই দিলে অকস্মাত তাইৰ মনত পৰিল সেই গোবৰৰ খুটি দুঘৰৰ কথা মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত

0: ৰজাই তাইক দুচৰু সোণ ৰূপ দিলে। এদিন কি হল জানা, নুমলীয়া বোৱাৰীকক এজন মগনীয়া ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰপিছত সেই ঘৰৰ মানুহবোৰ মৰি জহি ঢুকাল। গৰু মহ হাতী ছাগলী হেৰাই মৰি নিপাত হ'বলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল'ৰাটি ঘৰটোলৈ, সিও শেহত তৰিব নোৱাৰি দেখে দেখে ঘূৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা দেখি হোৱাত মাত্ৰকে চিনা চিনি হ'ল। ভতিজাকে ক'লে বোলে ঘৰ দুৱাৰৰ কথা ক'বলৈ সঁচ নাইকিয়া হ'ল, মইহে আছোঁ। তাই কান্দি কাটি ক'লে বোলে মোক ফকীৰে পলাই গ'লেও মাৰিব, সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিকা চৰাইজনীৰ গাত আছে, যদি চৰাইজনী মাৰিব পাৰে তেন্তে যাব পাৰোঁ। এই কথা শুনি ভতিজাকে ব্ৰহ্মাৰ ওচৰত কান্দি কাটি প্ৰাৰ্থনা কৰিলত ব্ৰহ্মাই বৰ সন্তোষ পাই তালৈ জীয়েকক বিয়া দিলে। উচৰ্গাত সি অনেক বস্তু পালে। পিছত সি ক'লে বোলে মোক শালিকাটিও দিয়ক, সেইবুলি সি কলত ব্ৰহ্মাই তাক শালিকাটিও দিলে। সি শালিকাটি পাই একে টিপাই মাৰিলত ফকীৰ য'তে আছিল ত'তে মৰিল। ইয়াৰ পিছত সি ব্ৰহ্মাৰ জীয়েক আৰু খুৰীয়েক তিনিও গোট খাই এখন ঘৰ পাতিলে আৰু ব্ৰহ্মাৰ আশীৰ্বাদ পাই অলপ দিনৰ ভিতৰতে আগৰ দৰে ঘৰ বাৰী মানুহ দুনুহ বয় বস্তুৰে সৈতে চহকী হ'ল। ভাল লাগিল নে সাধুটি? এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী পাৰ্থ চলৈ।
1: পাৰ্থ ক'ৰ পৰা আহিছা?
2: ৰঙিয়াৰ ওচৰত।
1: আজি আমাক মেলত কি শুনাবা?
2: কবিতা
1: আবৃত্তি কৰা।
2: কবিতাটিৰ নাম হ'ল শাক পাচলিৰ বাগিচা আৰু কবি ডক্টৰ ৰমা বৰা। খাই শাক মৰলীয়া ডাঠা ঠাৰি সুতৰীয়া পালেং পদিনা পাবা সৰকাল বতৰীয়া লফা শাক বিজলুৱা চোকা শাক টেঙেচি বাবৰি লেহেকি কাটি ভাজি খাবা দকচি মেথি মাতো কাদুৰি তোৰণৰ কিটিকি মানিমুনি ভেদালি হাবা পেট পিটিকি পুৰৈ ৰাঙলী কৰে ৰঙা তেজ আৰু তাত শাকনিলৈ যাওঁ আমি তোমালোকে পৰা পাঠ ফুল ভাল জহা ফুল ধুন্দুলি কোমোৰা মায়ে ভাজি আনি দিলে ভণ্টি কোমোৰা ৰঙা মিঠা লাও খাওঁ টপালি টপালি অমিতা সাৰত যায় পেটৰ অতপালি বেঙেনা বিজল বৰ ভেন্দি চিঙে কোনে উৰৈ পিঁয়াজ আলু লাগে মোনে মোনে কেৰেলা বা কাকি ৰোল ব্ৰহ্ম তিতা ভাই মুখত দিলেই দেখো জীৱ উৰি যায় গাজৰৰ হালোৱাত যি সোৱাদ আছে চালগুমৰা ভজা খাই ভাইটিয়ে নাচে মূলা খালে কোৰ মোৰ পেট মাতে বৰ ভাত কেৰেলা নাই কোনোলৰ ফৰ তিয়হৰ বহু গুণ চালাদৰ ৰজা বিলাহীয়ে তাৰেচত স্বাদ দিয়ে মজা শ্বিলঙত স্কোৱাচৰ বাগিচা দেখিছা জালি কোমোৰা ভজা একেবাৰে মজা। ধন্যবাদ।
1: বাহ, ইমান সুন্দৰ কবিতা আবৃত্তি কৰিলে, খুব ভাল লাগিছে। পাৰ্থ ইমান সুন্দৰ কবিতা আবৃত্তি কৰিলে, গোটেই শাক পাচলি আমাৰ যিমান আছে সকলোৰে নামবোৰ ক'লে, লগতে শাক পাচলি গুণৰো কথা ক'লে, হয়নে? তোমালোকে এই কবিতাটো সকলোৱে শিকিবা আৰু আমাৰ যে শাক পাচলি বাৰীত হয় আমাৰ কাৰণে যে কিমান ভাল। তোমালোকে শাক পাচলি খোৱানে? খোৱা? সঁচাকৈ কৈছানে? বহুতে খাবলৈ বেয়া পায় কিন্তু খাব লাগে, হয়নে? কিমান গুণী চোৱাচোন, কিমান গুণ আছে প্ৰত্যেকটো শাকৰ, প্ৰত্যেকটো পাচলিৰ গুণ আছে। খাবা দেই, আমাৰ শৰীৰৰ কাৰণে খুব উপযোগী, হ'বনে? এতিয়া পাৰ্থ ইমান সুন্দৰ কবিতাটিৰ কাৰণে আমি ডাঙৰকৈ হাত জাপৰিব লাগিব। তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম শ্ৰী ৰণদীপ চালৈ।
1: তুমি ক'ৰ পৰা আহিছা?
3: ডুবকৰ পৰা।
1: আজি আমাক কি শুনাবা মেলাত?
3: মই এটা কবিতা আবৃত্তি কৰিম। কবিতাটিৰ নাম হ'ল মোৰ দেশ ভাল। সকলো দেশত কৰি মোৰ দেশ ভাল, চৰণত সেৱা যাল কৰো চিৰকাল। ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা, ক'ত আছে এনে ধান এই ধৰণীত, ক'ত আছে এনে ধন হাবি বননীত, ক'ত আছে এনে পলু এৰি মুগা পাত, ক'ত আছে এনে পক্ষী অমাতৰ মাত, ক'ত আছে এনে ফল এনে ফুল ফুলে বাৰ মা, ক'ত আছে এনে ফল দেখিলে বোলা, ক'ত আছে এনে ঠাইত ফৰক ফুলনি, ক'ত আছে এনে সোণৰ গোহানী। ভাই ভনী মিলি য'ত থাকো চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল।
1: সুন্দৰ, নিজৰ দেশখনক সকলোৱে ভাল পাব লাগে, নহয়নে? এতিয়া কি কৰিম ডাঙৰকৈ?

0: Eh bye. Tumar nam tu kwa?
1: Namaskar, mor nam sidi Rimon Daspongsi.
0: Rimon korpa hisa.
1: Dubo korbara.
0: Aji amak ki khunaba melot?
1: Da.
0: Kobita bidi koriba. Kora.
1: কবিতা তিন নামৰ পিঠাৰ মেল কবিজনৰ নামৰ অতুল চন্দ্ৰ হাজৰিকা অকণমানি হতৰ ভৰালি কোঠাত বিহু উৰুকাৰ ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে খপৰাই খোলা চাপৰিয়া বাই দেহৰ কথা দহৰ কথা শুনিছনে নাই এ দেহত আৰু বেছি দিন নাই আমাৰ ভাত কিয় কব তেনে দুখ লগা কথা সুতুলিয়াই দিলে মাত ফেনি পিঠাই দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী তপাতপ ৰসৰ গুল্লা মুখত সোমাব পাই লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চাই পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হ'লে আমি বেছি দিম জীয়াই থকা টান
0: সুন্দৰ আমাৰ বিহুৰ পিঠাবোৰ আমি আজিকালি পাহৰি গৈছে নহয়নে গতিকে আমি আমাৰ পিঠাবোৰ খাব লাগে নহয়নে বাৰীত আমি কি কৰিম ডাঙৰকৈ হাত চাপৰিব দালি তোমাৰ নামটো কোৱা
2: নমস্কাৰ মোৰ নাম শ্ৰী হৰ্ষিতা ৰাজবংশী
0: হৰ্ষিতা ক'ৰ পৰা আহিছা
2: ডুবকৰ পৰা
0: আজি আমাক কি শুনাবা মেলত
2: কবিতা
0: আবৃত্তি কৰা
2: কবিটিৰ নাম হ'ল অতুল্য হম এদিন গধূলি জুহালত বহে ককা আৰু সৰু নাতি কথাৰ মাজেৰে ককাই বহনে অহম দেহৰ কীৰ্তি ভীষ্মক ৰজাৰ কুণ্ডিল নগৰ পূব দিহে অসমৰ চৰাইদেউত মৈদাম আছে আহোম ৰাজত্বৰ শিৱসাগৰত ৰংঘৰ আছে আৰু কাৰেংঘৰ ধন্যবাদ
0: হৈ গ'ল বা সুন্দৰ তোমাৰ নামটো কোৱা
3: নমস্কাৰ মোৰ নাম শ্ৰী জুবলি খালৈ
0: জুবলি ক'ৰ পৰা আহিছা
3: দুই নং দুবক প্ৰাথমিক বিদ্যালয়
0: আজি আমাক কি শুনাবা বাৰু
3: গীত পিঠাৰ মেল অকণমানি হতৰ ভৰালি কোঠাত বি উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতিয়া চুঙা পিঠাই মাতিলে খপৰা খোলা চাপৰিয়া বাই দেহৰ কথা দৰ কথা শুনিছনে নাই এই দেহত বেছি দিন নাই আমাৰ ভাত কিয় ক'ব তাতে দুখ লগা কথা সুতুলিয়ে দিলে মাত ফেনি পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি ল'ৰা ছোৱালী নাপায় আমাক চিনিয়া লুচি লাগে বিস্কুট লাগে লাগে চাহ পানীয়
0: সুন্দৰ তোমাৰ নামটো কোৱা
4: নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক কৈবৰ্ত
0: কৌশিক ক'ৰ পৰা আহিছা
4: মই ডুবকৰ পৰা আহিছোঁ
0: আজি আমাক কি শুনাবা মেলা
4: গীত
0: গোৱা
4: চতে গয়ে গয়ে বহাগে পালেহি ফুলিলে ফেবেলি ঐ লতা কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুৰে ঐ কথা
0: অতি
4: কৈছেনে

0: নমস্কাৰ, মোৰ নাম শ্ৰী ৰবি আংকী ঠাকুৰীয়া।
1: ৰবি আংকী, ক'ৰ পৰা আহিছা?
0: মই বিজয়নগৰ উপহাৰীৰ পৰা আহিছো।
1: আমাৰ মেলত আজি কি শুনাবা?
0: কবিতা আবৃত্তি কৰিব লৈছো। লখুন কবি নবকান্ত বৰুৱা। একো কি নেখাওঁ আজি, একেবাৰেই ভোক নাই, আছে যদি আধাহে চিৰা দিবা ভাল চাই, দৈ মোক নেলাগে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুড় নেকি লৈ আহ এইফালে, নাই যদি মালভোগ জাহাজিকলকে আন, আৰু একোকে নেলাগে এই হ'ব জলপান, আজি যদি অহা নাই ভিং চিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলোৱান, পাপৰ আছিল বোলে আঙঠা ঠেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন, ৰৌ মাছ ভজা আছে তাৰো দুচকল দে, এই হ'ব লখুনত আৰু একোকে নেলাগে। ধন্যবাদ।
2: অকনিহঁত ঘড়ীটো।

আমাক সোঁৱৰাই দিছে যে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোকক পুনৰ মৰম আৰু চেনেহ জনাই আজিৰ মেলৰ পৰা মই মামণি বাইদেৱে বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ চাৱৰীয়া ছবিৰ কেইটিমান গীত। প্ৰথমে শান আৰু সংগীতবৃন্দ, গীতিকাৰ সমীৰ, সংগীত মন্তী শৰ্মাৰ।

চাবৰীয়া ছবিত শান আৰু সংগীবৃন্দৰ কণ্ঠগীতটি শুনিলে। এইবাৰীয়া কুণাল গাঞ্জাৱালা আৰু শ্ৰেয়া ঘোষাল, গীতৰ কথা সমীৰৰ, সংগীত মন্তী শৰ্মাৰ।

চাবৰীয়া ছবিত সেয়া আছিল কুণাল গাঞ্জাৱালা আৰু শ্ৰেয়া ঘোষাল। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ চাবৰীয়া ছবিৰ আন এটি গীত, পাৰ্থিৱ গহিলৰ কণ্ঠত, গীতিকাৰ সন্দীপ নাথ, সংগীত মন্তী শৰ্মাৰ।

0: চাউৰীয়া ছবিত সেয়া আছিল পাৰ্থৱ গহিল আৰু সংগীতবৃন্দ। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: শ্রোতাসকল, জয়ন্ত হাজৰিকা বুলি কলে আমাৰ অতি আদৰৰ শিল্পী আৰু তেখেতৰ প্ৰতিটো গীতেই আমাক সকলোকে মন্ত্ৰমুগ্ধ কৰি ৰাখে। জয়ন্ত হাজৰিকা দেৱৰ অতি ঘনিষ্ঠভাৱে যিগৰাকীয়ে পাইছিল তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয় লগৰী মনীষা হাজৰিকা। আজি বাইদেউৰ সৈতে আছো।
1: প্ৰথমতে মই ধন্যবাদ জনাব খোজো আকাশবাণী যোগেদি এই সুবিধাখন দিয়াৰ বাবে। মোৰ মানে আটাইতকৈ যিটো দুখৰ কথা সেইটো মই আজি তোমালোকৰ কৈছো। মোৰ এনেকুৱা লাগে ফটোবোৰত সেই 34 বছৰীয়া ডেকা জয়ন্ত হাজৰিকা ফটোখনৰ নহয় জানো, কিন্তু মোৰতো বয়স বাঢ়ি বাঢ়ি গৈ আছে ইন্দ্ৰ, গতিকে মই সেইটো প্ৰতি মুহূৰ্তত মই সেই বস্তুটো খুব অনুভৱ কৰো যে সেই ফটোখনৰ সৈতে ধৰা মোৰ মোৰোতো এদিন মৃত্যু হব, ময়ো গুচি যাম, তেতিয়া খাপ খাবনে নাই, নাখায় বুজিছা? সেই এটা অদ্ভুত কথা মোৰ কব নোৱাৰো, মোক খুব কাম কৰে মনত। যেতিয়াই জন্মদিৱসটো আহে তেতিয়াই সেইটো কথা মোক খুব অনুৰণিত কৰে বুলি মই কৈছো। মনৰ মাজত সেইটো ভাৱ আহি যায়, মোকতো বৰটো গৈ আছে, এওঁতো সেই তাতেই স্তব্ধ হৈ থাকিলে, সেই বস্তুটোতো নিমিলিব কেতিয়াও, সেই বস্তুটো কেতিয়াবা সাংঘাতিক দুখ দিয়ে। কিন্তু নহয়, মই বাস্তৱটোক মানি লৈছো, মই স্পৰ্টিংলি মোৰ লাইফটো লৈছো।
0: আমি আনন্দৰে কথাখিনি পাতিম আৰু আনন্দৰে তেখেতৰ স্মৃতিক আমি সোঁৱৰিম।
1: একেবাৰে
0: জয়ন্ত হাজৰিকা বুলি কলে যিটো শিল্পী সত্তা তাক একেবাৰে ওচৰৰ পৰা আপুনি পাইছে, আৰম্ভণি কেনেকৈ হৈছিল, কেনেকৈ আপোনাৰ প্ৰথম চিনাকি হৈছিল তেখেতৰ সৈতে?
1: প্ৰথম চিনাকি নহয়, প্ৰথম চিনাকিটো খুব ইণ্টাৰেষ্টিং আছিলে দেই। ভূপেনদা আমাৰ ঘৰত গৈ পেলাই, মানে মোৰ মা দেউতাক সদায় কয় আৰু এইটো কথা, খুব কেজুৱেলি কয়, ফুটিবাজ মানুহ আছিল তো, কয় এই মেয়েটাকে কিন্তু কাৰো সঙ্গে বিয়ে দেবেন না, এটাকে আমি একটা ভাইয়ের বউ করে নিয়ে যাব। একটা ভাই, এটা কোনটা ভাই তেতিয়া সেইটো হোৱা নাছিলে, নহয় ঠিক হোৱা নাছিলে। তাৰপিছত যেতিয়া 61 জয়ন্ত হাজৰিকা ৰেকৰ্ডিং কৰিবলৈ গ'ল আগুনি বতাহে কৃষ্ণচূড়া, জীৱনৰ প্রথম কমার্শিয়াল ডিস্ক HMV সারেগামা যি নহওক গল, তার আগতে ভূপেনদা মানে মোক কৈ থাকে দেই, মোর ভাইটো আহিব চাবি দেই, কিন্তু বৰ ধুনীয়া মোৰ ভাই দেই, একদম সৰু রাজ কাপুরৰ নিচিনা দেখাত বুলি কয়। হয় নেকি, ঠিক আছে বাৰু, চাম দে তোর ভাইকক। ভাইকৰ কথা কওঁতে মানে মানে মুখখন মানে একদম ব্রাইট হৈ যায় আৰু ভূপেনদা দেই, ইমান ভাল পোৱা সেই জয়ন্ত নামটো বোলে ভূপেন্দাই দিছে। বহুত কথা কয়, ৰাণাদা যেইটো পাৰে, গিটাৰ বজায়। ভূপেন্দা কিন্তু ৰাণা ভাইটি বুলি মাতা নাছিল দেই, ভূপেন্দা সদায় ৰাণা বুলি মাতিছিলে, বাকী ঘৰৰ গোটেইবিলাকে ৰাণা ভাইটি কয়, কিন্তু ভূপেন্দা ৰাণা কৈছিলে। আৰু এই জয়ন্ত নামটো ভূপেন্দা নিজে দিয়া নাম। তো যি নহওক, মানে ভূপেন্দা দেখিছিল খুব ব্ৰাইট হৈ যায় দেই,

0: কথা কলে, রাস্তা কয়েকটা চাবিচুন আহিলে কি ধুনিয়া গিটার বজায়, যিকোনো ইনষ্ট্রুমেন্ট হাতত তুলি দিলেই বজায়। তেটি দিনত মানে মই গৈ পেলাই নকৰিলো। ভূপেন দাৰ ঘৰ আমাৰ ঘৰ, ইটো গলিত এটা ঘৰ, ইটো গলিত আৰু এটা ঘৰ, আমাৰ ঘৰ কলিকতাত। আৰু আমাৰ এৰিয়াটোৰ নাম আছিলে গল্ফ ক্লাব ৰোড। ভূপেন দাৰ হল 77B গল্ফ ক্লাব ৰোড, আৰু মোৰ মা দেউতাহঁতৰ ঘৰ আছিলে 31/24 গল্ফ ক্লাব ৰোড। এইখিনিয়ে ডিফাৰেঞ্চ। কিন্তু আমাৰ পাৰাটো আছিলে সাংঘাটিক এটা মানে শিল্পী পাৰা বুলি কৈছিলে চবে।
1: পৰিয়ালটো
0: সাংস্কৃতিক পৰিয়ালটো হয়, আমাৰ মানে মামাহঁত চব বিখ্যাত বিখ্যাত মিউজিক ডাইৰেক্টৰ আছিলে, আৰু তেতিয়াৰ দিনত কানন দেৱী, জ্যোতিকা ৰয় এইবিলাক শিল্পীসকলে মামাৰ আণ্ডাৰত গান শিকা গোৱা, আৰু ঘৰত আনা গোনা হেমন্ত মুখোপাধ্যায়ৰ পৰা আৰম্ভ কৰি পেলাই বিখ্যাত বিখ্যাত গায়কৰ, আৰু তালাত মেহমুদৰ কণ্ঠটো মামাই সুৰ কৰা গান আছিলে, খুব সুন্দৰ সুন্দৰ গান দেই। দুটি পাখি দুটি তীৰে মাঝে নদী বহে ধীৰে, এনেকুৱা এটা গান আছিলে, আৰু এটা খুব পপুলাৰ গান আছিলে, মাহঁতৰ মুখত শুনিছো আৰু। আমাৰ ঘৰত খুব চৰ্চা হৈছিলে নজৰুল, কাৰণ মামা যেতিয়া নজৰুল শেষৰ ফালৰ কথা কৈছো যেতিয়া অসুস্থ হৈ পৰে, তেতিয়া কমল মামাক মাতি পেলাই কৈছে যে কমল তুমি আমাৰ বাকী গানগুলো সুৰ কৰি দিও। তো লিখা যিখিনি আছিলে এইটো মানে খুব সাংঘাতিক এটা হেৰি আছিলে, কলকাতাত সকলোৱে জানে নজৰুল সংগীতৰ শেষৰ ফালৰ চব গানৰ সুৰ মোৰ মামা কমল দাসগুপ্তৰ। আৰু কমল দাসগুপ্তৰ ওচৰত গান শিকিবলৈ আহিলে কোন, ফিৰোজা বেগম ধানমুণ্ডিৰ পৰা। তেতিয়া আইতা দিদা বুলি কওঁ আমি, আইতা তেতিয়া বয়স হৈছে বিধৱা পাকঘৰতে, কিন্তু মানে প্ৰেমত পৰিলে দুখ, প্ৰেমত পৰাৰ পিছত কি হ'ল, আইতাই ক'লে আমি মৰি যাওয়ার পরে বিয়ে করিস, কারণ আমার তো ঠাকুর ঘর আছে, এই মুসলমান মেয়েটাকে আমি কি করে ঢুকতে দিই বল। এনেকুয়া ধরনের কথা মানে আমি গল্পর নিচিনা করে শুনিছো কথা, কিন্তু মামা বিয়া সেখানে নকরালে, দেরি হয়ে গেল বিয়া করাতে, কারণ দিদা ঢুকার পিছতেহে মামা ফিরোজা বেগম, ফিরোজা মামি সাংঘাতিক মরণ করেছিল মোক। আর ফিরোজা মামিয়ে মোক কইছিলে যে তুই গান গাইবি, কেউ তোকে কিন্তু সংসারে সময় করে দেবে না, নিজে সময় করে নিতে হবে। এই যে কথাটো কইছিলে দুগৰাকী সাংঘাতিক ট্যালেন্টেড, দুগৰাকী সাংঘাতিক ডিগনিফাইড লেডির দুটা কথা মোৰ জীৱনত কিন্তু বহুত মানে মোক কাম কৰিছে। এটা হল ফিরোজা মামি, তেনেকে পিছত চোৱা চালু হয়, মই যদি নিজে আগবাঢ়ি নাযাম কোনো সময় কৰি নিদিয়ে। মই স্কুলতো কাম কৰিছো, মই টিউশন কৰিছো, মই তাৰে মাজত গান শিকিছো ক্লাছিকেল, যেহেতু জয়ন্ত হাজরিকা খুব ইচ্ছা আছিলে ইন্ডিয়ান ক্লাসিক্যাল শিকু মই, ঠিক আছে। আরো আগে ই হল ভূপেন দার বউ প্রিয়ঙ্কদা প্যাটেল, বৌয়ে মোক কইছিলে যে তই সব করিছ হয় কিন্তু তই পারবি না নকলে থাকিব, মানুষের এটা সময় সঙ্গী লাগে, ভাই ডোন্ট ইউ ম্যারি এগেইন, ইমান সোনকালে রানা ভাইটি গুছি গেল। তেতিয়া মই উত্তরটা দিছিল, বউ খুব সুন্দর অসমিয়া কইছিলে, তো সাংঘাতিক ভাল অসম আছে, বউ আপনি কেনকে পারিলে, তেতিয়াহলে আপনিতো বিয়া বাৰু নকরালে, ভূপেন দার পৰা অত বছর আপনি আঁতৰি থাকিলে। তেতিয়া মোৰ উত্তৰটো আছিলে যে ইউ ডোন্ট নো, ভূপেন ইজ হিয়াৰ ষ্টিল ইন দিছ আৰ্থ, বাট ৰাণা ইজ নট, ৰাণা নাই এইটো পৃথিৱীত, গতিকে তই চাবি। তেতিয়া মই কৈছিলো যে মই সেই জেগাটো মই কাকো বহুৱাব পৰা নাই, মই চাগে নোৱাৰিমো, কাৰণ এনেকুৱা এটা পাৰ্চনেলিটি মই পালো জীৱনত, খুব কম সময় পালো, কিন্তু মোৰ যদি মই ধৰো 61ৰ পৰা তেতিয়া ধৰ 77লৈকে জাৰ্ণিটো, কিন্তু বিয়া হৈছিলে 69ত, বিয়াৰ প্ৰস্তাৱটো অদ্ভুত আছিলে। আচ্ছা সেই কথাটো প্ৰশ্ন কৰিছিলে, ঠিক কথা, প্ৰথম দিনাখন এয়া মই গলো, গৈ পেলাই মই দৰ্জা নক কৰিলো ভূপেন দাৰ ঘৰ, মই নাজানো আৰু সেইদিনাখন ভায়েক আহিছে বুলি, দৰ্জাটো খুলি দিলে এজন খুব সুন্দৰ এটা বৰণ, কালাৰটো হোৱাইট নহয় বগা নহয়, কিন্তু এটা পেই য়েল' কালাৰটো আছিলে গা, আৰু ব্লেক পেণ্ট বিৰাট ভাল পাইছিলে, আৰু টি চাৰ্টবোৰ পিন্ধিছিলে য়েল'ৰ ওপৰত ব্লেক চেকৰ পিন্ধিছিলে, আৰু খুব চৌখিন আছিলে মানুহজন। দৰ্জা খুলি দিছে, খুলি দিয়াৰ পিছত মই কলো যে ভূপেন মামা কোথায়, তেওঁ কলে যে ভূপেন ও তুমি মিঠু না, হ্যাঁ আমি মিঠু, আমার নাম, আপনি কি করে জানলে, আমি ভূপেন দার ভাই, আমি রানা, ভূপেন খুই আছে বুলি কৈছিলে। তাৰপিছতে মোৰ ঠিক কাষৰ ঘৰটোতে ভূপেন দাহঁতৰ ঘৰৰ কাষতে মোৰ ফ্ৰেণ্ড আছিলে হেনা, তো হেনার লগতে যোগাযোগটো আগতেই হৈছে, আগদিনা আহিছে যেহেতুকে, হেনা এতিয়া আমেরিকাবাসী, আমেরিকাতে থাকে, ইউনো আমি দুই খুব ভাল বন্ধু আছিলো, হেনা আৰু মিঠু সবে জানিছিল, একদম জুটি নিচিনা আছিল। তাৰপিছত কলে বোলে হ্যাঁ তোমার বন্ধুর সঙ্গে দেখা হচ্ছে আমার কালকে হেনা, তো এসো বসো তোমরা এখানে এসে, তারপিছতে আমি বহিলো, কিন্তু তেনেকুৱা সাংঘাতিক কথা বতৰা আমাৰ হোৱা নাই আৰু জন্তু জিকা খুব কম কথা কৈছে।

0: কোনটি জোলার পিছতে এই নজরুল গাব লাগিব, রবীন্দ্রসঙ্গীত গাব লাগিব, আধুনিক গাব লাগিব, এটা প্ৰেক্টিছ কৰিব লাগিব। আমাৰ গান গোৱা প্ৰেক্টিছৰ সময়টো সেইটো তেনেকে গান প্ৰেক্টিচ হৈ থাকে অনুপাতে। গতিকে গানটো কেতিয়াও হেৰি হোৱা নাই, কিন্তু শ্বুটিঙৰ সময়ত পঢ়া শুনা যদি ক্ষতি হয় সেইকাৰণে তেতিয়া আপত্তি আছিলে। ভূপেন মামা বুলি কওঁ আৰু সাংঘাতিক মৰম কৰে ভূপেন মামাৰ, তেতিয়া মানে আমাৰ ঘৰত অগা অহা যোৱা আৰু আমি গধূলি জলছাত বহোঁ, মাহঁতে পুৰণা গানবিলাক গায়, কমল মামাহঁতক সেৱা কৰি পেলাই ভূপেন দাহঁতে ওলাই যোৱা দেখিছোঁ। সেইখিনি সময়তে কমল মামা
1: খুব শ্ৰদ্ধা কৰিছিলে,
0: খুব শ্ৰদ্ধা কৰিছিলে। গতিকে মানে সেইবিলাক এই তোমাৰ বিখ্যাত গান আছিলে, যদি ভুলে যাও মোরে, যদি ভুলে যাও মোরে, জানাবো না।

বহুত মানে ধুনীয়া ধুনীয়া গানত আমি পিকচাৰাইজেশ্যনত ভাগ লৈছিলো। সহস্ৰজনে মোক প্ৰশ্ন কৰে মালবী কানে কি হৈমন্তী নেহেৰি, কিন্তু সেইবিলাকত চব মানে মুনি মই আৰু সেই হেনা, মই যে কৈছো মোৰ ফ্ৰেণ্ড আমি আছিলো চবতে। সেই লুটি খুটি কৰাৰ সময়তে কি হল, মোৰ ঘৰখন অকমান হেৰি আছিলে, অলপমান মানে দেউতা বিশেষকৈ ঠিক ষ্ট্ৰিক্ট নহয়, কিন্তু পঢ়া শুনাটো খুব জোৰ দিছিলে। গানটো বাৰু ৰখোৱা নাই, কাৰণ গানৰ ঘৰ, মাহঁতৰ গধূলি নিয়মেই আছিলে চাকি।

0: এনেকুৱা গানবিলাক তেতিয়া মায়ে মানে মোক গাবলৈ কয়, আমাৰ যে জলছা হয় ভূপেন মই মাৰ পৰা শিকো আৰু মই শুনাও, তে ভূপেনে খুব ভাল পাইছিলে সেইবোৰ গানখিনি শুনিবলৈ। যি নহওক সেই 64তে এটা সময়তে মোক ক'লে যে এনেকুৱা হেৰি শ্বুটিঙৰ মাজৰ পৰা ঘৰ আহিছিলো, হঠাৎ মোক কৈছে তোমাৰ সঙ্গে আমাৰ একটা কথা আছে, মাতি লৈ পেলাই কৈছে বলে দিলাম তোমাকে 5 বছৰ বাদে তোমাক আমি বিয়ে কৰব, সৰু নিচিনা কথা বাৰ্তা, তোমাকে বিয়ে কৰব আৰু এই 5 বছৰৰ মধ্যে কিন্তু তোমাৰ জীৱনে যদি অন্য কোনো ছেলে আছে তাহলে আমি কিন্তু হোল কলকাতা চহৰটা জ্বালিয়ে দিয়ে যাব। তেতিয়া মই ভাবিলো এইটোতো সাংঘাতিক কথা, এইটোতো আমি সঁচাকে জংঘলী বুলি কয় কেতিয়াবা অসমৰ মানুহবিলাকক, জংঘলেও থাকে এনেকুৱা নেকি, মানে ভাল
1: পোৱা
0: এক্সপ্ৰেশ্যনটো এনেকে জ্বলাই চলাই দিম বুলি ক'লেতো বেলেগ ডাঙৰ কথা, ভাবিব লগা হৈ গৈছে যে মই ল'ৰাটোক ভাল পাওঁ নে নাপাওঁ, তেওঁ ভাল পায় বিয়াও কৰা বুলি, কিন্তু কথা মানে কোৱা মতে কাম 64ত এনেকে কৈছে 69ত বিয়া হৈছে আমাৰ। তাৰপিছতে সেই হল প্ৰপ'জ কৰা হৈ গ'ল, বেলেগ ধৰণে প্ৰপ'জ কৰিলে একেবাৰে। তাৰপিছত মই কৈছো নহয়, তাৰপিছত যেতিয়া তেওঁ গুচি আহিলে তেতিয়া মই কেতিয়াবা কেতিয়াবা ভাবিছো, চিন্তা কৰিছো ইমান দূৰততো আমিতো তেতিয়া দিনততো কমিউনিকেশ্যন এনেকে নহয়, আমি যদি কেতিয়াবা মানে ভূপেন দাৰ ঘৰতে ফোন আছিলে, ফোনত 180 বুক কৰি পেলাই আমি ট্ৰাংকল কৰিব লাগে যদি কথা বাৰ্তা পাতিব লাগে, এই এনেকুৱাতো কথা বাৰ্তা নহয়, তেওঁ ইয়াতেই মোৰ হাতত এতিয়াও আছে, কেতিয়াবা দেখোন দিয়া বহুত চিঠি আছে তেওঁ, সেই চিঠিৰ আদান প্ৰদান চিঠিৰেই আমি গোটেই গম পাওঁ এওঁ কি কৰি আছে, এওঁ দৈনন্দিন কাম কি হৈছে। অমৰদা প্ৰেছ আছিলে তেতিয়া ভূপেন দাৰ তলতে যিগৰাকী ককাই, অমৰদা প্ৰেছত তেওঁ বহে, তাৰপিছতে তেওঁ ইয়াৰ পৰা গৈ গৈ গানবিলাক ইয়াতে সৃষ্টি হয়, নিম প্ৰভাতীৰ লগত বহি পেলাই নিবিড় মনে যে মাতিছে যা, জিৰি জিৰি যে নিজৰ হাতে যে, এনেকুৱা ধৰণৰ গানবিলাক হয়, তো সেইবিলাক সৃষ্টি হোৱাৰ মানে হেৰিবিলাক মোক কলকাতাত গৈ পেলাই শুনাই, তেনেকুৱা বহুত গান মই শুনিছো এওঁৰ মানে আগতে হোৱা। আৰু এটা কথা কি ইণ্টাৰেষ্টিং আছিলে জানা, তেতিয়া আমাৰ অসমৰ আকাশবাণীৰ পৰা এতিয়া যেনেকে আকাশী ওলাইনে ওলাই এতিয়া, আগতে ওলাইছিলে আকাশী বুলি, তেতিয়া কলকাতাত বেতাৰ জগত ওলাইছিলে। আচ্ছা, কলকাতাত যে বেতাৰ জগত ওলায় সেই বেতাৰ জগতটো কাভাৰ কৰে কলকাতা আসাম উড়িষ্যা, বুজি পালা, তে এই অসমৰ প্ৰগ্ৰামবিলাক থাকে নহয় জয়ন্ত হাজৰিকা, মোৰ তাত এতিয়াও আছে এখন তেনেকুৱা, মই তোমাক দেখুৱাম কেতিয়াবা, যি নহওক এখন আছে য'ত ধৰা আজিৰ মানে চিটিং হৈছিলে না, তেতিয়া দিনতে 2টা গান হয় গধূলি 3টা গান গায় যে, সেই আজি জয়ন্ত হাজৰিকাৰ আছে, ধৰা আজি মৃদুলা দাস বাইদেউৰো দেখিছো মই তাতে, মৃদুলা বাইদেউৰ আছে, মাহে মাহে ওলাই নহয় এই মাহত 2টা আৰ্টিষ্টৰ চিটিং হয়, মই ৰেডিঅ' পকাই পকাই পকাই পকাই ধৰো গুৱাহাটী, গুৱাহাটী ধৰি পেলাই মই জয়ন্ত হাজৰিকাৰ গান শুনো, অসমীয়া গান, মনৰ মানুহজনৰ তাতে বহি পেলাই শুনো, ভাবা, তে গতিকে সেনেকুৱা আছিলে আমাৰ এটা ৰিলেশ্যন। তো মানে মই কওঁ নহয় সংগীতটোক ইমান ভাল পাইছিলে, কৈয়ে দিয়া আগতে সংগীত প্ৰথম মোৰ জীৱনত, তাৰপিছতেহে তুমি ইমান ভাল পাইছে, মিউজিক প্ৰাণ আৰু মিউজিক নোলোৱাকে কোনো কথাই নহয়। তাৰপিছতে আনকি মানে ফূৰ্তিৰ কথাই কৈছো তোমাৰ, আমাৰ ঘৰত যেতিয়া কাজিয়া লাগে নহয় তেতিয়া ভূপেন দা আৰু এওঁৰ মাজত ঠুম কাজিয়া হৈ গ'ল নহয়, মই আকৌ গালি দিওঁ, তুমি ইমান ডাঙৰ ককাই কেইটা, তুমি 9 নম্বৰ, ভূপেন দা 1 নম্বৰ, তুমি ইমান বেয়াকে কোৱা ভূপেন দা, এই তুমি তাক নাজানা, সি যদি 8 কয় মই চিট ক'ব লাগিব, তাকেও নোটৰ কথা, ইয়াতো গালি পাৰা পাৰিছো নোটায় নেকি, মানে বহুত ইণ্টাৰেষ্টিং আৰু সেইবিলাক হেৰি, খুব মানে তোমাৰ মৰম লগা কাজিয়া আৰু। যি নহওক, তাৰপিছত তোমাৰ আগবাঢ়িল জীৱন, তেনেকে সংগীতৰ মাজেদিয়ে জীৱন আগবাঢ়িছিল, তাৰপিছত এটা সময় আহিল।

0: আমি পয়সা পাওয়া তেতিয়া তো এমাউন্টবিলাক ইমান বেছিও নাছিলে, যি নহওক তেতিয়াৰ দিনত হয়তো সেইখিনি চাফিচিয়েণ্ট, কিন্তু তথাপিও সেই কষ্টৰ মাজতেও যে মোক মানে যিমানখিনি পাৰে মোৰ চাহিদাটো পূৰণ কৰিবলৈ, সৰু সৰু কথা ধৰা মাহঁতৰ লগত মাহে এবাৰ মোৰ কথা পাতিব মন যায় তেতিয়া পাণ বজাৰ মোক লৈ যায়, য'ত পৰা মই ট্ৰাম্পল কৰি পেলাই মাহঁতৰ লগত কথা পাতো, তাতে বহি থাকো মই পোষ্ট হেৰিতে। এতিয়া সেইখিনি সময়তে তেওঁলোকৰ বন্ধু বান্ধৱ কোনোবা কোনোবি আছিলে তাত, গতিকে সেনেকুৱা ধৰণৰ কথা। তাৰপিছত বজাৰ কৰা, তাৰপিছত ধৰা মানে ঘৰ গৃহস্থলী বস্তু টস্তু কিনা মেলা কোনো হেৰি নাছিলে, কমপ্লেক্স নাছিল দেই, মোৰ লগতে গলেও ঝাৰুৰ পৰা আৰম্ভ কৰি চব কিনো আৰু একেলগে দুয়ো। কিন্তু কেতিয়াবা কেতিয়াবা ধৰা বজাৰ কৰিব গৈছো, মোৰ খং উঠে কেতিয়াবা, এই ধৰা কাছাৰী ঘাটত দুইটা বজাৰ কৰিবলৈ গৈছো, তেতিয়া ধৰা কোনোবা আকৌ আহি পেলাই ইছলাম ৰাণা দা আপুনি বজাৰত, মই আকৌ তেতিয়া কয় তোমাৰ আকৌ ৰাণা দা খাব নালাগে নেকি, খাবতো লাগে আৰু তোমাৰ ৰাণা দা মানে খোৱাত চৌখিন মানুহ, গতিকে তোৰ আহিব লাগিব ন বজাৰত, মোকতো স্কুটাৰখনক লৈ আহিব লাগিব ভাই, বজাৰ বাৰু মই কৰিম, এনেকুৱা ধৰণৰ কথা। কিন্তু মই মন কৰিছিলো ৰাজা দুৰ্গা পূজাৰ সময়তে তোমাৰ কান্ধত লৈ আমাৰ স্কুটাৰটো স্কুটাৰখন লৈ গৈ পেলাই কৰবাত পাৰ্ক কৰি, ডেমব্ৰেটা আছিলে স্কুটাৰ এখন, তাৰপিছতে কৰবাত পাৰ্ক কৰি পেলাই মই খোজকাঢ়িছো ধৰাৰ লগতে ৰাজাক পিঠিত বহাই লয়, কান্ধত তুলি লয়, কান্ধত তুলি লৈ পেলাই সেই পূজা দেখুওৱা এইবিলাকটো খুব হেৰি আছিলে। তাৰপিছত তোমাৰ সৰু সুৰা কথাবোৰ ধৰা, কিন্তু মই গান গাব পৰা নাছিলো ধৰা, মোক সংসাৰতে বেছিকৈ মন দিব লগা হৈছিলে, তেনেকে সংসাৰ কৰি থকাৰ সময়তে আকৌ মায়ে যেতিয়া কলে শেষৰ পালে যে আমাৰ মেয়েটাকে একটা গান গাওয়া না ৰাণা, তো গানেৰি বাৰীৰ মেয়ে, তো তেতিয়া সেই প্ৰথম তুমি 77ৰ জানুৱাৰী মাহতে ৰেকৰ্ড কৰিলো আমি বহাগ হয় যদি ফুলৰে হাঁহি মন কিয় ভৰা নাই,
1: অলপ গাইলে ভাল লাগিব।
0: এইটো গান কিন্তু জীৱনত আমাৰ পিছত মঞ্চত গোৱা নাই কাৰো লগত দেই। বহাগ হয় যদি ফুলৰে হাঁহি মন কিয় ভৰা নাই, মই গাওঁ তোমাৰ মাত দেখো বিহুৰে বাহি চিত কৰি ৰাই যায়, এনেকুৱা এটা এটা পাৰ্ট আগত আছিলে, এটা এটা পাৰ্ট মোৰ আছিলে। কিন্তু কিমান মানে ভাল তোমাৰ এক্সপ্ৰেশ্যন, মই যেতিয়া ৰেকৰ্ডিং কৰি পেলাই ঘৰ পাইছো তেতিয়া মোক কৈছে তুমি মোৰ মান ৰাখি দিছা, তাৰমানে মই উইদাউট অডিশ্যন মই গান গাব গৈছো, কাৰণ বিমান ঘোষ আছিলে তেতিয়া আমাৰ এইচ এম বিৰ উচ্চ পদস্থ বিষয় আৰু তেখেত বিমান ঘোষ, বিমান দা আকৌ ভূপেন দাক খুব মৰম কৰিছিলে, প্ৰথম ভূপেন দাৰ যিটো যাযাবৰ ৰেকৰ্ড সেইটো বিমান দাৰ দিনতে এইচ এম বিৰ পৰা ৰেকৰ্ডিং কৰা হৈছিলে। তাৰপিছত তেতিয়া এওঁ গৈ পেলাই কলে বিমান দা মিঠুকে একটু গান গাওঁতে চাইছি কি কৰব ভইচ টেষ্ট, আৰে তুই গান গাওঁবি কি আমি ভইচ টেষ্ট কৰব, তুই ওৰ মাষ্টাৰ যখন হবি জানিয়ে দা গান গাই, মই কোনো অডিশ্যন নল।

সাধক সুন্দৰৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। পত্নী আৰু পুত্ৰৰ দৃষ্টিত জয়ন্ত হাজৰিকা। ইয়াৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব মঙলবাৰে নিশা 9:30 বজাত। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, কাইলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। 1449 চনত নগাঁও জিলাৰ বৰদোৱাত জন্মগ্ৰহণ কৰা শংকৰদেৱ কেৱল এজন ধৰ্মগুৰুৱেই নাছিল, তেওঁ আছিল কবি, নাট্যকাৰ, সংগীতজ্ঞ, চিত্ৰশিল্পী আৰু সমাজ সংস্কাৰক। জ্ঞান, সৃষ্টিশীলতা আৰু মানৱতাৰ শক্তিৰে তেওঁ অসমীয়া সমাজলৈ এক নতুন দিশ কঢ়িয়াই আনিছিল। এক দেও এক সেও, এক বিনে নাই কেও, এই মহান আদৰ্শৰ জৰিয়তে অসমৰ সমাজ জীৱনত নৱজাগৰণৰ সূচনা কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ অন্যতম শ্ৰেষ্ঠ পথ প্ৰদৰ্শক। তেওঁৰ চিন্তা আৰু কৰ্মই অসমৰ সমাজ জীৱনক এনে এক নতুন ৰূপ দিলে যাৰ প্ৰভাৱ আজিও অসমীয়া জাতিৰ পাঠেয় হৈ আছে। মহাপুৰুষজনাই ৰচনা কৰা কীৰ্তন ঘোষা, বৰগীত, অংকীয়া নাট আৰু ভাগৱতৰ অসমীয়া ৰূপান্তৰ আমাৰ সাহিত্য সংস্কৃতিৰ অমূল্য সম্পদ। তেওঁ প্ৰতিষ্ঠা কৰা নামঘৰ আৰু সত্ৰসমূহ আজিও শিক্ষা, সংস্কৃতি আৰু সামাজিক ঐক্যৰ শক্তিশালী কেন্দ্ৰ হিচাপে পৰিগণিত হৈ আছে। অসমীয়া জাতিৰ অগ্ৰদূত মহাপুৰুষজনালৈ জন্মতিথিৰ প্ৰাক্ষণত ভক্তিভৰা সেৱা যাচিছোঁ। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাত তোমালোকৰ বাবে লৈ আহিছো বিশেষ নাট্যানুষ্ঠান।
1: এয়া আকাশবাণী গুৱাহাটী। আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ৰুমি শৰ্মা বৰঠাকুৰ ৰচিত নাট এখন পেঞ্চিলবিহীন ফলি। প্ৰযোজনা ঋতুপৰ্ণ দাস। আজি শুনক প্ৰথম খণ্ড।
2: কি ৰৈ ৰৈ চাই আছ? বল বল, স্কুল দেৰি হ'ব।
3: চাচোন, এই সৌটো একেবাৰে গছৰ ওপৰত ভাণ্ড উঠাই উঠিছে, আম গছত উঠিছে। সৌফালে চা, চোলাটোতে জামু বুটলিছে। চেকা লাগিব বুলি নেজানে হবলা। কোচত সৰু মইনা এটাও আছে চা।
2: পৰশ, তইচোন ভেবা লাগি চাই ৰৈ গলি। স্কুল যাবলৈ মন নাই নেকি? মই যাওঁ দেই। কাইলৈ পৰা গৰম বন্ধ পাবি নহয়, যি মন যায় কৰি থাকিবি।
3: অ', আজি গৰম বন্ধ দিবই। কি যে মজা, মজাটো পাবি ৰ। ঘৰত কৰা পঢ়া বহু কাম দিব নহয়।
4: যি নহওক দেচোন, অলপ দিন ৰ'দ বৰষুণৰ পৰাটো ৰক্ষা পাম।

0: গণ্ডগোল কৰিলি
1: দেই
2: মইনাটো খুৱাই দিওঁ ৰ, তাৰপিছত মই গৈ আছো। সেইডাল এনেকে দে, তেতিয়াহে ভাল হ'ব।
3: ঐ মীনা, তোৰ ভাইটিটো বুকুচা বান্ধিবলৈ লাগিব নহয়, চাদৰখন নিদিবি অ, ঢুকোৱা বিচাৰ জানো ৰ।
0: ৰ ময়ো যাওঁ,
2: আমি গোটেইকেইটা এই ঘৰটোতে সোমাই ঘৰ ঘৰ খেলিম।
1: মই আনিছো পনিয়ল,
2: মই আনিছো আম,
4: মই আনিছো জাম লেটেকু,
2: আমি চবেই মিলি খাম।
1: ঐ দেচোন গানে হৈ গ'ল।
5: মই আনিছো পনিয়ল, মই আনিছো আম, মই আনিছো জামু লেটেকু, আমি চবেই মিলি খাম।

0: কাইলৈ পৰা বৰ আমনি আৰম্ভ হ'ব দেই।
1: কেলে?
0: গৰম বন্ধ আৰম্ভ হ'ল যে।
1: এ ভালহে, খুব ভিডিঅ' গেমছ খেলিম, মা দেউতাৰ লগত ক'ৰবালৈ ফুৰিব যাম।
0: এ তয়ো আহিবি, তোৰ দৰে মোৰ নহয় যে, সেইকাৰণে ইমান দিন বন্ধ হ'লে বৰ আমনি লাগে। আৰু শুন, তই ভবাৰ দৰে ইমান তোৰো ভাল নালাগিব, চাবি।
1: তই ঠিকেই কৈছ নেকি, স্কুলত লগৰবোৰৰ লগত যিকোনো খেল খেলিলে মজা লাগে, কিন্তু ঘৰত অকলশৰে ভাল খেল হ'লেও এই কিবা আমনি লাগে।
2: তহঁতৰ ছোৱালীবোৰৰতো কাম বহুত আছে, ঘৰত কিয় আমনি লাগিব?
3: মাৰহঁতৰ লগত ঘৰত কাম কৰিবি, চাহ ভাত বনাবি।
0: তেন্তে তহঁতেও ঘৰৰ কাম কৰিবি, আমি এনেও সদায় কাম কৰোৱেই।
1: কাম কৰিবলৈ কওক বা নকওক, আমি সৰু সুৰা কাম কিবা কিবি কৰোৱেই ন দিয়া।
3: চাহ আমি স্কুললৈ যাওঁতে দেখি যাওঁ, ল'ৰা ছোৱালীবোৰে সৌ গছজোপাৰ তলত কিবা খেলিছে নেকি?
2: খেলিছে আৰু কিবা আঁকিছে, নাচিছেহে নেকি?
1: আমিতো স্কুলৰ পৰা আহি আছোঁ, এইবোৰ চালে দেৰি হ'ব।
0: মাহঁতেও চিন্তা কৰিব, এতিয়া একো নাচাওঁ, ঘৰলৈ যাওঁ।
2: বা কি সুন্দৰ ছবি আঁকিছেহে, এ চাচোন চা।
3: মোকো তেনেকুৱা বাঁহৰ কাঠি এডাল দেচোন, ময়ো আঁকি চাওঁ।
2: এইডাল ল।
0: বাহ, কি সুন্দৰ ছবি।
2: ঐ বিবেক, এই তয়ো কিন্তু ভাল ছবি আঁকিছ দেই, এই দেচোন দে, মোকো এডাল দে, ময়ো আঁকি চাওঁ।
0: ৰ, মই বন্ধত ঘৰত কৰিবলৈ দিয়া অংক এটাকে কৰি চাওঁ।
1: ভাল বুদ্ধি দেই, কাগজো নষ্ট নহয়, ইচ্ছা মতে সকলো কৰিব পাৰি ন।
0: তোমাৰ নাম কি?
4: মীনা।
1: তুমি কোন স্কুললৈ যোৱা?
4: মই স্কুললৈ নাযাওঁ।
0: আৰু তোমালোকৰ স্কুল বন্ধ দিলে নেকি?
5: আমিও স্কুললৈ নাযাওঁ।
6: কি কৰি থাকে দিনটো?
5: কাম কৰোঁ, খেলোঁ, এনেকৈ থাকোঁ।
0: জিনা যাওঁ ব'ল, ইয়াতে থাকিলে আবেলি হৈ যাব, মাহঁতে বিচাৰি আহিব।
2: ঐ বিবেক, আমিও যাওঁ ব'ল।
6: ব'ল ব'ল যাওঁ।
0: পৰশ, তহঁতে বাৰু বন্ধত কি কৰিম বুলি ভাবিছ?
2: এই ৰচোন ৰ, আজি বন্ধ দিছেহে।
0: আমি চাৰোতাই বৰ ওচৰা ওচৰকৈ থাকোঁ যেতিয়া, আমি বন্ধত একেলগে খেলিব পাৰিম ন। জিনা, তই ঘৰত সুধি আমাৰ ঘৰলৈ কাইলৈ আহিবি।
3: বেয়া নহ'ব পিছে,
2: ঘৰত পঢ়িবলৈ দিছে, অংক কৰিবলৈ দিছে, সেইবোৰ বন্ধৰ প্ৰথম কেইদিনমানতে নকৰিলে নহ'ব, বুজিছ? এই তেতিয়াহে আহিব পাৰি।
3: তাৰমানে আমি চাৰিওটা দিয়াহঁতৰ ঘৰতে লগ হ'ম ন?
2: ঠিক আছে দে, তাতেই লগ হ'ম। কি কৰিম, কেতিয়া আহিম, কি কি খেল খেলিম আৰু কিমান দেৰি থাকিম, সেইবোৰ সকলো তাতেই ঠিক কৰি ল'ম, নহ'লে মোৰ আইতা ককা আহিবলৈ নিদিয়ে।
1: আজিকালি চাইকেলবোৰ দেখিলে ভাল নালাগে, মটৰ চাইকেল, বাইক, স্কুটি, এইবোৰ চলালেহে ভাল লাগে।
0: তই যে কি ক, বুজিয়েই নাপাওঁ, সকলো মানুহে মটৰ চাইকেল, বাইক কিনিব নোৱাৰে নহয়, মোৰ দেউতাৰো চাইকেল এখনহে আছে।
2: তহঁতি ছোৱালীবোৰে বৰ জিতা জিতি কথাবোৰ পাত দেই, চাইকেল মোৰো ভাল লাগে, থকা হ'লে আমি চাৰিটাই স্কুললৈ চাইকেলতে যাব পাৰিলোঁ হয়।
3: চব কথা বাদ দে, মোৰ কিন্তু এটা কথা মনত লাগি আছে।
0: কি হ'ল, কি কথা কচোন ক।
3: আজি লগ পাই অহা সেই সৰু সৰু ল'ৰা ছোৱালীবোৰে স্কুললৈ যোৱা নাই, আমি বন্ধত সিহঁতৰ কাৰণে কিবা এটা কৰিব লাগিব, বুজিছ?
1: খালি পঢ়া পঢ়া খেলবোৰ আমনি লাগে, আন চিন্তা কৰিবিচোন।
0: মই কিন্তু ঘৰ পালোহে, কাইলৈ আমাৰ ঘৰলৈ ঠিক ৰাতিপুৱা 10টামানত আহিবি কিন্তু। বাই বাই, টাটা।
5: বাই বাই।
2: ঐ বিবেক, এই তই কোৱা কথাটো যে ভাল হ'ব, বুজিছ? কালিলৈ আমি ঠিক কৰিম ৰ। ময়ো ঘৰ পালোহি দেখোন, যাওঁ দে, বাই।
3: মই তহঁতৰ ঘৰলৈ আহি একেলগে যাম দেই, বাই বাই।
1: তাৰমানে বালিত স্কুল স্কুল খেলিবি নেকি? কাপোৰ লেতেৰা হ'লে ঘৰত গালি খাব লাগিব।
3: ৰচোন, ইমানকৈ নাভাবিবি, এতিয়া ময়ো যাওঁ, কাইলৈ আহিলে চব ঠিক হ'ব, বাই বাই।

0: হ'ব বহা। তোমালোকে কিবা কাঠি বা লাঠি আনিছানে?
1: আনিছো বাইদেউ।
2: নাই অনা বাইদেউ।
0: যিবোৰে লাঠি আনিছা এইফালে আহা, কাঠি আনিছা যদি সৌফালে যোৱা। এতিয়া মই আঁকাৰ দৰে আঁকা। এই তুমি অৰ ছবি ডাঙৰকৈ আঁকা।
3: আঁকিছো বাইদেউ।
0: এই তুমি অমিতা দা আঁকাচোন।
4: আঁকিছো বাইদেউ।
0: আৰু তুমি এনেকৈ আকাৰ এডাল আঁকা।
5: হ'ব বাইদেউ।
0: অ আখৰটোত আকাৰডাল লগাই দিয়া।
5: দিছো বাইদেউ।
0: এনেকৈ এতিয়া অও হ'ল আও হ'ল। এই তুমি আম এটা আঁকাচোন।
6: অ বাইদেউ আঁকি আছো।
0: এতিয়া সকলোৱে এবাৰ এবাৰ চব আঁকা।
4: হ'ব বাইদেউ।
6: ঠিক আছে।
0: এই উঠা উঠা উঠা, তোমাৰ ফ্ৰকটো গোটেই বালি হ'ল, ক'ত বহি লৈছা? মা একো নকৰিবা, চোলাটোত বালিহে লাগিছে।
4: কি কৈছ মই বুজি পোৱা নাই। উঠ উঠ উঠ, তোৰ লগৰ দিয়াহঁত আহিছে।
0: তই নাই যোৱা কেলেই? মই ঘৰত কোৱাই নাই, আমাৰ ঘৰতে আজি খেলোৱা। আমাৰ ঘৰতে তহঁতে ভাত খাবও লাগিব।
7: ঘৰত খবৰটো দিব লাগিব তেন্তে।
0: মই কৈ আহিছো, কিন্তু ভাত খোৱা কথাটোহে ক'ব লাগিব।
8: ঠিক আছে, আজি আমি নিজৰ নিজৰ ঘৰতে ভাত খাই আহোঁ, তাৰ পাছত আমাৰ খেল কাম সকলো ঠিক হ'ব। তহঁতে ভাত খাই ল, আমি আহোঁ দেই। আহিছো, বাই বাই
6: বাই বাই বাই।
0: এই প্ৰথমে ক শুনচোন,
9: আমাৰ ঘৰতহে হোৱা কথা আছিল, মই প্ৰথমে কওঁনে?
7: এ তহঁতৰ ওপৰত সেইকাৰণে খং উঠে অ, কিনো ইমান হাল্লা কৰি থাক।
8: ঠিক আছে, জিনাৰ ঘৰত যিহেতু জিনাই কওক।
0: মই জান, আজি বহুত সোনকালে উঠিলো।
7: হে তই কেতিয়া উঠিলি আমাৰ ভালকৈ জনা আছে।
0: এ ৰনা, মই ৰাতিপুৱা জলপান খাই আকৌ হৈছিলোঁ, তহঁতি ভাবিছ মই তহঁতি আহোঁতে উঠিছোঁ।
9: অঁ তেন্তে।
0: এ নহয় অ, মই তেতিয়া শুওঁতে সপোন এটা দেখিলোঁ, বুজিছ?
7: সপোন দেখিলি, ভাল হ'ল দে। হ'ব আৰু, সেইটো কথাকে ক'ব নালাগে। স্বৰ্গদেউ, মই আজি এটা সপোন দেখিলোঁ নহয়।
10: কি সপোন কোৱাচোন বীৰবল?
7: আমি দুয়ো ফুৰিবলৈ গৈ আছিলোঁ।
10: তাৰপিছত?
7: আমি গৈ থকা ৰাস্তাটোৰ দুয়ো কাষে দুটা খাল,
10: এটা বেয়া পানীৰ আৰু এটা গাখীৰৰ, নহয় জানো?
7: হয় স্বৰ্গদেউ, হয়।
10: মই গাখীৰত পৰিলোঁ আৰু তুমি বেয়া পানীত পৰিলা।
9: তাৰ পাছৰখিনি মই দেখিলোঁ।
7: কি দেখিলা?
9: তোমালোক দুয়ো দুয়োৰে গা চেলেকি আছিলা।
7: হৈছে আৰু, কি হ'ব।
0: তাৰমানে বুজিলোঁ, বিবেকে বেয়া পানী আৰু পৰখে গাখীৰ চেলেকিলে। এতিয়া হাঁহি বন্ধ কৰ না, মোৰ সপোনটো বেলেগ।
9: অঁ কচোন ক।
8: সপোন হ'লেও কিন্তু জিনাৰ সপোনটো দৰকাৰী, বুজিছ পৰখ? আমাৰ গৰম বন্ধ এমাহ ন, 20 দিনত আমি খেলৰ মাজেদি ভাল কাম এটা কৰিব পাৰিম, মানে পাৰিবই লাগিব।
7: তাৰমানে কি কৰিবি?
9: জিনাই তাৰমানে দৰকাৰী সপোনেই দেখিলে নেকি? কাইলৈ বা আকৌ কি দেখে?
0: দিয়া, তই এনেকৈ মোক জোকাই নল'বি দেই।
7: এই এনেকৈ থাকিলে তহঁত দুজনীক নল'ম, কিন্তু অলপ মনে মনে থাকচোন। সপোনটো মোৰ দৰকাৰী যেনেই লাগিছে।
0: মই কিন্তু একো বুজি পোৱা নাই।
8: চব বুজি পাবি, আজিৰ পৰা আমি চাৰিওটা শিক্ষক হ'ম।
9: আমি সেই ল'ৰা ছোৱালীবোৰক পঢ়াম ন?
0: বা কেনে মজা, সপোনতেই সিহঁতে মোক নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ কৈ আছিল।
7: এতিয়া তোক তেন্তে নক'লেও হ'ব।
0: মই সিহঁতৰ দৰে সৰু নহয় নহয়, তেনেকৈ নক'বি কিন্তু।
8: তহঁতি শিক্ষক হ'ব পাৰিব লাগিব কিন্তু।
9: পাৰিম, ভাল কাম হ'ব।
0: কিন্তু মই হ'লে সদায় আহিব নোৱাৰিম।
9: ঐ তয়ে এই আচল কামটোৰ সূত্ৰ দিলি, আৰু তয়ে আহিব নোৱাৰিলে কেনেকৈ হ'ব?
7: তই ঘৰত কথাবোৰ কবিচোন, আমিও ক'ম।
9: আমি ইমান ভাল কাম এটা কৰিবলৈ লৈছোঁ, মই কৈছোঁ কাৰো ঘৰতে মানা নকৰে, চাবি।
7: বাৰু বাৰু, এই এতিয়া কচোন কোনে কি কৰিব লাগিব?
8: আজি প্ৰথমে সেই যে স্কুলৰ পৰা অহা ৰাস্তাত বালিৰ ঠাইখন দেখি আহিছিলোঁ তালৈ যাওঁ, ব'ল সময়মতে ঘৰলৈ আহি যাম।
7: তেন্তে ঘৰত গৈহে যাব লাগিব, নহ'লে কাইলৈৰ পৰা যাবলৈ।

0: কে নিদিব? এতিয়া তহঁতো যা, আমিও যাওঁ, ঘৰত কৈ একলগ হৈ যাম।
1: কিন্তু আমিতো সৰু ল'ৰা ছোৱালী, আমাৰ খেলবোৰততো ডাঙৰে মন নকৰে, আমি কৰিলে কিবা লাভ হ'বনে?
2: চাই থাকিবি, আমি পাৰিমেই। মুঠতে আজিৰ পৰা আমাৰ এই অভিযান আৰম্ভ।
3: আমাৰ অভিযান সফল হ'ব।
0: ঐ শুনচোন শুন, তহঁতে কিন্তু ভাল কাপোৰ পিন্ধি নাহিবি দেই, লগতে কেইডালমান বাঁহৰ লাঠি বা কাঠি লৈ আহিবি।
1: আমাৰ ঘৰত খৰি জ্বলাই নহয়, বাঁহ খৰি আছে, লৈ যাম, দহডালমান লৈ যাম।
4: ঐ মোলৈ কিয় আনিবি দেই, নহ'লে মই ক'ত পাম?
0: হ'ব দে, আনিম, যা এতিয়া সোনকালে আহগৈ।

0: 몰라 보나 보니까 수구디
1: 이번에서
0: 하나 무디두 하나 빠이 에지 그래 빠이 빠이 빠이 빠이 빠이 빠이 빠이 빠이 빠이 빠이 빠이 빠이
2: আজিৰ পৰা আমিও তোমালোকৰ লগত খেলিম দিবানে
0: কিয় নিদিম দিম ন
3: ভালহে লাগিব
0: মই যাওঁ দেই চুমিক লৈ আহোগৈ
4: কোন চুমি
0: আমাৰ বৰদেউতা ছাৰৰ ছোৱালী
4: বৰদেউতা
0: আকৌ ছাৰ
4: কোননো
0: আমাৰ মায়ে বৰদেউতা বুলি মাতিবলৈ কয় মায়ে চুমিহঁতৰ ঘৰতে কাম কৰে বৰদেউতা ছাৰৰ নাম শিৱ মাষ্টৰ
4: অঁ মোৰ টিউচন ছাৰ
3: বাৰু বাৰু যোৱা চুমিক লৈ আহাগৈ পিছে সোনকালে আহিবা ৰ'বাচোন ৰ'বা এই চুমিক আহিবলৈ দিবনে
0: অঁ তাই সদায় আহে আমাৰ লগত অলপ সময় খেলে
5: আহ ব'ল খেলোঁ আমাৰ খেলা মানুহ বাঢ়িল নহয় এতিয়াহে ভাল হ'ব
2: ৰ'বা ৰ'বা আমি খেলিম কথা পাতিম গান গাম নাচিম সকলো কৰিম
4: স্কুল স্কুল খেলিম যে পাহৰিলি নেকি
3: এই ৰচোন জিনা বিবেকক ক'বলৈ দেচোন স্কুলৰ কাৰণে আমাৰ কাগজ পেঞ্চিল একো নাই তেন্তে
2: সেইবোৰ একো নালাগেতো আমি খেলিবলৈহে আহিছোঁ আমি চবেই একেলগে খেলিম
3: বা এই ইমান ডাঙৰকৈ ৰাৱণ কোনে আঁকিছে
0: এই দীপে আঁকিছে
2: বাহ কাগজত অঁকা হ'লেতো তোমাতকৈ সৰু হ'লহেঁতেন আঁকি ভাল লাগে ন
3: অঁ
4: মই ফুলগছ আঁকোনে কিমান ধুনীয়া হ'ব চাবাচোন
3: জিনা তই পাহৰি গৈছ নেকি আজিৰ পৰা আমি
4: অঁ এই পিছত আঁকিম
5: অঁ কিতাপ কোনে দিব
0: আমি স্কুললৈ যাওঁ নহয় আমি তোমালোকক সকলো ঠিক কৰি দিম
2: বঢ়িয়া ঠিক আছে আজি তেন্তে তোমালোকৰ যি মন যায় তাকে আঁকা
3: এই ৰ'বা ৰ'বা ৰ'বা এই লাহে লাহে এটা এটাকৈ আঁকা আচ্ছা তোমাৰ নামটো কি
6: বাৰ্বি
2: অঁ বাৰ্বি একেবাৰে মনে মনে আছে তুমি আগতে আহা ফুটবল এটা আঁকা
3: বাপৰে বাপ সেইটো ফুটবল নে ইমান ডাঙৰ ফুটবলটো খেলিবলৈ মানুহটো কিমান প্ৰকাণ্ড হ'ব লাগিব
2: ৰ'বা ৰ'বা নাহিবা ফুটবলটো ফুটবলৰ জোখতে আঁকাচোন ভাল হ'ব
0: ৰ'বা ৰ'বা বালিবোৰ হাতেৰে সমান নকৰিবা এই ঢকুৱাৰ টুকুৰা এটাৰে সমান কৰি দিওঁ বালিত কিবা থাকিলে হাতত সোমাব
3: মেকুৰীয়ে ডাঙৰ কামটো কৰি কিন্তু বালিতে পুতি থয় সেয়া হ'লে যে
4: মই যে কেনেকৈ
3: হেই জিনা তোক যে কেনেকৈ ক'লে শিকিবি
4: অঁ বুজিছোঁ
0: মই এটা কথা সুধো
2: কি সুধিব খুজিছ সুধ
0: ইয়াত নিজৰ নামটো কোনে কোনে লিখিব পাৰা লিখাচোন
4: শ্যামলী ফুকন
0: আমাৰ মাজত মাত্ৰ চুমিহে স্কুললৈ যায় সেইকাৰণে পাৰিছে
3: এই তোমালোকৰ বাৰু নিজৰ নামটো লিখিবলৈ মন যায় নে
4: নাযায়
0: মই ইংৰাজীত নামটো লিখিব পাৰোঁ মই লাহে লাহে পাৰিম খৰকৈ নোৱাৰোঁ মীনা মীনা চুমিৰ পৰা শিকিছোঁ
4: চুমিয়ে হেনো ইংৰাজীত পাৰে এই লিখাচোন
2: আৰু এটা ভাল খেল হ'ল দেই
5: ময়ো পাৰোঁ
0: নামবোৰ জানানে
5: নাজানো মাত্ৰ এ চিনি পাওঁ
0: অ' বাবধনে আখৰৰ ছবি আঁকিলে ন
4: কিন্তু আমি যি ছবি আঁকো তাৰ নামটো জানো
5: তোমালোকে কৈ দিবা মই মনত ৰাখি ল'ম
2: আজি আমি এনেহে চব কৰিছোঁ কালিৰ পৰা পৰিপাতিকৈ কৰিম
3: তেন্তে আজিয়ে কৈ দিবি নেকি কি কি কেনেকৈ কেতিয়া বা কিমান সময় কৰিম
0: আমি স্কুললৈ সেইকাৰণেহে যোৱা নাই আমাৰ ঘৰত কাম থাকে
2: কি কাম
3: মীনাই তাইৰ ভায়েকক ৰাখিব লাগে মই গৰু চৰাব লাগে গৰুৱে কঠীয়া খালে ময়ো মাৰ খাম
5: মই আমাৰ ঘৰৰ ওচৰত অকলে থকা ককা আইতা দুজনক

0: মাজে মাজে গৈ সহায় কৰি দিওঁ।
1: এ তেন্তে কি হ'ব?
2: তোমালোকে কেতিয়া আহিব পাৰিবা? এইটো সময়তে আহিব পাৰিবানে?
3: এইটো সময়ত সদায় আহোঁ।
4: ময়ো আহিম দেই।
3: আজি ইয়াত থকা সকলো আহিমেই, কিন্তু তোমালোকৰ দৰে স্কুললৈ নোযোৱা তোমালোকৰ লগৰ ল'ৰা ছোৱালী আৰু যদি আছে লগত লৈ আহিবা।
5: আমি কৈ চাম, কিন্তু আমিকেইটা সদায় আহোঁ, সেইকাৰণে আমি আহিমেই।
6: আমি ঘৰত সঁচা কথা কৈ দিলেও আহিবলৈ দিব।
2: ইমান দিনে নাজানেই নেকি তোমালোকে যে ইয়ালৈ আহি থাকা?
4: আচলতে আমাৰ মা দেউতা, দাদা বাইদেউ চবেই বেলেগৰ ঘৰত কাম কৰে।
0: আমি কি কৰোঁ, ক'ত থাকোঁ নাজানেই।
6: কাইলৈৰ পৰা আমিও তোমালোকৰ লগত থাকিম।
2: আজি তোমালোকৰ নামবোৰ লিখি লওঁ, এটা এটাকৈ নামবোৰ কৈ যোৱাগৈ।
4: চুমি, মীনা,
0: দীপ, বাপধন,
7: মইনা, বাৰ্বি,
8: বিতু।
4: নামবোৰ দিলোঁ নহয়, এতিয়া যাওঁগৈ ব'ল।
8: অঁ ব'ল ব'ল ব'ল ব'ল ব'ল।

0: বিবেক, ঐ বিবেক, এই তই বহুত কথা নিলিখিলি যে, কেতিয়া লিখিবি?
1: চব কথা সিহঁতৰ আগত ঠিক নহ'ব। আমি স্কুল খেলিলেও অলপ সিহঁততকৈ বেলেগকৈ থাকিব লাগিব, নহ'লে আমাৰ কথা নুশুনিব।
0: ঠিক আছে ঠিক আছে, এতিয়া কচোন
2: বিবেক, তই যেনিবা আমাৰ হেড ছাৰ।
3: দিয়া, তই অংকত চোকা নহয়, সেইকাৰণে তই হবি অংকৰ শিক্ষক।
2: ঠিক আছে, তেন্তে বিবেক হ'ব ছবি অঁকা ছাৰ।
0: ছবি আঁকিব কিন্তু সকলোৱে জানিবই লাগিব।
1: ঐ পাহৰি নাযাবি, বন্ধ খুলিলে আমি চবেই চব জানিব লাগিব, আমিও ছাত্ৰহে, নাপাহৰিবি।
0: মই কিন্তু মেথ শিকাম, হ'বনে?
2: জিনা, তই সাধুকথা কবি, তাকো নাটক কৰি দেখুৱাব লাগিব, পাৰিবি নহয়?
3: চবকে এটা এটা চৰিত্ৰ দি ল'ম, মই অকলে নাটক নকৰোঁ নহয়, পাৰিম।
1: কোনেও একো অকলে নোৱাৰা নহয়, সিহঁত আমাতকৈ সৰু, আমি ঘৰত পঢ়ি ডাঙৰক সুধি হ'লেও সিহঁতক শিকাবই লাগিব।
0: এই পাৰিম পাৰিম, তই চিন্তাই নকৰিবি। জিনা, দিয়া, এই তহঁতি কিন্তু ইয়াত আহি সিহঁতৰ লগত একেবাৰে মিলি নাযাবি।
3: কিন্তু সুমিৰ কি হ'ব?
2: অঁ, তাইতো স্কুলত পঢ়া ছোৱালী, সকলো জানে।
1: তাই যে সিহঁততকৈ সৰু হৈও বহুত জানে, সেইকাৰণে মাজে মাজে তাইকো আমাৰ লগত ল'ব লাগিব নেকি?
0: বুইছ, তাইক এদিন ঘৰত গৈ শিকাব লাগিব, এই শিৱছাৰ আছেই নহয়, এই ভালেই হ'ব দে।
3: ঐ, এতিয়াই যাবি নেকি? ব'ল যাওঁ, ছাৰৰ ঘৰটো মই চিনি পাওঁ, মোক পঢ়াবলৈ ছাৰে আমাৰ ঘৰলৈ যায়, ছাৰৰ ঘৰলৈ গ'লে দেৰি হ'লেও ঘৰত খং নকৰে।
4: ব'ল যাওঁ।

0: অঁ তোমালোক আহিছা, দেউতা মা নাই, মীনা আৰু মীনাৰ মা আমাৰ ঘৰতে আছে, মই অকলশৰীয়া হ'ম যে, আহা মোৰ কোঠালৈকে যাওঁ।
1: বা চুমি, তোমাৰ কোঠাটো ইমান ধুনীয়া, তুমি অকলে হোৱা নেকি?
0: অঁ, কিবা খাবা নেকি?
2: আমি তোমাক কথা এটা ক'বলৈহে আহিছোঁ।
0: কোৱাচোন কি কথা?
2: মানে তুমি স্কুললৈ যোৱা যদিও আমাতকৈ সৰু, সেইকাৰণে বুজি পাইছা নহয়, বেয়া পাবা নেকি?
0: নাপাওঁ।
1: বেয়া নাপাবা, জানিও নজনা হৈ থাকিব লাগিব। ছাৰক ক'বা আমি আহিছিলোঁ বুলি, আৰু তোমাক কোৱা কথাবোৰ ক'বা।
3: পিছে মীনা ক'ত আছে? তাইকো মাতি দিয়া, এই তাইও এই ফল মূলবোৰ খাওক আকৌ।
0: মীনা, আহচোন, ক'ত আছ?
4: গৈছো।
1: তলত বহিলা যে।
5: মই সদায় এনেকেই বহো। হ'ব,
0: খা।
5: চুমিক ছাৰে পঢ়াই থাকিলে মই কোঠাটোৰ বাহিৰত বহি থাকোঁ। মোৰ ভাইটিটো সৰু যে, দিগদাৰি কৰিব যে।
2: বল, আমি গৈ থাকোঁ এতিয়া, বল।
3: অঁ বিবেক, যাওঁ, বল
6: বল বল।
0: বাই চুমি।
1: বাই মীনা। বাই বাই চুমি, কাইলৈ মীনাৰ লগত আহি যাবা।
2: আমি সদায় দুঘণ্টা পঢ়াম, সপ্তাহত দুদিন তিনি ঘণ্টা থকাৰ দিনা পৰীক্ষা ল'ম। ল'ৰা ছোৱালীবোৰক পৰীক্ষা বুলি নকওঁ কিন্তু।
3: তাৰ মানে আখৰৰ ছবি অঁকা আৰু সংখ্যাৰ ছবি অঁকা সদায় থাকিব ন? তেন্তে মেপ কোনদিনা আঁকিম আৰু সাধুৰ নাটক কোনদিনা হ'ব?
2: সেইবোৰ চব ঠিক কৰি মই ঘৰত লিখি আনিম, কাইলৈৰ পৰা ভালকৈ আৰম্ভ কৰিম।
3: ঐ দিয়া, এই তহঁতে কিন্তু একেবাৰে ভাল কাপোৰ পিন্ধি নাহিবি দেই।

0: বালি লেতেৰাহে হ'ব।
1: অ, তাৰ মানে আবেলি স্কুল।
2: আৰু স্কুল ক'ত বুলি সুধিলে?
0: বৰগছতলৰ বালিপথাৰ স্কুল আকৌ।
3: একদম ঠিক হৈছে, কিন্তু নিজকে শিক্ষক বুলি ভাবিলেও সেই সৰু ল'ৰা ছোৱালীবোৰক খং কৰা বা এচাৰিৰে মৰামৰি এইবোৰ কৰিব নোৱাৰিবি কিন্তু দেই।
1: নকৰোঁ, মৰমেৰে সকলো কৰিম।
2: আৰু পৰীক্ষাত ফেইল কৰিলে কি কৰিবি?
0: ফেইল কৰিলেও সিহঁতক নকওঁ, বুজিছ? সিহঁতে বুজি নাই পোৱা বুলি আমি জানিলে ভালকৈ বুজাই দিম। পাছ ফেইল নাই, চবেই বুজি পালে আমাৰ কাম শেষ।
1: আচলতে স্কুলত পঢ়া মজাটো বুজি পালে আমাৰ অভিযান সফল হৈ যাবনে বিবেক?
3: সেইটোৱে আচল কথা।
0: আজিকালি কিতাপ কিনিবই নালাগে, কিতাপ কাপোৰ খোৱা বস্তু সকলো স্কুলতে পায়। স্কুল যাবলৈ মন থাকিলেই হ'ল, মন থাকিলে সকলো সম্ভৱ।
2: আমি সিহঁতক স্কুল যাবলৈ সাজু কৰি দিম ন?
1: মই পালোহিয়ে, যাওঁ দেই, কাইলৈ লগ পাম, বাই বাই।

0: এখন পেঞ্চিলবিহীন ফলি নাটখনৰ প্ৰথম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বিবেক, লয়দীপ বৰুৱা, পৰশ, হিতাৰ্থ কাশ্যপ, দীপ, জিয়ান ৰঞ্জন শইকীয়া, বাবধন, মনীষ ভূঞা, জিনা, ভূমাশ্ৰী শৰ্মা, দিয়া, দীক্ষিতা তালুকদাৰ, চুমি, নিধিজিতা শৰ্মা, মীনা, ভায়লিনা বৰা, বিতু, অৰ্ণৱ আকাশ মহন্ত, মইনা, পৰিপ্সা প্ৰাপ্তি, দোকানী, ধনজিৎ বড়ো, বাৰ্বি, নিয়ৰকণা দাস আৰু ষ্টাফ ৰিপৰ্টাৰৰ চৰিত্ৰত অভিনয় কৰিলে শৰ্মিষ্ঠা বৰুৱাই। বাণীবন্ধন ধনজিৎ বড়ো। নাটখনিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: সেয়া আছিল চেমনীয়া চোৰাৰ বিশেষ নাট্যানুষ্ঠান। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চোৰা সামৰিবৰ সময় হৈ আহিল। তোমালোকলৈ পুনৰ মৰম চেনেহ যাচি আজিৰ চোৰাৰ পৰা মই নিভা বাইদেৱে বিদায় লৈছোঁ। তোমালোকক আকৌ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

0: চেমনীয়াৰ চোৰা অনুষ্ঠানটি শুনিলে
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা লৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ 1 অক্টোবৰৰ পৰা বায়'মেট্ৰিক আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। শ্বহীদ দিৱস উপলক্ষে SBI ফাউণ্ডেশ্যন আৰু গ্ৰাম্য বিকাশ মঞ্চই বিশ্বনাথ জিলাৰ ৰাইজৰ সহযোগত বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগ আৰু বীৰত্বক শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি ভিন ভিন কাৰ্যসূচীৰে অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ উদযাপনেৰে জুবিন দিৱস পালন কৰা হয়। বিশিষ্ট কবি গীতিকাৰ আনিচ উজামানৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময় তেওঁৰ বয়স আছিল 79 বছৰ। প্ৰয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি উপজা দিন উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বড়ো সংগীত জগতৰ বিশিষ্ট কণ্ঠশিল্পী সুলেখা বসুমতাৰীক বিজনীৰ ইংখং ৱেলফেয়াৰ ছচাইটীয়ে 2026 বৰ্ষৰ মেন অব দ্য ইয়েৰ বঁটা প্ৰদান কৰিছে। উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান স্বায়ত্তশাসিত মঙলদৈ মহাবিদ্যালয়ৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আৰু এছিয়ান গেমছৰ বিভিন্ন শিতানত আজি কেইবাগৰাকীও ভাৰতীয় এথলীটে পদক জয়ৰ বাবে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, আছিফ আহমেদ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ, মৃগাংক কৃষ্ণাত্ৰিয়া আৰু বিজিৎ শৰ্মা, FM ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই বৰষা কলিতা। নিবেদন কৰা হৈছে নাথখালা।

0: আজি নেতানুষ্ঠানত এজোপা গছৰ ছাট, ৰচনা ৰবীন্দ্ৰ বৰাৰ। এয়া এজোপা গছৰ ছাট।
1: বাহাত গৰম, বতাহে ছাটি নাই, গোটেই বাটটোত অকণমান যদি গছৰ ছাঁ পালো, গৰমত মানুহবোৰ জীয়াই জীয়াই মৰিব যেন পাইছো। ৰাম ৰাম ৰাম, বৰ গৰম। হেৰৌ শুনিছনে, এই পানী এগিলাচ লৈ আহ বেগতে, কণ্ঠ কণ্ঠ শুকাই একেবাৰে কৰ কৰি অহা গৈছে।
2: মাজনীহঁত ভালে আছে?
1: অলপ তৎ পাইছো, যিহে উৎপাত গৰম।

0: পৰিছে, তালু ফুটি ভোজন পাইছিলোঁ। ইমান গৰমতো বুজিছ বাটত জিৰাবলৈ ক'তো গছ এজোপা নাই। অঁ কি সুধিছিলি? মাজনীহঁতৰ হে মাজনীহঁতৰ ভালেই, পিছে সেই ঐ ঐ ঐ সেইকেইটা কোন কটা ডগ আবাজ? এই ভৰ দুপৰীয়া এখন লোকৰ বাৰীত সোমাবলৈ তহঁতক কি দেও ভূতে পাইছে? গলি নে
1: এই ভৰ দুপৰীয়া এখননো কোন আহিব? আপুনি কিয় এনেই চিঞৰ বাখৰখন কৰি আছে?
0: কণা হৈছ নেকি? হে কণা হৈছ? এনেই চিঞৰ বাখৰ কৰিবলৈ মোৰ কিবা মগজুৰ গণ্ডগোল হৈছে নেকি? হা দেখা নাই দেখা নাই সেই বাঘৰ আগ তেল খোৱাকেইটাক?
1: হয়তো আমাৰ আম গছজোপাৰ তলত দেখো।
0: মই এদিন নেথাকিলে ৰাজহুৱা বাৰী হয়, ইহঁতৰ প্ৰতাপত বাৰী গুচি এৰা বাৰী হৈছে। ৰ বাপেকে দিয়া লগা
1: সেইকেইটাচোন আমাৰ গাঁৱৰে ল'ৰা, হেৰা আম কলি হৈ আছে, আহিলি না তহঁতে?
0: হে ইহঁতৰ প্ৰতাপত বাৰীত ফল মূল এটা পকিব নোৱাৰা হ'ল, সত সগুণ পৰা দি পৰিবহি।
1: অলপ জিৰাই সতাই লওকচোন, আম গছৰ তললৈ ল'ৰা ছোৱালী আহিবই আৰু, আহি বলকনিখন আৰম্ভ কৰিব লাগিলে না আপুনি?
0: ইহঁতৰ উৎপাতত বাৰীত গছ পুলি এটা ডাঙৰ নোহোৱা হ'ল। যোৱাবাৰ নেদেখিলি নাহৰৰ সেই পুলিকেইটা অলপ ডাঙৰ হৈছিল? আম খাবলৈ আহি গুৰিতে দিহা লগাই পেলালে। ভাবিলে মোৰ গৰম হৈ যায়।
1: দেউৰা জেপনা এখনো দিব লাগে, ল'ৰা ছোৱালীকনো কোনে বাধা দিব? নাথাকিলে আহিবই সিহঁতে।
0: তই মোক ভাল কথা শিকাবলৈ আহিছ হা? উদঙীয়া গৰুৰ দৰে এই যাকে জেওৰা জপনা ভাঙি ফুৰিব আৰু মই বাৰীৰ বাঁহে কৰি জেওৰা দি থাকিম। বুজিছ, আমাৰ দিনত আমি আম কঁঠাল বিচাৰি লোকৰ বাৰীয়ে বাৰীয়ে জেওৰা জপনা ভাঙি ফুৰা নাছিলো নহয়।
1: তেতিয়াৰ দিনৰ কথা একেবাৰে বেলেগ আছিলে, ঘৰে ঘৰে আম কঁঠালৰ গছ ভৰি আছিল, নিজৰ বাৰীত থাকিলে আৰু লোকৰ বাৰীৰ বস্তু কোনে চুৰ কৰিবলৈ যাব? হেৰি সুধিছিলো নহয় মই আপোনাক, মাজনীহঁতৰ কথা নকলে দেখোন?
0: অঁ দি জোঁৱাইৰ গা ভাল, নাতি দুটাৰহে অলপ অলপ অসুখ।
1: অসুখ?
0: অঁ
1: সিহঁত দুটাৰ কি অসুখ হৈছে? ওৱা অথনিৰ পৰা আপুনি তাকে কোৱা নে কেলে?
0: অসুখ মানে তেনে অসুখ নহয়, পেটৰ অসুখহে হৈছে আৰু সেই গাত ঘামুচি ওলাইছে। আৰু ঘামুচি নোলাব কিয়?
1: গৰমত চাগে বৰ কষ্ট পাইছে দেখি, চিন্তা লাগি থাকে।
0: হেৰু নগৰত যিহে উৎপাত গৰম, মানুহ সিজাই পেলাইছে বুজিছ, তাতে নগৰত গছ গছনি বুলিবলৈ একেবাৰে নাই। সৰু পৰা বতাহ এছাটি নাহে, আৰু বতাহ বহিব সৰু পৰা, একেবাৰে লঠঙা পাহাৰ নহয়। মানুহৰ ঘৰ সজাৰ বাবে যিহে খদমদম, যেন এডালো গছ গছনি নাৰাখিবহে, কেৱল ঘৰৰ ওপৰতে ঘৰ, ঘৰৰ ওপৰতে ঘৰ। আৰু খোৱা বস্তুৰো যিহে দাম, মছলা দিয়া সেই নগৰীয়া বস্তুবোৰ খালে পেটৰ নহয় কি হ'ব? নেমু এটাও ঘপহ কৰি পাবলৈ নাই। আৰু বনশাক, বনশাক ক'ত পাব? বাৰীৰ মধুৰিকেইটা উলিয়াই দিয়াত নাতি দুটাই আনন্দ যিহে কিৰিলি পাৰিছে।
1: আই দেহি সিহঁতে চাগে বাৰীৰ ফল তল অকণ খাবলৈ নাপায় নহয়, মই তেতিয়া কঁঠাল এটা দিব খুজিলে আপুনিহে ভেকাহি মাৰি দিলে, কিমান ভাল পালে হে।
0: তোৰ কথা হপা, সেই গৰমত ভাৰ বৈ নিয়াটোৰহে মজা পালি ওলাই, সিহঁতে বাৰীৰ ফল ক'ত পাব? গছ পুলি এটাকে দেখিবলৈ নাই, সেই বাৰীৰ ফলৰ কথা কৈছ হা?
2: মনোহৰ খুৰা আছানে?
0: কোনো সৰুকণ নেকি? ইয়ালৈ
2: পিছে নগৰৰ পৰা কেতিয়া আহিলা? ভালনে সিহঁতৰ?
0: আহি পোৱা অলপ পোৱা হ'ল, সেই তাকেই খুৰীয়েৰক কৈ আছো, সেই নগৰৰ কথা কৈছো।
1: আহি পাই বুইছ সৰুকণ, একেবাৰে খুৰাৰে বকলা মেলিছে নহয়, সুধিছো এটা কথা কৈছে এটা কথা।
0: ৰ আহিয়ে দেখিলো সেই সপাকে। সৰুকণ
2: খুৰা,
0: নগৰত জগৰহে আছে বুইছ, আৰু একো নাই, সেই দেখিবলৈহে ভাল সেই দূৰৈৰ পৰা।
2: পিছে আমি আকৌ ভাবিছিলো নগৰত চাগৈ মানুহবোৰ কিমান সুখত আছে।
0: সুখ হে সুখ, গছ গছনি নাই, পাহাৰ বড়ো সেই একেই, গছ গছনি কাটি একেবাৰে লঠঙা কৰি পেলাইছে নহয়।
2: বুইছা খুৰা, দেশত মানুহবোৰ বেছি হৈছে গুণে এনেদশা হৈছে, পৃথিৱীয়েনো আৰু কিমান সহিব?
0: নহয় সৰুকণ, নহয় নহয়, তই বুজা নাই, মানুহবোৰ বেছি হোৱাৰ বাবে নহয়, আচলতে মানুহবোৰ কিবা অজ্ঞানী হ'ল, কাৰোবাৰ বাৰীত গছ পুলি।

0: বেটা আৰুৱাৰ কথা শুনিছনে বা কেতিয়াবা দেখিছনে?
1: এৰা খুৰা, কথাটো টং কৰি চাইছো, মিছা নহয়। আমাৰ ইয়াতে কাঠ বাঁহৰ কিহে দাম হৈছে, বাৰীবোৰতো গছ গছনি একেবাৰে নোহোৱাই হৈ আহিছে।
0: দেখা নাই এই সেইটো কানিয়ে ঘৰটো আধা খনীয়া কৰি থৈছে, খুটা নাই, বেৰ দিবলৈ বাঁহ নাই। মোৰ ওচৰলৈ আহিছে ঘৰৰ খুটাৰ বাবে, বাৰীৰ গছ এডাল লাগে, দাম বেছি দিব নোৱাৰে হেনো। আমি দেখা তাৰ বাৰীত কিমানবোৰ যে গছ আছিল, এফালৰ পৰা কাটি মেলি একেবাৰে খাস্তাং কৰি পেলালে, বেছি শেষ কৰিলে, গছ গছনি ক'ত থাকিব?
1: খুৰা, ময়ো আহিছিলো তেনে এটা সকামৰ বাবে, মোকো লাগিছিল।
0: হেও সৰুকণ, নকবি নকবি, মোক তেনে কথা নকবি। তহঁতৰ পৰা বাট পদূলিত গছ এডালো নথকা হল, পৰত আখ বনত বাস, বুজিছ?
1: নহয় খুৰা, নিচেই সামান্য কথা, জাতি বাঁহ এটা বৰ দৰকাৰী কাম এটাৰ বাবে প্ৰয়োজন হৈ গল।
0: জাতি বাঁহ মোৰ আছে কেইডাল, হা, ঘৰ দুপৰ এখন সেই উদঙীয়া লৰাই আমকাই বাৰীত সোমাই একেবাৰে তহিলং কৰি পেলালে। সেই নাহৰৰ পুলিকেইটাৰ কথা ভাবিলে বুকুখন হম হমাই যায়। তোক নকৈছো মানে একে

0: হেই হেই এই আঁতৰ আঁতৰ আঁতৰ, গাত পৰিব লাগিলে একেবাৰে শিপুৰি পাবিগৈ, আঁতৰ।
1: কিনো কৰিছ কোৱা, কিহৰ জগত নে গছপুলি কেইটা কাটিছ?
0: হৰুগণ, সেই মূঢ়াটো টানি ল, একো জগৰ লগা নাই বুজিছ, চোতালখন অলপ বহলাব লাগে, সেই দেখি এই গছপুলিকেইটা কাটি পেলাইছো, খৰিকে হ'ব।
1: নাৰায়ণ, তই ভুল কৰিছ দেই, এই টপ টপকৈ উঠি অহা আম পুলিটো আৰু কঁঠাল পুলিটো কাটিব নালাগিছিল।
0: থ গাঁৱৰ মানুহৰ কথাবোৰ বুজিছ, আজিকালি কোনো মানুহে জংঘলৰ ভিতৰত নাথাকে, আমি গাঁৱৰ মানুহ হলো বুলি ভালদৰে থাকিব নালাগে, তাৰ কিবা মানে আছে?
1: একো বেয়া কথা কোৱা নাই, গছ গছনি কাটি শেষ কৰাটো বৰ ভাল কথা নহয়, তাকেহে কৈছো।
0: এই গাঁৱৰ ভূত হৈ থাকিলে তই জানিবি কি, ভাল মানুহৰ ঘৰ দুৱাৰ কেতিয়াবা দেখি পাইছ? ক'ত দেখিবি, ইয়াত এখন ফুলনি কৰিম বুজিছ।
1: নগৰ, হেৰ নগৰৰ কথা বাদ দে, কালি মনোহৰ খুৰা নগৰৰ জোঁৱায়েকৰ ঘৰৰ পৰা আহি কি কৈছে জানো?
0: এই সেই বান্ধ কেপটোৰ কথা মোক নকবি বুজিছ, তেওঁৰ বাৰীৰ গছপুলি কেইডাল হাবতেই তেওঁ মৰিব, যিহে খুৰাৰ আক্ৰোহ, ইহ বাৰীৰ গছপুলি এটা কাটিলে কোনোবাই যেন ঘৰৰ মূল্যৱান বস্তু এবধে চুৰ কৰি নিছে, যিয়ে যায় তাকে ক'ব, হে মোৰ নাহৰৰ পুলিকেইটা বুজিছা একেবাৰে গছ গছকৈ উঠি আহিছিল, ইহ যেন আমি নাহৰ পুলি দেখাই নাই।
1: হয় পাই, কালিও মোক নাহৰ পুলিটোৰ কথা কৈছিল, এফালৰ পৰা চাবলৈ গ'লে কথাটো মিছা নহয়। তই ভাবিছাচোন, আগে আমাৰ গাঁৱৰ বাৰীবোৰত ইমান যে ডাঙৰ ডাঙৰ গছ নাছিল, এতিয়া আম কঁঠালৰ গছ কাৰোবাৰ বাৰীত দেখিছ? হা, গাঁৱৰ কোনোবাই ঘৰ এটা মেৰামত কৰিবলৈকো খুঁটা এটা বিচাৰি তলৌ তলৈকৈ আৰটা তাৰটা বিচাৰি ফুৰিব লাগে। এই কানিয়াটোলৈকে চাচোন, আজি তাৰ কি হৈছে, তাৰ বাৰীত বাঁহ কঁঠাল কি নাছিল?
0: এই সেই সেই আগৰ আমি গেৰাকনি গাঁৱত থাকিব লাগিছিল নহয়, গাঁওবোৰ আগে জংঘল আছিল, কিনো ভাল কথা, গাঁৱৰ বুঢ়াবোৰে একো দেখা নাছিল শুনা নাছিল, জংঘলৰ ভূত হৈ বাৰীখনকে সাৱটি আছিল, আৰু সেই কানিয়াৰ কথা মোক নকবি বুজিছ, সি এটা মস্ত ধূত, তাৰ মাটিত খেতিও নহয়, সি এনেকেই মৰিব পাপ।
1: তাৰ মাটিতে খেতি নোহোৱা নহয় বুজিছ, যোৱাবাৰ কি হ'ল, খেতিৰ বতৰত বৰষুণেই নহ'ল, সেইটো কিবা তাৰ দোষ নে?
0: সেইবোৰ প্ৰকৃতিৰ কথা, প্ৰকৃতিৰ কিবা জগৰ লাগিছে?
1: নহয় আমি মানুহমখাই কিবা এটা জগৰ লগাইছো তেনেহ'লে, আগতে খেতিৰ বতৰত বৰষুণ নোহোৱাৰ কথা কেতিয়াবা শুনিছিল, বৰষুণ নাই যে নাই,
0: আমি বৰষুণ দিব পাৰো নে, মানুহ গাত কিটো?
2: নাৰায়ণ, তলত বহি কি কৰিছ, সৰু গলো দেখোন।
0: মাছটো খুৱাইদো, এই আহা আহা ভিতৰলৈকে আহা,
2: হ'ব ইয়াতে হ'ব, বাহিৰতে ভাল।
0: নহয় কোৱাইদো, সেই চকীখনতে বহাচোন, চোতালখন হ'ব চাফা কৰিছো,
2: এই গছ পুলিবোৰ কাটিলি খেলো।
1: ময়ো তাকে কৈছো কোৱাইদো, ভাল কৰা নাই,
0: এই চোতালখন অলপ মানে আহল বহল কৰি পেলাইছো, গছ পুলি কেইটা ডাঙৰ দীঘল হ'লে আৰু অসুবিধাহে হ'বগৈ।
2: কি অসুবিধা হ'ব, ফল মূল এটা লাগিব, কাঠ খৰি এডালো হ'ব, তাতনো কি জগৰ লাগিল?
0: কথাটো অৱশ্যে হয়, ভাবিবলৈকে নহ'ল,
1: এতিয়া ভাবিলে কি হ'ব?
2: হেল্ল, গছ গছনি কাটি শেষ কৰাটো আমাৰ নিজৰ বাবেই বেয়া বুজিছ, এই গছ ৰোৱাৰ কথাহে ভাবিব লাগে। আৰু নাৰায়ণ, তই কালি বৰ বেয়া কাম এটা কৰিলি নহয় না পাই নহয়?
1: কিনো বেয়া কাম কৰিলো?
0: কথাটো মই বুজি পোৱা নাই ককাইদেউ।
2: অ' কিয় বুজি পোৱা নাই, বাৰীৰ গিৰিহঁত নাই বুলিয়ে এনে কাম কৰিব নালাগে নহয়, বৰ বেয়া পালোঁ, বৰ বেয়া পালোঁ মই, এতিয়া গোটেই গাঁৱৰ মানুহবোৰেই এই বেয়া কামৰ ভাগ হ'ব লাগিব নহয়।
1: মাষ্টৰক কৈদেউ, কথাটো তুমি খুলি কোৱাচোন।
2: এই যদুহঁতৰ বাৰীখনৰ কথা কৈছো, যদু শইকীয়াহঁত ইয়াত নাথাকে বুলিয়েই সেইখন ৰাজহুৱা বাৰী হোৱা নাই নহয়,
1: নাই হোৱা,
2: যদু শইকীয়া গাঁৱৰে গয়া, তেওঁ নাই বুলিয়েই কঁঠালজোপা কাটি লৈ আহিব লাগিলে,
1: কোনে কাটি আনিলে?
0: মাষ্টৰক কৈদেউ, তুমি আকৌ বাৰু মোক মিছাকৈ এইবোৰ কথা কিয় শুনাইছা কোৱাচোন, মই লোকৰ বাৰী গছ এডাল নোপোৱা নেমেলাকৈ মই কিয় আনিমহে?
1: কথাটো সঁচাকৈ ভাল হোৱা নাই দেই।
2: ভাল হোৱা নাই মানে, অতি গৰ্হিত কাম হৈছে, তই আৰু নৱালীৰ ৰহমত লগ লাগি গছডাল কাটিলি, তই নাঙল এটা কৰিবলৈ আৰু ৰহমতে ঢেঁকীৰ কোবলি কৰিবলৈ, নহয় জানো, কিয় কৰিব লাগে এনে কাম?
1: কালি মই ৰহমতক দেখিছিলো, হাতত কুঠাৰ এখন লৈ এইফালে আহি আছিল, তাক মই সুধিলো, ক'লে বোলে গাইজনীৰ পোৱালি এটা নাই, বিচাৰি যায়, মই আৰু কথাটো সিমান খেয়াল নাৰাখিলো, চুৰি কৰিবলৈহে
0: কৈ। তই কথাবোৰ খপ খপ কৰি নকবিচোন, কথা অলপ চাই চিতি ক'ব লাগে বুজিছ, আমি তোৰ দৰে কিবা,
1: তোৰ দৰে মানে মই কিবা গধূলি গধূলি,
0: গধূলি গধূলি মানে হৰ দুপৰীয়া নৈৰ পাৰে পাৰে গছ পুলিবোৰ কোনে কাটি আনে, কোনে কাটি আনে? তই সেই কানিয়াক কোৱা নাছিলি যদুৰ বাৰীৰ পৰা গছৰ খুঁটা কাটি আনিবলৈ? যদুৰ বাৰীৰ ভলুকা জোপাৰ পৰা বাঁহ কাটোতে তোক কানিয়াই দেখা নাছিল, এতিয়া একেবাৰে মহাপুৰুষটো হবলৈ গৈছে।
2: হেৰৌ, এতিয়া তৰ্ক বিতৰ্ক কৰি লাভ নাই বুজিছ, যি হল হল।
1: মাষ্টৰ কোৱাইদেউ, নদীৰ পাৰৰ সেই গছডাল ৰাস্তাৰ ফালে হাউলি আছিল, তাকে দেখি মই ডাল দুটামান কাটি আনিলো, আৰু ডাল দুটা খৰি হব বুলি ঘৰলৈকে লৈ,
0: ডাল দুটামান

0: গছডাল মায়া হৈ তাতে নিজে নিজে নাইকিয়া হৈ গ'ল। কথা কৈছেনে ভ্ৰম পুকিছ?
1: ৰাজহুৱা মাটিত থকা গছডাল বাৰু মই কাটিলোৱে, মই কিবা লোকৰ বাৰীত সোমাই চুৰি কৰিবলৈ কৈছো নে?
2: হেল্ল', ৰাজহুৱা মাটিত মানে ৰাইজৰ উপকাৰত অহা গছডাল কাটিব নালাগে নহয়। মানুহ গৰু গাই এটাই তাৰ চাই নিজে আই জানো। কোৱা মনোহৰ খুৰা বাইছে
3: মাষ্টৰ, কিবা মিটিং পাতিছা নেকি?
2: হ্যাঁ, মিটিং নহয় খুৰা, এই নাৰায়ণ আৰু সৰুকণৰ সৈতে অলপ কথা পাতিছো।
3: নাৰায়ণ, তই আকৌ সেই চোতালৰ দাঁতিৰ গছ কেইজোপা কেলৈ কাটিলি?
0: এক গছ নহয়, পুলিহে সেইকেইটা মনোহৰ খুৰা।
3: পুলিয়ে গছ হ'ব নহয় এদিন। সৰুকণ, তোৰ খবৰ কি?
1: খবৰনো কি ভাল হ'ব খুৰা,
2: ইহঁত দুটাক তাকে কৈছো, বুঝিছা খুৰা?
3: হে মাষ্টৰ, তুমি এইবোৰ বকি লাভ নাই। আগৰ গাঁও আৰু এতিয়া গাঁও হৈ থকা নাই নহয়। গাঁৱত আছে কি? একো নাই।
2: আমাৰ নিজৰে দোষ বুলি ধৰি ল'ব লাগিব। আমি কৰিছো কি? বোপা ককাৰ বস্তুবোৰকে সাবত মাৰি ধৰি বহি আছো।
3: তুমি ঠিকেই কৈছা। আগেয়ে এইখন গাঁৱত কাৰ কি নাছিল আমি নিজ চকুৰেই দেখিছো। বাৰীয়ে বাৰী আম কঁঠাল লেটেকু পনিয়লৰ গছত ফল পকি থাকে, খাওঁতা নাই। বাঁহ কাঠৰ কথা ক'বই নেলাগে। নৈৰ পাৰলৈ যাবলৈকে দুপুৰ এখন ভয় লাগে। যিহে ব্যাগুম ব্যাগুম গছ, আৰু সেই যদুৰবাৰীখন মানুহ সোমাবলৈ ভয় কৰে। গছৰ কঁঠাল গছতে পকি থাকে। আজি চাগৈচোন, সেই উৎপতীয়া ল'ৰা মখাই পুৱাৰ পৰা ৰাতিলৈকে পিট পিটাই ফুৰে, ফল মূল গছ বাঁহ কাটি খাস্তাং কৰি ফুৰিছে। হয় নাৰায়ণ সৰুকণ, সেই ভেবা লাগি চাই থাকিলে নহয় নহয়। তহঁতৰ ককাৰ হাতে নিজ হাতে ৰোৱা সেই গছবোৰ কাটিবলৈ দাগোটা লৈ পেলাই ঘূৰি ফুৰিছ নহয়। খাবি কেইদিন, হে খাবি কেইদিন?
2: কৰিলে আমি কিয় নোৱাৰিম? হে বোপা ককাই চেষ্টা কৰিছিল আৰু আমি হাত সাৱতি বহি আছো।
3: তুমি ঠিক কথাকে কৈছা মাষ্টৰ। এই কালি ভৰ দুপৰীয়াখন মোৰ বাৰীৰ আমজোপাৰ তলত প্ৰায় 10-12টামান ল'ৰা আম পাৰিবলৈ গৈ সেই গছ পুলিকেইটা ঘূৰিতে দিহা লগাই থৈ আহিল। গছত আম মলিয়াইছেহে, হ'ল নে তহঁতৰ উৎপাতখন আৰম্ভ? মাষ্টৰ, আমজোপা কাটিহে পেলাম বুলি ভাবিছো।
2: সেইটো নকৰিব, সেইটো নকৰিব খুৰা। দৰকাৰী গছ আৰু ৰুবহে লাগে।
1: খুৰাহঁতৰ আমজোপা কিন্তু বৰ লায়কৰ হৈছে দেই।
0: এই এই অঞ্চলৰ যিয়ে এবাৰ খাইছে সি আৰু ক'ত পাহৰিব
3: পাৰিব? তহঁতৰ মুখৰ মিঠা কথাবোৰ, যোৱাবাৰ সেই মোৰ বাৰীত নাহৰ পুলিকেইটা আম খাবলৈ গৈয়ে শেষ কৰিলে। নাহৰৰ পুলিকেইটাৰ কথা মনত পৰিলে কৈছো নহয়
2: মাষ্টৰ।
3: কানিয়া নহয়নে সেইটো? হয় কানিয়া। এই খৰিৰ বজাটো ক'ৰ পৰা আনিলে?
1: ক'ৰ পৰা আনিব আৰু, তাৰ পৰা আনিছে চাগৈ।
0: আজিয়ে নে কিবা, সি সদায় দুপৰীয়া দুপৰীয়া হাতত দাখন লৈ ওলাই যায় আৰু তোমাৰ ঘূৰি আহোঁতে সেই সেই
3: মাতচোন, মাত মাত তাক মাতচোন, মাত।
1: এই কানিয়া, এই কানিয়া, এই ফালে, এই ফালে, এই ফালে,
4: এই এই তোক মনোহৰ খুৱাই মাতিছে।
2: দেখিলা দেখিলা, কানিয়া এতিয়া ক'ত শুনিব? তাৰ এতিয়া কাণ গধুৰ হৈ পৰিছে, পোহ পোহাই গৈছে, দেখিছ নাই?
3: নাৰায়ণ, এই হাতত বা সেইটো কিহৰ টোপোলা? হা,
0: কিটো হ'ব আৰু, সেই কলিয়ামবোৰ পাৰি আনিছে আৰু।
3: যদুৰ বাৰীৰ পৰা আনিছে চাগে।
2: বৰ বেয়া কাম কৰিছে দেই, বৰ বেয়া কাম।
3: পিছে মাষ্টৰ, কাইলৈ পুৱা স্কুলৰ ফালে যাবাচোন, স্কুলৰ ঘৰ সম্পৰ্কে আলোচনা কৰিব লাগে।
2: হ'ব হ'ব খুৰা, স্কুল ঘৰটো একেবাৰে উঙলি গৈছে, ঠিকেই ভাবিছে।
3: হে, আমাৰ ডেকাহঁতৰ গাতটো খবৰেই নাই। সৰু কণ, নাৰায়ণ, তহঁত যাবি আৰু সকলোকে খবৰ দিবিচোন।
0: যাম খুৰা।
1: কিয় নাযাম খুৰা?

0: ভাল হয়।
1: এই কানিয়া, তই তোৰ বাৰীৰ কিবা কাঠৰ খুঁটা দিব পাৰিবি নেকি? ৰাইজক কথা কাৰ ক।
0: হেৰ কানিয়াৰ কথা বাদ দেচোন বাদ দে। তাৰ বাপেকে স্কুল ঘৰটো প্ৰথম সাজোতে চাৰিটা কাঠৰ খুঁটা দি ৰাইজক উপকাৰ কৰি থৈ গৈছে। এতিয়া তাৰ বাৰীত আছে কি?
2: আৰু তাৰ নিজৰ ঘৰটোকে আধাখনীয়া কৰি থৈছে।
0: আৰু আমি নহয় নহয় আমি লোকৰ বাৰীৰ পৰা কাঠৰ খুঁটা আনিবলৈ নাযাওঁ। বেয়া কথা হ'ব নহয়। কোনোবাই যদি নিজৰ ইচ্ছাতে দিয়ে সেয়া বেলেগ কথা। কি কোৱা মাষ্টৰ?
2: ঠিকেই কৈছা। ৰাইজ, মই মোৰ বাৰীৰ পৰা এটা কাঠৰ খুঁটা দিম আৰু জাতিবাহ চাৰিটাও দিব লাগে আপোনালোকে।
3: হয় হয় হয়, ঠিক কৈছে ঠিক কৈছে। এই মাষ্টৰ ককাইদেউৰ বাৰীত থকা গছডালৰ পৰা কিন্তু বৰ মজবুত খুঁটা হ'ব দেই।
1: মাষ্টৰ ককাইদেউ, তুমি একো ভাবিব নালাগে, আমি গছ কাটি খুঁটা উলিয়াই আনিব পাৰিম।
3: হয় হয়, আচ্ছা মনুহৰ খুৰাই দিব পাৰিব দুটামান খুঁটা?
0: হা, কি কলি? গছ মোৰ বাৰীৰ পৰা দিব লাগে? মোৰ বাৰীত গছ আছে ক'ত? গছ হ'ব কোৰ পৰা? মোৰ বাৰীত গাঁৱৰ লৰা মখাৰ অবাধ ৰাজত্ব, গছ কাটি শেষ কৰি পেলাই যাব।
3: কিয় নাই, আছে আছে, আমি দেখিছো নহয়।
1: গছ গছনি লুকুৱাই থব নোৱাৰি নহয় খুৰা। মাষ্টৰ ককাইদেৱে দিছে যেতিয়া, মানুহৰ খুৰাইনো কিয় দিব নোৱাৰিব?
2: কথা মিছা নহয় কিন্তু দেই খুৰা, কথা মিছা নহয়।
0: আৰু নাৰায়ণ, তহঁত নিজেই জান নহয়, তহঁতে জানই নহয় ৰাইজক লাগ বুলিলে মই সদায় দি আহিছো। এইবাৰ মোক ধৰিব নালাগে, বুজিছ?
1: ৰাইজক আমি আৰু এটা কথা কওঁ, জগন্নাথৰে যেন আমাৰ তিনিআলিৰ গছজোপা কাটিব পাৰিলে স্কুল ঘৰৰ কাৰণে কেইবাটাও খুঁটা ওলাব।
2: নাই নাই, তেনে কাম নহ'ব। তিনিআলিৰ গছজোপা আমি কিয় কাটিম? গছজোপা মানুহৰ কম উপকাৰত আহিছে নেকি? সৰুকণ, সেই কথা তহঁতবোৰে নাভাবি দেই, সেইজোপা এই অঞ্চলৰ সকলো ৰাইজৰে গছ।
1: মই কৈছো এইকাৰণেহে, ৰহমত হাফিজতে হেনো গছজোপা কাটিবলৈ যো জা কৰিয়ে আছে, কোনদিনা কাটে সেইটোহে ধৰিব পৰা।
3: এৰা, আমিও শুনিছো কথাটো, সিহঁতে নিয়াৰ আগে আমি কাটি আনিলে আমাৰ স্কুল ঘৰ কামত আহিব।
0: মানে ৰহমত হাফিজতে কাটিব কিয়? সিহঁতৰতো গছ নহয়, আমাৰ সকলোকেইখন গাঁৱৰ ৰাইজৰে গছ। ৰাইজৰে, সিহঁতে কেনেকৈ কাটে চাওঁচোন।
1: আমি কিন্তু কথাটো কাণ চুৱাই থলো।
3: সিহঁতে কাটিবলৈ আহিলে কিন্তু আমি এৰি নিদিওঁ দেই, আমি কৈ থলো। এইহেন জোপা প্ৰকাণ্ড গছ সিহঁতে ঘূৰি খাব, ধেমালি পাইছে, হবই নোৱাৰে তেনেকৈ।
0: মাষ্টৰ, তুমি কি কোৱাহে? ৰাইজ একেবাৰে আচল কথাৰ পৰা আঁতৰি গৈছে।
2: ৰাইজ শুনকচোন, মই এটা কথা ভাবিছো, আমি ৰহমতহঁতক এনে কাম কৰাৰ পৰা বাৰণ কৰিব লাগিব। মই নিজে আজি মৌলবী চাহাবৰ তালৈ গৈ কথা হ'ম। আমি আগেয়ে ৰহমতৰ লগত কাজিয়া কৰাৰ কোনো মানে নাই, আৰু মৌলবী চাহাব বৰ ভাল মানুহ, আৰু গছজোপায়ো কাকো অপকাৰ কৰা নাই নহয়। বৰঞ্চ ৰাইজে গৰমৰ দিনত খন্তেক জিৰাইছে কটাইছে গছজোপাৰ ছাঁত। বৰ পুৰণি গছ আকৌ দেই খুৰা।
0: ৰাইজে কয় মোৰ ককাই ৰুইছিল হেনো সেইজোপা, সেই গছজোপা দেখিলে মনত পৰে বুজিছে?
1: এতিয়া ককাকেহে ৰুলে।
3: এ নহব দেই, আমাৰো পুৰা অধিকাৰ আছে, আমাৰ ককাহে ৰুইছিলে সেইজোপা গছ। এই কিবা হবলৈ হলে গছ ফালি চিৰা চিৰ কৰিম।
0: তহঁতে মোক খং তোলাই নলবি দেই, বুজিছ?
2: এৰা, এই কোনে ৰোৱা সেইটো কথা কথা নহয় নহয়, কাজিয়া কৰিব নালাগে এইটো কথা। ৰাইজে যেন তিনিআলিৰ গছজোপা কাটি নিয়াৰ কথা সপোনত নাভাবে সেইটোহে ডাঙৰ কথা।
1: আমি কাজিয়া নকৰো
3: নকৰো,
1: কিন্তু গছজোপা আমাৰ
3: আমাৰ
0: গছজোপা ৰাইজৰ, তাক কোনে নুই কৰিছে?

0: দিনটো পৰলৈকে শুই থাকিবি আৰু তাৰহে ফাট ফটনি বেছি হব। বুজিছ ইছমাইল, এই ৰহমতৰ লগত আৰু নহব।
1: এই ৰচোন ৰ হাফিজ ভাই, বৰ বেছি চিঞৰ বাখৰ কৰি নাথাকিবি, এই বুঢ়া কেইটাই শুনিলে চব বন্ধ হব।
0: এই ৰহমত,
1: ঐ ইমান দেৰিলৈকে শুই থাকিবি আৰু পুৱাৰ ভিতৰতে কাম শেষ কৰ।
2: ঐ ৰহ ৰহ, মৌলবী চাহাবে শুনিলে কথা বিষম হব।
0: ঐ মৌলবী চাহাবে কিবা গম পাইছে নি? কিয়, কোনে ক'লে?
1: কালি এইফালে সৰুকণহঁতৰ গাঁৱৰ মাষ্টৰৰ কথাত দেখিছিলো, এই আমাৰ মৌলবী চাহাবৰ সৈতে বহুত পৰ কথা পাতিছিল।
0: এ মৌলবী চাহাবে গম পাইছে যদি পাইছে, যা
1: পাইছে যা।
0: আমি কিবা কাৰোবালে ভয় কৰি কাম নকৰিম নে?
2: বুজিছো হাফিজ, সৰুকণ নাৰায়ণহঁতো কম নহয়।
0: এতিয়া কথা বাদ দে, বুজিছ? ঐ দেলিল ফাজিয়াত ওলালে নাই অ, কোনোবা যদি নাহে সি কিন্তু ভাগ নাপায়।
1: কাকো ভাগ দিবলৈ নাই।
2: ঐ

0: নারিকলৰ জৰিডাল লৈছেনে? বৰ ডাঙৰ গছ, সময় লব।
1: ঐ, মই কোঠাৰ এখন লৈছো, এই আমাৰ ঘৰৰ হালোৱাটোকো লগতে লৈছো, বুঝিছ?
0: এই দেৰি নকৰিবি, বল আগবাৰ তহঁত দুটা, মই চাহ পানী এটোপা খাই হাত কৰি ওলাইছো।
1: ৰিটা আহিছে,
2: অঁ আহিছে, এই ফাইজ জেলিল মোবাৰক আৰু এইটো চফিকুলো আহিছে।
0: ইছমাইল, এই তহঁত কেইটামান পঠাই পঠাই যা, কোনোবাই দেখিলে কথাটো বেয়া হ'ব।
1: এই কি বেয়া হ'ব, কি বেয়া হ'ব, আমি কিবা চুৰ কৰিবলৈ গৈছো নে?
2: ঐ হাফিজ, বল দেৰি কৰিব নালাগে, আহ।
1: ঐ, গছডাল গিৰাই ল'ব পাৰিলেই হ'ল, বুজিছ?
0: মই গৈ আছো, ফাইজ তহঁত কেইটা পঠাই পঠাই যা।
2: আচ্ছা, আমি তেনেহ'লে আহিলো, বুজিছ? ৰহমত, তই দেৰি নকৰিবি,
0: মই গৈ আছো, বল।

0: গুড়িটো বৰ টান অ ফাইট হেই বাওঁফালে কুঠাৰ মাছ ঐ এতিয়া টানিব হোৱা নাই
1: অলপ ৰৈ দেচোন অলপ ৰৈ দে ঐ ৰচোন ৰ কোনোবা দুজন চাইকেলেৰে আহিছিল
2: বৰ ভাগৰ লাগি যায় ঐ ৰমত তই দুকোপমান মাৰি দে আৰু বেছি নাই দে হব
1: ঐ বৰ বেছি নাই ঐ গছৰ পাতডালো লৰচৰ কৰা নাই
3: গছডালৰ হাতটো লোহা যেন টান কোঠাৰ উফৰি
1: ঐ দহ পোন্ধৰ গাড়ীমান ওলাবনে
2: ডালবোৰতে সাত আঠ গাড়ীমান বেছি হ'ব গা গছডালৰ কথা বেলেগেই বৰ বঢ়িয়া খুটা হ'ব দেই
1: ঐ খুটাৰ কথা বাদ দে ঐ নিয়াৰ কথা ভাবচোন
3: ঐ চফিকুল ঐ তই জেলিনহঁতৰ গৰু গাড়ীখন লৈ আহ জেলিন তয়ো যা বেগাই যা
2: গৰু গাইবোৰ খেদাই নলয় কিয়
1: অলপ অলপ লৰিছে দেখো অলপ লৰিছে গছডাল ঐ নৈ ফালে পেলাব লাগিব দেই ঐ নৈ ফালে পেলাব লাগিব ঐ ঐ ঐ ৰচনা ঐ তহঁতি ৰচিডাল নৈ ফালে টান নৈ ফালে টান
3: মানুহচা
1: ঐ ঐ তই তই মাৰচোন তই মাৰি থাক সিফালে কোঠা চলা সিফালে কোঠা চলা খৰি বহুত ওলাব যেন পাইছো দেই
2: এটা কাম কৰ এই আগে ডালবোৰ নি হৌ তাতে গোটাব লাগিব বুজিছ
1: ঐ সোনকাল কৰ সোনকাল কৰ ধৰ বৌকেইটা কোন দৌৰি আহিছে
4: গাঁৱৰ
5: মূৰৰ গছডাল কাকো নোখোজাকৈ কাটিবলৈ তহঁতক কিয় পালা
3: ঐ সৰুকণ নাৰায়ণ আমি গছ কাটিলো কিবা কৰিবি নেকি গছজোপা কাটিবলৈ তহঁতৰ আকৌ পাৰ্মিশ্যন ল'ব লাগিছিল নেকি তহঁতৰ বাৰীৰ গছ নেকি
4: কি বাৰীৰ গছ মানে তহঁতৰ বাৰীৰ গছ
5: গছডাল চুৰ কৰি কিয় কাটিলি গছডাল তহঁতে নিব নোৱাৰ
4: কৈ দিছো গছ নিব নোৱাৰ
3: তহঁতে বেয়া ধৰণে কাজিয়া কৰিবলৈ বিচাৰিছো আমিও পিছ হো কি নাযাওঁ
1: আমি নাযাওঁ
3: ৰাজ আলিৰ মূৰত থকা গছডাল কাটিছো
5: আমি কাজিয়া কৰিবলৈ বিচৰা নাই বুজিছ তহঁতে খাতাম পুৰখীয়া গছজোপা মনে মনে কাটিবি আৰু আমি মনে মনে মুখ বন্ধ কৰি থাকিব লাগে।

0: তহঁতক গছ দিবলৈ
1: নিদিওঁ,
2: কোনোবাই বাধা দিলে ভাল নহব।
0: চৰকাৰী গছত তহঁতৰ একো অধিকাৰ
1: নাই, তহঁতৰ অধিকাৰ আছে।
2: তহঁতে বেছি ফটফটাই নাথাকিবি,
1: তহঁতৰ কথা বেয়া হব।
0: এই কুঠাৰ জোকাৰি কুঠাৰ জোকাৰি কথা নকবি,
2: তহঁতৰ জোকাৰি আমাক ভয় দেখুৱাবলৈ নাহিবি, বুজিছ? আমি কাকো ভয়
1: নকৰো, গছ কাটিবলৈ নিদিওঁ
0: আকৌ। আমাৰ
2: আমি কটা গছত হাত নিদিবি,
1: তহঁতৰ গছ নে কিয়? চৰকাৰী গছ, আমাৰো অধিকাৰ আছে।
2: আমি গছ কাটিলে তহঁত বৰমতো লাগিছ, তহঁত আগে কিয় অহা নাছিল? হক আছে তহঁত,
3: কোনেও গছ নাকাটিবি, গছ নাকাটিবি।
1: মাষ্টৰক কৈ দিওঁ, আমি সিদিনা তোমাক কৈছিলো নহয় সিহঁত কেইটাই গছডাল কাটিব খুজিছে, তুমি বিশ্বাস নকৰিলা। এতিয়া কি কৰা কৰা?
3: কথা নকবি বুলিছো নহয়, কথা নকবি।
0: স্কুল ঘৰৰ কাৰণে আমি গছজোপা কাটিবলৈ বিচাৰি তুমি আমাক হাত দিলা, এতিয়া এতিয়া দেখিলা?
1: আমি গছ নিবলৈ নিদিওঁ।
3: ৰহমত হাফিজ, তহঁতে গছডাল কিয় কাটিলি? ইমান পুৰণি গছডাল কি ভাবি কাটি পেলালি তহঁতে?
1: আমি চৰকাৰী গছ কাটিছো,
2: আমি কাৰো বাৰীৰ ভিতৰৰ গছ কটা নাই
3: নহয়। বৰঞ্চ সকলোৰে উপকাৰত আহিছিল। মৌলবী চাহাব আহিছে নহয়, মনোহৰ খুৰাও আহিছে, কোৱাচোন খুৰা। মৌলবী চাহাব চাওক, সিহঁতবোৰে গছজোপা কি কৰিলে কওকচোন। মৌলবী চাহাব আপুনি কওক, কি কৰা যায়?
4: তহঁতি বৰ বেয়া কাম কৰিলি, উপায়ত বৰ বেয়া কাম কৰিলি। কালি মাষ্টৰে মোক কথা খাৰ কৈছিলহে, মই তহঁতক হাক দিবলৈ লগেই নেপালো।
5: শব্দ এটা শুনি ভাবিলো কত কি হৈছে, কোনে এই কাণ্ডখন কৰিলে? হে,
3: ইহঁত কেইটাৰ মাজত কাজিয়া হৈছিলে, মই পালো সেই কাৰণেহে।
4: দেখিছে নে দেখিছে, ইমান পুৰণি গছজোপা কথা নাই বতৰা নাই ঘপকৰে কাটি টুকুৰা কৰি পেলালে। আৰে ঐ ৰহমত হাফিজ, উহ তহঁতক কিহে পাইছিলো, ঠাই ডোখৰকে কিবা অসুচি কৰি পেলালি।
5: মৌলবী চাহাব বৰ পুৰণি গছ আছিল,
4: আৰু আমি লৰা হৈ থাকোতে এই গৰু লৈ এই গছৰ তলতে জিৰাই আম জাম খাইছিলো, হওঁ বুজিছ?
5: সেই তোমাৰ জানো মনত নাই, ইয়াৰ তলতে আমি বৰে সেই বাঘ ঢাল খেলিছিলো।
3: গছজোপা
5: খৰি খাবলৈ দিব নোৱাৰি, কিন্তু কিবা এটা ভাল ব্যৱস্থা কৰিব
4: লাগিব, কিবা এটা মীমাংসা নিশ্চয় কৰিব লাগিব।
3: মৌলবী চাহাব, ইহঁতক বুজাই বুজাই ঠিক কৰক, মই হলে একো কৰিব পৰা
4: নাই।
5: তহঁত বৰে গছডাল লৈ কাজিয়া কৰিব নালাগে, বুজিছ? মৌলবী চাহাব, আমি সৌ তালৈকে গৈ কিবা এটা আলোচনা কৰা ভাল হ'ব।
4: ভাল কথা, ভাল কথা, ভাল কথা। সেই স্কুল ঘৰৰ গছজোপাৰ ছাঁতে বহি আলোচনা কৰি কিবা এটা কৰা উচিত হ'ব। মাষ্টৰ কি কোৱা? মাষ্টৰ
3: ঠিক কথা, গৰমত তালৈকে যাওঁ, ভাল হ'ব।
5: এই তহঁত বৰুৱা,
4: ফৰুকন নাৰায়ণ বল, তহঁত এটাই বুঢ়াই বল, তহঁত এই একেখন গাঁৱৰে ডেকা ল'ৰা, বল বল বল।

0: ৰাইজ, গছডাল কাটি যি বেয়া কাম কৰিলে তাৰ খণ্ডন কৰিব নোৱাৰি। এতিয়া আমি পুৰণি গছজোপাৰ কথা ভবাৰ লগে লগে
1: হেৰি আমি নতুন কিবা এটা কৰা ভাল হ'ব।
0: নিশ্চয়
1: ৰাইজ, এই অঞ্চলৰ তিনিআলিৰ গছজোপা বুলিলে আৰু কাকো বেলেগে বুজাব নালাগিছিল নহয় জানো।
2: ৰাইজ, এই নতুন কিবা এটা কৰাৰ কথা আপোনালোকে ভাবিছে যেতিয়া, মই দুআষাৰ আপোনালোকৰ আগত ক'ব খুজিছো। আমাৰ মানে

0: মানুহৰ জীয়াই থকাৰ বাবে গছ গছনিৰ প্ৰয়োজন আছে। গছ গছনি নাথাকিলে আমাৰ ঠাইবোৰ মৰুভূমিৰ দৰে হ'ব।
1: ঠিকেই কৈছা।
0: খেতি বাতিৰ বাবে বৰষুণ বতৰত গছ গছনিৰ সম্পৰ্ক আছে। আমি এটা কথা যদি চাওঁ, খেতিৰ বতৰত আগৰ দৰে বৰষুণ কিয় নহয় গম পাইছেনে? সেয়া গছ গছনি নোহোৱাৰ কাৰণে হৈছে।
2: এৰা, যোৱা কেইবছৰমান ধৰি খেতি বতৰত বৰষুণ নোহোৱা হৈছে, অ' এই কাৰণেহে নেকি মাষ্টৰ?
0: অ, কথাটো সেইটোহে, বতৰ সলনি হৈছে গছ গছনি নোহোৱাৰ বাবে। খেতিৰ বতৰত যদি বৰষুণ নহয় আমাৰ খেতি হ'ব ক'ৰ পৰা? কেৱল খেতিৰ বাবেই নহয় নহয়, মানুহৰ সামাজিক, অৰ্থনৈতিক আদি সকলো কামতে গছ গছনি অশেষ
1: দৰকাৰ। মাষ্টৰ, তুমি বৰ ঠিকেই কৈছা, বুইছা, বৰ দৰকাৰী কথা, বৰ দৰকাৰী কথা। হেৰা, খৰি খেৰ ঘৰ দুৱাৰ বনাবলৈ বাঁহ কাঠ, ফল মূল খাবলৈ, হে, খৰাহি পাচি সাজিবলৈ আমাৰ গছ গছনি বাঁহৰ সদায় লাগে, বুইছা? বাঁহৰ আমাৰ সদায় দৰকাৰ হয়, আমি কিন্তু তাৰ ওলোটাহে কৰি।
2: অ, ঠিকেই কৈছা, ঠিকেই কৈছা, আমি কাটি মেলি একেবাৰে তহিলং কৰিছো নহয়। বাৰু মাষ্টৰ, আৰু কোৱাচোন।
0: এই প্ৰকৃতিৰ এই গছ গছনিৰ বাবে জীৱ জন্তু চৰাই চিৰিকটিবোৰ জীয়াই থাকিব পাৰিছে, বুইছা? হে খুৰা, আনহাতে মানুহৰ উশাহ নিশাহৰ বাবে গছৰ বৰ দৰকাৰ নহয়।
1: মাষ্টৰ, এই মই কথাষাৰ ভালকে ধৰিব পৰা নাই, অকমান মাষ্টৰ অকমান বুজাই কোৱাচোন, বুজাই কোৱা।
0: মৌলবী চাহাব, মানুহে নিশ্বাসত এবিধ গেছ হেৰে, এংগাৰ গেছ বুলি কয়। গছে এংগাৰ গেছটো গ্ৰহণ কৰে। যদি গছ নাথাকে তেতিয়াহলে এই এংগাৰ গেছবোৰ বতাহত থাকি গলে ই বিষ হৈ মানুহক অন্যায় কৰিব। এইবোৰ বিজ্ঞানীসকলে গৱেষণা কৰি কোৱা কথা, মই কোৱা কথা নহয়। গছ গছনি নাথাকিলে গৰম কম হয় নেকি? গাঁৱতকৈ নগৰত সেইকাৰণে গৰম বেছি, তুমি পাইছা নহয় খুৰা?
2: ঠিকেই ঠিকেই মাষ্টৰ, ঠিক কথা কৈছা দেই। মই নগৰত থকা সেই জোঁৱাই ঘৰলৈ গৈছিলো, যিহে উৎপাত গৰম, গৰমত তালু ভমভমাই থাকে।
0: আমি বুৰঞ্জীত পঢ়িবলৈ পাইছো, বুইছা, আগৰ দিনৰ ৰজা মহাৰাজাসকলেও বাটৰ দাঁতিত গছ ৰুইছিল। হেৰা, সেইবাবে আমি গছ গছনি আমাৰ নিজৰ বাবে, দহৰ বাবে, সতি সন্ততিৰ বাবে ৰুব লাগে।
1: হক কথাকে কৈছা মাষ্টৰ, হক কথাকে কৈছা। পিছে এই ডেকাহঁত, অ ডেকাহঁত, শুনিছনে? তহঁতে শুনিবলগীয়া কথাবোৰ ভালকে শুনি ল।
0: গছ গছনি ৰক্ষা কৰা আমাৰ কৰ্তব্য, অনাহকতে আমি গছ গছনি ধ্বংস কৰিব নালাগে। তিনিআলিৰ প্ৰকাণ্ড গছ দুবা কাটি আমাৰ কাৰো একো লাভ হোৱা নাই, বৰঞ্চ লোকচানহে হ'ল। এৰা নহয় জানো মৌলিক চাহাব,
1: মাষ্টৰ ঠিকেই কৈছা, মাষ্টৰ ঠিকেই কৈছা। ঐ ৰহমত, হাফিজ, এই শুনিলি নে মাষ্টৰৰ কথাবোৰ? শুনিলি? আৰু এতিয়া তহঁতে ভাবি চাচোন, তহঁতে কি কামটো কৰিলি?
3: ৰাইজে আমাক এইবাৰলৈ ক্ষমা কৰিব লাগে।
4: অ, ক্ষমা কৰিব লাগে। আৰু এটা কথা, এই আমি নুবুজিহে এনে কাম কৰিলো,
5: কথাবোৰ বুজি পাই নিজৰে লাজ লাগিছে।
6: আমাকো গছডাল নালাগে।
2: ভাল কথা, ভৱিষ্যতলৈ এনে কাম নকৰিবি, বুজিছ?
1: মই এটা কথা ভাবিছোহে মাষ্টৰ, ৰাইজ, এই গছডাল কৰতীয়াৰ দ্বাৰাই ফলাই তক্তাখিনি স্কুল ঘৰ, নামঘৰ আৰু মছজিদৰ কামত লগাব লাগে। আপোনালোকে তাৰমানে মত দিছে
0: ৰাইজ? আৰু এটা কথা হলে ভাল হব, আমি অঞ্চলটোৰ ডেকাখিনি গোট খাই এই তিনিআলিতে এটা ভাল গছৰ পুলি ৰোৱাৰ উপৰিও স্কুল ঘৰ, নামঘৰ, মছজিদৰ চৌহদত গছৰ পুলি ৰুব লাগে।
5: ৰহমত, হাফিজ, তহঁত কাইলৈ ইয়ালৈকে আহিব, বুজিছ?
6: আৰু সেই তহঁতে যি পাৰ গোটাই থবি, আমি বাঁহ বেত লৈ আহিম, পুলিবোৰ ৰুই বেৰা দিব লাগিব।
1: মাষ্টৰ, মাষ্টৰ দেখিলা,
2: কথাখিনি ইমান দিনে আমিয়েই বুজা নাছিলো।
1: তুমি যে আৰু মাষ্টৰ, হেৰা, কামটো কিন্তু বৰ ভাল হল যেন
0: পাইছে। কৰো বুলিলে এইবোৰ তেনেই সহজ,
1: বৰ ভাল হল মাষ্টৰ।
7: এজোপা গছৰ ছাঁত, অসম চৰকাৰৰ সামাজিক বনানীকৰণ বিভাগৰ দ্বাৰা আয়োজিত নাট্যৰূপী প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা ৰবীন্দ্ৰ বৰা ৰচিত নাটখনি শুনিলে। চৰিত্ৰসমূহত আছিল মনোহৰ হেম ভট্টাচাৰ্য, জানকী মীৰা দাস, মাষ্টৰ আনন্দমোহন ভাগৱতী, মৌলবী দম্বৰু দাস, সৰুকণ দিলীপ দত্ত, নাৰায়ণ নিত্যা দত্ত, ৰহমত নিৰ্মল সিং, হাফিজ জয়ন্ত ভাগৱতী, ইছমাইল বিদ্যুৎ চক্ৰৱৰ্তী।

প্ৰিয় শ্ৰোতা, এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান বৃন্দগান। এয়া প্ৰথমটি গীতৰ কথা, হেমেন হাজৰিকাৰ।

0: হেমেন হাজৰিকাৰ কথাৰে বৃন্দকান্তি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো নিৰ্মল প্ৰভা বৰদলৈৰ কথাৰে এই বৃন্দকান্তি।

শ্ৰোতাসকলে বৃন্দগান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰৰ গীতৰ কথা হেমন্ত গোস্বামীৰ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী, ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শ্বহীদ দিৱস পালন, অসমৰ সংগীত ক্ষেত্ৰৰ প্ৰাতঃস্মৰণীয় ব্যক্তি জয়ন্ত হাজৰিকাৰ উপজাদিনত ৰাজ্যবাসীৰ সশ্ৰদ্ধ সোঁৱৰণ আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ আই চি নাগৈয়াৰ ৰূপৰ পদক অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বিলাচীপাৰাৰ বিধায়ক জিবেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকিব। 48,000 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কালত 20,000ৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত 5,000ৰো অধিক নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ডঃ শৰ্মাই কালি ধুবুৰীৰ তামাৰহাট বজাৰত পুনৰ নিৰ্মাণ কৰা দুৰ্গা মন্দিৰ উদ্বোধন কৰে। তেওঁ ইয়াৰ পূৰ্বে পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি বটদ্ৰৱাৰ আৰ্হিত মধুপুৰ সত্ৰৰ

0: সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা লৈছে। ডঃ শৰ্মাই গৌৰীপুৰৰ ঐতিহাসিক হাৱামহল পৰিদৰ্শন কৰি ইয়াৰ পুনৰ নিৰ্মাণ আৰু সংৰক্ষণ কাৰ্যৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে। গদাধৰ নৈপৰাত অৱস্থিত এই স্থাপত্য গৌৰীপুৰ ৰাজপৰিয়ালৰ ঐতিহ্যৰ প্ৰতীক হোৱাৰ উপৰি অসমৰ কলা সংস্কৃতিৰ বহু অমূল্য স্মৃতিৰ সৈতে গভীৰভাৱে জড়িত বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। প্ৰমথেশ চন্দ্ৰ বৰুৱা, ডঃ ভূপেন হাজৰিকা আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আৰু সৃষ্টিৰ সৈতে বিশেষভাৱে জড়িত হাৱামহলৰ পুনৰ নিৰ্মাণত পৰম্পৰাগত স্থাপত্যৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই লগতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি আৰু অৱদানক যুগমীয়া কৰি ৰখাৰ বাবে তেওঁৰ কোনো স্মৃতিচিহ্ন বা সামগ্ৰী গৌৰীপুৰ ৰাজপৰিয়ালৰ সদস্যৰ হাতত থাকিলে ইয়াত স্থাপন হ'বলগীয়া সংগ্ৰহালয়ত সংৰক্ষণৰ বাবে আগবঢ়াবলৈ আহ্বান জনায়।
1: যোৱা দুই তিনিটা বছৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি বিজড়িত এই হাৱামহল বা লালবাগ পেলেচক আমি পুৰণা যিধৰণে ভৱনটো আছিল তালৈকে উভতাই লৈ যোৱা আৰু আপুৰুগীয়া সম্পদসমূহ ৰক্ষণাবেক্ষণ কৰা এটা আমি আঁচনি হাতত লৈছিলোঁ। আজি মই অত্যন্ত আনন্দিত যে পুৰণা ঘৰটো যিধৰণে প্ৰথমত বনাইছিলে পিছত জহি খহি গ'ল, এতিয়া আমি পুৰণা ঘৰটো উভতাই আনিবলৈ সক্ষম হ'লোঁ। আৰু হাৱামহলৰ বিষয়ে আপোনালোকে জানে, ইয়াত প্ৰমথেশ বৰুৱাও আছিলে, ডক্টৰ ভূপেন হাজৰিকা আছিলে। এইটো এটা বহুত ডাঙৰ অসমীয়া সংস্কৃতিৰ ঐতিহ্য। এতিয়া নেক্সট ফেজটোত আমাৰ কাম হ'ব যে গোৱালপৰীয়া লোকগীত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱনৰ সৈতে জড়িত আপুৰুগীয়া সম্পদসমূহ আমি ইয়ালৈ লৈ আহিম।
0: ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শ্বহীদ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ দিৱস উপলক্ষে স্বাধীনতা আন্দোলনৰ প্ৰত্যেকগৰাকী বীৰ শ্বহীদলৈ অসমবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ আজিৰ দিনটোতেই দেশৰ স্বাধীনতাৰ হকে অসমৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিকে ধৰি কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামীয়ে জীৱন উৎসৰ্গা কৰিছিল। মাতৃভূমিৰ বেদীত সৰ্বোচ্চ বলিদান আগবঢ়োৱা অমৰ শ্বহীদসকলৰ অদম্য ত্যাগ আৰু দেশপ্ৰেমক অসমবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধা নিবেদন কৰে। শ্বহীদ দিৱস উপলক্ষে এছ বি আই ফাউণ্ডেশ্যন আৰু গ্ৰাম্য বিকাশ মঞ্চই বিশ্বনাথ জিলাৰ ৰাইজৰ সহযোগত বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগ আৰু বীৰত্ব শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ বৰঙাবাৰীত এছ বি আই সন্মান প্ৰজেক্টৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। এই প্ৰকল্পৰ অধীনত সমাজৰ এশগৰাকী যুৱক যুৱতীক প্ৰতিৰক্ষা বাহিনীৰ সৈতে জড়িত চাকৰিৰ বাবে প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে বীৰাংগনা কনকলতা বৰুৱা যুৱ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। মহিলাসকলৰ দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰেৰণা কেন্দ্ৰ স্থাপন কৰি তেওঁলোকক কাটিং আৰু চিলাইৰ প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে জনসাধাৰণক কম খৰচত বিভিন্ন অনলাইন সেৱা উপলভ্য কৰোৱাৰ উদ্দেশ্যে গ্ৰাম সেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি তামোলপুৰ জিলাৰ গুৰেশ্বৰ মহাবিদ্যালয়ত পি এম উষা আঁচনিৰ অধীনত 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছাত্ৰী নিবাস উদ্বোধন কৰে। তেওঁ লগতে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত আন এটা শৈক্ষিক ভৱনো উদ্বোধন কৰে। এই কাৰ্যসূচীত বিধায়ক ভিক্টৰ দাস আৰু বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী উপস্থিত থাকে। 1974 চনত স্থাপিত মহাবিদ্যালয়খনে এই নৱনিৰ্মিত আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ সঠিক ব্যৱহাৰেৰে শৈক্ষিক উৎকৰ্ষৰ দিশত দৃঢ়তাৰে আগবাঢ়ি যাব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে কামনা কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ সংগীত ক্ষেত্ৰৰ প্ৰাতস্মৰণীয় ব্যক্তি যশস্বী কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জয়ন্ত হাজৰিকাক উপজাতিনত আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।

সুললিত কণ্ঠৰে অসমীয়া সংগীতলৈ অনন্য বৰঙণি আগবঢ়াই যোৱা শিল্পীগৰাকীয়ে 1946 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকাই, নতুন আশা আদি চিনেমাত স্বকীয়ভাৱে সংগীত পৰিচালনা কৰিছিল। 1962 চনত তেওঁ কলকাতাত ৰেকৰ্ড কৰা আগলি বতাহে কপালে কলৰে পাত আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া গানৰ ৰেকৰ্ড জনপ্ৰিয় হৈছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মৰিয়াম দেৱান বোল ছবিত সোণাৰ বৰণ পাখিৰে তোৰ গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰাৰ পাছত তেওঁ ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ উপৰি বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য কণ্ঠশিল্পী সুৰৰ যাদুকৰগৰাকীৰ পবিত্ৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মায়াময় সুৰ, হৃদয়স্পৰ্শী গীত আৰু অনন্য সৃষ্টিৰাজে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে সাংস্কৃতিক জীৱনলৈ অমলিন সৌন্দৰ্য কঢ়িয়াই আনিছে। তেওঁৰ সুৰত থকা আৱেগ, ভালপোৱা আৰু অসমীয়াৰ আত্মাৰ স্পন্দন প্ৰজন্মৰ পাছত প্ৰজন্মলৈ বৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মঙলদৈ মহাবিদ্যালয়ৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি নীলিমা দেৱীয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু 75 বছৰীয়া মঙলদৈ মহাবিদ্যালয়ৰ ইতিহাস, ঐতিহ্য আৰু উত্তৰণ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়াই বক্তা হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। দৰং, ওদালগুৰি সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে শিক্ষক, কৰ্মচাৰী, শিক্ষাৰ্থী তথা শুভাকাংক্ষীলৈ ওলগ জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষাৰ পোহৰ বিলাই শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানক সোঁৱৰি এই ঐতিহাসিক ক্ষণ উপলক্ষে আয়োজিত সকলো কাৰ্যসূচী সফল হোৱাৰ কামনা কৰে। বড়ো কণ্ঠশিল্পী তথা মেলডি কুইন খ্যাত সুলেখা বসুমতাৰীক বিজনীৰ ইংখং ৱেলফেয়াৰ ছচাইটিয়ে 2026 বৰ্ষৰ মেন অব দ্য ইয়েৰ বঁটা প্ৰদান কৰে। বিজনীৰ পৰা প্ৰকাশিত প্ৰথমখন বড়ো দৈনিক বাতৰি কাকত চানচেয়াৰী বড়োলেণ্ড ইংখঙৰ 23 সংখ্যক বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি বঙাইগাঁও জিলাৰ মৌতাৰাৰ ৰৈমালী একাডেমী বি এড মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে নগদ 25,000 টকা, এখন মানপত্ৰ আৰু এটি স্মাৰক। একেটা অনুষ্ঠানতেই ৰাজনীতিক তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেইবাবাৰৰ সাংসদ চানচুমা খুংগুৰ বিস্মতিয়াৰেকো 2025 বৰ্ষৰ বাবে মেন অব দ্য ইয়েৰ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ডঃ মংগল সিং হাজোৱাৰীয়ে বাংলাদেশৰ বড়োমূলৰ বিশিষ্ট সাহিত্যিক মথুৰা বিকাশ ত্ৰিপুৰাৰ মেগন শীৰ্ষক এখন ইংৰাজী গ্ৰন্থ উন্মোচন কৰে। উল্লেখযোগ্য যে ইংখং ৱেলফেয়াৰ ছচাইটিয়ে 2006 বৰ্ষৰ পৰাই সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজসেৱক আদি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা বিশিষ্ট ব্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে। জাপানত চলি থকা এছিয়ান গেমছৰ মহিলাৰ শ্বুটিঙৰ 10 মিটাৰ এয়াৰ ৰাইফলছৰ ইভেণ্টত ভাৰতৰ আইচি নাগোৱাই ৰূপৰ পদক অৰ্জন কৰিছে। এইটো হৈছে এইবাৰৰ এছিয়ান গেমছৰ ভাৰতৰ প্ৰথমটো পদক। এই বিভাগত চীনে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক লাভ কৰে। আনহাতে মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত আজি বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কাৰ্যসূচী। ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি শ্বহীদ দিৱস পালন। অসমৰ সংগীত ক্ষেত্ৰৰ পাত্ৰস্মৰণীয় ব্যক্তি জয়ন্ত হাজৰিকাক উপজা দিনত ৰাজ্যবাসীৰ সশ্ৰদ্ধ সোঁৱৰণ আৰু এছিয়ান গেমছৰ 10 মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতৰ আই চি নাগৰিয়াৰ ৰূপৰ পদক অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত। প্ৰিয় শ্ৰোতা, নিবেদন কৰা হৈছে শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। কল্পতৰু অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে মিৰ্জাৰ পৰা চুম্পী ডেকা, স্নেহা ডেকা আৰু বলেন ডেকাই। তেওঁলোকে শুনিবলৈ বিচাৰিছে আমাৰ সকলোৰে প্ৰাণৰ

কল্পতৰু অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লৈছোঁ জীৱন পাটৰ লগৰীয়া ছবিখনৰ এটিকিট। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে নাৰেঙ্গীৰ পৰা দিলীপ শৰ্মা, মমিতা শৰ্মা, জোনাকী শৰ্মা আৰু মানসী শৰ্মাই। এয়া আগবঢ়াইছোঁ জীৱন বাটৰ লগৰী ছবিখনৰ গীতটি জুবিন গাৰ্গৰ কণ্ঠত।

শ্ৰোতাসকলে কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানটিৰ শেষত শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠত মন যায় ছবিৰ এটি গীত। গীতটিৰ বাবে আমালৈ অনুৰোধ পঠাইছে মালিগাঁৱৰ পৰা ৰিংকী, পৰিস্মিতা, উদেষ্ণা, ডিম্পী আৰু মৃণালিনীয়ে।

কল্পতৰু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইদেউৰ বুলনী।

আইডিঅ' বুলনীৰ সমশ্ৰোতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিছো। আজিৰ বুলনীত শুনক এখনি সংগীতালিখ্য মোহনীয়া শৰত, ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আহিনৰ শেৱালি খৰা বতৰতে নিয়ৰত দুবৰি তিতা সময়তে আহিনৰ শুক্লা দশমী তিথিত ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ এই সেউজী অসমৰ বুকুতে জন্মগ্ৰহণ কৰিছিল ভূঞা ৰাজপুত্ৰ অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। কি পবিত্ৰ এই মনোহৰ শৰৎ ঋতু! গৌতম বুদ্ধৰ দৰে এই ভূঞা ৰাজপুত্ৰ শ্ৰী শংকৰে পাৰ্থিৱ ভোগ বিলাস ত্যাগী এক শৰণ নাম ধৰ্ম প্ৰচাৰত ব্ৰতী হয়। শংকৰ গুৰু আপোন পাহৰা হৈছিল এই শৰৎ ঋতুৰ বৰ্ণনাতীত প্ৰাকৃতিক সৌন্দৰ্য দেখি।
1: শৰতৰ নিৰ্মল নীলিম আকাশ, আকাশৰ বুকুত উৰি ফুৰা কহুৱা কোমল শুকুলা মেঘ, শৰতৰ সুবিস্তীৰ্ণ সেউজীয়া পথাৰৰ হৰিত অৱয়ৱত তুষাৰ শুভ্ৰ কুঁৱলীয়ে ৰূপালী ৰং ছটিয়াই, শাৰদী পুৱাৰ দুবৰি দৰাত বহি মনৰ গোপন কথা পাতি থকা নিয়ৰৰ ৰূপচৰাই পুৱাৰ সমীৰজাকৰ লগত উৰি অহা শাৰদী পুৱাৰ মিঠা

কাহিনৰ বতাহ জাগে, সেউজীয়া সজাল ধৰাৰ ৱাৰ পথে কিনো কথা পাতে, সপোন বিভোৰ মনে সপোন পুৰি পৰীৰ পতে নাচে।

মোহনীয়া শৰত সংগীতালেখ্যখনি শুনিলে। ৰচনা গুণমণি বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। শ্ৰোতাইদেউসকল, এইখিনিতে শুনোৱা হওক এটি গীত, শিল্পী জয়মতী দেৱী।

জয়মতী দেৱী কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাইদেউসকল, আজিলৈ আমাৰ সময়ো হৈ আহিল। আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

ব্ৰিটিছ ভক্ত ৰাই চাহেব বৃন্দাবন চৌধুৰীৰ চাকৰি জীৱনৰ দুৰ্নীতি আৰু চাৰিত্ৰিক দুৰ্বলতাৰ প্ৰতিক্ৰিয়া ইতিমধ্যে পৰিয়ালৰ মাজত দেখা দিবলৈ ধৰিছে। লক্ষিতা প্ৰমীলাই অবৈধ সন্তান চন্দনক চৌধুৰীৰ ঘৰত থৈ গ'লহি। পত্নী প্ৰেমলতাৰ ওচৰত চৌধুৰীৰ জীৱনৰ এই গোপন অধ্যায়।

আৰু গোপন হৈ নাথাকিল। পৰিয়ালৰ আন মানুহৰ ওচৰত চন্দনৰ চিনাকি অজ্ঞাত হৈ থাকিলেও চৌধুৰীৰ হতভগীয়া জীয়েক ৰত্নাৱলীৰ পৰাহে মাথোন চন্দনে এষাৰ সহানুভূতিসূচক মাত পালে। সৰুজীয়েক পদ্মাৰ সন্দেহী দৃষ্টিয়ে চন্দনক প্ৰাপ্য স্নেহৰ পৰা বঞ্চিত কৰিলে, কিন্তু প্ৰেমলতাৰ চকুত? প্ৰেমলতাই চন্দনক পুত্ৰৰূপে গ্ৰহণ কৰিলেনে বাৰু? দুটি পুত্ৰ আনন্দ আৰু বিনন্দ একা নে চন্দন বংশৰ কেওকোনো নোহোৱা অনাথ ল'ৰা হৈয়ে থাকিবলগীয়া হ'ল? এয়া যোগেশ দাস ৰচিত এইলানি নাটকৰ তৃতীয় খণ্ড, চৌধুৰী পৰিয়াল।

0: আইতা
1: কি হলো চন্দন?
0: ভাত হলনে? মই সোনকালে যাব লাগে।
1: ক'ব নোৱাৰো বাবা, মোৰ গা চা বৰ ভাল নহয়। ডাঙৰ বায়ে জানে কি কৰিছে।
0: ডাঙৰ বা ক'ত?
1: পাকঘৰত হ'ব পায়। তইনো ৰাতিপুৱা ক'লৈ ওলাই গৈছিলি হয়নে? এতিয়া যে আহি আকৌ সোনকালে যাবলৈ ওলাইছ, কি কামত?
0: আজিও মই স্কুলৰ মেচ আছে নহয়। মই এটা খবৰলৈ আহিলোঁ। ভাত খায়ে স্কুললৈ যাওঁ। সকলো যা যোগাৰ কৰিব লাগে নহয়।
1: যা যোগাৰ?
0: যা যোগাৰ। হেৰি, এইবোৰ কি কিনি তেল সানিছা এটা?
1: আমলখি থেতালাই শুকুৱাই থৈছোঁ ৰ। এই তেল সানি থ'লে নেভে কৰে, জ্বৰ চৰ হ'লে মুখত ল'বলৈ ভাল। এইবোৰ
0: হয় নেকি? চাওঁ এই
1: ৰা, পিছে আজি ক্লাছ হ'বনে নহয়?
0: স্কুল চুলি থাকিব, মাত্ৰ আমি খেলা ল'ৰাকেইটা আৰু আমাৰ গেম মাষ্টৰ ছাৰহে কামত ব্যস্ত থাকিব লাগিব। খাবলৈ বেয়া নহয় দেই, চাওঁ
1: এই সুদা পেটত নেখাবি বেছিকৈ।
0: গালে গালে মুখত ভৰা, খকটো ডাঙৰ। বৰ ভাল সৰু বা, ফুটবল খেলোঁতে চুইংগামৰ সলনি মুখত ইয়াকেই লৈ থাকিব পাৰি।
2: দৰকাৰ নাই, দৰকাৰ নাই। ঘৰৰ বস্তু নি খেলৰ ফিল্ডত বিলাবগৈ নালাগে। পঢ়া শুনাটো ফলাইছই, খেলত বা কি সোপা কৰিছ ঈশ্বৰেহে জানে।
0: পঢ়াত অৱশ্যে চোকা নহয়, কিন্তু খেলত সেইটো নহয়। এইবাৰ সিহঁতক 11 গ'ল দি দিব পাৰিলে জাৰ্চি কাঢ়ি ল'ম।
1: গছত কঠালো
2: ঐ, তই কিহত খেল?
0: কিহত নেখেলো তাকে সোধা। দুবাৰমান মোক গ'লত দিছে, মই এতিয়া গ'লি।
2: কিয় দিছে গ'লত?
0: মই হেনো আগত খেলিলে বৰ ভাল কৰোঁ।
2: তোক যে টীমৰ পৰা বাহিৰ কৰি দিয়া নাই নহয়, এই বহুত।
0: বাহিৰ কৰি দিব? কাৰ সাধ্য আছে চন্দন চৌধুৰী খেলৰ পৰা বাহিৰ কৰি দিয়াৰ? এটা আটাকৈ সবৰে হাত ভৰি ভাঙি দিম মই।
1: নেপায়
3: চন্দন, পদ্মা, ভাত দিছো আ।
0: গৈছো ডাঙৰ বা। নহয়, হাত ভৰি নেভাঙো এটা।
1: নেভাঙিবি,
0: আমাৰ স্কুলততো ময়েই জিকাই আহিছো, গতিকে মোক কোনেও বাহিৰ কৰি দিব নোৱাৰে। আচ্ছা, মই যাওঁ ভাত খাওঁগৈ।
1: যা যা, তই নাযা পদ্মা, তোকো ভাত দিছে নহয়।
2: এই খাই লওক, তাৰ লগত মই খাব নোৱাৰো।
1: নোৱাৰ? কিয়?
2: যিহে একহৰ দৰে গিলে নহয়, দেখিলে বিকচিনা লাগি যায়, মোৰ খোৱাই নহ'ব।
1: নেপায় তেনে ক'বলৈ, ক'তনো শিক্ষা পালে সি? গাঁৱত কিজানি ভালকে খাবলৈকে নেপাইছিল, আমাৰ ইয়াত থাকি থাকি তেওঁ অলপ শিকিছে, হ'ব, লাহে লাহে সকলো ঠিক হৈ যাব।
2: হৈছে, ঠিক হ'ব। একেলগে ভদ্ৰা বাইদেউ ল'ৰা ছোৱালী দুটা, ডাঙৰ দাৰ মণি, ইহঁতো ইয়াতে আছিল। সিহঁতৰ লগততো পঢ়া শুনাত ফেৰ মাৰিব নোৱাৰি, দেখি দেখি ব্যৱহাৰ পাতি নিশিকিলে, সেইকাৰণে হ'বলা সিহঁতবিলাকক ইয়াৰ পৰা লৈ গ'ল।
1: নহয়, ৰামেশ্বৰৰ খুব অসুখ হৈ থকা হৈছিল নহয়, অকলে বেয়া পাই ভদ্ৰাই সিহঁতক লগলৈ লৈ গ'ল আৰু।
2: মণিক পিছে?
1: ডাঙৰ বাপ এতিয়া ডিব্ৰুগড়ৰ SP, পৰিয়ালটোকো লগলৈ লৈ গৈছে আৰু। চকুৰ আগতে ৰাখি মণি আৰু কন্দৰ্পক ভালকৈ পাছ কৰাব খোজে। তাতে বোলে দুজন নাম জ্বলা ঘৰত পঢ়া মাষ্টৰো আছে।
2: যিয়েই নোকোৱা মা, ইয়াৰ ইনফ্লুয়েঞ্চৰ পৰা বচাবৰ কাৰণে বাকীকেইটা কাটৰাই লৈ গৈছে।
0: বাৰু, মই এতিয়া যাওঁ।
4: অলপ জিৰাই হঠাই যা চন্দন।
0: নাই নাই, মোৰ সময় নাই। মই জাৰ্চি আৰু বুটজোৰ নিবলৈহে আহিছিলোঁ, সেইবোৰ ৰাতিপুৱাই ৰ'দত দি থৈছোঁ।
1: পিছে মৰামৰি কৰিবি নে নকৰ আজি?
0: নকৰোঁ আইতা, আৰু চান্সেই নাই নহয়। গ'ল পষ্টৰ ভিতৰত থাকিম, ক'তনো আৰু ধাক্কা চাক্কা মাৰিব পাৰিম।
2: বদমাছ, সেইবিলাক কৰ যদি নেলাগে যাব খেলিবলৈ, ঘৰতে থাক।
0: ঘৰত থাকিম আজি? আজি মোক স্বয়ং ভগৱানেও ঘৰত বান্ধি ৰাখিব নোৱাৰে। তাতা
4: ৰ, এইবাৰ ডাঙৰ দা আহক, চব কৈ দিম।
2: দেখিলা মা, সি ডাঙৰ দাকো মানিব নোখোজে। দেউতা নোহোৱাত আমি ডাঙৰ দাকে দেউতাহেন দেখা হৈছো, ইয়াক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে।
1: তেনেকে এনেও ক'ব পাৰ ৰচোন।
2: আৰু ডাঙৰ দাক

0: বৰ ভয় কৰে। তেওঁ আহিলে চন্দনে পলাই ফুৰে, দেখা নাই? তোমালোকেই বস্ত্ৰ দি দি তাক নষ্ট কৰিছা।
1: কি কৰিম ক, বংশৰে ল'ৰা বুলিছে, দেউতাৰ মান সন্মানৰ কথাটোতো আছে। তাক এবাৰ আশ্ৰয় দিয়া হ'ল যেতিয়া, এতিয়াতো আৰু খেদি দিব নোৱাৰো নহয়।
0: সেইটোৱেতো মুস্কিল কৰিছে, বংশৰে ল'ৰা বুলি তোমালোকেহে কৈছা। কি বংশ চংশ একো বুজি নাপাওঁ, খবৰ ল'বৰো মন নাই। এইবিলাক কথা নথকা হ'লে মই কানত ধৰি যোৰ বস্তু ত'ত থৈ আহিলোগৈহেঁতেন।
2: তই অৱশ্যে চন্দনক একেবাৰেই দেখিব নোৱাৰ, আন একো নহ'লেও মানৱীয়তা বুলিওতো কথা এটা আছে।
0: থৈ দে তোৰ মানৱীয়তা, সেইবোৰ বক্তৃতাৰ কথা। ক'তা, ভাগিন ভতিজাৰ প্ৰতি মোৰতো এনে ভাৱ হোৱা নাই? মোৰ মানৱতাবোধ নাই বুলি ক'ব নোৱাৰে ডাঙৰ বা।
2: চন্দনো তেনেকুৱা ঘৰৰ ল'ৰা হোৱা হ'লে তই মৰম কৰিলিহেঁতেন।
3: এৰ সেইবোৰ, তহঁতে ভাত নেখাওঁ নেকি আজি?
2: মই চন্দনৰ লগতে খালোৱেই মা।
0: আহ পদ্মা, তোৰকিটাও বাঢ়ি দিওঁগৈ।
2: মা, তুমিতো এতিয়া নোখোৱা?
3: নাখাওঁ।
0: যা অলপ চাফা চুফা কৰি দেগৈ।
3: আৰু মোলৈ চিন্তা কৰিব নালাগে, যেতিয়া মন যায় খাম।
1: কিয়, তই চাফা চুফা কৰি ল'ব নোৱাৰ?
0: এই এতিয়া মই লোকৰ চোৱা চুবগৈ নোৱাৰোঁ, গা পা ধুই উঠিছোঁ।
1: জালুকবাৰীলৈ যাবি নেকি?
0: যাওঁ, লাইব্ৰেৰীত বহুত কাম আছে। ফাইনেলটো দিওঁতে দিওঁতে ইমান দিন পাৰ হৈ গ'ল। সৰুদাৰ বিয়াখন গ'ল, দেউতাৰ সেয়া হ'ল, উপায় নাই, এইবাৰ দি পেলাওঁ বুলিয়ে ভাবিছোঁ।
4: গৈছো ডাঙৰ বা।
3: যা যা খাই লৈ যা, পৰীক্ষাটো দে আৰু। এতিয়া ঈশ্বৰে কৰিলে একো বিপদ বিঘিনি থাকিব নালাগে।
4: তাতে কন্দৰ পহঁতো গ'লগৈ, ঘৰখনো তেনে।

0: ঠিক হল মা?
1: তোমাৰ আচাৰ কাম কিমান বাকী আছে?
2: কিয়? আমলিকিখিনি তেলখানা হৈ গ'ল, অলপ ৰ'দাই শুকাই থ'ব লাগিব। তাৰপিছতে কেঁচা আমগাল কাটো আচাৰৰ কাৰণে, সময়মতে কৰি নগ'লে নহ'ব নহয়। তই পানী এবাল্টি দিব পাৰিবি?
0: দিম।
2: তই আজি স্কুললৈ যাব নালাগে নেকি? বহুত বেলি হোৱা নাইনে বাৰু?
1: মোৰ আজি পাছবেলা গ'লেও হ'ব। আনৰ কাম কৰি দিয়া আছিল,
2: আজি
1: তেওঁলোকে মোৰ ক্লাছ দুটামান কৰি দিব।
2: ভালেই হৈছে, মোৰ লগ হবি। কলিতানী ডেকানী এওঁলোক হওঁতে প্ৰায় আহে, তাকে যেনিবা দেৰিকৈ আৰু। সকলোৰে ঘৰুৱা কাম বন থাকে দেচোন।
1: ইহঁতবোৰ গুচি যোৱাৰ পিছত তুমি তেনেই অকলশৰীয়া হৈ পৰিলা নহয় মা? তাতে এতিয়া দেউতাও নাই।
2: মোৰো তেনেকৈ গোটেই জীৱনটোতে কোনো লগ ভাগ নাছিলোঁ। দেউতাৰতো দিনে ৰাতিয়ে ঘৰত নাথাকেই, সৰুতে তহঁতেই মোৰ লগ আছিল। কন্দৰ পঢ়োঁতে থকাটো প্ৰায় তেনেকুৱা হৈছিল হয়। কিনো কৰিবি, সিহঁতৰো নিজা নিজা ঘৰ আছে, মাক বাপেক আছে।
1: এই পদ্মা, তই খাই উঠিলি নেকি? এই ৰাম, কিবা লাগিছে নেকি?
0: নাই, একোৰে দৰকাৰ নহ'ল। মই যাওঁ, ওলাওঁগৈ। গৰমটো দেখি ভয়েই লাগিছে, কিন্তু ৰৈ থাকিলেই পলম হৈ যাব। মই কাঁহী বাতি ধুই চফা চফা কৰি দুৱাৰ মাৰি থৈ আহিছোঁ।
1: ওৱাই, হয় নেকি? মই সেইবিলাক কৰিলোহেঁতেন নহয়।
2: এই মই এইমাত্ৰ কৈছিলোঁ, বোলো তইনো ধোৱা পখলা অলপমান নকৰ কিয়?
1: সেইকাৰণে কৰি থৈ আহি শুনাইছে। কেলেনো কোলা মা, মই অকলে সকলো কৰিব পাৰোঁ নহয়। তাই অলপ চৌখিন ছোৱালী, থাককচোন যিমান দিন পাৰে নকৰা নেমেলাকৈ।
2: ছোৱালী মানুহে এইবিলাক শিকিব লাগে। পদ্মাৰ যেতিয়া নিজৰ এখন সংসাৰ হ'ব, তেতিয়া নিজেই কৰি মেলি খাব নালাগিব জানো?
1: সেইটো হয়। সৰুদাই যে চাইছে নগাঁৱৰ প্ৰফেচাৰজন, এই কি কাকুতি, ঘৰ বোলে গাঁৱতহে। তেতিয়াহ'লে আকৌ আমাৰ ছোৱালীও ঘৰ ধৰা হ'ব লাগিব।
2: আহিছে
0: মা, মই যাওঁ।
2: ছাতি লৈছ?
0: লৈছোঁ। এতিয়া গৈ এই ৰ'দখনতে বাছলৈ বুন্দাপৰ দিব লাগিব, আহোঁতে গধূলি হ'ব পাৰে, চিন্তা নকৰিবা।
2: যা, আহগৈ।

0: Ei, Valdipanima.
1: Oh. তনহলে অলপ জিৰাই লৈ যাৰত না মই সময়মতে জগাই দিম।
0: নাই নাই, মই দিনত শুব নোৱাৰোঁ। তুমি আম কাটি যোৱা, মই ধুই ধুই ডলাখনত থৈ যাওঁ। কটা হৈ গ'লে একেবাৰে সুতিনৰ ওপৰত দি থৈ আহিম।
1: বাৰু হ'ব দে,

0: Iya, duluan. Itu.
1: Dur, rati tu poni ahe.
0: Tu poni?
1: Hmm.
0: Oh, ahe. Kyo hudila?
1: Ini. Eje koli dinot hubo nuaru buli.
0: Oh.
1: Hei karne.
0: Tumar ahe tu poni?
1: Ibu, hotlu kor bhal tu poni ahibu. Adharati te harpai jau. Heyar khon kale uthi ahu. Tate Padmajani digdar pai buli bhoyo lage.
0: তুমি দেখোন মোৰ কথাতে হ'ব পাৰা
1: নে লাগে থাক তোৰ লগত চন্দন আছে নহয়
0: আ
1: এ মাটিত পৰি থকা আম দুটা দেছ
0: ৰ এয়া
1: সেই যে উত্তৰ পৰা মানুহজনী আহিছিল মনত আছে ৰত্না
0: অ আছে এই প্ৰমিলা কাকুতিনে কি যে নাম আছিল
1: হয় হ'বলা আজিকালি ক'ত আছে কিবা খা খবৰ পাওঁনে
0: এই কোৱা শুনিছোঁ সেই যে পাঞ্জাৱী মানুহজন আমাৰ ঘৰলৈ প্ৰথমবাৰ লগত আহিছিল প্ৰতাপ সিং নে কি যে সেই তেওঁৰ লগতে বিয়া হৈ জলন্ধৰলৈ গুচি গ'ল
1: ময়ো সেই বুলিয়েই শুনিছোঁ মানে এই যে কলিতানী ডেকানী আমাৰ ঘৰলৈ আহে তেওঁবিলাকে কৈছিল
0: অঁ
1: কাকতি বোলা মানুহঘৰ কলিতানীহঁতৰ দূৰ সম্পৰ্ক কিবা হয়
0: হয় নেকি
1: প্ৰমিলাৰ ককায়েকক প্ৰতাপ সিঙে ইটাৰ ভাটাৰ কাৰবাৰটো সোমোৱাই লৈছিল নহয় ইটা ভাটাৰ পৰা বোলে ভাল লাভেই হৈছে মানুহঘৰৰ অৱস্থা এতিয়া ভাল পিছে প্ৰতাপ সিঙক হেনো বৰপিতাকহঁতে নতুন কাৰবাৰ খুলিবলৈ পঞ্জাৱলৈ মতাই লৈ গ'ল তেতিয়াই প্ৰমিলাকো লৈ গ'ল তেওঁ
0: ইমানবিলাক খবৰ অৱশ্যে মই নাপাওঁ কিন্তু তুমিনো আজি হঠাৎ এইবিলাক কিয় উলিয়াইছা মা
1: কিছুমান কথা তই জনা ভাল
0: তুমি কি ক'ব খুজিছা মা
1: চন্দন
0: চন্দন
1: প্ৰমিলাৰে ল'ৰা
0: তাৰমানে
1: বিয়া হোৱা নাছিল চন্দন তহঁতৰ আটাইতকৈ সৰু ভাই
0: মা
1: তহঁতে তাৰ প্ৰকৃত পৰিচয় জানিবলৈ চেষ্টা কৰা নাই কিন্তু জনা উচিত বুলি ভাবিছোঁ দুদিন পিছত হয়তো এই মাৰেও চকু মুদিব তাৰ আগতে ৰহস্যটো ভাঙি থৈ যোৱা উচিত বুলি ভাবিছোঁ
0: যিদিনা চন্দন আমাৰ ঘৰলৈ আহে সেইদিনা স্কুলৰ পৰা আহোঁতে মই প্ৰমিলা কাকতিক আমাৰ এইফালৰ পৰাই ওলাই যোৱা যেন দেখিছিলোঁ কিন্তু তেতিয়া কথাটো সিমানকৈ নাভাবিলোঁ
1: সেইদিনা প্ৰমিলাই ল'ৰাটোক তাৰ বাপেকৰ হাতত গতাই থৈ যাবলগীয়া আহিছিল ভাইকী কথাটো দেউতাৰ আৰু মোৰ বাহিৰে কোনেও দেখিবলৈ নাপালে সৰু বাপে দুয়োকো দেখিছিল মাক পুতেকক তাৰপিছতে ওলাই গৈছিল কি ভাবিলে ক'ব নোৱাৰোঁ
0: বোধকৰো আমি ৰহস্যটো কোনেও নাজানো জানিবলৈ চেষ্টাও কৰা নাই কিয় কৰা নাই সেইটো আচৰিত কথা ডাঙৰ দাই নাজানে পদ্মাই নাজানে জনা হ'লে মই গম পালোঁহেঁতেন সিহঁতে চন্দনৰ উপস্থিতিটো কোনোমতে মানিহে লৈছে মাথোন
1: তয়েই মাত্ৰ ঘৰখনত তাক সহজভাৱে লৈছ ৰত্না
0: মা
1: মই যদিও সকলো জানিব পাৰিলোঁ দেউতাৰ অবিবেচক কামত যদিও খং উঠিছিল এক হিচাপে মোৰ হাৰেই হৈছিল
0: মা
1: তথাপি কিয় ক'ব নোৱাৰো চন্দনৰ প্ৰতি মোৰ এটি মায়া উপজি গ'ল দেখিলোঁ এটা নিষ্পাপ সন্তান তাৰ জন্মৰ কাৰণে সি দায়ী নহয় অথচ এইখন মানুহেৰে ভৰা সংসাৰত সি একেবাৰে অসহায় তাৰ ঘৰ নাই মাক বাপেকৰ পৰিচয় নাই অকলে এৰি দিলে সি উটি ফাঁহি যাব

0: খালে ডোঙে পৰি মৰিব, চোৰ হ'ব, ডকাইত হ'ব, তাৰ বাহিৰে কি হ'ব? এটা শপত মনতে ল'লোঁ। দেউতাৰে ভুল কৰিলে, তাকে লৈ মই এটা ভাল কাম কৰোঁ, তাক মানুহ হ'বলৈ সুবিধা দিওঁ।
1: তুমি এইটো বৰ ডাঙৰ কাম কৰিলা মা, কাৰণ দেউতাই যি কৰিলে তাত তুমি এজনী তিৰোতা মানুহ হিচাপে কোনোমতেই ভাল পাব নালাগিছিল।
0: এই জীৱনটোত বহুত অভিজ্ঞতা হ'ল ৰত্না, তাৰ সৰহভাগেই তিতা, মিঠাৰ ভাগ কম। ঘৰতে ইয়াত তোক দেখিলোঁ।
1: মা, মোৰ কথা আকৌ কিয় মা?
0: তোৰ কথা মাকজনী হৈ এক মুহূৰ্তৰ কাৰণে পাহৰিব পাৰোঁ কেনেকুৱা? আই বিয়া হৈও তাই যে ঘৰতে থাকিব লগা হৈছে, তোৰ দোষত নহয়, আমাৰ দোষত। দেউতাৰ নাম শুনি শিৱেনে হেনো বিয়াৰ আগতেই আপত্তি কৰিছিল, কিন্তু ঘৰখনে কাণ নিদিলে। বিয়াৰ পিছতে বহুত কিবাকিবি শুনি সি কলিকতালৈ গৈ আৰু ঘূৰি নাহিল।
1: তাৰ কথা নুলিয়াবা মা, নাম সুধিলেই মোৰ খঙে মূৰৰ চুলি পায়।
0: নেপায় তেনেকৈ ক'ব, হাজাৰ হওক অগ্নিক সাক্ষী কৰি তহঁতৰ এটা সম্বন্ধ হৈছে, তাৰ ফালৰ পৰাও যদি কথাটো ভাবি চোৱা যায় তেন্তে হয়তো তাকো দোষ দিব নোৱাৰি। ধৰ তাৰ আপত্তি নুশুনি জোৰ কৰি বিয়াত বহুৱাই দিয়া হ'ল।
1: যি দেখিছোঁ, পাৰিলে তুমি এতিয়াও তেওঁক আনি জোঁৱাই আসনত বহুৱাবাহি।
0: ক'ত আৰু তাৰ আশা আছে, সেই দেখিয়েতো তোৰ কথা কৈছোঁ। সামান্য ভুলৰ কাৰণে তোৰো জীৱনটো নষ্ট হৈ যোৱা দেখিলোঁ। আমি কি চিৰদিন ভুলকে কৰি গৈ থাকিম? এটা ভাল কাম কৰা হেজাৰজনৰ ভিতৰত এজন দুজনৰ দুখ দূৰ কৰাৰ চেষ্টা কৰা আমাৰ কৰ্তব্য হ'ব নোৱাৰে নেকি?
1: তোমাৰ ভাৱটো মই কেতিয়াও বেয়া বুলি ক'ব নোৱাৰোঁ, কিন্তু সমাজৰ কাম কৰা মানুহ বেলেগ আছে নহয়?
0: আছে আছে। তই হয়তো অনাথ আশ্ৰমৰ কথা কবি, নিৰাশ্ৰয় তিৰোতা মানুহৰ কাৰণেও তেনেকুৱা আশ্ৰম চাশ্ৰম আছে বুলি শুনিছোঁ, কিন্তু তাত কাৰো চিনচাপ নাথাকে। চন্দনক এটা নোম নিগুৰ বৰ্জিত বৈ বঙহ নোহোৱা ল'ৰা হোৱাটো মই বিচৰা নাই। সি এই ঘৰৰে এটা ল'ৰা হৈ ওলাওক, সি আমাৰে চৌধুৰী উপাধিও লৈছে,
1: ভালেই হৈছে। তোমাৰ কথামতেই মই তাক চৌধুৰী লিখাই দিলোঁ স্কুলত।
0: জানো আজি তই মোৰ মনৰ কথা জানিলি ৰত্না। এইবোৰ কথা মই আন কাৰো আগত কোৱা নাই। এতিয়া চন্দনৰ বিষয়ে তই কি ভাব ক'ব নোৱাৰ?
1: বুজিছোঁ তুমি কি ক'ব খুজিছা। মোৰ মনোভাৱৰ কোনো পৰিৱৰ্তন নহয় মা। এইখন ঘৰত তোমাৰ আৰু মোৰ বাহিৰে চন্দনক আন কোনেও বৰ ভাল চকুৰে নেচায়।
0: পদ্মাৰ কথা কৈছ?
1: ডাঙৰদা আৰু সৰুদায়ো তাৰ বিষয়ে বৰ চিন্তা নকৰে। অৱশ্যে তেওঁলোকক মই দোষ দিয়া নাই, তেওঁলোকে সকলো কথা নাজানেও। তথাপি দুয়ো মাজে মাজে উপযাচি টকা পঠিয়াই থাকে। মই বাৰু এতিয়া ৰহস্যটো খুলি সকলোকে কৈ দিম নেকি?
0: সুচালনীকণ দেচোন, নকওঁ সেইটো তোৰ কথা, আচল কথাটো তোক কৈ থলোঁ। দেউতাৰ গ'ল, মোৰনো আৰু কেইদিন, কাকো কৈ নগ'লোঁ বুলি যেন পাছলৈ কথা নুঠে।
1: এইটো লোৱা, আৰু আম নাই মা। তুমি আজিকালি বৰকৈ মৰাৰ কথা কৈ থাকা, মই কিন্তু ভাল নাপাওঁ।
0: আৰু বাৰ নকওঁ দে, সময় হ'লে সকলোৱে যাব লাগিব আই। তথাপি তহঁতে যদি বেয়া পাৱ নকওঁ বাৰু। দেউতাৰেতো জীয়াই থাকিবলৈ খুব ইচ্ছা কৰিছিল, কিন্তু সেই যে সেইদিনা

0: চন্দন আহিবৰ দিনা অসুখত পৰিল, তাৰ পৰাতো আৰু উঠিব নোৱাৰিলে।
1: দেউতালৈ তোমাৰ খুব মনত পৰে নহয় মা?
0: আমি পুৰণা যুগৰ মানুহ, বিয়াৰ পিছৰ পৰাই নিজৰ পুৰুষজনক ঈশ্বৰ জ্ঞান কৰি আহিছিলোঁ। পিছলৈ অৱশ্যে নানান কথাৰ কাৰণে ভাৱ চিন্তাত আউল লাগি গ'ল। মানুহটোলৈ মনত নপৰে বুলি নকওঁ, পৰে, নিশ্চয় পৰে। মাজে মাজে মনটো কিবা হৈ উঠেও, খং উঠে, বেজাৰো লাগে।
1: বাৰু বাৰু, হৈছে, কাম হৈ গ'ল নহয়, এতিয়া উঠা চাম।
0: হ'লেইতো হ'বলাও, নাই নেকি আৰু, আমাৰো নাই বুলি ক'লি নহয়।
1: নাই,
0: অঁ, ডলা চালনীকেইখন ৰ'দত দি আহিব পাৰিলেই হ'ল, বাল্টি চাল্টিবোৰ তয়ে নিবি আৰু।
1: নিম নিম, মই চব নিম, তুমি ৰ'দলৈও যাব নালাগে। হাত দুখন ধুই চকীখনত অলপ বহা গৈছোঁ, কঁকাল বিষোৱা নাই জানো?
0: হ'ব দে, কঁকালহে নিবিষাবনে, ধৰিছে, কোনোমতেহে বহি আছোঁ। ধৰচোন, বহুত বৰ গেঠেলা মাৰি বহি থাকিলোঁ নহয়, তথাপি তই আকৌ ইপাৰ সিপাৰৰ কথাকে ক'বলৈ নিদিয়।
1: কওঁ
0: নাই কওঁ, হ'ব বাৰু, ইয়াতে খন্তেক বহোঁ। সেইবোৰ তই চাফা কৰি পেলা,
1: মই থাকোঁতে তুমি ভাতকেইটা খাই লোৱাগৈ যোৱা মা, তোমাক একেবাৰে আজৰি কৰি দিহে মই ওলাই যাম।
0: হ'ব হ'ব, চিন্তা নকৰিবি, ডলা চালনীবোৰ চোতালৰ মাটিতে নুথবি হেৰ, দুডাল দুডাল খৰি আনি তলত পাৰি দে, তেতিয়া তলফালে ধূলি বালি নালাগে।

0: ডাঙৰ বা
1: অ' কি হলো চন্দন, ফুটবল খেলা নহয় নেকি?
0: হ'ব, নহ'ব কিয়, কিন্তু বৰ ডাঙৰ লেঠা এটা হ'ল।
1: এ লেঠা? কি লেঠা? কোনোবা খেলুৱৈ নাই নেকি, নে তাৰ ঠাইত ডাঙৰ বায়েৰক নিবলৈ আহিছ?
0: মাইকী মানুহে বল খেলে।
1: তেনেহ'লে কিনো?
0: আজি হেড ছাৰ নাই, ইঞ্চপেক্টৰ অফিচলৈ এনে ক'বলৈ কিবা কামত ঘৰৰ পৰাই গ'ল। আমাক খেলৰ কাৰণে টকা লাগে নহয়। ডাঙৰ বা ডাঙৰ বা ডাঙৰ বা।

0: হৈছে আমি সদায় উচিত কথাটো কৈ থাকিব লাগে, তেহে নিজে বুজন হ'লে সিহঁতে শুদ্ধ কথাটো বাছি ল'ব পাৰিব। পৰে হৰে বুলি ভয় কৰি থিয় দঙা দিয়া ল'ৰাটোক খোজকাঢ়িবলৈ নিদিবিনে?
1: ডাঙৰদাহঁতক চাগে তুমি তেনেকৈয়ে মানুহ কৰিলা নহয় মা?
0: অঁ, তেনেকুৱাই। সেইকাৰণেইতো এইদৰে ক'ব পাৰিছোঁ। দাদাৰহঁতৰ কাৰণে জানো তহঁতে কিবা দুখ কৰিবলগীয়া কিবা কাৰণ দেখিছ। তহঁতৰ তুলনাত মোৰ বিদ্যা বুদ্ধি একো নাই, মোক হয় বুলিব পাৰ। তথাপি ডাঙৰ বাপ সৰু বাপৰ কাৰণে মই চিন্তাৰ কাৰণ একো দেখা নাই। মোৰ সামান্য জ্ঞানেৰেই সিহঁতক আগুৱাই দিলোঁ।
1: তুমি কম কৰা নাই মা, বৰং ক'ব পাৰি যে তোমাৰ কাৰণেই চৌধুৰী বংশৰ ল'ৰাবিলাক আজি সৎপথেৰে চলিব পাৰিছে। ডাঙৰদা অনেষ্ট অফিচাৰ বুলি জনাজাত, সৰুদাৰ বিষয়েও আমি কোনো ধৰণৰ বদনাম শুনা নাই। চন্দনকো তুমিয়েই বাট লগাই দিছা, যেতিয়া তাৰো ভৱিষ্যত ভালেই হ'ব লাগে।
0: ক'ব নোৱাৰো, মাজে মাজে তাৰ স্বভাৱটো দেখিলে ভয়ো খাওঁ। তথাপি ঈশ্বৰক খাটিছোঁ যেন দুৰ্ভগীয়া ল'ৰাটোৰ মংগল হয়, সি যেন দহজনৰ আগত মূৰ দাঙি থিয় হ'ব পাৰে। মোৰ পেটৰ পোৱালি নহয়, তথাপি তাক নিজৰ ল'ৰা যেনি লাগে।
1: মা বোলা তোমাক ভাত বাঢ়ি দিওঁগৈ।

0: চৌধুৰী পৰিয়াল যোগেশ দাস ৰচিত এলিয়েন নাটকৰ তৃতীয় খণ্ড শুনিলে। ৰূপায়ণত আছিল ৰত্নাৱলী, শান্তনা বৰদলৈ, পদ্মাৱতী, পূৰৱী শৰ্মা, প্ৰেমলতা, মীৰা দাস, সৰু চন্দন অনুপল বৰপূজাৰী, ডাঙৰ চন্দন গৌতম বৰকাকতি। নাটকৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। এইলানি নাটকৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দিব। ভাৰতীয় বায়ুসেনা বাহিনীয়ে যোধপুৰৰ বায়ুসেনাৰ ঘাটিত জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ সৈতে বীৰ গাৰ্ডিয়ান 2026 শীৰ্ষক যুটীয়া অনুশীলন কৰিছে। জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ আজি পুৱা মুম্বাইত 44 বছৰ বয়সত মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন সামগ্ৰীৰ এটা খেপ প্ৰেৰণ কৰিছে আৰু এছিয়ান গেমছত মহিলাৰ শ্বুটিঙত 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ভাৰতৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দিব। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দুদিনীয়া এই সন্মিলনৰ আয়োজন কৰিছে। আজিৰ সামৰণি সত্ৰত কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি নাগাৰত্না, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ আৰু ভাৰতৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতা উপস্থিত থকাৰ কথা আছে। এই সন্মিলনে ন্যায়িক দৃষ্টিভংগী, বৈজ্ঞানিক জ্ঞান, পৰিৱেশীয় প্ৰশাসনৰ অনুশীলন আৰু প্ৰাতিষ্ঠানিক অভিজ্ঞতা বিনিময়ৰ এখন মঞ্চ প্ৰদান কৰিছে। সন্মিলনত পৰিৱেশ বিশেষজ্ঞ, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, বিভিন্ন মন্ত্ৰালয়ৰ সচিব, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিছে। 17খন বিদেশী ৰাষ্ট্ৰৰ বিশিষ্ট ন্যায়াধীশ আৰু ন্যায়িক প্ৰতিনিধিও ইয়াত ভাগ লয়।

এই সন্মিলনত নীতি প্ৰণয়ন, ৰূপায়ণ তথা বলবৎকৰণৰ ক্ষেত্ৰত থকা ব্যৱধান, পৰিৱেশীয় প্ৰশাসন তথা প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰাৰ উপায় অন্বেষণকে ধৰি পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তনৰ জটিল প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ভাৰতীয় বায়ুসেনা বাহিনীয়ে যোধপুৰৰ বায়ুসেনাৰ ঘাটিত জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ সৈতে বীৰ গাৰ্ডিয়ান 2026 শীৰ্ষক যুটীয়া অনুশীলন কৰিছে। পৰহিলৈ সামৰণি পৰিবলগীয়া এই 14-দিনীয়া অনুশীলনত উন্নত পৰিচালনামূলক অভিযান আৰু দুয়োটা বাহিনীৰ মাজত বৃত্তিগত অভিজ্ঞতা আদান প্ৰদানত গুৰুত্ব আৰোপ কৰা হয়। এই অনুশীলনত ভাৰতীয় বায়ুসেনা বাহিনীৰ তেজছ, ৰাফেল, Su-30 MKIK ধৰি আগশাৰীৰ যুদ্ধ বিমানে অংশগ্ৰহণ কৰিছে। ইয়াৰ লগতে জাপানৰ বায়ুসেনা বাহিনীৰ F-2A যুঁজাৰু বিমানে ইয়াত অংশগ্ৰহণ কৰিছে। এই অনুশীলনে কৌশলগত দক্ষতা আৰু মহাকাশ কাৰ্যক্ষমতা বৃদ্ধি কৰি দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰিব। জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ আজি পুৱা মুম্বাইত 46 বছৰ বয়সত মৃত্যু হয়। মহানগৰখনলৈ অহা শ্ৰীমতী মেহতাই আজি পুৱা হঠাৎ অসুস্থতা অনুভৱ কৰে। শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা সাংবাদিকগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সাংবাদিক পায়েল মেহতাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে শ্ৰীমতী মেহতাক কঠোৰ পৰিশ্ৰমী সাংবাদিক হিচাপে ব্যাখ্যা কৰি কয় যে তেওঁ মাটিৰ সৈতে সম্পৃক্ত হৈ নিজৰ সাংবাদিকতাত বিভিন্ন ৰাষ্ট্ৰীয় বিষয়ক গভীৰভাৱে তুলি ধৰিছিল। তেওঁ লগতে কয় যে কৰ্মৰ উপৰি অতুলনীয় ব্যৱহাৰে সাংবাদিকগৰাকীক স্মৰণীয় কৰি ৰাখিব। শ্ৰীমোদীয়ে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সাংবাদিক পায়েল মেহতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত শ্ৰীবৈষ্ণৱে কয় যে সাংবাদিকতাৰ প্ৰতি থকা নিষ্ঠাই মেহতাক অতুলনীয় কৰি ৰাখিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাংবাদিক পায়েল মেহতাৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত কয় যে কঠোৰ পৰিশ্ৰমী আৰু নিষ্ঠাৱান সাংবাদিক শ্ৰীমতী মেহতা অত্যন্ত পেচাদাৰী দায়বদ্ধতাৰে সংসদৰ বা বাতৰি পৰিদৰ্শন কৰিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে সংসদৰ অধিৱেশন চলি থকাৰ সময়ত সাংবাদিকগৰাকী পুৱাৰে পৰা নিশালৈকে সংসদত উপস্থিত থাকি দায়িত্বপূৰ্ণ কামৰ নিদৰ্শন দেখুৱাইছিল। শ্ৰীসিঙে সাংবাদিকগৰাকীৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ধুবুৰী জিলাৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত BTCৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বিলাসীপাৰা সমষ্টিৰ বিধায়ক জিবিএছ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিত আদানী উপস্থিত থাকে। 48,000 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কালত 20,000ৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত 5,000ৰো অধিক নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ডঃ শৰ্মাই কালি পশ্চিমবংগৰ কোচবিহাৰত থকা মধুপুৰ সত্ৰ পৰিদৰ্শন কৰে। ডঃ শৰ্মাই স্বকীয়তা আৰু পৰম্পৰা অটুট ৰাখি মধুপুৰ সত্ৰৰ সৰ্বাংগীন সংৰক্ষণ আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পৰিকল্পনা লোৱা বুলিও প্ৰকাশ কৰে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ যাত্ৰাবাৰীত আজি কেইবাটাও ক্ৰুড বোমাৰ বিস্ফোৰণ হয়। এই ঘটনাত এজন ৰিক্সা চালক আহত হয়। আন এটা পৃথক ঘটনাত ঢাকাত কালি সন্ধিয়া 3খন বাছত জুই লাগে। আনহাতে শুকুৰবাৰে ৰাজধানী মহানগৰখনৰ কেইবাটাও স্থানত প্ৰাৰ্থনাৰ সময়ত এলানি ক্ৰুড বোমাৰ বিস্ফোৰণ হয়। এই ধাৰাবাহিক ঘটনাৰ পৰিপ্ৰেক্ষিতত মহানগৰখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন ঔষধ, ফৰেনচিক সামগ্ৰী, টেণ্ট, অনাময় কিট, শ্লিপিং বেগ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ এটা খেপ প্ৰেৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীখিনি নেপালী কৰ্তৃপক্ষক গতাই দিয়া হৈছে। ভাৰতীয় বায়ুসেনা বাহিনীৰ 9ম বিমানেৰে এই সাহায্য সামগ্ৰীখিনি নেপাললৈ প্ৰেৰণ কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে নেপালৰ উদ্ধাৰ অভিযানত অহৰহ সহায় কৰি আছে। উল্লেখযোগ্য যে যোৱা মাহত নেপালত হোৱা ভয়াৱহ বানত জনজীৱন আৰু সা সম্পত্তি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ICC নাগোয়া এছিয়ান গেমছত মহিলাৰ শ্বুটিঙৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ভাৰতৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতীয় শ্বুটাৰ ইলাভেনিল ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে ভাৰতৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। ভাৰতীয় দলটোৱে দলীয়ভাৱে মুঠ 1898 পইণ্ট লাভ কৰে। এই শিতানত চীনে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।

0: এছিয়ান গেমছৰ মহিলাৰ শ্বুটিঙৰ 10 মিটাৰ এয়াৰ ৰাইফলৰ দলীয় শাখাত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলটোৰ সদস্য ইলাভেনিল ভালাৰিভান, সোনম মাস্কাৰ আৰু বিদাৰ্শা বেনোদক ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁলোকৰ এই সাফল্যই এইবাৰৰ ক্ৰীড়া প্ৰতিযোগিতাখনত ভাৰতৰ পদকৰ তালিকা মুকলি কৰিলে আৰু সমগ্ৰ দেশক গৌৰৱান্বিত কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই চলিত এছিয়ান গেমছত দেশৰ হৈ প্ৰথমটো পদক অৰ্জন কৰা মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিং দলটো অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ মাণ্ডাভিয়াই ৰূপৰ পদক অৰ্জন কৰা আটাইকেইগৰাকী খেলুৱৈক অভিনন্দন জনাই কয় যে তেওঁলোকৰ সাফল্যই সমগ্ৰ দেশকে আনন্দিত কৰিছে। নিচামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে তেলেংগানাৰ বিভিন্ন প্ৰান্তত কেতবোৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অভিযানত সামাজিক আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে অংশগ্ৰহণ কৰিছে। এই উদ্যমৰ অংশ হিচাপে হায়দৰাবাদত আজি যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যে এটা চাইকেল ৰেলী উলিওৱা হয়। এই ৰেলীত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ডঃ কে লক্ষ্মণে অংশগ্ৰহণ কৰে। মাদক দ্ৰব্যৰ ভয়াৱহ বিৰূপ প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰি শ্ৰীলক্ষ্মণে যুৱক যুৱতীসকলক এইসমূহৰ পৰা দূৰত থকাৰ সংকল্প পাঠ কৰোৱায়। সুস্থ যুৱ প্ৰজন্মই শক্তিশালী বিকশিত ভাৰত গঢ় দিয়াৰ ভেটি বুলি শ্ৰীলক্ষ্মণে সকলোকে এই অভিযানৰ অংশ হ'বলৈ আহ্বান জনায়। নতুন দিল্লীৰ যশভূমিত অনুষ্ঠিত ভাৰতৰ ছেমিকণ্ডাক্টৰ সন্মিলনৰ 5ম সংস্কৰণ ছেমিকন ইণ্ডিয়া 2026ৰ কালি সফলভাৱে সামৰণি পৰে। চিলিকন টু ছিষ্টেম বিল্ডিং দ্য ইক'ছিষ্টেম বিষয়বস্তুৰে তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনত 600ৰো অধিক প্ৰদৰ্শকে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত প্ৰায় 300 আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰী, 52খন দেশৰ প্ৰতিনিধি আৰু 150গৰাকীতকৈও অধিক বক্তা আছিল। জাপান, দক্ষিণ কোৰিয়া, মালয়েছিয়া, নেডাৰলেণ্ড, ছিংগাপুৰ আৰু ছুইডেনক প্ৰতিনিধিত্ব কৰা 6টা মণ্ডপৰ লগতে দেশৰ 12টা মণ্ডপত ছেমিকণ্ডাক্টৰ মূল্য শৃংখলাৰ বিভিন্ন পৰিসৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানৰ বাবে মুঠ 51,656 পঞ্জীয়ন হোৱাৰ লগতে প্ৰায় 40,000 লোকে ইয়াত অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত অনুষ্ঠিত পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত বিষয়ক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি সত্ৰত ভাষণ দিব। ভাৰতীয় বায়ুসেনা বাহিনীয়ে যোধপুৰৰ বায়ুসেনাৰ ঘাটিত জাপানৰ বায়ু আত্মৰক্ষা বাহিনীৰ সৈতে বীৰ গাৰ্ডিয়ান 2026 শীৰ্ষক যুটীয়া অনুশীলন কৰিছে। জ্যেষ্ঠ সাংবাদিক পায়েল মেহতাৰ আজি পুৱা মুম্বাইত 46 বছৰ বয়সত মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিভিন্নজনে সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ভাৰতে নেপাললৈ নতুনকৈ 11 টন সামগ্ৰীৰ এটা ক্ষেপ প্ৰেৰণ কৰিছে আৰু আইচি নাগয়া এছিয়ান গেমছত মহিলাৰ শ্বুটিঙৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ভাৰতৰ দলটোৱে ৰূপৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো বৃন্দগান অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমটি গীতৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথাৰে বৃন্দগানটি শুনিলে। এইবাৰ শুনাবলৈ লোৱা বৃন্দগানৰ কথা অনুৰাধা দাসৰ।

0: শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তিক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰি আত্মনিৰ্ভৰ অসম কৰাৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। ধুবুৰী জিলাৰ চাপৰত আজি 3200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়। 48,000 কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কালত 20,000ৰ অধিক নিয়োগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে।
2: ৰাজ্যখনৰ ক্ৰমবৰ্ধমান শক্তিৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰি অসমৰ শক্তিৰ ক্ষেত্ৰত অধিক আত্মনিৰ্ভৰ কৰি তোলাত আজিৰ দিনটো সদায় সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে আগবঢ়োৱা নিৰবিচ্ছিন্ন 25 বছৰৰ জনসেৱাৰ সৈতে সংগতি ৰাখি উদযাপন কৰা সেৱা আৰু সংকল্প অভিযানৰ সময়ছোৱাত এই প্ৰকল্পৰ শিলান্যাস কৰিবলৈ পাই আমি নিজকে ধন্য অনুভৱ কৰিছো।
1: অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, ৰাজ্য স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাচীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিত আদানী উপস্থিত থাকে। যশস্বী কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাক উপজাত দিনত আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰিছে। শিল্পীগৰাকীয়ে 1943 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। শিল্পী হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকায়, নতুন আশা আদি বহু চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। ভাতৃ তথা যশস্বী শিল্পী ডঃ ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বৰছবিত সোণৰ বৰণ

বাহিৰে তোৰ গানটোত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ সৈতে জয়ন্ত হাজৰিকাই কণ্ঠদান কৰিছিল। চিনেমাৰ লগতে মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবেও তেওঁ সংগীত পৰিচালনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ জন্মবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ হৃদয়স্পৰ্শী গীতে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনক অমিলন সৌন্দৰ্যৰে উজ্বলাই তুলিছিল। শ্বহীদ দিৱস উপলক্ষে আজি বিশ্বনাথ জিলাৰ গহপুৰত ভাৰতীয়াগ আন্দোলনত ব্ৰিটিছৰ গুলীত মৃত্যুবৰণ কৰা অমৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক সশ্ৰদ্ধ স্মৰণ কৰা হয়। গহপুৰত থকা বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত বিধায়ক উৎপল বৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে ধূপ চাকি জ্বলাই পুষ্পাৰ্ঘৰে সকলোৱে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি তামোলপুৰ জিলাৰ গোৰেশ্বৰ মহাবিদ্যালয়ত পি এম উষা আঁচনিৰ অধীনত 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছাত্ৰীনিবাস উদ্বোধন কৰে। তেওঁ লগতে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মিত আন এটা শৈক্ষিক ভৱনো উদ্বোধন কৰে। এই কাৰ্যসূচীত বিধায়ক ভিক্টৰ দাস আৰু বি টি চিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী উপস্থিত থাকে। 1974 চনত স্থাপিত মহাবিদ্যালয়খনৰ এই নৱনিৰ্মিত আন্তঃগাঁথনি আৰু সুবিধাসমূহৰ সঠিক ব্যৱহাৰেৰে শৈক্ষিক উৎকৰ্ষৰ দিশত দৃঢ়তাৰে আগবাঢ়ি যাব বুলি মন্ত্ৰীগৰাকীয়ে কামনা কৰে। উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মঙলদৈ মহাবিদ্যালয়ৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিৰ সভাপতি নীলিমা দেৱীয়ে মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে আজি স্মৃতি তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা আৰু 75 বছৰীয়া মঙলদৈ মহাবিদ্যালয়ৰ ইতিহাস, ঐতিহ্য আৰু উত্তৰণ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ কনক চন্দ্ৰ চহৰীয়াই বক্তা হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। জাপানত চলি থকা এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ এই বৃহৎ জয়ত শেফালী বাৰ্মাই 49টা বলত টি টুৱেণ্টি আন্তৰ্জাতিকত প্ৰথমটো শতকেৰে অনন্য অৱদান আগবঢ়ায়। ভাৰতীয় দলৰ উপ অধিনায়ক স্মৃতি মন্ধানাই 19টা বলত 37 ৰান আৰু উইকেটকিপাৰ হৰমনপ্ৰীত কৌৰে 40 ৰান কৰে। ভাৰতে মঙলবাৰে হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছো আধুনিক গীত অনুষ্ঠানত শুনাবলৈ লৈছো জুবিন গাৰ্গৰ কণ্ঠত আধুনিক গীত। প্ৰথমে দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে জুবিন গাৰ্গৰ কণ্ঠত এই গীতটি।

জুবিন গাৰ্গৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ আহিন মাহৰ দ্বিতীয় দিন, 2026 খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনিব পাৰিব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে ৰাজীৱ গগৈ, সমীৰ নাৰ্জাৰী আৰু অম্লানজ্যোতি দত্ত। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক অৰ্ণৱ নাথৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

0: মহাত্মা গান্ধীয়ে কৈছিল, লোকৰ দুখ ধৰাটো বুদ্ধিমানৰ কাম, কিন্তু নিজক নিৰ্দোষী কৰাটো তাতোকৈ বুদ্ধিমানৰ কাম। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো প্ৰতিগৰাকী নাৰীক প্ৰেৰণা যোগোৱাৰ অৰ্থে প্ৰস্তুত কৰা আমাৰ অনুষ্ঠান অৰ্ধ আকাশ।
1: আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিয়াসকল, সকলোকে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। সকলো নিশ্চয় কুশলে আছে। আজিৰ অনুষ্ঠানত আপোনালোকৰ বাবে আগবঢ়াইছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে তেজপুৰৰ অগ্নিশিখা দলে। প্ৰথমেই শুনক এয়া বন্তি হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীত। বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মৃদুল দাস আৰু সুলত তপন নাথে।
2: নমস্কাৰ, মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত। এই বৰগীতভাগৰ ৰাগ বেলুৱাৰ তাল ৰূপক।

0: এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ গায়ত্ৰী দেৱী বৰঠাকুৰৰ স্বৰচিত কবিতা পাঠ। আহকচোন শুনো।
1: কবিতাৰ শিৰোনাম তেওঁৰ সুখৰ মুখ বিচাৰি। তেওঁৰ সুখত মই সুখী। সৌ সিদিনালৈকে দুৰ্ভিক্ষৰ মৰুভূমিত নীলকণ্ঠ হৈ আছিল তেওঁ, যিটো শিকিক ৰাজঘৰীয়া মুদ্ৰা বুলি সাঁচি তেওঁ দূৰ দেশলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল। সেইটো আচলতে এটা ধাতু নথকা ধাতুহে আছিল। জথায়ু পক্ষীজাকে তেওঁক কৈছিল, এইবাতে যোৱা, বিচাৰি পাবা বহু প্ৰজাতিৰ প্ৰজাপতিৰ ৰোদ। জুই ভালপোৱা পৰৱানাৰো এই দিশতেই যে ফুলে ফাগুন, বিদ্ৰ ফুকৰ ভাত তেওঁৰোতো প্ৰাপ্য। তেওঁৰ সুখত মই সুখী। এইবাৰ বাৰিষাত জানিব পাৰিলোঁ তেওঁ হেনো মেঘৰ তালত আখৰা কৰিছে প্ৰাণোচ্ছল মোহনীয়া নৃত্যৰ। বৰষুণ

0: তিতিছে, তিতাইছে নিয়ৰকো। নিৰুদ্দেশ হৈছে বুলি ভাবি তলাতল ঘৰৰ পিৰালিত বহি পঢ়িছে চৰাইদেউৰ বুৰঞ্জী। তেওঁৰ সুখত মই সুখী। ৰংপুৰৰ ৰংমেলাত এইবাৰহে লগ পালোঁ তেওঁক। তেওঁ প্ৰাণ খুলি জুৰিছে জুৰীয়া ঐনিত মেজুৰী। তেওঁ বাট লৈছে বাটলৈ বুলি উৰুৱাই এৰুৱাই কঁকালৰ খুচনিৰ খোপনি। তেওঁৰ সুখত মই ভীষণ সুখী। ধন্যবাদ।
1: আইদেউসকল, অগ্নিশিখা দলৰে সদস্যা অঞ্জুমণি কলিতাই এটি স্বৰচিত কথিকা পাঠ কৰিছে, আহকচোন শুনো।
2: নাৰী যত্ৰ নাৰ্যস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা, যত্ৰেতাস্তু ন পূজ্যন্তে সৰ্বাস্ত ত্ৰাফলা ক্ৰিয়া। অৰ্থাৎ য'ত নাৰী বা স্ত্ৰীৰ আদৰ সন্মান হয় তাত দেৱতাই বাস কৰে, য'ত নাৰীৰ কোনো আদৰ সন্মান নহয় তাত সকলো কৰ্মই নিষ্ফল হয়। সৃষ্টিৰ আদিতে যেতিয়া ভগৱানে নাৰীৰ সৃষ্টি কৰিছিল তেতিয়া নাৰদ মুনিয়ে ভগৱানক সুধিছিল, হে প্ৰভু, আপুনি যি সৃষ্টি কৰিছে সেয়া শাৰীৰিক আৰু মানসিকভাৱে বহুত কোমল, সমাজৰ কঠিন সমস্যাবোৰৰ কেনেকৈ মুখামুখি হ'ব? তেতিয়া ভগৱানে মিচিকীয়া হাঁহিৰে উত্তৰ দিছিল, হে নাৰদ, যাক তুমি ইমান কোমল দেখিছা তেওঁ ভিতৰৰ পৰা বহুত বেছি শক্তিশালী। মই এনেকুৱা এবিধ জীৱ সৃষ্টি কৰিছোঁ যি সকলো সহিব পাৰে। সেই নাৰীৰ যোগেদিয়ে সমগ্ৰ পৃথিৱী চলিব। পুৰুষ দেখিবলৈ শক্তিশালী হ'লেও তেওঁলোকো নাৰীৰ গৰ্ভৰ পৰাই জন্ম ল'ব আৰু তেওঁৰ লালন পালনতেই ডাঙৰ দীঘল হ'ব। নাৰী এই দুটা আখৰৰ শব্দটো বৰ বিশাল। প্ৰাচীন কালৰে পৰা নাৰী নানা ঘাত প্ৰতিঘাতেৰে আগুৱাই নিজৰ দক্ষতা প্ৰতিপন্ন কৰি আহিছে। ভাৰতৰ নাৰী সকলো ক্ষেত্ৰতেই পাৰ্গত, প্ৰয়োজনত ৰণলৈ যাবলৈও ভয় নকৰে। আমাৰ দেশৰ আৰাধ্য দেৱীসকলো নাৰীয়েই। এগৰাকী নাৰী শক্তিশালী হোৱাৰ প্ৰথম খোজটো ঘৰখনৰ পৰাই আৰম্ভ হয়। এগৰাকী কন্যা সন্তান জন্ম হোৱাৰ পিছত ঘৰখনেই তাইক আগবঢ়াই লৈ যাব লাগিব। সমাজৰ কুসংস্কাৰ আওপুৰণি মনোভাৱবোৰ আঁতৰাই বিজ্ঞানসন্মত চিন্তাধাৰাৰে শিক্ষিত কৰিব লাগিব। তেতিয়াহে তাই ভৱিষ্যতে মাতৃ হৈ ঘৰখনৰ লগতে নিজৰ সন্তানক উপযুক্ত কৰি গঢ়ি তুলিব পাৰিব। এজনী ছোৱালীৰ বিয়াৰ আগৰ সময়ছোৱাত মাকৰ আৰু বিয়াৰ পিছত শাহুৱেকৰ ভূমিকা যথেষ্ট। নিজৰ জন্ম হোৱা ঘৰখনৰ পৰা চিৰদিনলৈ বিদায় লৈ বেলেগ এখন ঘৰলৈ আহিব লগা হয়। নানা আশা ৰঙীন কল্পনাৰে নতুন ঘৰ এখনৰ সপোন ৰচে। বোৱাৰীজনীক ঘৰলৈ অনাৰ লগে লগে শাহুগৰাকীয়ে তেখেতৰ অভিজ্ঞতাপুষ্ট মানসিকতাৰে বোৱাৰীগৰাকীক চম্ভালি ল'ব লাগে। বাল্য বিবাহ, পৰ্দা প্ৰথা, সতীদা প্ৰথা, উচ্চ শিক্ষাৰ পৰা বিৰত ৰখা আদি বিভিন্ন বাধা নেওচি আজিৰ নাৰী বহুত স্বাধীন হ'ল। বৰ্তমান সময়ত নীতি নিয়মবোৰো শিথিল হ'ল। তথাপি কোনোবাখিনিত যেন এতিয়াও নাৰী পৰাধীন। কণমানীজনীৰ পৰা 80 বছৰীয়া বৃদ্ধাজনীলৈ নাৰী নিৰাপদ নহয়। বহুতো লোলোভ দৃষ্টিৰ পুৰুষৰ ওচৰত নাৰী কামনাৰ বলি হৈছে। এচাম পুৰুষে নাৰীক হাতৰ পুতলা বুলি ভাবে। নাৰীক সন্মান কৰিবলৈ আমি মাতৃবোৰে নিজৰ পুত্ৰ সন্তানক সৰুৰ পৰাই শিক্ষা দিব লাগে। তেতিয়াহে সিহঁতে ডাঙৰ হৈ এগৰাকী অকলশৰীয়া বা বিপদত পৰা নাৰীক লালসাৰ দৃষ্টিৰ সলনি সহায়ৰ হাত আগবঢ়াই দিব। আজি নাৰী আকাশত উৰিছে, মহাকাশতো উৰিছে। এনেদৰে প্ৰত্যেকগৰাকী নাৰীয়েই নিজৰ মনৰ ৰেউকা মেলি দিয়ক, দূৰ দিগন্ত বিয়পি চাৰিওফালে নিজকে বিলাই দিয়ক। আমাক অৰ্ধাকাশ নালাগে, লাগে এখন বিশাল আকাশ।
1: আমাৰ ৰাইডিঅ'সকলৰ ৰন্ধন সকলোৰে প্ৰিয়, আহকচোন শুনো এটি ৰন্ধন প্ৰণালী। আগবঢ়াইছে পিংকুৰাণী শইকীয়াই।
3: তেল মছলাবিহীন থলুৱাভাৱে প্ৰস্তুত কৰা মাংসৰ ব্যঞ্জন, গৰম ঠাণ্ডা সকলো সময়তে সোৱাদযুক্ত এইখন সিদ্ধ মাংসৰ তৰকাৰী আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় খাদ্য। এইখন মাংসৰ জোল বাটিত লৈ চুপৰ নিচিনাকৈ খাবলৈও ভাল লাগে আৰু সিদ্ধ মাংসৰ চুপ স্বাস্থ্যৰ বাবেও অতি উপযোগী। যিসকল লোক স্বাস্থ্য সম্পৰ্কে অতি সজাগ তেওঁলোকৰ বাবে এইবিধ সিদ্ধ মাংসৰ ব্যঞ্জন সঁচাই ভাল বুলি ভবা হয়। আহকচোন তেল মছলা নোহোৱাকৈ সিদ্ধ মাংস কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে অলপ কথা পাতোঁ। প্ৰথমতে মাংসৰ সোৱাদ আনিবলৈ 2টা বিলাহী, 2টা পিঁয়াজ আৰু 2টা নহৰু লৈ জুইত ভালদৰে পুৰি ল'ব লাগে। পোৰা বিলাহী, নহৰু আৰু পিঁয়াজৰ গোন্ধৰ সৈতে মাংসৰ আঞ্জাখন অধিক জুতি লগা হৈ উঠে। এতিয়া 1 কেজি হাড় থকা লোকেল কুকুৰাৰ মাংস ভালদৰে ধুই পৰিষ্কাৰ কৰি তাৰ পিছত পোৰা নহৰু, পিঁয়াজখিনিৰ সৈতে অলপমান আদা খুন্দনাত ভালদৰে থেতেলিয়াই ল'ব লাগে আৰু পোৰা নহৰু বিলাহীখিনি বেলেগকৈ খুন্দনাত পিহি লৈ গোটেইখিনি একেলগে ধুই চাফা কৰি থোৱা মাংসখিনিৰ লগত মিহলাই ল'ব লাগে। ইয়াৰ লগতে মাংসখিনি অধিক জুতি লগা কৰি তুলিবলৈ এটা কেঁচা পিঁয়াজ চকলা চকলিকৈ কাটি মাংসখিনিৰ লগত মিহলাই জোখমতে নিমখ দি গোটেই

0: মাংসখিনি ভালদৰে সানিব লাগে আৰু তেনেদৰে সানি থোৱা মাংসখিনি প্ৰায় 10 মিনিটমান সময় ৰাখি থ'ব লাগে যাতে নিমখে কোমলাই তোলা মাংসখিনিৰ ভিতৰলৈ আদা নহৰু আৰু পিঁয়াজৰ ৰস সহজে সোমাই যাব পাৰে। ইয়াৰ পিছত মাংসখিনি গৰম কৰি ৰখা এটা কেৰাহীত ঢালি দি জুই তাপ কিছু বঢ়াই 5 মিনিটমান সময় লৰাই থাকিব লাগে যাতে মাংসত থকা পানীখিনি লাহে লাহে শুকাই যায়। মাংসৰ পানী শুকাই কমি যোৱাৰ লগে লগে কেইডোখৰমান কাটি থোৱা আলু আৰু অলপমান বাঁহৰ গাজ মাংসখিনিৰ লগত মিহলাই কিছু সময় তল ওপৰ কৰি তাৰপিছত জোক অনুসাৰে উতলা পানী ঢালি মাংসখিনি প্ৰায় 20-25 মিনিটমান সময় ঢাকোন দি থৈ দিব লাগে। মাংসখিনি ভালদৰে সিজাৰ পাছত জোখমতে জালুকৰ গুড়ি অলপ মাংসখিনিৰ লগত মিহলাই দিব লাগে। শেষত মান ধনিয়াৰ পাত অলপ সৰু সৰুকৈ ছিঙি তাৰ লগত বি জলকীয়াৰ টুকুৰা কেইটামান মিহি মিহিকৈ কাটি মাংসখিনিৰ লগত ভালদৰে মিহলাই দিয়াৰ পিছত ইয়াৰ সোৱাদেই বেলেগ হৈ পৰে আৰু খাবলৈ বৰ জুতি লগা হয়।
1: আইদেউসকলে, এইবাৰ আহকচোন শুনো এটি চুটি গল্প। ৰচনা গায়ত্ৰী দেৱী বৰঠাকুৰৰ, পাঠ কৰিছে জ্যোৎস্না তালুকদাৰে।
2: পূজাৰ বজাৰখন। বৌ, বৌলক বজাৰ পৰা আহোঁ, মোৰ অলপ বজাৰ কৰিবলগীয়া আছে। মলয়াৰ এই লোভনীয় প্ৰস্তাৱত অতি সহজেই সন্মত হ'ল পূজা। অঁ, মোৰ মনৰ কথাটোৱেই ক'লা দেই। আজি মোৰো এটা দৰকাৰী বস্তু কিনিবলগীয়া আছে আৰু এই সুযোগতে তোমাৰ লগত বজাৰ কৰাৰ অভিজ্ঞতা হ'ব, বৰ ভাল লাগিব নহয়নে বাৰু? দুমাহৰ আগৰ ন ছোৱালী মলয়াৰ প্ৰস্তাৱ দি হয়ভৰ দি বৰ উৎসাহৰে ক'লে পূজাই কথাখিনি। পূজা আৰু মলয়া যা যোৱালি, চাকৰি সূত্ৰে পূজাহঁত থাকে দুলীয়াজানত। প্ৰতি বছৰে বিহু পূজাৰ উপৰিও গৰমৰ বন্ধত মাহটোৰ বাবে থকাকৈ আহে নিজৰ ঘৰখনত। ঘৰত শাহুৱেক, দুই দেউৰেক, দুজনী জা, ভতিজা ভতিজীৰে ভৰা সংসাৰ। পূজাহঁতৰ পৰিয়ালটো 4জনীয়া। ঘৰ পূৰা উৰু উৰু হৈ থাকে। আজি এবছৰৰ আগতে হাৰ্টষ্ট্ৰোক হৈ তাহাঁতৰ মাজৰ পৰা আঁতৰি গৈছে শহুৰেক বিমান বৰুৱা। দেউতাকৰ অভাৱ সকলোৱে অনুভৱ কৰে ঘৰখনত। আবেলি 4 বজাত ওলাই যাব বুলি সিদ্ধান্ত ল'লে পূজা আৰু মলয়াই। তাৰ আগতে ঘৰৰ সকলোখিনি কাম কাজ কৰি থৈ ঠিক ঠাক কৰি যাব লাগিব। আবেলিৰ আহাৰ, শাহুৱেকৰ ঔষধ, কাপোৰ কানি সামৰি সুতৰি 4 বজাৰ সলনি ঘৰৰ পৰা পূজাহঁত ওলাব পাৰিলে 5 বজাতে। ৰ'দ তেতিয়াও প্ৰখৰ। ৰিক্সাখনত উঠি দুই যাত্ৰা আৰম্ভ কৰিলে হেঁপাহৰ বজাৰখনলৈ বুলি। দুয়োজনীয়ে কিনিবলগীয়া বস্তুকেইটি কিনি ল'লে অতি সোনকালেই। এটি বিশেষ বস্তু বিচাৰিহে অলপ ঘূৰিবলগীয়া হ'ল তাহাঁত দুজনী। একেখন দোকানততো সকলো বস্তু পোৱা নাযায়, ঘূৰিব লাগে। তাৰোপৰি পচন্দ অপচন্দৰ কথাও থাকে। লৰালৰিকৈ কৰিবলগীয়া কামৰ ভিতৰত আটাইতকৈ দিগদাৰী লৰা কামটোৱেই হৈছে বজাৰ কৰাটোৱেই। কিবাচোন খদমদমখন লাগে, তথাপিও তাহাঁতি আজৰি হ'ল। পূজাই কিনিলে এটি বিশেষ বস্তু তাই জীৱনৰ বিশেষ মানুহজনৰ বাবে। আচলতে তাই আজি মলয়াৰ লগত বজাৰলৈ আহিছে এই বিশেষ বস্তুটি কিনিবৰ বাবেই। আজি এটা বিশেষ গুৰুত্বপূৰ্ণ দিন পূজাৰ জীৱনৰ। পূজাহঁতে ৰাতিপুৱা বজাৰলৈ যোৱাৰ পৰিকল্পনা কৰি থাকোঁতেই পূজাৰ ডাঙৰ দেউৰেক মানৱে ফোন কৰিছে। মা, চানে চকুত অলপ দুখ পালে, কালি ৰাতিয়েই অকণমান, মানে অকণমান বেছিকৈয়ে পাইছে। মানৱে ৰাতিপুৱা 10 বজাত ফোন কৰি কথাখিনি কৈছে তাৰ মাক, অৰ্থাৎ পূজাহঁতৰ শাহুৱেকক। গতিকে পূজাহঁতৰ বজাৰলৈ যোৱাৰ প্ৰগ্ৰেমটোত কৰবীহঁতৰ ঘৰলৈ এপাক মৰাৰ কথাটোও অন্তৰ্ভুক্ত হ'ল। কৰবী পূজাৰ ডাঙৰ জা, তাই বৰ্তমান আছেগৈ একেখন চহৰতে থকা তাই মাকৰ ঘৰত সপৰিয়ালেৰে। সেয়ে পূজা আৰু মলয়াই এঘণ্টাতেই তাহাঁতৰ বজাৰখন সামৰি ওলালগৈ কৰবীহঁতৰ ঘৰ। 10 মিনিটৰ বাবে মাত্ৰ কণমানিটোৰ খবৰ এটা কৰিবলৈ যোৱা পূজাহঁতৰ কৰবীহঁতৰ ঘৰৰ পৰা ওলাল 7 বজাতে। কোনোমতে ৰিক্সা এখন লৈ তাহাঁতি সোমালহি মণিহাৰী দোকান এখনত। মলয়াৰ আকৌ মাহৰ জৰুৰী বস্তুটো ল'বলৈ মনত পৰিল তেতিয়াহে। তাৰপিছত দুয়ো খৰখেদাকৈ খোজ ল'লে ঘৰলৈ। ঘৰ পাই গৈ মানে ঘড়ীত তেতিয়া সময় 7:30। ঘৰত সোমাইহে পূজাৰ মনত পৰিল গিৰিয়েক প্ৰবীৰেচোন বজাৰলৈ যাবৰ সময়তেই কৈছিল 6:30 ঘৰত পাবাহি, মোৰ এখন দৰকাৰী মিটিং আছে, তোমালোক নহালৈকে ল'ৰা দুটাক এনেকৈ থৈ মই নাযাওঁ, নাপাহৰিবা, বহুত বহুত দৰকাৰী। কিন্তু কি কৰিব এতিয়া তাই, কোনোদিনেই মিটিং কৰি নোপোৱা প্ৰবীৰৰ আকৌ কিহৰ মিটিং ওলাল। কোনোমতে ঘৰত সোমাই কাপোৰ কানি সলাই ভৰি হাতকেইটা ধুই ল'লে তাই। সন্ধ্যাৰ চাকি গছ দি তাই হাতত একাপ চাহ লৈ প্ৰবীৰৰ ওচৰ পালেগৈ। খঙত পূৰা অগ্নিশৰ্মা হৈ আছে প্ৰবীৰ। একো নমতাকৈ চাহকাপ থৈ গুচি আহিল তাই। আধা ঘণ্টামান পাছত প্ৰবীৰৰ খঙৰ লেবেল জুখিবলৈ বুলি আকৌ গ'ল তাই প্ৰবীৰৰ ওচৰলৈ। নাই, প্ৰবীৰচোন কোঠাতেই নাই, ঘৰতেই নাই। পূজাই মনতে জুকিয়াই চালে কিহৰ মিটিং হ'ব পাৰে এইখন, বিহু পূজাৰ বতৰটো নহয়, তেন্তে কি দৰকাৰী মিটিং এইখন, তাকো ইয়াত দুলীয়াজনত হ'লেও অলপ পানী ল'ব পাৰি। বন্ধৰ বাবে ঘৰলৈ আহি প্ৰবীৰচোন কেৱল মাৰ ওচৰতে থাকে। নিশা 10 বজাত উভতি আহিল প্ৰবীৰ।

0: হাতত কেইবাটাও ডাঙৰ ডাঙৰ টোপোলা। উৎকণ্ঠা দমাব নোৱাৰি ল'ৰাকেইটাই তাইক সুধিলে, আমি কাৰ বিয়ালৈ যাম মা? দেউতাই কিয় ইমানবোৰ গিফ্ট আনিছে? পূজাৰ মনত নপৰিল এইকেইদিনত কাৰোবাৰ বিয়া, জন্মদিন ইত্যাদি আছে বুলি। তাই প্ৰবীৰলৈ চালে। প্ৰবীৰৰ চকুমুখত এক ৰহস্য ভৰা হাঁহিৰ আভাস। নিশা 12 বজাতহে পাকঘৰৰ পৰা আহৰি পালে পূজাই। প্ৰবীৰচোন একো খবৰেই নাই। অৱশ্যে আগতেনো কি পাইছে তাই এই দিনটোত প্ৰবীৰৰ পৰা? তাই ভাবি চালে কথাবোৰ। এইবোৰ ভাবি গুণি নিজৰ কোঠালি পালেগৈ তাই। ল'ৰাকেইটাইচোন শোৱাই নাই তেতিয়ালৈকে। প্ৰবীৰো, মলয়া, সৰুদেউৰ, প্ৰশান্তওচোন মাজৰাতিখনো তাহাঁতৰ কোঠাতেই। কি হৈছে এইবোৰ? পূজাই সকলোৰে চকুলৈ চালে। হাঁহি হাঁহি সকলোৱে তাইক জনালে শুভকামনা আৰু তাইৰ জীৱনৰ বিশেষ দিনটোৰ। 10 বছৰীয়া বিবাহিত জীৱনৰ আজি প্ৰথমবাৰলৈ উদযাপন কৰিলে স্বামী প্ৰবীৰে। অকল তাইৰে নহয়, তাহাঁতৰ জীৱনৰ এই বিশেষ দিনটো আজিৰ পৰা 10 বছৰ আগতেই দেউতাকে দান কৰিছিল তাইক প্ৰবীৰৰ হাতত। এই অনুভূতিত খদমদম লাগিল পূজাৰ। আজৰি হ'ল প্ৰবীৰ আজি প্ৰথমবাৰলৈ অকৃত্ৰিম এধানি মৰম পূজাৰ গালে মুখে আঁকি দিলে। পূজাৰ নাকত লাগিল তাই অথনি বজাৰৰ পৰা কেৱল প্ৰবীৰৰ বাবেই বিচাৰি বিচাৰি অনা সুগন্ধি ঢৌৰ গোন্ধতেই। আত্মসহাৰা হ'ল পূজাৰ হেঁপাহৰ বজাৰখন, তাই ভিতৰখনৰ দৰেই।
1: আইদেউসকল, শেষত এয়া অগ্নিশিখা দলৰ বন্তি হাজৰিকা আৰু সদস্যাসকলে পৰিৱেশন কৰিছে এটি বিয়ানাম। সদস্যাসকল হ'ল ৰেৱতী হাজৰিকা, নয়নমণি দেৱী, পিংকুৰাণী শইকীয়া, অঞ্জুমণি কলিতা, জ্যোৎস্না তালুকদাৰ আৰু গায়ত্ৰী দেৱী বৰঠাকুৰে।

আইদেউসকল, আজিৰ অৰ্ধআকাশ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলোৰে কুশল কামনা কৰি আন এটি অৰ্ধআকাশ অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় ললোঁ। অৰ্ধআকাশ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত তেজপুৰৰ অগ্নিশিখা দলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আদ ধৰি সম্পাদনা কৰিলে চিত্ৰামণি বৰুৱে, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত নিউজ ইন হিন্দী আৰু 6:05 মিনিটত নিউজ ইন ইংলিছ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতা ইমান পৰে আৰাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা।

আজি অনুষ্ঠান পৰিচিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক কেইটিমান অসমীয়া বোলছবিৰ গীত। 6:44 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদৰ তক্ষশিলা বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। মানিবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ। ৭:50 আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। নিশা 8:00 নিউজ হেডলাইনছ। 8:02 আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান, স্বচ্ছতাই সেৱা 2026 অভিযানত যুৱক যুৱতীৰ ভূমিকা। অতিথি গীতাৰ্থ দেৱৰুৱা আৰু সোণমাইনু স্বৰ্গীয়াৰী। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা হিমাংশু ভাৰত বৰা আৰু সুস্মিতা সরকারৰ, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।

নিশা 8:30 শুনিবলৈ পাব কেইটিমান লোকগীত। 8:45 ক্ৰমে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া, 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 শুনিবলৈ পাব গজল। 9:30 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। আৰু নিশা 10:00 শ্ৰোতাৰ বাবে আগবঢ়োৱা হ'ব কেইটিমান হিন্দী ফুলছবিৰ গীত। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতালি। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমেই শুনক ৰামধেনু বোলছবিৰ অংগৰাগ মহন্তৰ কণ্ঠৰ উজায়ে জানৈ শীৰ্ষক গীতটি। গীতটিৰ কথা হৈছে ইবছনৰ।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক অহিৰ ভৈৰৱ বোলছবিৰ জীৱন আজি এটি শীৰ্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে শান্তাউজিৰ আৰু সমৰ হাজৰিকায়।

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব। টোটালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পরিবর্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: RBIয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, গীতালী অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৰামধেনু বুলছবিৰ, জুবিন গাৰ্গ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত ৰং দিয়া মৰম শীৰ্ষক গীতটি। গীতটিৰ কথা হৈছে দিগন্ত ভাৰতীৰ।

0: শ্ৰোতা ইমান পৰে গীতালী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: সঠিক
2: বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে। মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: বাৰী হামাৰী জিম্মেদাৰী কে সংকল্প কে সাথ 9 সেপ্টেম্বৰ 2026 সে 8 অক্টোবৰ 2026 তক মনাযা যা ৰহা হে নৱা ৰাষ্ট্ৰীয় পোষণ মাহ।
4: দেশ কে হৰ গৰীব হৰ ব্যক্তি তক পোষণ পহুঁচানা ভি সরকার কি প্রাথমিকতা।
3: আজ হি আপনি নজদীকী আঙ্গনবাড়ি সে জুড়িয়ে, ক্যুঁকি হামারী আঙ্গনবাড়ি হ্যায় হামারী জিম্মেদারি।
5: আজি তো পার্টি লাগিব।
2: প্রথমে চ্যাম্পিয়নৰ লগত সেলফি লম।
5: আইডিয়া, ইয়াতেই পার্টি করিম। পিজ্জা পার্টি, ইয়ে।
2: তোমার কার্ড আর পিন দিয়া, মোর কার্ডৰ ডিটেইলছ মই মোর নিজেই দি দিম।
6: আরবিআই কয় আপোনাৰ পিন, ওটিপি, সিভিভি বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড আনৰ লগত শেয়ার নকৰিব। অনলাইন ব্যাংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা সিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
5: বাই গাৰ্লছ, কোন ফালে গৈছা?
2: শুনা নাই?
5: নো শেয়ারিং।

0: RBI কয় জানি লওক সতর্ক হওক।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহত আছে, অসম ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ, লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন, উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন আৰু এছিয়ান গেমছৰ হকীৰ পুৰুষ মহিলাৰ উভয় শাখাত প্ৰথমখন খেলত ভাৰতৰ জয়। নমস্কাৰ, বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা আৰু মোৰ সৈতে আছে দলি দেৱী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বৰ্ধিত শক্তি চাহিদা পূৰণৰ লগতে উদ্যোগ আৰু বিনিয়োগৰ বাবে নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত কৰাৰ দিশে অসম আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰকাশ কৰে। ধুবুৰীৰ চাপৰত 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব। 48,000 কোটি টকা ব্যয় সাপেক্ষে এই বৃহৎ প্ৰকল্পটো ৰাজ্যৰ শক্তিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত এটা ঐতিহাসিক পদক্ষেপ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ছোৱাত প্ৰায় 20,000 লোকৰ কৰ্মসংস্থাপন আৰু সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'লে প্ৰায় 5,000 স্থায়ী চাকৰি সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অসম অতি ক্ষীপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে আৰু কেইবাটাও বৃহৎ শক্তি প্ৰকল্পৰ কাম চলি আছে। এই তাপবিদ্যুৎ প্ৰকল্পটোৱে এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ সফলতাক প্ৰতিফলিত কৰে বুলিও তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো এই প্ৰকল্পৰ জৰিয়তে উপকৃত হ'ব।
2: যে আদানী গ্ৰুপে আমাৰ অসমত বিদ্যুতৰ চাহিদা পূৰণৰ বাবে প্ৰায় 50,000 কোটি টকা ব্যয় কৰিব আৰু এইটোৱে অসমৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট বুলি আমি ক'ব পৰা হ'ম। আজি যদি এই বিদ্যুৎ প্ৰকল্প স্থাপন নহয় আমি বিভিন্ন ৰাজ্যৰ পৰা বিদ্যুৎ কিনি থাকিব লাগিব আৰু যোনে যিমান দাম আমাক ক'ব সিমান দামত আমি বিদ্যুৎ কিনিব লাগিব আৰু প্ৰত্যেক বছৰে মানুহৰ বিদ্যুতৰ মাচুল আমি বঢ়াই বঢ়াই গৈ থাকিব লাগিব। এই প্ৰকল্পটো যেতিয়া আৰম্ভ হ'ব আপোনালোকে চিন্তা কৰিব পাৰে যে ইয়াত 50,000 কোটি টকাৰ ব্যয় হ'ব। আপোনালোকে চিন্তা কৰিব পাৰে যে আমাক ইয়াত কিমান শ্ৰমিকে কাম কৰাৰ সুবিধা পাব।
1: অনুষ্ঠানত উপস্থিত থকা আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানীয়ে তেওঁৰ ভাষণত কয় যে প্ৰকল্পটোৱে অসমৰ প্ৰগতিৰ ক্ষেত্ৰত এটা নতুন অধ্যায় ৰচনা কৰিব। আজিৰ অনুষ্ঠানত BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ, বিলাচীপাৰা সমষ্টিৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে। চৰকাৰে ৰাজ্যত 1,100খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে 5,508 কোটি টকা ব্যয় কৰিছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি চিপাঝাৰৰ দেওমৰ্ণই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন মুকলি কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে।
3: ইতিমধ্যে চৰকাৰে 5,508 কোটি টকা ব্যয় সাপেক্ষে 1,100 স্কুল মাধ্যমিক পৰ্যায়ৰ স্কুলৰ নৱনিৰ্মাণ কৰিছে আৰু তাৰ আৰ্হি বা নমুনা আজি আপোনালোকে দেওমৰ্ণয় উচ্চতৰ মাধ্যমিক বিদ্যালয়খন দেখা পাইছে, যিখন বিদ্যালয় মই মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ সৈতে আজি উদ্বোধন কৰিলোঁ। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যোৱা 5 বছৰত আমি প্ৰায় 85,000 শিক্ষক নিযুক্তি দিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে অহা বছৰকেইটাতো আমি পুনৰ নিযুক্তি দিম, অৰ্থাৎ শিক্ষা বিভাগত শিক্ষকৰ খালী পদ নাথাকে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে নিয়মীয়াভাৱে তেওঁলোকৰ বেতন আমি দি আহিছোঁ আৰু তেওঁলোকৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছোঁ।
1: নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰাৰ চেগতে মন্ত্ৰীগৰাকীয়ে দেওমৰ্ণয় মহাবিদ্যালয়, দেওমৰ্ণয় স্নাতক মহাবিদ্যালয়, দেওমৰ্ণয় বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা দেওমৰ্ণয় BEd মহাবিদ্যালয় পৰিদৰ্শন কৰে। শ্ৰীপেগুৱে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ, শিক্ষাৰ্থীৰ সংখ্যা, আন্তঃগাঁথনি তথা শৈক্ষিক কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে।

0: তদুপৰি তেওঁ কয় যে শৈক্ষিক মান উন্নত কৰাৰ হকে সা সুবিধাৰ বিকাশ ঘটোৱাত চৰকাৰে অগ্ৰাধিকাৰ দিছে। পাছত ডাঃ পেগুৱে মন্ত্ৰী নীলিমা দেৱী, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ সৈতে মঙলদৈত স্বতন্ত্ৰ মহাবিদ্যালয়ৰ 75 সংখ্যক প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগিতাত প্ৰায় 15 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মাৰক মুকলি মঞ্চও উদ্বোধন কৰে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণবিধি বলবৎ হৈ আছে, সেইসমূহ জিলাত আচৰণবিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ কোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক দলী দেৱীৰ পৰা।
1: ডিমা হাছাও জিলাৰ উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ৰ বিশ্ব পৰ্যটন দিৱস পালন কৰা হ'ব। ডিমা হাছাৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্যটনথলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপুলি ৰোপণ আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ দিহা কৰা হৈছে। এই অনুষ্ঠানত হ'বলগীয়া আলোচনাত অসমত পৰ্যটন আৰু পাহাৰীয়া পৰ্যটনক নৱৰূপ প্ৰদানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল কাৰ্যসূচীকে ধৰি ভালেমান বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। পৰ্যটন মন্ত্ৰী অজন্তা নিয়োগে মুখ্য অতিথি হিচাপে আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত, নিকা, স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনা কৰাৰ লক্ষ্যৰে আজি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াই ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া 2খন শিক্ষানুষ্ঠান পৰিদৰ্শন কৰে। ষ্ট্ৰংৰুম আৰু গণনা কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'বলগীয়া নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু দশন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ জিলা আয়ুক্তগৰাকীয়ে সকলো দিশ পৰ্যবেক্ষণ কৰে। ইফালে বিজেপি, বিৰোধী দল কংগ্ৰেছ, AIUDFকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিচিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় 20,000 শব্দৰ অন্তৰ্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীৰ্ষক এখন শব্দকোষ আজি গুৱাহাটীত উন্মোচন কৰা হয়। এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শব্দকোষখন উন্মোচন কৰে।
2: হেমচন্দ্ৰ বৰাক ৰক্ষা কৰিবলৈ, জীয়াই ৰাখিবলৈ পৰিয়ালে সকলো কাম কৰি আছে। এই কামটো মূল কথাটো হ'ল যে অসমীয়া ভাষাভাষীৰ লোকে যাতে অতি সহজে চুবুৰীয়া জনগোষ্ঠীৰ ভাষাবোৰ শিকিব পাৰে, তাৰ কাৰণে এইটো হ'ল এটা আহিলা, যিটো এটা সময়ত হেমচন্দ্ৰ বৰুৱাই 19 শতিকাতে এই কথাটো অনুভৱ কৰিছিল।
1: অনুষ্ঠানত সাহিত্য একাডেমী আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত মংগল সিংহাজুৱাৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰচিং ইংটি, মিচিং সাহিত্য সভাৰ সভাপতি হৰি নাৰায়ণ পেগুৱে হেমকোষ পৰিশিষ্টখন বিভিন্ন ভাষা শিক্ষাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি ব্যক্ত কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ নামঘৰসমূহত ইতিমধ্যে শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেংগী টকোবাৰী সত্ৰত শ্ৰীৰাম ভকতীদ্বাৰ আঞ্চলিক ধৰ্মালোচনা সভাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে। আজি প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৰগীত, চিত্ৰাংকন আৰু দিহানা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্ৰদৰ্শন কৰা হ'ব। নগাঁও জিলাৰ বিভিন্ন প্ৰান্ততো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে। বিশেষকৈ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ পৰিৱেশন কৰা হয়। দিনৰ ভাগত চিত্ৰাংকন প্ৰতিযোগিতা, থিতাতে ৰচনা লিখা প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত বৰগীত প্ৰতিযোগিতা, দিহানাম প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডৰ ৰূপহী চুপাৰী সংস্থাৰ সদস্যসকলৰ সৈতে অঞ্চলটোৰ পাণ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে উন্নত উৎপাদনশীলতা, মূল্য সংযোজন আৰু বজাৰ প্ৰৱেশাধিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ

0: অধ্যক্ষতা কৰি কয় যে ইয়াৰ জৰিয়তে কৃষকসকলৰ লাভ অৰ্জন বৃদ্ধি হ'ব। তেওঁ লগতে চৰকাৰে অঞ্চলটোৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ দিশত কাম কৰি যাব বুলিও উল্লেখ কৰে। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: যশস্বী কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ 83 সংখ্যক উপজাদিন উদযাপন কৰা হৈছে। এই উপলক্ষে চৰাঞ্জলি আৰু সুৰবাহিনীৰ উদ্যোগত চান্দমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। উপজাদিনৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত বিশেষ সংগীতানুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা গায়ক গায়িকাসকলে গীত পৰিৱেশন কৰে। ওদালগুৰি জিলাৰ টংলা বাদ্যযন্ত্ৰী শিল্পী মঞ্চৰ উদ্যোগত টংলাতো সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ উপজাদিন দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উল্লেখযোগ্য যে জয়ন্ত হাজৰিকাই 1943 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। শিল্পীগৰাকীয়ে বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকায়, নতুন আশা আদি বহু চিনেমাৰ সংগীত পৰিচালনা কৰিছিল। খানাপাৰাৰ আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি অৰুণাচল প্ৰদেশৰ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে। 45 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মৈত্ৰী শীৰ্ষক এই প্ৰশিক্ষণৰ আজিৰ সামৰণি অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে। আজিৰ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক গ্ৰামীণ পশুধন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰাৰ হকে কাম কৰি যাবলৈ উৎসাহিত কৰাৰ লগতে তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত পশু চিকিৎসা বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক তথা বিষয়াই অংশগ্ৰহণ কৰে। লখিমপুৰৰ ছাত্ৰ শাশ্বত স্পন্দন বৰাই ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰলৈ অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীত কালি অনুষ্ঠিত ৰাজ্যিক বিজ্ঞান আলোচনা চক্ৰত প্ৰথম স্থান লাভ কৰি ছাত্ৰজন ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰলৈ নিৰ্বাচিত হৈছে। অহা 30 অক্টোবৰত নতুন দিল্লীত ৰাষ্ট্ৰীয় বিজ্ঞান আলোচনা চক্ৰখন অনুষ্ঠিত হ'ব। জনস্বাস্থ্য কাৰিকৰী পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে আজি শ্ৰীভূমি জিলাৰ লংগাইত বিভিন্ন চাহ বাগিচাৰ পৰিচালকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত চাহ বাগিচা অঞ্চলৰ সামগ্ৰিক উন্নয়ন, চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ লগতে তেওঁলোকৰ কল্যাণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। সমস্যা সমাধানৰ বাবে বাস্তৱসন্মত উদ্যোগ গ্ৰহণ কৰাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে আজি জাপানৰ কাকামি গাহাৰাত অনুষ্ঠিত পুল এৰ নিজৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াক 13-1 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলপ্ৰীত সিঙে 4টা গ'ল দিয়ে। অভিষেক, ৰাজিন্দৰ সিং, মনদীপ সিং, অধিনায়ক হৰমনপ্ৰীত সিং আৰু যুগৰাজ সিঙে 1টাকৈ গ'ল দিয়ে। ইণ্ডোনেছিয়াৰ হৈ অউলিয়া অল আৰহাদে 1মাত্ৰ গ'লটো দিয়ে। ভাৰত মঙলবাৰে হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা হকী দলে গিফু জিলাৰ গ্ৰীণ ষ্টেডিয়ামত অনুষ্ঠিত পুল বিৰ নিজৰ প্ৰথমখন খেলত উজবেকিস্তানক 19-0 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দীপিকা শেহৰাৱতে 8টা গ'ল দিয়ে। ঈশিকা চৌধুৰীয়ে 3টা, লালথান্দ লোৱাংগী আৰু নেহাই 2টাকৈ গ'ল দিয়ে। ভাৰতীয় মহিলা দলটো কাইলৈ পৰৱৰ্তী খেলত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে সন্মুখীন হ'ব। আইচি নাগোৱা এছিয়ান গেমছত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰিছে। ভাৰতীয় শ্বুটাৰ ইলাভেনিল ভালভাৰ ভালৰিভান, সোনম মাস্কাৰ আৰু বিদৰ্শা বিনোদে ভাৰতৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। ভাৰতীয় দলটোৱে দলীয়ভাৱে মুঠ 18,898 পইণ্ট লাভ কৰে। এই শিতানত চীনে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰানত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ হৈ এই বৃহৎ জয়ত শেফালী বাৰ্মাই 49টা বলত T20ত আন্তৰ্জাতিক প্ৰথমটো শতকেৰে অনবদ্য অৱদান আগবঢ়ায়। ভাৰতীয় দলৰ উপ অধিনায়ক স্মৃতি মান্ধানাই 19টা বলত 37 ৰান আৰু উইকেট কিপাৰ হৰমনপ্ৰীত কৌৰে 40 ৰান কৰে। ফাইনেলত জিকিব পাৰিলে ভাৰতৰ দলটোৱে এইবাৰৰ এছিয়ান গেমছৰ ক্ৰিকেটত স্বৰ্ণ পদক লাভ কৰিব। ভাৰতে মঙলবাৰে হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ পঢ়ি দিছো। অসম ক্ষিপ্ৰতাৰে উত্তৰ পূবৰ শক্তিখণ্ডৰ প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বিগত 5 বছৰত প্ৰায় 85,000 শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্ৰীৰ প্ৰকাশ। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন। উমৰাংছত অহা 24 ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পৰ্যটন দিৱসৰ আয়োজন। আৰু এছিয়ান গেমছৰ হকীৰ পুৰুষ মহিলাৰ উভয় শাখাত প্ৰথমখন খেলত ভাৰতৰ জয়। সন্ধিয়াৰ আঞ্চলিক বাতৰিত এতিয়ালৈ ইমানেই। সন্ধিয়া 7:10 পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: Iya. বাতৰি হৈতে মই অংকুৰ জ্যোতি শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, শেহতীয়াকৈ সংঘটিত প্ৰাকৃতিক দুৰ্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংগত জলবায়ু কাৰ্যপ্ৰণালীৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰতিনিধিত্ব কৰিব। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় সেথে আজি মিৰাটত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰবেটিক দলটোৱে প্ৰদৰ্শন কৰা বিমানৰ উৰণ কৌশল প্ৰত্যক্ষ কৰে। নেপালৰ বিধ্বংসী বানৰ পাছত এতিয়াও সন্ধানী লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে আৰু ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছৰ জৰিয়তে অভিযান আৰম্ভ কৰিছে। শেহতীয়াকৈ সংঘটিত প্ৰাকৃতিক দুৰ্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংগত জলবায়ু কাৰ্যপ্ৰণালীৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সন্ধিয়া জলবায়ুৰ দিশ তথা পৰিৱেশৰ ভৱিষ্যৎ সন্দৰ্ভত আয়োজিত এখন আলোচনা সত্ৰৰ সামৰণি অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গোলকীয় বৈজ্ঞানিকসকলে পৰিৱেশ শংকা গুৰুতৰ হৈ পৰা বুলি বাৰে বাৰে সকীয়াই দিছে। এই সমস্যাটো সমাধান কৰাৰ লগতে এই দিশত অধিক ক্ষয় হোৱাৰ পৰা ৰক্ষা পৰিবলৈ আঞ্চলিক, স্থানীয় তথা আন্তৰ্জাতিক পৰ্যায়ত সকলো পক্ষৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে জলবায়ু পৰিৱৰ্তনৰ জৰিয়তে মানৱ জাতিৰ অস্তিত্বলৈ বিভিন্ন পৰ্যায়ত ভাবুকি আহি পৰিছে। তেওঁ পৰিৱেশ সম্পৰ্কীয় অসমতা সন্দৰ্ভত জৈৱ বৈচিত্ৰ হানি, পৰিষ্কাৰ জলৰ পৰিমাণ হ্ৰাস তথা ভূমি অৱক্ষয়ৰ উদাহৰণ দাঙি ধৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জলৰ নাটনি হোৱা অঞ্চলসমূহৰ বাসিন্দাসকলৰ বাবে কৃষি পামসমূহৰ ক্ষেত্ৰত কম স্থানত অধিক সামগ্ৰী উৎপাদন কৰাৰ বিশেষ ব্যৱস্থা উপযোগী। তেওঁ কয় যে পৰিৱেশ সম্পৰ্কীয় আইনী বিষয়সমূহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ন্যায়াধিকৰণে বুজন সংখ্যক বিবাদ নিষ্পত্তি কৰা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশত অনাময় ব্যৱস্থাপনা, বায়ুৰ মান তথা নৈসমূহৰ ব্যৱস্থাপনা সন্দৰ্ভত ন্যায়াধিকৰণে এটা সক্ৰিয় আন্তঃগাঁথনিৰ বিকাশ ঘটাইছে।
1: हाल के समय में हुई अनेक प्राकृतिक आपदाओं ने यह स्पष्ट किया है कि क्लाइमेट इम्पैक्ट्स को कम करने के लिए सशक्त क्लाइमेट एक्शन करना आवश्यक है। विश्व का वैज्ञानिक समुदाय चेतावनी दे रहे हैं कि क्लाइमेट रिस्क बहुत गंभीर हो चुका है। इनकी यथासंभव रोकथाम और सामना करने के लिए स्थानीय, क्षेत्रीय और वैश्विक सभी स्तर पर स्टेक होल्डर्स के बीच सक्रिय सहयोग की सुदृढ़ आवश्यकता है।
0: এই অনুষ্ঠানত কেন্দ্ৰীয় শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্ৰী মনোহৰ লাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভি ভি নাগাৰত্ন, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱ, চলচ্চিত্ৰ জেনেৰেল তুষাৰ মেহতায়ো ভাষণ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81সংখ্যক অধিৱেশনৰ অতি গুৰুত্বপূৰ্ণ সপ্তাহটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিব। অহা 26 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81সংখ্যক অধিৱেশনৰ উচ্চ পৰ্যায়ৰ এখন বৈঠকত তেওঁ ভাষণ দিয়াৰ কথা। ডঃ জয়শংকৰে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি কেইবাখনো বহুপাক্ষিক আৰু দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সঞ্জয় সেথে আজি উত্তৰ প্ৰদেশৰ মিৰাটত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰবেটিক দলটোৱে প্ৰদৰ্শন কৰা বিমানৰ উৰণ কৌশল প্ৰত্যক্ষ কৰে। দলটোৱে প্ৰথমবাৰৰ বাবে কালি আকাশত কৰা অতুলনীয় প্ৰদৰ্শনেৰে প্ৰত্যক্ষদৰ্শীসকলক বিস্ময়াভিভূত কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচী প্ৰত্যক্ষ কৰাৰ বাবে দুদিনত শিক্ষাৰ্থী, NCC সদস্য আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকসকলকে ধৰি লক্ষাধিক লোকে গোট খায়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশেঠে এই কাৰ্যসূচীৰ জৰিয়তে বায়ুসেনাৰ পেচাদাৰিত্ব, দলীয় ঐক্য, সামৰ্থ্য আৰু নিয়মানুৱৰ্তিতা প্ৰতিফলিত হোৱা বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে দলটোৰ সাহস আৰু নিষ্ঠাৰ শলাগ লয়। উল্লেখযোগ্য যে সূৰ্য কিৰণ এৰবেটিক দলটোৱে এতিয়ালৈ 30 বছৰীয়া যাত্ৰাত দেশে বিদেশে 8 শতাধিক উৰণ কৌশল প্ৰদৰ্শন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নেপালৰ বিধ্বংসী বানত 100 শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ প্ৰায় এমাহ পাছত দেশখনত এতিয়াও বানত সন্ধানহীন লোকসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে দেশখনত বানত প্ৰায় 1400 লোক নিহত হোৱাৰ লগতে

এতিয়াও প্ৰায় 6,000 লোক সন্ধানহীন হৈ আছে। দেশখনৰ ৰাছুৱা আৰু সমীপৰ জিলাসমূহত ক্ষতিগ্ৰস্ত তাপবিদ্যুৎ প্ৰকল্প তথা ধ্বংস হৈ যোৱা অঞ্চলসমূহৰ লগতে নৈসমূহৰ সমীপত এই লোকসকলক বিচাৰি অনুসন্ধান অভিযান চলাই থকা হৈছে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে নেপাল সেনাবাহিনীৰ এগৰাকী বিষয়াই কয় যে বানত ক্ষতিগ্ৰস্ত সুৰংগসমূহৰ পৰা ধ্বংস হোৱা সেইসমূহ আঁতৰ কৰিবলৈ 3-4 মাহৰ প্ৰয়োজন হ'ব। আনহাতে বানৰ ফলত অঞ্চলটোৰ বাটপথ তথা দলংসমূহৰ যথেষ্ট ক্ষতি হৈছে। চৰকাৰে ইতিমধ্যে ত্ৰিশুলী কৰিডৰৰ সমীপৰ দলংসমূহ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে।

0: প্ৰয়োজন হ'ব। আনহাতে বানৰ ফলত অঞ্চলটোৰ বাটপথ তথা দলংসমূহৰ যথেষ্ট ক্ষতি হৈছে। চৰকাৰে ইতিমধ্যে ত্ৰিশুলী কৰিডৰৰ সমীপৰ দলংসমূহ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে যোৱা আগষ্টত নেপাল তিব্বত সীমান্তত সৃষ্টি হোৱা এই বানে মধ্য আৰু উত্তৰ নেপালৰ চহৰ আৰু গাঁওসমূহ ধ্বংস কৰিছিল। সীমান্ত অঞ্চলত চীনৰো 43 গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি এই বানত দেশখনৰ 5 শতাধিক লোক সন্ধানহীন হৈ আছে। পাকিস্তানী কৰ্তৃপক্ষই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ভগ্নী আলিমা খানক আটক কৰে। খানৰ দল তেহৰিক ই ইনচাফৰ অহা সপ্তাহত পৰিকল্পিত প্ৰতিবাদৰ পূৰ্বে তেওঁক আটক কৰা হয়। আলিমা খানক লাহোৰত আটক কৰা হয় আৰু কোট লাখপাত কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়। খানে 2023 চনৰ পৰা কাৰাগাৰত বন্দী হৈ থকা তেওঁৰ 73 বছৰীয়া ভাতৃৰ মুক্তিৰ বাবে আন্দোলন অব্যাহত ৰাখিছিল। লাহোৰৰ উপায়ুক্ত মহম্মদ আজিজে আলিমা খানৰ আটকৰ আদেশ জাৰি কৰে। উল্লেখযোগ্য যে PTI দলে অহা 27 ছেপ্টেম্বৰত দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ মুক্তিৰ বাবে চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা। ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। ভাৰতে আজি জাপানৰ কাকামি গাহাৰাত অনুষ্ঠিত পুলেৰ নিজৰ প্ৰথমখন খেলত ইণ্ডোনেছিয়াক 13-1 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দিলপ্ৰীত সিঙে 4টা গ'ল দিয়ে। অভিষেক ৰাজেন্দৰ সিং, মনদীপ সিং, অধিনায়ক হৰমনপ্ৰীত সিং আৰু যুগৰাজ সিঙে 1টাকৈ গ'ল দিয়ে। ইণ্ডোনেছিয়াৰ হৈ অউলিয়া অল আৰহদে 1মাত্ৰ গ'লটো দিয়ে। ভাৰত মঙলবাৰে হ'বলগীয়া নিজৰ দ্বিতীয়খন খেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে ভাৰতৰ মহিলা হকী দলে গিফু জিলাৰ গ্ৰীণ ষ্টেডিয়ামত অনুষ্ঠিত পুল বিৰ নিজৰ প্ৰথমখন খেলত উজবেকিস্তানক 0-0 গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ দীপিকা শেহৰাৱতে 8টা গ'ল দিয়ে। ইচিকা চৌধুৰীয়ে 3টা, লালথন লৱাংগী আৰু নেহাই 2টাকৈ গ'ল দিয়ে। ভাৰতীয় মহিলা দলটো কাইলৈ পৰৱৰ্তী খেলত ইণ্ডোনেছিয়াৰ সন্মুখীন হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এছিয়ান গেমছৰ মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শিতানত ৰূপৰ পদক অৰ্জন কৰা ইলাভেনিল ভালাৰিভানক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভালাৰিভানে দৰ্শনীয় প্ৰদৰ্শনেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ভৱিষ্যতেও খেলুৱৈগৰাকীয়ে এনে সাফল্য অৰ্জন কৰাৰ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে ইলাভেনিল ভালাৰিভানে আজিৰ দিনটোৰ দ্বিতীয় পদক অৰ্জন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুগৰাকীয়ে 10 মিটাৰ এয়াৰ ৰাইফলত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ইলাভেলিন ভালাৰিভান, সোনম মাস্কৰ আৰু বিদৰ্শ বিনীতৰ দলটোৱে দেশলৈ গৌৰৱ কৰি আনিছে বুলি প্ৰকাশ কৰি দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কষ্ট আৰু দলীয় প্ৰদৰ্শনৰ বাবে এই সাফল্য অৰ্জন কৰিছে বুলি মন্তব্য কৰি তেওঁলোকৰ এই সাফল্যই দেশৰ উঠি অহা ক্ৰীড়াবিদসকলক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহেও সামাজিক মাধ্যমযোগে ইলাভেলিন ভালাৰিভান, সোনম মাস্কৰ, বিদৰ্শ বিনীতৰ দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এই ৰূপৰ পদকেৰে এছিয়ান গেমছত ভাৰতে পদক তালিকাৰ শুভাৰম্ভণি কৰিছে। উল্লেখযোগ্য যে আইচি নাগায়ে এছিয়ান গেমছত মহিলাৰ 10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙৰ দলীয় শাখাত ভাৰতে ৰূপৰ পদক অৰ্জন কৰে। ভাৰতীয় শ্বুটাৰ ইলাভেলিন ভালাৰিভান, সোনম মাস্কৰ আৰু বিদৰ্শ বিনোদে ভাৰতৰ হৈ এইবাৰৰ এছিয়ান গেমছৰ প্ৰথমটো পদক অৰ্জন কৰে। ভাৰতীয় দলটোৱে দলীয়ভাৱে মুঠ 1898 পইণ্ট লাভ কৰে। এই শিতানত চীনে সোণৰ আৰু জাপানে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আনহাতে এছিয়ান গেমছৰ মহিলাৰ ক্ৰিকেটৰ দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে বাংলাদেশক 114 ৰাণত পৰাজিত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে মঙলবাৰে হ'বলগীয়া ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। শেহতীয়াকৈ সংঘটিত প্ৰাকৃতিক দুৰ্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কাৰ্যপ্ৰণালীৰ প্ৰয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 81 সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে প্ৰতিনিধিত্ব কৰিব। প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে আজি মিৰাটত ভাৰতীয় বায়ুসেনাৰ সূৰ্যকিৰণ এৰবটিক দলটোৱে প্ৰদৰ্শন কৰা বিমানৰ উৰণ কৌশল প্ৰত্যক্ষ কৰে। নেপালৰ বিধ্বংসী বানৰ পাছত এতিয়াও সন্ধানহীনসকলক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত আছে আৰু ভাৰতীয় পুৰুষ হকী দলে এছিয়ান গেমছত জয়েৰে অভিযান আৰম্ভ কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া

0: আগবঢ়াইছোঁ কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদৰ তক্ষশীলা বিদ্যাপীঠৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।
1: আকাশবাণী তেজপুৰ আগবঢ়াইছোঁ উমলা ঘৰ।

আজিৰ উমলাঘৰ অনুষ্ঠানত লৈ আহিছোঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত তক্ষশীলা বিদ্যাপীঠৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। প্ৰথমে শুনক এটি সমবেত কণ্ঠৰ গীত। অংশগ্ৰহণ কৰিছে ৰিয়ান, ৰুহি, আয়ান, আফচিন, অদিতি, শ্ৰিয়া, আৰিছা, সুকন্যা, ৰিজা, দিলছাদ আৰু শ্ৰিয়ানে।

0: ধন্যবাদ।
1: এইবাৰ শুনক সমবেত কণ্ঠত এটি বাংলা গীত। অংশগ্ৰহণ কৰিছে আৰিতিকা, সুদীক্ষা আৰু পৰিণীতাই।
2: নমস্কাৰ।

0: ধন্যবাদ।
1: অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি হিন্দী কবিতা। অংশগ্ৰহণ কৰিছে অদিতি, শ্ৰিয়া, ৰিজা, পৰিণীতা, আৰিছা আৰু নৱ্যমে।
2: নমস্কাৰ।
3: কবিতা কা শীৰ্ষক হে ইস হামে দো য়ে ৱৰদান।
2: ইস হামে দো য়ে ৱৰদান, পঢ়ে লিখে হাম বনে মহান, ঊচ নীচ কা ভেদ মিটায়ে, হাম ধৰতী কো স্বৰ্গ বনায়ে, দিন দুখী কো হাম অপনায়ে, দুনিয়া মে হাম নাম কমায়ে, কৰে সদা হাম এসে কাম, ভাৰত কা ঊচা হোনা, ভাৰত কা ঊচা হোনা।
3: ধন্যবাদ।
4: নমস্কাৰ, মোৰ নাম হয় আয়ন চৌধুৰী। মই আজি এটা কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম হয় মৰমৰ আই। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মোহনা মিঠা মাতে পাহৰি ফাগৰ, কৰিছিল স্নেহ মোকো দুগালত চুমা খাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰেনে বোৱাই, কোনে মোক ৰাখিছিল বুকুত খুৱাই, টোপনিত লাল গাল মুখ শুনি চাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেৱে নৰিয়া দুখ পাই, একে দিলে কোনে মোৰ মুখলৈ চাই, মোৰো বুলি কান্দিছিল কাৰী হুমনীয়া, তেৱে মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেৱে অত্তত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম দুম গাই, তেৱে মোৰ পূজনীয়া মৰমৰ আই। বৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকুৱা সিজনা মন পাহৰিম, চেনে ফুকুটি মোৰ বাহু খোদাই, তজচনত হেৰা মৰমৰ আই, তজচনত হেৰা মৰমৰ আই। ধন্যবাদ।
3: নমস্কাৰ, মই আজি কাহিনী শুনানে বালি, উসকা নাম হ'ল সময় কা মহত্ব। এক জংগল মে এক চিটি আৰু এক কবুতৰ ৰহতি থি। উন দোনো কে বীচ মে বহুত দোস্তি থি। ও কবুতৰ

0: খিসা, জানু দেখিসা, জানু দেখিসা। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম আফছিন ইছলাম। মই মহতলোকৰ বাণী ক'বলৈ ওলাইছোঁ উপদেশত গৈ আৰ্খিফাল হজৰত মহম্মদ। শিক্ষাই জীৱন, জীৱনেই শিক্ষা লজ। অসিংহা পৰম ধৰ্ম মহাত্মা গান্ধী, সত্যৰ সদায় জয় মহাত্মা গান্ধী। পাপ ক্ষীণ কৰিবা, পাপী ক্ষীণ নকৰিবা যীশুখ্ৰীষ্ট। জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই যীশুখ্ৰীষ্ট। চুৰ কৰা মহাপাপ বুদ্ধদেৱ। দেশতকৈ মোমাই ডাঙৰ নহয় লাচিত বৰফুকন। নিৰক্ষৰতা মানেই জ্ঞানহীন নহয় ৰবীন্দ্ৰনাথ ঠাকুৰ। যি মোলা বাঢ়ে তাৰ দুপাততে চিন বাণীকান্ত কাকতি। ধন্যবাদ।
2: নমস্কাৰ, মোৰ নাম শ্ৰীহিয়ান বৰুৱা আৰু মই এটা আজি কবিতা আবৃত্তি কৰিব ওলাইছোঁ। কবিতাটোৰ নাম হয় ভঙীয়ামা গীত। অ' ককা হাতী, মই যে তোমাৰ নাতি, তোমাৰ তলত সোমাই থাকিম, মোক নালাগে ছাতি। মস্ত এডাল সুৰ আৰু মস্ত এটা পেট, চকু দুটা ইমান সৰু, লাজ লাগি যায় ঠেট। অ' ককা হাতী, মই যে তোমাৰ নাতি।

0: যদি দানব কাহানিবা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ
1: নমস্কাৰ মোৰ নাম মেহৰিণ জান্নাথ মই যে এটা সাধু ক'বলৈ ওলাইছোঁ সাধুটোৰ নাম হৈছে বেঙৰ সাধু এদিন এটা বেঙে ওখ গছত বগাবলৈ সিদ্ধান্ত ল'লে ভবামতেই কাম বেঙটোৱে এধাপ এধাপ কৈ ওপৰলৈ গৈ থাকিল সি বগাবলৈ আৰম্ভ কৰাৰ লগে লগে তলৰ বাকী বেংবোৰ চিঞৰিবলৈ ধৰিলে কোনোবাই ক'লে ৰৈ যোৱা কোনোবাই ক'লে নাযাবা নাযাবা আকৌ কোনোবাই ক'লে কাম নাই নেকি তোমাৰ এইবোৰ কি কৰি আছা আকৌ কোনোবাই ক'লে তললৈ নামি আহা মুঠতে তলৰ পৰা নানা দৰৰক চিঞৰ বাখৰ আৰম্ভ হ'ল কিন্তু বেংটোৱে কাৰো কথা নুশুনি আগবাঢ়ি গৈ থাকিল খোজৰ

0: খোজ ওখৰ পৰা ওখলৈ, ওপৰৰ পৰা ওপৰলৈ। যেতিয়ালৈকে সি শীৰ্ষটো পৃত্ত নহয় তেতিয়ালৈকে গৈ থাকিল। অৱশেষত সি সফল হ'ল, লক্ষ্যত উপনীত হ'ল আৰু তলত ৰৈ থকা বাকী বেংবোৰ সকলো আচৰিত হ'ল। আৰে সি কেনেকৈ পাৰিলে, সি কেনেকৈ কৰিলে, আচলতে বেংটোৱে কাণেৰে নুশুনে। সেয়েহে আন বেংবোৰে কোৱা কথাবোৰ সি শুনাই আছিল। সি ভাবিলে তলত ৰৈ থকা বাকী বেংবোৰ তাক উৎসাহ দি আছে, গতিকে আগলৈ গৈ থাকিল। এই সাধুটোৰ পৰা আমি এটি শিকিলোঁ যে আনৰ কোলাখত গুৰুত্ব নিদি নিজৰ ওপৰত থকা বিশ্বাসত আমি গুৰুত্ব দিব লাগিব। ধন্যবাদ।
1: নমস্কাৰ, মেৰা নাম শ্ৰিয়া উপাধ্যায়। আজ মই কবিতা শুনানে বালো। কবিতা কা নাম চন্দা মামা। চন্দা মামা তুম আ যাও, দুধ ভাত হমে দে যাও। মা কহতি হে মম্মা কো চিঠি লিখ কর ইয়া বুলা, 15 দিন তক তুম বড়তে আর ফির ঘর তে চলে। মুহ ছিপায় ইতনা তুমসে কহা বগর, তুম দায় হমারে ঘর, ন কবি পাশ আতে ন কবি হমকো বুলাতে। ইসলিয়ে মামা দেখো মে আয়া হুঁ মে রকে টুরাকে। ধন্যবাদ।
2: নমস্কার, মোৰ নাম সুকন্যা গগৈ। মই এটা কবিতা গাম। কবিতাটোৰ নাম হ'ল সৰু বস্তু। কবি বিদৰ্ণচন্দ্ৰ বৰুৱা। এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। কণ কণ বালি চাহি ইতে সিতে লগ লৈ সাজি দিলে ধৰণী ডাঙৰ। পল অনুপল কৰি ডাৰিণ মাছ যুগ যুগ পাৰ হৈ যায়। এটি দুটিকৈ কথা মৰমৰ মাত কথা জগতক সৰহ কৰা। অকল সুখে ভৰা নহয় জানিবা টকা, দুখো আছে সুখৰ লগত। এটি মাথো হাঁহি হৰি জগত পোহৰ কৰি সুখে বা গুৰিছে মৰত। ধন্যবাদ।
3: নমস্কাৰ, মোৰ নাম ৰহী আমিন। মই এটি কবিতা আবৃত্তি কৰিম। কবিতাৰ নাম জুম্বায়ে এটি তৰা দিয়া। জুম্বায়ে এটি তৰা দিয়া, এটি তৰা নালাগে দুটি তৰা দিয়া। পাণ নাই চোন নাই কিহত কৈ দিম, হালধীয়া চৰাই বাউদান খাই হাউতৰ পুতেকে নাও মেলি যায়। নাৱে বোলে টুলুং বুটুং, বতাই বোলে বা গদলিতে গদলিতে দবা কোবা। ধন্যবাদ।
4: অনুষ্ঠানৰ শেষত তক্ষশিলা বিদ্যাপীঠৰ শিশুসকলে পৰিৱেশন কৰিবলৈ লৈছে এটি কবিতা। অংশগ্ৰহণ কৰিছে দিলছাদ, ৰুহি, হিমনিশ, হৰিয়ান আৰু আফচিনে।
5: কবিতাৰ শিৰোনাম কোনে কি
4: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত তক্ষশিলা বিদ্যাপীঠৰ কণ কণ শিশুসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
6: উপাৰ্জনৰ এক অংশ সদায় বচাবি, কিন্তু পাৰ্টি পৰা বাচিব নোৱাৰিবি।
7: অ বাইদেউ, পাৰ্টি মোৰ, বাজেট তোৰ।
8: আৰ বি আই কয়
9: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াইছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 চনৰ ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ। চনৰ 10 মে'ত মেৰেথত আৰম্ভ হৈছিল চিপাহী বিদ্ৰোহ। লাহে লাহে এই বিদ্ৰোহে সমগ্ৰ ভাৰতত স্বাধীনতাৰ জোৱাৰ আনে। ব্ৰিটিছ প্ৰশাসনে এই বিদ্ৰোহ দমনৰ বাবে ব্যাপকৰূপে ব্যৱস্থা গ্ৰহণ কৰে। কেইবামাহ ধৰি চলা এই সংঘৰ্ষৰ পিছত বিদ্ৰোহীসকল ব্ৰিটিছ সেনাৰ অস্ত্ৰ শস্ত্ৰ আৰু সংখ্যাৰ তুলনাত কম হোৱাৰ বাবে পৰাস্ত হ'বলগীয়া হয়। আৰু 1857 চনৰ আজিৰ দিনটোতে ব্ৰিটিছ বাহিনীয়ে দিল্লীৰ ওপৰত পুনৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত বাহাদুৰ শ্বাহ জাফৰ, যিগৰাকী এই বিদ্ৰোহৰ প্ৰতীকী নেতা আছিল, গ্ৰেপ্তাৰ হয় আৰু পিছত ৰেংগুনলৈ নিৰ্বাসিত কৰা হয়। কিন্তু এই পৰাস্তয়ো দেশবাসীৰ মনত উমি উমি জ্বলি থকা স্বাধীনতাৰ জুইকুৰা নুমুৱাব পৰা নাছিল, যি পৰৱৰ্তী সময়ত পুনৰ প্ৰজ্বলিত হয় আৰু ভাৰত মাতাই স্বাধীনতা লাভ কৰে।

20 ছেপ্টেম্বৰ আজিৰ দিনটো অসমৰ ইতিহাসৰ এক স্মৰণীয় তথা আৱেগিক দিন, কাৰণ 1942 চনৰ আজিৰ দিনটোতে মাত্ৰ 17 বছৰ বয়সত গহপুৰৰ বীৰ কন্যা কনকলতা বৰুৱাই দেশৰ স্বাধীনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। 22 ডিচেম্বৰ 1924 চনত গহপুৰৰ বৰঙাবাৰীত জন্ম হৈছিল কনকলতা বৰুৱাৰ। 1942 চনত দেশজুৰি আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত দেশজুৰিৰ থানাসমূহত ভাৰতৰ জাতীয় পতাকা উত্তোলনৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে 20 ছেপ্টেম্বৰৰ দিনা হাতত জাতীয় পতাকা লৈ গহপুৰ থানাত উত্তোলনৰ বাবে আগবাঢ়িছিল তৰুণ কিশোৰ কিশোৰীৰ লগতে জ্যেষ্ঠজনৰ এটি দল। দলৰ আগত আছিল বীৰাংগনা কনকলতা বৰুৱা। শান্তিপূৰ্ণ শোভাযাত্ৰাৰে আগবঢ়া দলটিক ৰোধ কৰিবলৈ চেষ্টা কৰিছিল ব্ৰিটিছ আৰক্ষীয়ে, কিন্তু পিছ হুহুকি যোৱা নাছিল কনকলতা। তিৰংগা হাতত লৈ তেওঁ আগুৱাই যাওঁতে ব্ৰিটিছ আৰক্ষীৰ গুলী বুকু পাতি শ্বহীদ হৈছিল কনকলতা বৰুৱা। তেওঁৰ হাতৰ পৰা যাতে জাতীয় পতাকা মাটিত নপৰে সেই উদ্দেশ্যে মুকুন্দ কাকতিয়ে পতাকাখন গ্ৰহণ কৰি আগবাঢ়িছিল, কিন্তু আৰক্ষীৰ গুলীত তেওঁ নিহত হৈছিল। কনকলতা বৰুৱা সেই সাহস, দেশপ্ৰেম আৰু আত্মত্যাগে অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক অমৰ অধ্যায় ৰচনা কৰি থৈ গৈছে। তেওঁ কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী প্ৰেৰণাদায়ক বীৰাংগনা। ঊনৈছশ বিৰাল্লিছ চনৰ স্বাধীনতা আন্দোলনত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰো আছে বিশেষ অৱদান। সেই সময়ত ব্ৰিটিছৰ কুশাসনৰ পৰা মুক্ত হ'বলৈ হাতত জাতীয় পতাকা লৈ ঢেকীয়াজুলি থানাত উত্তোলন কৰিবলৈ আগবাঢ়িছিল মুক্তিযুঁজাৰুৰ এটি দল। সেই দলৰ ওপৰত ব্ৰিটিছ আৰক্ষীয়ে চলাইছিল নিৰ্বিচাৰ গুলী, য'ত 13 গৰাকী বীৰ বীৰাংগনা শ্বহীদ হৈছিল। সেইদিনা শ্বহীদ হৈছিল বৰগাঁও আৰু নাহৰবাৰী মৌজাৰ মনবৰ নাথ, মণিৰাম কছাৰী, ৰতন কছাৰী, মংগল কুৰকু, সৰুনাথ চুতীয়া, কোমলী দেৱী, খুহুলী দেৱী, লেৰেলা কছাৰী, দয়ালদাস পানিকা,

তিলেশ্বৰী বৰুৱা আৰু মহিৰাম কোচ। তেওঁলোকৰ বলিদানৰ বাবে আজি আমাৰ এই স্বাধীনতা। আজি এই শ্বহীদসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

1519 চনৰ আজিৰ দিনটোতে পৰ্তুগীজ নাৱিক ফাৰ্নিণ্ডাও মেগালানে স্পেইনৰ পৰা এক ঐতিহাসিক সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। লক্ষ্য আছিল পশ্চিম দিশে সমুদ্ৰ পথে গৈ মছলা দ্বীপপুঞ্জত উপনীত হোৱা। 5খন জাহাজ আৰু প্ৰায় 270গৰাকী নাৱিকৰ সৈতে আৰম্ভ হোৱা এই যাত্ৰাই পৰৱৰ্তী সময়ত মানৱ ইতিহাসৰ প্ৰথম সফল পৃথিৱী পৰিভ্ৰমণলৈ ৰূপান্তৰিত হয়।

1946 চনৰ আজিৰ দিনটোতে ফ্ৰান্সৰ সুন্দৰ চহৰ কানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল কান চলচ্চিত্ৰ মহোৎসৱ। দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ পিছত বিশ্বৰ চলচ্চিত্ৰ জগতক পুনৰ একত্ৰিত কৰাৰ এক সাংস্কৃতিক প্ৰয়াসৰ হিচাপে এই মহোৎসৱৰ যাত্ৰা আৰম্ভ হৈছিল। 1939 চনতে ইয়াক আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও যুদ্ধৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। কিন্তু 1946 চনত ই বাস্তৱত ৰূপায়িত হয়। আজি কান চলচ্চিত্ৰ মহোৎসৱ বিশ্বৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ ভিতৰত অন্যতম। ঊনৈছশ আঠানব্বৈ চনৰ আজিৰ দিনটো বিশ্বৰ তথ্য প্ৰযুক্তিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ বছৰ। এই বছৰতে লেৰী পেইজ আৰু ছেৰ্গে ব্ৰিনে ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত আৰম্ভ কৰা এটা গৱেষণা প্ৰকল্পক আনুষ্ঠানিকভাৱে এটা কোম্পানীলৈ ৰূপান্তৰিত কৰে। সেই বছৰেৰে 4 ছেপ্টেম্বৰত গুগল ইনক প্ৰতিষ্ঠিত কৰা হয়। তাৰপিছত কেলিফৰ্ণিয়াৰ মেনলো পাৰ্কৰ এটা সৰু গেৰেজৰ পৰা আৰম্ভ হয় গুগলৰ বাণিজ্যিক যাত্ৰা। আৰম্ভণিতে বেকৰব নামেৰে পৰিচিত এই ছাৰ্চ টেকন'লজিয়ে ৱেব পেজৰ মাজৰ সংযোগ আৰু গুৰুত্ব বিশ্লেষণ কৰি অধিক প্ৰাসংগিক ছাৰ্চ ৰিজাল্ট দিয়াৰ চেষ্টা কৰিছিল। এই গুগল আজি বিশ্বব্যাপী জনপ্ৰিয় ছাৰ্চিং ছাইট ৰূপে। জয়ন্ত হাজৰিকা অসমৰ সংগীত জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ, সকলোৰে পৰিচিত মৰমৰ শিল্পী ৰাণাদা নামেৰে। 1943 চনৰ আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিল। তেওঁ আছিল ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ। তেওঁ আছিল এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক। অতি কম সময়তে অসমীয়া সংগীত জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ। জয়ন্ত হাজৰিকাৰ সংগীতত হিন্দুস্তানী ধ্ৰুপদী সংগীত, পশ্চিমীয়া ৰক এণ্ড ৰোল, জেক, পশ্চিমীয়া ধ্ৰুপদী সংগীত আদিৰ সংমিশ্ৰণ দেখা যায়। লুটিঘটি, চিকমিক বিজুলী, বৃষ্টি, নতুন আশা, বনৰীয়া ফুল আদিকে ধৰি বহু ছবিত তেওঁ কণ্ঠদান কৰাৰ লগতে সংগীত পৰিচালনাও কৰিছে। আজি এইগৰাকী শিল্পীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই শুনিবলৈ পাব নিউজ হেডলাইনছ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। ধুবুৰীৰ চাপৰত 3,200 মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0: আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশৰ পৰা আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে লিখা থাকিব বুলি মন্তব্য কৰে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। চৰকাৰে ৰাজ্যত 1100খন মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে 5,508 কোটি টকা ব্যয় হৈছে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলক সোঁৱৰি ৰাজ্যৰ বিভিন্ন স্থানত শ্বহীদ দিৱস পালন কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰত ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছৰ গুলীত মৃত্যুবৰণ কৰা অমৰ শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক সশ্ৰদ্ধ স্মৰণ কৰা হয়। যশস্বী কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ 83 সংখ্যক উপজা দিন উদযাপন কৰা হয়। এই উপলক্ষে চানমাৰীৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত বিভিন্ন কাৰ্যসূচী আয়োজিত হয়। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন মুক্ত নিকা স্বচ্ছ আৰু শান্তিপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰাৰ বাবে নগাঁও জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 578 সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব। বটদ্ৰৱা সত্ৰত আজিৰে পৰা 3 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালনৰ আয়োজন কৰিছে। আৰু এছিয়ান গেমছত ভাৰতীয় পুৰুষ হকী দলে আজি ইণ্ডোনেছিয়াক 13-1 গ'লত পৰাস্ত কৰি জয়েৰে অভিযান আৰম্ভ কৰিছে। ইপিনে ভাৰতৰ মহিলা হকী দলেও পুল বিৰ নিজৰ প্ৰথমখন খেলত উজবেকিস্তানক 19-0 গ'লত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ এটি বিশেষ অনুষ্ঠান, স্বচ্ছতাই সেৱা 2026 অভিযানত যুৱক যুৱতীৰ ভূমিকা। অতিথি গীতাৰ্থ দে বৰুৱা আৰু সোণমাইনু স্বৰ্গীয়াৰী। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা হিমাংশু ভাৰত বৰা আৰু সুস্মিতা চৰকাৰৰ। প্ৰযোজনা অনুষ্ঠান কাৰ্যবাহী গৌতম নাথৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। আকাশবাণী তেজপুৰৰ এই বিশেষ অনুষ্ঠানলৈ সকলো শ্ৰোতাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। এখন পৰিষ্কাৰ, সুস্থ আৰু সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে সমগ্ৰ দেশজুৰি উদযাপিত হৈছে স্বচ্ছতাই সেৱা 2026 অভিযান। এই অভিযান কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজতে সীমাবদ্ধ নহয়, ই হৈছে এক সামাজিক দায়বদ্ধতা, এক মানসিক আৰু এক জীৱনশৈলীৰ আন্দোলন। এই মহান উদ্যোগ সফল কৰি তোলাত যুৱক যুৱতীসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁলোকৰ উদ্যম, সৃষ্টিশীলতা, স্বেচ্ছাসেৱী মনোভাৱ আৰু সামাজিক দায়িত্ববোধে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। আজিৰ এই বিশেষ অনুষ্ঠানত আমি আলোচনা কৰিম স্বচ্ছতাই সেৱা 2026ত যুৱক যুৱতীৰ ভূমিকা। আজিৰ এই বিশেষ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে গীতাৰ্থ দে বৰুৱা আৰু সোণমাইনু স্বৰ্গীয়াৰী, যিয়ে এই বিষয়ত তেওঁলোকৰ মূল্যৱান অভিজ্ঞতা, চিন্তা আৰু পৰামৰ্শ আমাৰ সৈতে ভাগ বতৰা কৰিব। তেন্তে অধিক সময় নষ্ট নকৰি আমি আদৰণি জনাইছোঁ আজিৰ অতিথি দুগৰাকীক আৰু আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান। স্বচ্ছতাই সেৱা 2026 অভিযানৰ মূল উদ্দেশ্য কি?
3: মোৰ মতে স্বচ্ছতাই সেৱা 2026 অভিযানৰ মূল উদ্দেশ্য কেৱল ৰাস্তা ঘাট বা ৰাজহুৱা স্থান পৰিষ্কাৰ কৰা নহয়, বৰং স্বচ্ছতাৰ প্ৰতি প্ৰতিজন নাগৰিকৰ দায়িত্ববোধ আৰু মানসিকতা গঢ়ি তোলা। আমি বহু সময়ত স্বচ্ছতাক কেৱল চৰকাৰ, পৌৰসভা বা স্থানীয় প্ৰশাসনৰ দায়িত্ব বুলি ভাবোঁ, কিন্তু প্ৰকৃততে এখন স্বচ্ছ সমাজ গঢ়িবলৈ চৰকাৰৰ লগতে প্ৰতিজন নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ প্ৰয়োজন। এই অভিযানৰ জৰিয়তে মানুহক আৱৰ্জনা সঠিক ঠাইত পেলোৱা, আৱৰ্জনা পৃথক কৰা, প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা আৰু নিজৰ চৌপাশ পৰিষ্কাৰ ৰখাৰ প্ৰতি উৎসাহিত কৰিব পাৰে। বিশেষকৈ যুৱ সমাজৰ মাজত এই অভ্যাস গঢ়ি তোলাটো অতিকৈ গুৰুত্বপূৰ্ণ। মই বিশ্বাস কৰোঁ স্বচ্ছতা যদি কেৱল এটা অভিযান হয় তেন্তে ইয়াৰ প্ৰভাৱ সীমিত হ'ব, কিন্তু যদি আমি স্বচ্ছতাক আমাৰ দৈনন্দিন জীৱনৰ অভ্যাস আৰু দায়িত্ব হিচাপে গ্ৰহণ কৰোঁ তেন্তে ইয়াৰ প্ৰভাৱ বহুত দূৰলৈ যাব। সেয়াই হৈছে স্বচ্ছতা সেৱাৰ প্ৰকৃত অৰ্থ।
4: ডাঙৰীয়ানী, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম, এই অভিযানত যুৱক যুৱতীৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
5: যেনেকৈ আপুনি সুধিছে যে মানে হাউ ইট ইজ ৰিলেটেড উইথ আৱাৰ ইউথ বুলি, মানে এজ আমি জানো যে ইউথ আমাৰ ফিউচাৰ হয়। চ' যেনেকৈ আমাৰ ইউথে ফিউচাৰ হয়, ফিউচাৰৰ কি মানে চব এনভাইৰনমেণ্ট লগত ৰিলেটেড হয় ফিউচাৰটো। চ' এনভাইৰনমেণ্ট ক'ব গ'লে আমাৰ স্বচ্ছ যোনটো হেল্থ আছে, হেল্থ ৰিলেটেড বুলি ক'লে হেল্থ ইজ ৰিলেটেড উইথ এনভাইৰনমেণ্ট।

0: এনভাইৰনমেণ্ট ইজ ৰিলেটেড উইথ হেল্থ, মানে আল্টিমেটলি আমি এজনে এজনক কৰ্পৰেট কৰি আছোঁ আৰু এজনে এজনৰ উইদাউট মানে আমি কৰ্পৰেট কৰি কিনে চলিব নোৱাৰোঁ। চ' যেনেকৈ কৈ গৈছে আমাৰ গীতাৰ্থই যে স্বচ্ছতা কি, তো স্বচ্ছতাটো মানে এনেকৈ বিগিনিংটো হ'ল যে মানে আমাৰ এনভাইৰনমেণ্ট, এনভাইৰনমেণ্ট বুলি কৈ আছিলে সেইটো আমি নিজৰ নিজৰ ওপৰত মানে কিবা কৰি ল'ব লাগে, কি বুলি কয়, নিজৰ পৰাই ষ্টাৰ্ট কৰিব লাগে, আনটিল বেলেগক ষ্টাৰ্ট কৰা নৰখাৰ, সেইটোৱে। আৰু বাছ ইউথে যেনেকৈ মানে আজি চব ইউথে 21st century বাবে মানে এই এজনে এজনৰ লগত ৰিলেটেড আছে, ছ'চিয়েল মিডিয়াত পষ্টিং কৰি আছে, চব মানে ছ'চিয়েল মিডিয়া থ্ৰু স্প্ৰেড হৈ আছে, চ' সেইটোৱে মই ভাবোঁ।
1: বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই অভিযানত কেনেকৈ সক্ৰিয় অংশগ্ৰহণ কৰিব পাৰে?
2: শিক্ষাৰ্থীসকলে এই অভিযানত বহু ধৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে। প্ৰথমে নিজৰ শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰিব পাৰে, নিজৰ কেম্পাছ পৰিষ্কাৰ ৰখা, আৱৰ্জনা পৃথক কৰা, প্লাষ্টিক ফ্ৰী কেম্পাছ গঢ়ি তোলা আৰু ডাষ্টবিনৰ সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰে। তাৰ লগতে শিক্ষাৰ্থীসকলে নিজ নিজ অঞ্চলত ক্লিনিং ড্ৰাইভ, বৃক্ষৰোপণ, প্লাষ্টিক কালেকশ্যন ড্ৰাইভ আৰু এৱাৰনেছ ৰেলী আয়োজন কৰিব পাৰে। তেওঁলোকে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি স্বচ্ছতা সম্পৰ্কীয় সৃষ্টিশীল কণ্টেণ্ট প্ৰচাৰ কৰিব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল, শিক্ষাৰ্থীসকলে নিজৰ ঘৰতো এই অভ্যাস আৰম্ভ কৰিব পাৰে, যেনে ৱেট ৱেষ্ট আৰু ড্ৰাই ৱেষ্ট পৃথক কৰা, ছিংগল ইউজ প্লাষ্টিক কমোৱা আৰু আৱৰ্জনা সঠিক ঠাইত পেলোৱা। মই ভাবোঁ শিক্ষানুষ্ঠান কেৱল শিক্ষা লাভ কৰাৰ স্থান নহয়, ইয়াৰ পৰাই দায়িত্বশীল নাগৰিক গঢ় লৈ উঠে। সেয়েহে শিক্ষাৰ্থীসকল যদি স্বচ্ছতা অভিযানৰ সৈতে সক্ৰিয়ভাৱে জড়িত হয়, তেন্তে ইয়াৰ প্ৰভাৱ শিক্ষানুষ্ঠানৰ সীমা অতিক্ৰম কৰি সমগ্ৰ সমাজলৈ যাব।
1: হয়, আপোনালোক যিহেতু একো একোগৰাকী মাই ভাৰতৰ স্বেচ্ছাসেৱক, গতিকে আপোনালোকে মাই ভাৰতৰ জৰিয়তে কিদৰে মানে স্বচ্ছতা অভিযান এই 2026 আগবঢ়াই নিছে, আমাৰ শ্ৰোতাসকলক অকণমান বহলাই ক'ব নেকি?
2: হয়, আমি মাই ভাৰতৰ যোগেদি বিভিন্ন স্কুল, বিভিন্ন কলেজ, বিভিন্ন জুনিয়ৰ স্কুললৈ গৈছোঁ আৰু তাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে আৰু তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোৰে লগত কথা পাতিছোঁ আৰু তেওঁলোকক বুজাইছোঁ আমি কেনেদৰে আমাৰ 4টা ডাষ্টবিনৰ কনচেপ্ট আছে, ব্লু ডাষ্টবিন, গ্ৰীণ ডাষ্টবিন, ব্লেক ডাষ্টবিন আৰু ৰেড ডাষ্টবিন। আচলতে এই যিখিনি ডাষ্টবিনৰ কনচেপ্ট আছে সেই কনচেপ্টসমূহ আমি এতিয়াহে জানিবলৈ পাইছোঁ, কিন্তু আমি যদি আমাৰ পুৰণা ঘৰৰ কথাখিনি আমি এবাৰ মনত পেলাই চাওঁ, আমাৰ মাহঁতে, আমাৰ মাহঁতৰ জেনেৰেশ্যনখিনিয়ে যিখিনি প্লাষ্টিক ৱেষ্ট আছিলে সেই প্লাষ্টিক ৱেষ্টখিনি আকৌ ব্যৱহাৰ কৰিবৰ কাৰণে এক্সট্ৰাকৈ থৈ দিয়ে। আৰু যদি আমি চাওঁ যিখিনি শাক পাচলিৰ যিখিনি গ্ৰীণ ৱেষ্ট আছে সেই গ্ৰীণ ৱেষ্টখিনি এক্সট্ৰাকৈ থয় গৰু ছাগলী খাবৰ কাৰণে, তাৰপিছত যিখিনি লোহা টিংজাতীয় বস্তু আছে সেইখিনি বস্তু এক্সট্ৰাকৈ থয় কাবাৰেক দিবৰ কাৰণে, আৰু যিখিনি বস্তু তাঁৰ হওক, বেটেৰী হওক, সেইখিনিও এক্সট্ৰাকৈ থৈ দিয়ে। গতিকে সেই কনচেপ্টটো আগৰ পৰাই চলি আহিছে, এতিয়াহে সেই কনচেপ্টটো মানে বিভিন্ন কালৰ ডাষ্টবিন হিচাপে আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ। আৰু বৰ্তমান সুপ্ৰিম কোৰ্টেও ৰায় দিছে যে নিজৰ যিখিনি আৱৰ্জনা আছে সেই নিজৰ আৱৰ্জনাৰ দায়িত্ব বৰ্তমান সম্পূৰ্ণ নিজৰ। গতিকে আমিও বিভিন্ন শিক্ষানুষ্ঠান যাওঁ মাই ভাৰতৰ টীমৰ পৰা, গৈ পেলাই তাত আমি বিভিন্ন ধৰণৰ এৱাৰনেছ ৰেলী কৰোঁ, এৱাৰনেছ কেম্প কৰোঁ, আমি তেওঁলোকৰ লগত কথা পাতোঁ কেনেদৰে এই ডাষ্টবিনৰ এৱাৰনেছসমূহ আমি তেওঁলোকৰ ঘৰত, তেওঁলোকৰ স্কুলত আৰু তেওঁলোকৰ যিখিনি পেৰিফেৰী আছে সেইখিনি আমি বিয়পাই দিব পাৰোঁ।
3: ডাঙৰীয়ানী, এতিয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাক মই আগৰ প্ৰশ্নটো সুধিলোঁ যে যুৱক যুৱতীৰ ভূমিকা কিয় গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে এইটো অভিযানত, এতিয়া মই আপোনাক সুধিব বিচাৰোঁ স্বচ্ছতা সম্পৰ্কে যুৱ সমাজৰ মাজত কেনেদৰে অধিক সজাগতা সৃষ্টি কৰিব পাৰি।
0: স্বচ্ছতাৰ যদি আমি কথা কওঁ, যুৱ প্ৰজন্মৰ ওচৰত কেনেকৈ আপুনি মানে স্প্ৰেড কৰিব পাৰিম বুলি কৈছে, সেইটো যদি আমি প্লাষ্টিকৰ ধৰা মানে কথাই ধৰি লওঁ, তো আগত এটা কনচেপ্ট কিবা হৈ আছিলে, ইউজ হৈ আছিলে যে আৰ কিউব বুলি কয়, এতিয়া ৰিডিউচ, ৰিউজ, ৰিচাইকেল, এতিয়া এইটো হৈ পৰিছে R5, যোনটো হ'ল ৰিডিউচ, ৰিউজ, ৰিচাইকেল, ৰিপাৰ্পজ আৰু ৰিফিউজ, য'ত আমি বস্তুকেইটা ৰিফিউজ কৰিব পাৰোঁ। তেনেকৈ ধৰি লওক, এনেকৈ আমি বিভিন্ন শ্বপিং মাৰ্কেটত যাওঁ যে কিবা প্লাষ্টিক নালাগা জেগাত আমি প্লাষ্টিক ইউজ কৰাটো আমি ৰিফিউজ কৰিব পাৰোঁ নিজৰ মানে, ধৰি লওক আমি শ্বপিং কৰিব গ'লোঁ বা বজাৰতে গ'লোঁ, বজাৰত নিজে লৈ যোৱা প্লাষ্টিক লৈ গৈ নিজে আনিলোঁ, বা এই প্লাষ্টিক এটা ব্যৱহাৰ কৰাটো ষ্টপ হৈ গ'ল বা বাচি গ'ল, যোনটো মানে এনভাইৰনমেণ্ট কাৰণে বহুত এটা কি বুলি ক'ম আৰু বহুত এটা ছাকচেছ এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কাৰণে। তেনেকৈ ধৰি লওক আমাৰ মলত এটা নতুন কনচেপ্ট আহিছে, ধৰি লওক আমি বিভিন্ন যদি মলত গৈছিলোঁ আগত, মল যোৱাত মানে প্লাষ্টিক ফ্ৰী দিছিলে, মানে শ্বপিং বেগ ফ্ৰী দিছিলে, যে শ্বপিং বেগৰ ফ্ৰী দিয়াৰ কাৰণ হৈছিলে মানে বিভিন্নজনে একদম একো নভবাকৈ ডাইৰেক্ট গৈছিলে আৰু লৈ আহিছিলে, কিন্তু আজিকালি আমি দেখিব পাইছোঁ, দেখি আছোঁ যে

0: যদি আমি শ্বপিং কৰিব যাওঁ, এই শ্বপিং বেগৰ এক্সট্ৰা এটা 15-20 কিবা এটা ৰেট লগাই দিয়া যায়, সেইবিলাক মানে এটা মেছেজ দিছে ছ'চাইটিক কি আমি মানে ৰিডিউচ কৰিব লাগে, ৰিফিউজ কৰিব লাগে, ৰিপাৰ্পজ কৰিব লাগে সেইবিলাক। আৰু ৰিপাৰ্পজৰ যদি আমি কথা কওঁ, ধৰি লওক আমাৰ ঘৰত ঝাৰ্চ আছে, ঝাৰ্চকেইটা আমি ডাষ্টবিন হিচাপে ইউজ কৰা সেইবিলাক। আৰু
1: সামাজিক মাধ্যম অৰ্থাৎ ছ'চিয়েল মিডিয়া এই অভিযান সফল কৰাত কিমান সহায়ক হ'ব পাৰে বুলি আপুনি ভাবে?
2: বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া হৈছে বিশেষকৈ যুৱ সমাজৰ সৈতে যোগাযোগ কৰাৰ অন্যতম শক্তিশালী মাধ্যম। এটা ভাল বাৰ্তা, ভিডিঅ' বা কেম্পেইন অতি কম সময়ৰ ভিতৰতে বহু হাজাৰ লোকৰ মাজলৈ যাব পাৰে। সেয়েহে স্বচ্ছতা সেৱা অভিযানৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। আমি ক্লিনলিনেছ চেলেঞ্জ, বিফ'ৰ এণ্ড আফটাৰ কেম্পেইন, শ্বৰ্ট ৰিলছ, ইনফৰ্মেটিভ পোষ্টাৰ্ছ আৰু এৱাৰনেছ ভিডিঅ'জৰ জৰিয়তে মানুহক অনুপ্ৰাণিত কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, কোনো যুৱকে নিজৰ অঞ্চলত ক্লিনিং ড্ৰাইভ কৰি তাৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে আন যুৱকসকলেও সেই কাম কৰিবলৈ উৎসাহিত হ'ব পাৰে। কিন্তু মই এটা কথা বিশেষভাৱে ক'ব বিচাৰোঁ, ছ'চিয়েল মিডিয়া কেম্পেইন কেৱল অনলাইনতে সীমাবদ্ধ থাকিব নালাগে। অনলাইন এৱাৰনেছৰ পৰা অফলাইন একশ্যনলৈ যাব লাগিব, অৰ্থাৎ ছ'চিয়েল মিডিয়াত আমি যি বাৰ্তা দিছোঁ সেইটো বাস্তৱ জীৱনটো পালন কৰিব লাগিব। সঠিকভাৱে ব্যৱহাৰ কৰিলে ছ'চিয়েল মিডিয়া কেৱল সজাগতাৰ মাধ্যম নহয়, ই মানুহক একেলগে কাম কৰাৰ বাবে, এক সংগত কৰাৰ বাবে শক্তিশালী মাধ্যম হৈ পৰিব।
1: আমি ছ'চিয়েল মিডিয়াৰ কথা কৈছোঁ, কিন্তু যিমানে আমি ছ'চিয়েল মিডিয়াৰ কথা নকওঁ কেলে, আমাৰ অঞ্চলত এতিয়াও এনে কিছুমান অঞ্চল আছে য'ত মোবাইলৰ নেটৱৰ্ক পৰ্যন্ত পোৱা নাযায়। গতিকে এই অঞ্চলসমূহত আমি স্বচ্ছতা সম্পৰ্কে কেনেদৰে মানে অভিযান আৰম্ভ কৰিব পাৰোঁ?
2: স্বচ্ছতা সম্পৰ্কে অভিযানৰ বাবে সেইটো কাৰণে আগতে যিহেতু ক'লোঁ যে আমি স্কুলৰ পৰাই সেই অভ্যাস আৰম্ভ কৰিব লাগিব, আমি ঘৰৰ পৰাই সেই অভ্যাস আৰম্ভ কৰিব লাগিব। যদি আমাৰ প্ৰথমতে আমি নিজৰ ৰুমটো চাফা নকৰোঁ, আমি ৰুমৰ আৱৰ্জনাসমূহ বাহিৰত গৈ পেলাই পেলাই দিওঁগৈ, আমাৰ সেই অভ্যাসসমূহে নিজৰ ঘৰৰ লগতে আমাৰ পৰিৱেশটো বিনষ্ট কৰিব। গতিকে আমি বিচাৰোঁ যে যদি ক'ৰবাত মোবাইল নেটৱৰ্ক নাথাকেও, তেতিয়াও যিহেতু আজি এটা বৰ্তমান ভাৰতবৰ্ষ হৈছে মোবাইলৰ ক্ষেত্ৰত দ্বিতীয় বৃহৎ কনজিউমাৰ, গতিকে ভাৰতত এনেকুৱা খুব কম ঠাই আছে য'ত নেটৱৰ্ক নাপায়, আৰু যিসমূহ ঠাইত একেবাৰে নেটৱৰ্ক নাপায় বৰ্তমান বিভিন্ন কণ্টেণ্ট ক্ৰিয়েশ্যন কৰিবলৈ বিভিন্ন কণ্টেণ্ট ক্ৰিয়েটৰসমূহ সেইসমূহ এলেকালৈ যায়, তেওঁলোক তথা বিভিন্ন এন জি অ'সকল তেওঁলোক যদি সেই জেগালৈ যায়, বা আমিও যদি মাই ভাৰতৰ তেওঁৰ পৰা সেইসমূহ জেগালৈ যাওঁ, তেতিয়া আমি তেওঁলোকৰ মাজত স্বচ্ছতা সম্পৰ্কে বিভিন্ন নলেজ দিব পাৰিম, বিভিন্ন তেওঁলোকক এৱাৰনেছ কৰাব পাৰিম, আৰু তাৰ জৰিয়তে সেই মোবাইলৰ নেটৱৰ্ক নোপোৱা জেগাসমূহতো আমি স্বচ্ছতা অভিযান 2026 গঢ়ি তুলিব পাৰিম।
3: প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাত কি কি ব্যৱহাৰিক পদক্ষেপ ল'ব পাৰি?
0: যেনেকৈ আপুনি সুধিলে যে আমাৰ মানে প্লাষ্টিক ইউজটো কেনেকৈ আমি ৰিডিউচ কৰিব পাৰোঁ, অফকোৰ্ছ আমি আমাৰ এটা জানা কথা আছে যে আমি মানে প্লাষ্টিক ইউজটো আমি একদম ট'টেলি বেন কৰিব নোৱাৰোঁ, যিহেতু মানে এভৰিডে আমাৰ প্লাষ্টিক ইউজটো চবৰ ঘৰতে হয়, আৰু মানে চব যাৰ জৰিয়ত আমি প্লাষ্টিক ইউজটো মিনিমাইজ কৰিব পাৰোঁ। চ' সেইবিলাক হ'ল আমাৰ মানে ছিংগল ইউজ অফ প্লাষ্টিক যোনটো আমি বেন কৰিব লাগে, যিমান নিজৰ নিজৰ মানে পাৰিব পাৰি বস্তুকেইটা নিজে কেৰি অন কৰি নিজৰ প্লাষ্টিক বেগ্স হওক বা নিজে বেগ্স কেৰি কৰাটো আমি ষ্টাৰ্ট কৰিব লাগে। আৰু কিছুমান মানে ছিংগল ইউজ বটল আছে, সেইবিলাক আমাৰ মানে যিমান পাৰোঁ আমি ৰিডিউচ কৰিব লাগে, আৰু কিছুমান মাইক্ৰ'বিটছ আছে যোনবোৰ আমি একদম ষ্টপ কৰিব লাগে। আৰু যেনেকৈ আমি সদায় একদম ফাষ্টফুড খাব যাওঁ বা বেলেগ ফুড খাব যাওঁ, সেইবিলাকত আমাৰ বহুত প্লাষ্টিক ইউজ হয়, যেনেকৈ মানে এইটো প্লাষ্টিক বেগ্ছ কিবা বনায় সেইবোৰ আমি মানে যিমান পাৰোঁ নিজে কুক কৰি খাব লাগে। আৰু এই এটা কথা কোৱা গৈছে যে মানে ছেকেণ্ড হেণ্ড আইটেমছ যদি আমি পাৰ্চেছ কৰোঁ, এই ছেকেণ্ড হেণ্ড আইটেমছ থ্ৰ' মানে প্লাষ্টিক ইউজটো কমা যায়। যেনেকৈ মানে যদি আমি ক'ব যাওঁ, কিছুমান মানে ইউটেনচিলছ আছে যোনবোৰ আমি নতুন ইউজ নকৰাকৈ সেই ছেকেণ্ড হেণ্ড লাইক চাইকেলছ বা কিছুমান কাৰ্ছ সেইবিলাক ইউজ কৰি আমি প্লাষ্টিক ৰিউজ কৰিব পাৰোঁ। তাৰ বাহিৰেও বিভিন্ন ধৰণৰ যেনেকৈ সামগ্ৰী আমাৰ ঘৰত পোৱা যায় সেইবিলাক আৰু ৰিচাইকেল কৰিব পাৰিম, ৰিউজ কৰিব পাৰিম সেইবিলাকে। আৰু তাৰপিছত আৰু যিমান পাৰোঁ আমাৰ নিজৰ এনভাইৰনমেণ্টত থকা বা আশে পাশে পোৱা আমাৰ উঠি অহা ভাইটি ভণ্টি আহতক মানে আমি বুজাব লাগিব।
1: হয়, আমি কথা পাতি আছোঁ যে প্লাষ্টিকে আমাৰ পৰিৱেশ যথেষ্ট প্ৰদূষিত কৰে, আৰু আমি প্লাষ্টিক বৰ্জনৰ ওপৰত বেছিকৈ গুৰুত্ব দি আমাৰ আলোচনাটো আগবঢ়াই নিছোঁ। গতিকে প্লাষ্টিক ব্যৱহাৰ, আমি প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰি আমি কেনেধৰণৰ বস্তুৰ ব্যৱহাৰ

0: প্ৰচলন কৰিব পাৰোঁ?
1: চাওক, সম্পূৰ্ণৰূপে প্লাষ্টিক বৰ্জন কৰাটো সম্ভৱ নহয়। প্লাষ্টিক বৰ্জন কৰিবলৈ আমি প্ৰথমতে নিজৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব লাগিব। ছিংগল ইউজ প্লাষ্টিক যেনে প্লাষ্টিকৰ বেগ, কাপ, বটল আদি যিমান পাৰি সেইবিলাক ব্যৱহাৰ কম কৰিব লাগিব, আৰু তাৰ সলনি কাপোৰৰ বেগ, ৰিইউজেবল বটল আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব। তাৰোপৰি প্লাষ্টিকৰ আৱৰ্জনা য'তে ত'তে নেপেলাই পৃথক কৰি সংগ্ৰহ কৰিব লাগিব আৰু সম্ভৱ হ'লে ৰিচাইকেলিঙৰ বাবে দিব লাগিব। তৃতীয়তে, যুৱকসকলে নিজৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ মাজত প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব লাগিব। তাৰ লগতে কলেজ বা যুৱ সংগঠনৰ উদ্যোগত প্লাষ্টিক কালেকশ্যন ড্ৰাইভ আৰু প্লাষ্টিক ফ্ৰী কেম্পেইন আমি সেইবিলাক আৰম্ভ কৰিব পাৰোঁ। মোৰ মতে প্লাষ্টিক সমস্যাৰ সমাধান কেৱল আমি চৰকাৰৰ পৰা এৰি দিলে নহ'ব, আমি গ্ৰাহক হিচাপে নিজৰ অভ্যাস সলনি কৰিলেহে প্লাষ্টিকৰ চাহিদাৰ ব্যৱহাৰ আমি কমাব পাৰিম।
0: হয়, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানটোক যথেষ্ট গুৰুত্ব দি তেওঁ আগবঢ়াই নিছে। গতিকে আপুনি কিমান দূৰ বিশ্বাস কৰে মোদী ডাঙৰীয়া কিমানখিনি সফল হৈছে বুলি আপুনি ভাবে? আপোনাৰ দৃষ্টিত তেওঁৰ এই অভিযান

0: মোৰ মতে প্লাষ্টিক সমস্যাৰ সমাধান কেৱল আমি চৰকাৰৰ পৰা এৰি দিলে নহ'ব, আমি গ্ৰাহক হিচাপে নিজৰ অভ্যাস সলনি কৰিলেহে প্লাষ্টিকৰ চাহিদাৰ ব্যৱহাৰ আমি কমাব পাৰিম।
1: হয়, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযানটোক যথেষ্ট গুৰুত্ব দি তেওঁ আগবঢ়াই নিছে। গতিকে আপুনি কিমান দূৰ বিশ্বাস কৰে মোদী ডাঙৰীয়া কিমানখিনি সফল হৈছে বুলি আপুনি ভাবে? আপোনাৰ দৃষ্টিত তেওঁৰ এই অভিযানটো কিমানখিনি সফল হৈছে বুলি আপুনি ভাবে, যিহেতু আপুনি এগৰাকী মাই ভাৰতৰ চেষ্টা সেৱকো?
0: চাওক, চৰকাৰে যিকোনো এটা অনুষ্ঠানৰ বাবে, যিকোনো এটা কামৰ বাবে সদায় এটা ভিজন দেখুৱাব। সেই ভিজনটো প্ৰশাসনে সমাজৰ মাজত লৈ যাব, আৰু সমাজ সচেতন যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলেহে সেই ভিজনটো সদায় আগবঢ়াই নিব। মোৰ মতে এই তিনিওটা পক্ষৰ মাজত, চৰকাৰ, স্থানীয় প্ৰশাসন আৰু যুৱ সমাজৰ মাজত সদায় ভাল যোগাযোগ আৰু সমন্বয়ৰ ব্যৱস্থা থাকিব লাগে। স্থানীয় পৰ্যায়ত ইউথ ক্লিনলিনেছ কমিটি বা ভলণ্টিয়াৰ নেটৱৰ্ক গঠন কৰি যুৱকসকলক প্ৰশাসনৰ সৈতে পোনপটীয়া সংযোগ কৰিব পাৰি, যিটো কাম আমি কৰি আছোঁ অলৰেডি। গতিকে সেইটোৰ এই তেনেকুৱা ধৰণৰ কামৰ জৰিয়তে আমি তেওঁৰ যিখিনি ভিজন আছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰ যিটো ভিজন আছে স্বচ্ছ ভাৰত অভিযানৰ, সেইটো আমি সম্পূৰ্ণৰূপে চেষ্টা কৰিব লাগিব সক্ষম হ'বলৈ। তাৰোপৰি আমাৰ দৰে যিসকল যুৱক আছে তেওঁলোকে নিজৰ অঞ্চলসমূহৰ সমস্যাসমূহ চিনাক্ত কৰিব লাগিব আৰু প্ৰশাসনৰ ওচৰত উপস্থাপন কৰিব লাগিব, আৰু সেই প্ৰশাসনে সেই সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সহায় আগবঢ়াব আৰু চৰকাৰে নীতি আৰু প্ৰয়োজনীয় সম্পদৰ যোগান ধৰিব। আৰু যেতিয়া কোনো অভিযান অনুষ্ঠিত হয় তেতিয়া কেৱল এদিনৰ বাবে কাৰ্যসূচী নকৰি ফ'ল' আপ ব্যৱস্থাও কৰি থাকিব লাগিব, কাৰণ এদিন ক্লিনিং ড্ৰাইভ কৰি পিছদিনা পুনৰ একে ঠাইত যদি সম্পূৰ্ণৰূপে লেতেৰা হৈ যায় তেন্তে তাৰ উদ্দেশ্য কেতিয়াও পূৰণ নহয়। সেয়েহে গভৰ্ণমেণ্ট প্লাছ এডমিনিষ্ট্ৰেশ্যন প্লাছ ইউথ পাৰ্টিচিপেণ্ট এই তিনিওটা একেলগে কৰিলেহে দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ হ'ব।
1: এই বৰ্ষৰ স্বচ্ছতাই সেৱা 2026 অভিযানত আপোনালোকে কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে?
0: বৰ্তমানো মই ইতিমধ্যে কৈছোঁৱেই যে আমি আমাৰ আশে পাশে থকা যিখিনি স্কুল আছে, যিখিনি কলেজ আছে, যিখিনি জুনিয়ৰ কলেজ আছে, আমি সকলোৱে গৈছোঁ। সকলোতে আমি তেওঁলোকৰ স্কুল অথৰিটিৰ লগত, কলেজ অথৰিটিৰ লগত, প্লাছ ষ্টুডেণ্ট ইউনিয়নৰ লগত কথা পাতিছোঁ আৰু বিভিন্ন এৱাৰনেছ ৰেলী, তাৰোপৰি এৱাৰনেছ কেম্প আমি অলৰেডি কৰিছোঁ, আৰু সেইসমূহৰ জৰিয়তে আমি চেষ্টা কৰিছোঁ যাতে প্ৰত্যেকখন স্কুলত, প্ৰত্যেকখন কলেজত স্বচ্ছতা এক অভ্যাসলৈ পৰিণত হওক। আৰু আমি যেতিয়া ফ'ল' আপ কৰিছোঁ এই গোটেইখিনি কেম্পেইন, ফ'ল' আপ কৰোঁতে আমি গম পাইছোঁ যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত, প্ৰত্যেকটো ক্লাছৰ বাহিৰত এটাকৈ বৰ্তমান ডাষ্টবিন দিয়া হৈছে। আজিকালিতো বৰ্তমানতো স্কুলত সম্ভৱ নহয় বা কলেজত সম্ভৱ নহয় যে চাৰিটা পৃথক পৃথক ডাষ্টবিন দিব, বৰ্তমান এটাই তেওঁলোকে নিজৰ অভ্যাসটো আৰম্ভ কৰিছে, আৰু সেই অভ্যাস যেতিয়া তেওঁলোকৰ নিয়মীয়াৰূপে পৰিণত হ'ব তেতিয়া আমি আকৌ যাম তেওঁলোকৰ স্কুললৈ, আকৌ যাম তেওঁলোকৰ কলেজলৈ, গৈ পেলাই তেওঁলোকক চাৰিটা ডাষ্টবিন আমি যাতে ব্যৱহাৰ কৰিব পাৰোঁ। সাধাৰণতে চাৰিটা ডাষ্টবিন ব্যৱহাৰ কৰা নহয়, গ্ৰীণ ডাষ্টবিন আৰু ব্লু ডাষ্টবিন ব্যৱহাৰ কৰা হয়। আমি সেইসমূহ বৰ্তমান আমাৰ প্ৰচেছত আছে, আমি সেয়া বৰ্তমান কৰি আছোঁ।
2: এন জি অ' আৰু যুৱ সংগঠনসমূহে এই অভিযানত কেনেধৰণৰ ভূমিকা পালন কৰি আহিছে?
3: মাই ভাৰতটো যেনেকৈ আগতো মানে এইবিলাক কামবোৰ যেনেকৈ ইউথ আৰু অৰ্গেনাইজেশ্যন যেনেকৈ এন জি অ'ৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগত কামটো চলি আহিছিলে, তেনেকুৱা মানে আৰু এনেকৈ চলিয়ে গৈ আছে। কিছুমান কৰিব লগা কাম যে আমাৰ এইটো এৰিয়াল ৰিলেটেড মানে কোনটো কাম আমি একদম মষ্ট লাগতিয়াল হৈ আছে সেইবিলাক আমি আইডেণ্টিফাই কৰোঁ লাগক, এই মানে কেনেকৈ আমি ডাষ্টবিনৰ থ্ৰ ডাষ্টবিনৰ প্ৰব্লেম বা বিভিন্ন মানে কিছুমান প্লেণ্ট ড্ৰাইভ কিবা কৰা প্লেণ্টেশ্যন প্ৰগ্ৰাম বা ক্লিনিনেছ ড্ৰাইভ প্ৰগ্ৰাম সেইবিলাক আমি কৰোঁ, আৰু ঘৰে ঘৰে কাৰ ঘৰত ডাষ্টবিন আছে ডাষ্টবিন নাই সেইবিলাক চেক কৰিছোঁ। আৰু সেই যিহেতু আমাৰ সেইটো ডাষ্টবিনৰ ইম্পৰ্টেঞ্চটো কি, যেনেকৈ ছেগ্ৰিগেশ্যন বা ৱেট ৱেষ্ট আৰু ড্ৰাই ৱেষ্ট সেইবিলাক কেনেকৈ মানে ডিফাৰেণ্ট কেনেকৈ কৰি থয়, মানে সেইবিলাক ইউজটো কেনেকৈ কৰিব পাৰোঁ, আৰু যেনেকৈ প্লাষ্টিক ইউজেছ বা এইটো ড্ৰাই ইউজেছৰ মানে মেইন মটিভটো কি, মানে ছিগ্ৰিগেট কৰা মেইন মটিভটো কি আৰু এই ৱেট ৱেষ্ট ছিগ্ৰিগেট কৰা মেইন মটিভটো কি, আমি এইবিলাক জানি মানে তেওঁলোকলৈ একদম মানে এৱেৰ কৰিব পাৰোঁ যে কেনেকৈ সজাগতা আগবঢ়াব পাৰোঁ।
2: গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত স্বচ্ছতাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ কি কি?
3: এইটো একচুৱেলি আমি ক'ব লাগিব যে গাঁৱত যিমান আমাৰ বাউণ্ডেৰীটো ডাঙৰ ডাঙৰ হয়, চবৰে এটা বাউণ্ডেৰী আছে, এই দেখিব পাৰোঁ যে আমি একদম বহুত ক্লিনকৈ থৈ আছে বস্তুবোৰ আগৰ পৰা, মানে যেনেকৈ আমাৰ আইতা ককা সেইবিলাক শিকাই, আইতা ককাহঁতে শিকাই আহিছে যে কেনেকৈ আমি জাবৰ জোঁথৰা ছাইডত থয় বা প্লাষ্টিকটো বাৰ্ণ কৰি বা প্লাষ্টিকটো এটা জেগাত থয় এই নিজৰ মানে

0: চাৰাউণ্ডিংটো কেনেকৈ থ'ব পাৰোঁ। প্লাছ আমি ইয়াত টাউন এৰিয়াত আমি দেখিব পাওঁ যে মানে যেনেকৈ মানে ঘৰৰ বাউণ্ডেৰিকেইটা ৱালকেইটা সৰু একদম মানে অলপ টাউন হয় ন, আৰু বিকজ মানে পপুলেশ্যনৰ কাৰণে সৰু, সেইবিলাক মানে আমি বেছি ইউজ দেখা পাওঁ প্লাষ্টিক এটা, আৰু তাৰ ডাম্পিংছবোৰ ইফালে ইফালে দেখা পাওঁ। চ' সেইটোৱে ডিফাৰেঞ্চ মই দেখোঁ।
1: হয়, পৰিৱেশ সংৰক্ষণ আৰু স্বচ্ছতাৰ মাজত কি সম্পৰ্ক আছে বুলি আপুনি ভাবে?
2: পৰিৱেশ সংৰক্ষণ আৰু স্বচ্ছতা ইটো সিটোৰ সৈতে গভীৰভাৱে জড়িত। আমি যি আৱৰ্জনা সৃষ্টি কৰোঁ সেইবোৰ যদি সঠিকভাৱে ব্যৱস্থাপনা নকৰোঁ তেন্তে মাটি, পানী আৰু বায়ু প্ৰদূষিত হ'ব পাৰে। বিশেষকৈ প্লাষ্টিক আৰু অন্যান্য অপচনশীল আৱৰ্জনাই পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে প্লাষ্টিক যদি নলা বা নৰ্দমাত পেলোৱা হয় তেন্তে পানীৰ প্ৰৱাহ বাধাগ্ৰস্ত হ'ব পাৰে। নদী বা জলাশয়ত পেলালে জলজ পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। সেয়েহে স্বচ্ছতা মানে কেৱল চকুত পৰাকৈ ঠাই পৰিষ্কাৰ কৰা নহয়, প্ৰকৃত স্বচ্ছতাৰ অৰ্থ হৈছে আৱৰ্জনা উৎপাদন কমোৱা, সঠিকভাৱে পৃথক কৰা আৰু বৈজ্ঞানিকভাৱে ব্যৱস্থাপনা কৰা। এইকাৰণে মই ভাবোঁ স্বচ্ছতা হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ অংশ।
1: যুৱক যুৱতীসকলে যদি নিয়মিতভাৱে স্বচ্ছতা অভিযান চলাই থাকে তেওঁলোকৰ আশে পাশে হওক বা তেওঁলোকৰ বিদ্যালয় মহাবিদ্যালয়সমূহতেই হওক, তেন্তে আমাৰ সমাজত কেনেধৰণৰ পৰিৱৰ্তন আহিব পাৰে বুলি আপুনি ভাবে?
2: নিয়মিতভাৱে যুৱক যুৱতীয়ে স্বচ্ছতা অভিযান চলালে সমাজত ইয়াৰ বহুতো ইতিবাচক আৰু দীৰ্ঘম্যাদী পৰিৱৰ্তন আহিব পাৰে। প্ৰথম আৰু দৃশ্যমান পৰিৱৰ্তন হ'ব ৰাজহুৱা স্থানসমূহ অধিক পৰিষ্কাৰ আৰু সুন্দৰ হৈ উঠা। কিন্তু ইয়াতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব মানুহৰ চিন্তা আৰু আচৰণত। যেতিয়া যুৱকসকলে নিয়মীয়াকৈ নিজৰ ইচ্ছামতে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিব তেতিয়া সমাজৰ আন লোকসকলেও নিজৰ দায়িত্বৰ বিষয়ে অধিক সচেতন হ'ব। মানুহে লাহে লাহে উপলব্ধি কৰিব যে ৰাস্তা, বজাৰ, শিক্ষানুষ্ঠান, পাৰ্ক বা ৰাজহুৱা স্থান কেৱল চৰকাৰৰ দায়িত্ব নহয়, এইবোৰ আমাৰ সকলোৰে সম্পদ আৰু সেইবোৰ পৰিষ্কাৰ ৰখাটো আমাৰ সকলোৰে দায়িত্ব। লগতে যুৱকসকলে যদি কেৱল ক্লিনিং ড্ৰাইভতে সীমাবদ্ধ নাথাকি আৱৰ্জনা পৃথকীকৰণ, প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস, পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়তে সজাগতা সৃষ্টি কৰে তেন্তে পৰিৱৰ্তন অধিক স্থায়ী হ'ব। এনে কাৰ্যসূচীৰ জৰিয়তে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক একেলগে কাম কৰাৰ সুযোগৰ সৃষ্টি হ'ব। আনহাতে এই অভিযানসমূহে যুৱকসকলৰ মাজতো নেতৃত্বৰ গুণ, দলগতভাৱে কাম কৰাৰ মানসিকতা, সময় ব্যৱস্থাপনা আৰু সামাজিক দায়িত্ববোধ বিকশিত কৰিব। তেওঁলোকে বুজিব যে সমাজৰ যিকোনো সমস্যাৰ সমাধানৰ বাবে কেৱল অভিযোগ কৰাই নহয় নিজেও আগবাঢ়ি আহি কাম কৰাটো প্ৰয়োজন। সেয়েহে মোৰ মতে নিয়মীয়া স্বচ্ছতা অভিযানৰ প্ৰকৃত ফল কেৱল পৰিষ্কাৰ ৰাস্তা বা পৰিষ্কাৰ পৰিৱেশ নহয়, ইয়াৰ জৰিয়তে মানুহৰ আচৰণ, চিন্তাধাৰা আৰু সামাজিক দায়িত্ববোধতো পৰিৱৰ্তন আহিব আৰু সেই পৰিৱৰ্তনেই এখন অধিক স্বচ্ছ, সুস্থ আৰু দায়িত্বশীল সমাজ গঢ়ি তোলাৰ ভেটি স্থাপন কৰিব।
3: স্বচ্ছ ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ ব্যক্তিগত দায়িত্ব কি হোৱা উচিত বুলি আপুনি ভাবে?
0: যেনেকৈ আপুনি সুধিলে যে মানে নিজৰ নিজৰ আমাৰ ৰ'ল এনভাইৰনমেণ্টৰ কাৰণে কি কি হ'ব, এইটো আমি মই ভাবোঁ যে আনক আঙুলিয়াই তোলাত আগত নিজক চাব লাগে। চ' মানে এনভাইৰনমেণ্টটো যদি আমি লেতেৰা দেখি আছোঁ বা বেলেগক কোৱা আগে আমি নিজক চাই মানে এই এনভাইৰনমেণ্টটো ক্লিন কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। যেনেকৈ মানে আমি বিভিন্ন এক্সাম্পল দেখি থাকোঁ ছ'চিয়েল মিডিয়া থ্ৰু। মানে ৰিচেণ্ট এটা মই ৰীলৰ কথা ক'ব যাওঁ, ৰীলত মানে এটা স্কুলত মই দেখিছিলোঁ যে প্লাষ্টিকৰ বটল এটা পেলাই থৈ দিছে আৰু বিভিন্ন এনেকৈ টিচাৰ্ছ, ষ্টুডেণ্টছ চবেই পাৰ হৈ গৈছে, কিন্তু মানে এই বটল কোনো উঠোৱা নাই, কোনো নুঠালে আনটিল এণ্ড আনলেছ মানে বহুত দেৰিৰ পিছত এজন ল'ৰা আহিল। ল'ৰাজন আছিলে ক্লাছ ছিক্সৰ, যোনে মানে এটা ভাবিল যে মই উঠাই থৈ দিওঁ বুলি উঠাই ডাষ্টবিনত পেলাই দিলে। চ' মেবি সেই ল'ৰাজনৰ ঘৰত মানে এটা এনভাইৰনমেণ্ট আছিল যে বা এটা মানে আইডিয়া আছিল প্লাষ্টিকৰ থ্ৰু যে আমি সেই প্লাষ্টিকটো মানে এনেকৈ পেলাই থ'ব নালাগে আৰু মানে কিবা চাফা কৰিব লাগে। তো মই ভাবোঁ যে এজ এ ইণ্ডিভিজুৱেল আমি যেনেকৈ দেখি আহিছোঁ আগতে, আমি ৰিচেণ্টলি এজন ভাইৰেল বয়ৰ কথা জানো মধ্যপ্ৰদেশৰ পৰা, যাৰ বয়স মাত্ৰ 20 বছৰ। তেওঁৰ নাম আছিলে সুৰেন্দ্ৰ সিং চৌধুৰী, বিট্টু তাবাহী বুলিও জনা যায়। চ' এই আজনাৰ ৰিভাৰ য'ত বায়ৰা যোন মধ্যপ্ৰদেশৰ বহুত মানে ক্লিন কৰি গৈছে, জানামতে জানামতে তেখেত মাত্ৰ 18 ইয়াৰ্ছৰ এজন যুৱক হয় আৰু বিভিন্ন আগৰ মানে ছেভিংছ আছিলে যে খুনা গৈছে যেনেকৈ মানে আমি নিউজত প্ৰচাৰ কৰা গৈছে যে 30,000 তেওঁৰ ছেভিংছ আছিলে আৰু ছেভিংছবোৰ মানে একদম কি ক'ব আমি খৰচা কৰি কেনে কেতিয়াবা এই ডাষ্টবিন কিনি কেতিয়াবা আপোনাৰ বাঁহৰ কিবা বস্তু

0: কিনি আৰু নিজৰ হেল্থ নোচোৱাকৈ মানে এটা ড্ৰাইভ আনিছে আমাৰ মানুহৰ মাজত, এটা ড্ৰাইভৰ থ্ৰু আমি মানে অল অভাৰ দ্য ৱৰ্ল্ড আমি তেওঁৰ কথা জানিব পাইছোঁ, তেওঁৰ কথা মানে গম পাইছোঁ যে মানে কেনেকৈ নিজৰ ওপৰত কিবা কৰিব লাগে। আৰু প্লাছ সেইটো মই দুখী হৈ ক'ব বিচাৰোঁ যে মানে যদিও বিদ্যুৎ আবাহী যিমান চাফা কৰিছে, নেক্সট ডে অনৱাৰ্ড আমি দেখা পাইছোঁ যে মানে বহুত এনেকৈ আহি এৰিয়াৰ মানুহে লেতেৰা কৰা দেখিছোঁ বা ডাম্পিং কৰা দেখিছোঁ বা ডাষ্টবিনটো ইফালে ইফালে পেলোৱা দেখা গৈছে। চ' সেইবিলাক নকৰি মানে আমি নিজৰ নিজৰ ওপৰত নিজৰ নিজৰ আশে পাশে চাই যে বুজাব লাগিব আৰু নিজেও বুজিব লাগিব, প্লাছ কাৰণ এনভাইৰনমেণ্ট আৰু আমি গোটেই ৱৰ্ল্ডটো এজনে এজনৰ লগত ৰিলেটেড হয় আৰু চবে এজনৰ ওচৰত চিম্বায়'ছিছ হিচাপে কাম কৰি আছে। সেইটোৱে
1: বিদ্যালয় বা মহাবিদ্যালয়ত স্বচ্ছতা সম্পৰ্কীয় প্ৰতিযোগিতা বা কাৰ্যসূচীৰ প্ৰয়োজনীয়তা কিমান?
2: বিদ্যালয় আৰু মহাবিদ্যালয় হৈছে শিক্ষাৰ্থীসকলৰ কেৱল শিক্ষা গ্ৰহণৰ স্থান নহয়, তেওঁলোকৰ চিন্তা চৰ্চা, অভ্যাস আৰু সামাজিক দায়িত্ববোধ গঢ়ি তোলাৰ এক গুৰুত্বপূৰ্ণ স্থান। সেয়েহে স্বচ্ছতা সম্পৰ্কীয় প্ৰতিযোগিতাৰ বিভিন্ন কাৰ্যসূচীৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, কিন্তু এই কাৰ্যসূচীবোৰ কেৱল এটা দিনৰ আনুষ্ঠানিক অনুষ্ঠান হৈ নাথাকি শিক্ষাৰ্থীসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত আৰু ব্যৱহাৰিক হ'ব লাগে। উদাহৰণস্বৰূপে এছে ৰাইটিং, পোষ্টাৰ মেকিং, কুইজ, ডিবেট, বেষ্ট আউট অফ ৱেষ্ট, ক্লিন ক্লাছৰুম কম্পিটিশ্যন, ক্লিন কেম্পাছ কম্পিটিশ্যন, প্লাষ্টিক ফ্ৰী কেম্পাছ চেলেঞ্জ আদি আয়োজন কৰিব পাৰি। ইয়াৰ লগতে শিক্ষাৰ্থীসকলক বাস্তৱিকভাৱে জড়িত কৰিবলৈ কেম্পাছ ক্লিন আপ ড্ৰাইভ, ৱেষ্ট ছেগ্ৰিগেশ্যন ডেমনষ্ট্ৰেশ্যন বা বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰি। কেৱল পৰিষ্কাৰ কৰাৰ কাম কৰিলেই নহয়, আৱৰ্জনা কিয় পৃথক কৰিব লাগে, প্লাষ্টিকৰ ব্যৱহাৰ কেনেকৈ কমাব পাৰি আৰু আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা কেনেকৈ কৰিব পাৰি, এই বিষয়বোৰো ব্যৱহাৰিকভাৱে শিকাব লাগিব।
3: আমি স্বচ্ছতাই সেৱা 2026 অভিযানৰ বিষয়ে যথেষ্ট কথা পাতিলোঁ, আমাৰ সময়ো শেষ হৈ আহিছে। আমি শেষত আপোনালোকক দুয়োগৰাকীকে সুধিব বিচাৰোঁ যে স্বচ্ছতাই সেৱা 2026 অভিযান সফল কৰিবলৈ দেশৰ যুৱ সমাজলৈ আপোনালোকৰ বাৰ্তা কি?
2: দেশৰ যুৱ সমাজলৈ মোৰ বাৰ্তা হ'ল, পৰিৱৰ্তনৰ বাবে আমি আন কাৰোবালৈ অপেক্ষা নকৰোঁ, পৰিৱৰ্তন নিজৰ পৰা আৰম্ভ কৰোঁ। আমি য'তেই থাকোঁ সেই ঠাইখন পৰিষ্কাৰ ৰখাৰ দায়িত্ব লওঁ, আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাওঁ, প্লাষ্টিকৰ অপব্যৱহাৰ কমাওঁ আৰু ৱেষ্ট ছেগ্ৰিগেশ্যনৰ অভ্যাস গঢ়ি তোলোঁ। আমি ছ'চিয়েল মিডিয়াত স্বচ্ছতাৰ বিষয়ে পোষ্ট কৰাৰ লগতে বাস্তৱ জীৱনতো সেইটো পালন কৰোঁ, নিজৰ বন্ধু, পৰিয়ালৰ, সমাজৰ আন লোককো এই কামত জড়িত কৰোঁ।
1: প্ৰিয় শ্ৰোতা বন্ধুসকল, এই আছিল স্বচ্ছতাই সেৱা 2026ত যুৱক যুৱতীৰ ভূমিকা বিষয়ক আমাৰ আজিৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান। আজিৰ এই অৰ্থপূৰ্ণ আলোচনাৰ মাজেৰে আমি উপলব্ধি কৰিলোঁ যে স্বচ্ছতা কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাই নহয়, ই হৈছে সুস্থ জীৱন, সজাগ নাগৰিকত্ব আৰু দায়িত্বশীল সমাজ গঢ়াৰ এক শক্তিশালী মাধ্যম। এই যাত্ৰাত যুৱক যুৱতীসকলে হ'ব পাৰে পৰিৱৰ্তনৰ সৰ্বশ্ৰেষ্ঠ দূত। আমাৰ সন্মানীয় অতিথিক আন্তৰিক ধন্যবাদ জনাইছোঁ, তেওঁৰ মূল্যৱান মতামত, অভিজ্ঞতা আৰু প্ৰেৰণাদায়ক চিন্তাধাৰা আমাৰ সৈতে ভাগ বতৰা কৰাৰ বাবে। প্ৰিয় শ্ৰোতা বন্ধুসকল, আহক আমি সকলোৱে আজিয়ে সংকল্প লওঁ, নিজৰ ঘৰ, নিজৰ বিদ্যালয়, নিজৰ কৰ্মস্থান, নিজৰ গাঁও আৰু নিজৰ চহৰ পৰিষ্কাৰ কৰি ৰাখিম, আনকো স্বচ্ছতাৰ প্ৰতি সজাগ কৰিম। কাৰণ কেৱল চৰকাৰৰ দায়িত্ব নহয়, ই আমাৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব। ইয়াৰ সৈতে আজিৰ অনুষ্ঠান সামৰিছোঁ, পুনৰ লগ পাম আকাশবাণী তেজপুৰৰ আন এক নতুন আৰু মনোগ্ৰাহী অনুষ্ঠানত। আজিৰ এই অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা সুস্মিতা সরকাৰ আৰু হিমাংশু ভাৰতবৰা, আৰু প্ৰযোজনাৰ দায়িত্বত আছিল গৌতম নাথ। সেই পৰ্যন্ত সকলোলৈ শুভেচ্ছা, সুস্থ থাকক, সচেতন থাকক আৰু ভাৰত গঢ়াৰ এই মহৎ অভিযানত নিজৰ অৱদান আগবঢ়াই থাকক। ধন্যবাদ।
4: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছোঁ শিল্পী ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ কেইটিমান লোকগীত।

শ্ৰোতাই লোকগীতৰ এই অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ আৰু নিউজন এয়াৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানৰ নিবেদন পাগলি। ৰচনা দেৱদত্ত হৰিভাও উৰুক্ৰিকৰৰ, অসমীয়া অনুবাদ মীৰা আচাৰ্যৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক পাগলি। যোশী চাহাব, গুড আফটাৰনুন।
2: গুড আফটাৰনুন কৰ্ণিক।
1: এ, আমাৰ অফিচলৈ অহা নতুন ছোৱালীজনী যে মিছ সানে, আৰে ভাই, তাই আধা পাগলী হয়।
2: আধা পাগলী?
1: আধা পাগলী
2: কেনেকৈ?
3: তোমাৰ মুখলৈ কিবা মাৰি পঠিয়ালে নেকি তাই?
1: আৰে ভাই, বৰ আচৰিত ছোৱালী তাই।
2: কথাটোনো আচলতে কি?
1: শুনক, কালি মই দুপৰীয়া আহাৰ বিৰতিৰ সময়ত আপোনাৰ ফালে আহি আছিলোঁ। বাটতে তাইক লগ পালোঁ আৰু তেতিয়া তাইৰ ফালে চাই মই হাঁহিলোঁ। তাৰপিছত তাই মোৰ কাষলৈ আহিল আৰু ক'লে, ডাৰ্লিং কৰ্ণিক, তোমাক মই খুব পছন্দ কৰোঁ। তাৰপিছত মোক সাবটি ধৰিবলৈ আগবাঢ়ি আহিল। মই মানে সেই সময়ত ইমানেই ভয় খালোঁ, কি ক'ব আৰু, কোনোবা ভদ্ৰ ছোৱালীয়ে এনেকুৱা কৰিব নেকি? পাগলী তাই, পাগলী।
4: তুমিও বৰ কিবা ধৰণৰ ল'ৰাহে কৰ্ণিক। যিকোনো ভদ্ৰ ছোৱালীক অপমান কৰি তুমি খুব আনন্দ

0: নহয় জানো?
1: মিষ্টাৰ মঞ্জৰেকাৰ, মই মিছ ছানেৰ বিষয়ে কৈ আছো, কিন্তু আপোনাৰ ইমান গা পৰিছে কিয়? কিবা হয় নেকি আপোনাৰ?
2: তেওঁ মঞ্জৰেকাৰৰ টেবুলৰ কাষতে বহে, সেই সম্পৰ্ক যথেষ্ট নহয় জানো?
0: চোৱা কৰ্ণিক, তাই মোৰ কোনো সম্পৰ্কীয় নহয়, কিন্তু তুমি মানুহটো কেনেকুৱা সেই কথা অফিচৰ সকলোৱে জানে। সকলো ছোৱালীৰ বিষয়ে তোমাৰ ভাব চিন্তা বহুত ওপৰত। তোমাৰ মাজত ক'ৰবাত মেনুফেকচাৰিং ডিফেক্ট আছে। মিছ শ্বানে যে পাগলী, তাৰ কিবা প্ৰমাণ তোমাৰ ওচৰত আছে নেকি?
1: প্ৰমাণ? মোৰ ওচৰত প্ৰমাণ আছে, সম্পূৰ্ণ প্ৰমাণ আছে।
0: তেনেহ'লে দিয়া প্ৰমাণ।
1: আপোনালোকৰ সন্মুখত যে বহি আছে মিষ্টাৰ বাপট, আপুনি তেওঁকে সুধি চাওকচোন। তেওঁৰো মোৰ দৰে একেই অনুভৱ হৈছে, নহয় জানো মিষ্টাৰ বাপট? অঁ
0: বাপট, তোমাৰ লগত তাই কি কৰিলে? কৰ্ণিকে সঁচাকে কৈছেনে?
2: অঁ কৰ্ণিকে ঠিকেই কৈছে, মিছ ছানে পাগলী হয়, সঁচা কথা। মই এই কথা সকলোকে ক'ম বুলি ভাবি আছিলোঁ। এনে ঘটনা মোৰ লগতো ঘটিছিল, কিন্তু মোৰ সাহস নহ'ল।
3: কি কোৱাহে, মিছ ছানে পাগলী, তোমাৰ লগত কি কৰিলে তাই?
1: মিষ্টাৰ মঞ্জৰেকাৰ, আপোনাৰ টেবুলৰ ওচৰত তাই বহে যদিও কেতিয়াও কাষ চপাৰ সুযোগ নিদিব, তেওঁৰ লগত বন্ধুত্বৰ পাল্লাত নপৰিব। কিন্তু পাগলী হয় তাই, আৰু পাগলৰ পৰা যিমান দূৰত থাকিব সিমানেই মংগল।
4: হে ভগৱান, নিহঁতৰ যে কি খেলা! ইমান ধুনীয়া ছোৱালীজনী যে পাগলী, সেই কথা কোনে ভাবিব বাৰু? হে বেচেৰি! এ ব'লা ব'লা, বাছ আহিল, কাইলৈ লগ পাম।

0: আরে ভাই অনার্কার, অকনমান এইফালে আহিবাচোন।
1: হয় ছাৰ।
2: ছাৰ কওক। এইটো চোৱা, এই ফাইলটো বছৰ ওচৰলৈ লৈ যোৱা আৰু মোলৈ এগিলাচ পানী লৈ আহিবা।
1: ঠিক আছে।
3: এক্সকিউজ মি মিষ্টাৰ বঞ্জাৰিকা।
2: হা, আপুনি মোক কিবা কৈছিল নেকি?
3: ক্ষমা কৰিব, মই আপোনাক অলপ কষ্ট দিওঁ, মোক কাম এটা কৰি দিবনে?
2: কাম?
3: এই কেলকুলেশ্যনটো মই বুজি পোৱা নাই, ডাটাবোৰো পোৱা নাই, আপুনি এই ফাইলটো অলপ চাওকচোন। আপুনি ইফালে ইফালে কি চাই আছে?
2: কোনফালে? একো নাই। কি কৈছিল আপুনি?
3: নাম্বাৰ মেচ হোৱা নাই, আপোনাৰ সময় আছে যদি অলপ সহায় কৰি দিয়ক না।
2: ফাইলটো ক'ত?
3: এইটো লওক।
2: এইটো মিছ চামে, এইটো চাওক, ইয়াতেই ভুল হৈ আছে, এইবোৰ আপোনাৰ মিছিং নাম্বাৰছ এইবোৰ।
3: ইমান সোনকালে আপুনি কৰি দিলে, বঢ়িয়া। মই চাৰিবাৰ ৰিকেলকুলেশ্যন কৰিলোঁ কিন্তু এই ভুলটোলৈ চকুৱে যোৱা নাছিল।
2: ইয়াতেই সকলো লাগি ধৰে, এইটো অভিজ্ঞতাৰ পৰা আহে, আপুনিও সোনকালে শিকিব। এইটো লওক আপোনাৰ ফাইল।
3: ধন্যবাদ।
2: ধন্যবাদৰ প্ৰয়োজন নাই, ইজনে সিজনক সহায় কৰাটোৱে আমাৰ কৰ্তব্য। আৰে ছয় বাজিলেই দেখোন, বাৰু মিছা নাই, মই ওলাওঁ, কাইলৈ লগ পাম।
3: মিষ্টাৰ মঞ্জাৰিকৰ, এক মিনিট ৰ'বচোন, ময়ো আপোনাৰ লগতে যাম।
2: মোৰ লগত? কিন্তু

0: আপুনি এই অফিচত কিমান দিনৰ পৰা কাম কৰি আছে?
1: প্ৰায় দুবছৰৰ পৰা। কিয়?
0: নাই, একো নাই, এনেহে সুধিছোঁ। অফিচটো ভাল?
1: অঁ, সেইটো হয় সকলোতকৈ ভাল কথা, 11:30 পৰা অফিচ আৰম্ভ হোৱাটো। পুৱাৰ যান জঁটৰ পৰাও বাচি যাওঁ আৰু সন্ধ্যা বিৰক্তিকৰ ট্ৰেফিকৰ পৰাও বাচোঁ।
0: অঁ, সেইটো হয় বাৰু। আৰু কোনোবাই ইচ্ছা কৰিলে ৰাতিপুৱা সময়কণ আন ঠাইতো কাম কৰি আহিব পাৰে।
1: আপুনি ক'ৰ পৰা বাছত উঠে?
0: মন্দিৰৰ ওচৰৰ বাছ ষ্টেণ্ডটো যে, তাৰ পৰা।
1: অঁ, হয় নেকি?
0: অঁ,
1: মইতো তাৰ বিপৰীত দিশৰ বাছ ষ্টেণ্ডতহে উঠোঁ। তেতিয়াহ'লে মই যাওঁ। নমস্কাৰ।
0: ক্ষমা কৰিব মিষ্টাৰ মঞ্জৰীকাৰ, আপোনাৰ যদি অসুবিধা নহয় আমি ক'ৰবাত চাহ একাপ খাব পাৰোঁ নেকি? চাহ একাপ খাবলৈ আজি খুব মন গৈছে।
1: ফচিলোঁ আজি।
0: কিয়? ৱাইফাই আজি ঘৰলৈ সোনকালে

0: মাতিছে নেকি?
1: ৱাইফে নহয়, মোৰ বাইদেউহে মাতিছে। সোনকালে ঘৰ পাবগৈ লাগে। বাৰু আহিছোঁ এতিয়া।
0: হ'ব বাৰু, বাই বাই।
1: ভাল বাছিলোঁ দেই আজি।

0: বাইদেউ, অ বাইদেউ, দৰজা খোল।
1: আহিছো।
2: আজিচোন বহুত দেৰি কৰিলি।
0: অঁ, অকণমান দেৰি হ'ল। আৰে, এইবোৰ কি দোকান খুলি থৈছ বাইদেউ?
2: এইবোৰ ল'ৰা ছোৱালীৰ বহি, চাবলৈ লৈছিলোঁ। তই হাত ভৰি ধুই আহগৈচোন যা, মই চাহ আনোগৈ।
0: তই চাহ খুৱাই নাই নেকি?
2: নাই, মই তোলৈকে বাট চাই আছিলোঁ। আনিছোঁ ৰ এতিয়াই। ল।
0: আৰু তোৰ?
2: ময়ো লৈছোঁ
0: বাইদেউ।
2: কি হ'ল
0: বাইদেউ? তই আৰু চাকৰি কৰিব নালাগে বুইছ?
2: চাকৰি কৰিব নালাগে? অদৰকাৰী কথাবোৰ কৈ নাথাকিবি। চাকৰি এৰি ঘৰত বহি বহি মই কি কৰিম? ব্যস্ত থাকিবৰ কাৰণেইতো মই চাকৰি কৰি আছোঁ।
0: কিন্তু ইমান কষ্ট কৰা কি প্ৰয়োজন কচোন?
2: আৰে, কিহৰনো কষ্ট? এতিয়া এইবোৰ অভ্যাস হৈ গৈছে। ৰাতিপুৱা স্কুল হোৱাৰে পৰা মোৰ দুপৰীয়াটো কিবা নাযায় নোপোৱাই হৈছে।
0: বাইদেউ, তই মোৰ কাৰণে কিমান যে কষ্ট কৰিছ! মোৰ পঢ়া শুনাৰ বাবে তই
2: বিয়াও নহ'লি, মোৰ সুখৰ কাৰণে তই গোটেই দুখৰ পাহাৰ মূৰত ল'লি, ইত্যাদি ইত্যাদি। কিনো সৰু ল'ৰাৰ দৰে কথাবোৰ কৈ থাক।
0: বাইদেউ, তই আজিলৈকে বহুত কৰিলি, হ'ল আৰু। তই এতিয়াৰ পৰা কাম কৰিব নালাগে। মোৰ দৰমহাৰে আমি দুটা সুন্দৰকৈ চলি থাকিব পাৰিম।
2: হ'ব হ'ব, কিন্তু মিষ্টাৰ শচীন মঞ্জৰেকাৰ তোৰ এই বাইৰৰ ঘৰত মন নবহে কাৰণেহে চাকৰি কৰি আছে, বুজিছ?
0: কিন্তু মই তই চাকৰি এৰি দিয়াটো বিচাৰোঁ।
2: ঠিক আছে, তই কৈছ যেতিয়া মই চাকৰি এৰি দিম, হ'বনে?
0: সঁচাকৈ?
2: বাছ, তোৰ বিয়াখন হৈ যাওক, সংসাৰ হওক, তাৰপিছত ল'ৰা ছোৱালী হওক, মই তোৰ কেঁচুৱাক কোলাত লৈ নিচুকনি গীত শুনাই আনন্দত থাকিম।
0: কিনো কৈছ বাইদেউ, তই কি গোটেই জীৱন মোৰ উপকাৰ কৰিয়ে পাৰ কৰি দিবি নেকি?
2: আৰে, নিজৰ সৰু ভাইৰ ওপৰত কি উপকাৰ? পৰিয়ালটোত আমি দুটা আছোগৈ, তই মাত্ৰ বিয়াখন পাত। গৰুপাত ছোৱালী চাইছনে নাই?
0: কিনো ক, মোৰ কাৰণে ছোৱালী চোৱাটো তোৰহে কাম।
2: পগলা কৰোবাৰ
0: পগলা।
2: হঠাৎ ইমান ভয় খালি কিয়?
0: নাই, একো নাই, এনে।
2: নহয় নহয়, কিবা এটা কথা নিশ্চয় আছে।
0: সঁচাকৈ কৈছো, একো নাই।
2: শচীন, মোৰ ফালে চা, মোৰ পৰা কি লুকুৱাইছ?
0: একো লুকুৱা নাই বাইদেউ।
2: সঁচা কথা ক, মই নজনাকৈ তই ছোৱালী পচন্দ কৰি থোৱা নাইতো?
0: নাই অ বাইদেউ, কি কথা কৈছ? সঁচা কথা ক'বলৈ গ'লে তই যেতিয়া মোক পগলা বুলি ক'লি, তেতিয়া মোৰ কিবা এটা মনত পৰি গ'ল।
2: কি?
0: 15 দিনমান হৈছে আমাৰ অফিচত নতুন ছোৱালী এজনীয়ে জইন কৰিছে। দেখিবলৈ খুব ধুনীয়া, কামো ভালদৰে কৰে, সকলো ঠিকে আছে, কিন্তু
2: কিন্তু কি?
0: সকলোৱে কয় তাই বোলে পাগলী।
2: পাগলী?
0: অঁ বাইদেউ, সুন্দৰতা আৰু বলিয়ালীৰ এই সংযোগ কিছু আচৰিত যেন লাগে।
2: কিন্তু তাইকনো সকলোৱে কিয় পাগলী বুলি কয়?
0: বাইদেউ, তাই যদি সকলোকে মোক বিয়া কৰাবা নাই বুলি সুধি ফুৰে, তেতিয়াতো সকলোৱে পাগলী বুলিয়ে ক'ব ন?
2: এনেকুৱা তোকো সুধিছে নেকি?
0: মোক এতিয়ালৈকে সোধা নাই বাৰু, কিন্তু আমাৰ অফিচৰ কৰ্ণিক আৰু বাপতক সুধিছে।
2: বৰ বিচিত্ৰ যেন লাগিছে ছোৱালীজনী, তাই চাকৰি কেনেকৈ পালে?
0: সেইটোৱেতো মই বুজি পোৱা নাই, কিন্তু শুনিবলৈ পোৱা মতে তাইৰ ইণ্টাৰভিউ বোলে বহুত ভাল হৈছিল, আৰু আমাৰ বছ বোলে তাইৰ পাৰফৰ্মেঞ্চত খুব সুখী হৈছিল। হ'ব দে, এইবোৰ কথা বাদ দে, কথা এটা শুনচোন। তহঁতৰ স্কুলত শিক্ষকৰ পদ এটা খালী আছিল নহয়? বাপতে কৈছিল তাৰ বোলে কোনোবা সম্পৰ্কীয় ভনী এগৰাকী।
2: দেৰি।

0: কেনেকৈ গ'ল নহয়? কালিয়ে এগৰাকীয়ে লৈ ল'লে, খুব ভাল ছোৱালী, বি এ বিটি, নামটো ইমান মৰম লগা, বিভাবৰী, বিভাবৰী চানে,
1: চানে, বিভাবৰী চানে। মই এতিয়া যাৰ কথা কৈ আছিলোঁ সেই অফিচৰ পাগলীগৰাকীয়ে নেকি? তাইৰ সম্পূৰ্ণ নামটো মই নাজানো, কিন্তু অফিচৰ সকলোৱে মিছ চানে বুলিয়ে মাতে।
0: তহঁতৰ মিছ চানে পাগলী হ'ব পাৰে, কিন্তু আমাৰ বিভাবৰী চানে পাগলী নহয় দেই। তাই বৰ পূজা আৰু সংস্কাৰী ছোৱালী, দেখিবলৈ বৰ ধুনীয়া।
1: আচ্ছা, আচৰিত সংযোগ যদিও সংযোগ কিন্তু আছে। তহঁতৰ তাতো মিছ চানে, মোৰ ইয়াতো মিছ চানে, একেটা দিনতে দুজনী চানে।
0: বিভাবৰী চানে কিন্তু অবিবাহিত, কথা পাতো নেকি?
1: অ' এওঁৰ আকৌ কথা শুনা, মই দুগৰাকী চানেক লৈ বিবুধিত পৰিছোঁ আৰু তই এগৰাকী চানেক ঘৰৰ বোৱাৰী কৰি অনাৰ ধান্দাত লাগি গ'লি। বাইদেউ, এই চানেৰ বাকী গান আৰু বেলেগ এদিন গাম দেই।
0: এবাৰ তাইৰ ঘৰৰ পৰা আহ, মোৰ ওচৰত তাইৰ ঠিকনা আছে। শুনচোন, এটা কাম কৰ, পৰহিলৈ দেওবাৰ নহয়, বিভাবৰী ঘৰৰ পৰা আহগৈ।
1: পাগল হৈছ নেকি তই? তাত গৈ মই কি ক'ম? বিভাবৰী মেডাম, মোৰ বাইদেৱে আপোনাৰ লগত মোৰ বিবাহ কৰোৱাৰ কথা ভাবিছে, সেয়ে মই আপোনাৰ ঘৰটো চাবলৈ আহিছোঁ। কি ভাবিব তেওঁ?
0: পাগল কৰবাৰ, তই কবি তোৰ ছোৱালীৰ বাবে এজন টিউচন মাষ্টৰৰ প্ৰয়োজন, সেয়ে আপোনাৰ ওচৰলৈ আহিছোঁ।
1: ঐ এইবাৰ শুনা, মোক এতিয়া ছোৱালীৰ বাপেকো কৰি পেলালে, আগতে বিয়াটো পাতিবলৈ দে।
0: সেইকাৰণেতো কৈছোঁ, দেওবাৰে গৈ বিভাবৰী চানেৰ ঘৰখন চাই আহ, এবাৰ লগ পাই অহাত আপত্তি কি? নহ'লে তহঁতৰ অফিচৰ জনীৰ নিচিনা মিছ চানে পাবি আকৌ, চাবি। এটা ফাইল তাইৰ ওচৰৰ পৰা আনিব লাগে, সেইটোকে আনিবলৈ মোৰ দুখ হৈ যাবি আকৌ।
1: হ'ব হ'ব, যাম বাৰু। ঐ, এতিয়া মোক কিবা এটা খাবলৈ দে।
0: আহ, ভিতৰলৈকে আহ।

0: Yes.
1: মোৰ নাম শচীন মঞ্জৰেকাৰ।
0: অ'কে অ'কে, শচীন তেণ্ডুলকাৰটো মই জানো, মহান ক্ৰিকেটাৰ, ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰ। সঞ্জয় মঞ্জৰেকাৰক ক্ৰিকেটৰ কমেণ্ট্ৰি কৰা দেখিছোঁ। আপুনি আধা এফালৰ আধা সিফালৰ? চাওক মিষ্টাৰ, আধা এওঁ আৰু আধা তেওঁ। আপুনি যদি কিবা বস্তুক বেচিবলৈ আহিছে তেতিয়াহ'লে ইয়াত কিন্তু আপোনাৰ কাম নিসিজিব। বাইদেউ আপোনাক দেখিলে কি ক'ব জানে? আগলৈ যোৱা ৰে বাবা।
1: তোমাৰ বাইদেউ বিভাৱৰী স্থানে এইদৰে কয় নেকি মাইনা? তেওঁ ঘৰত আছেনে?
0: অ, তাৰমানে আপুনি মোৰ বাইদেউক চিনি পায়? তেওঁ ঘৰত নাই, আহিবৰ হৈছে। কিন্তু তেওঁ অহাৰ আগতে মই এটা কথা আপোনাক কৈ থওঁ, যে মোৰ নাম মাইনা নহয়, সুৰেখাহে। মোৰ নামটো কি?
1: সুৰেখা।
0: ভেৰি গুড মেমৰি, গুড বয়। আপুনি এতিয়া আকৌ দৰ্জা খুলিবলৈ ক'ব নেকি? তেতিয়াহ'লে মই এটা কথা স্পষ্ট কৰি দিওঁ, যে বাইদেউ ঘৰত নাথাকিলে মই গ্ৰিলৰ ভিতৰৰ পৰাই কথা পাতোঁ। অচিনাকি লোকৰ বাবে দৰ্জা খোলাৰ অৰ্থই হ'ল নিশাৰ ক্ৰাইম চিৰিয়েলত আপোনাৰ খবৰ। আপুনিও কেতিয়াও নুখুলিব?
1: কেতিয়াও নুখুলো, কেতিয়াও নুখুলো। তুমি বিভাৱৰী চানেৰ ভনীয়েক নেকি?
0: হয়, কিন্তু মই তেওঁক বিভাৱৰী চানে বুলি নামাতোঁ, বাইদেউ বুলিহে মাতোঁ।
1: হয় নেকি? বৰ বুদ্ধিমতী ছোৱালী তুমি।
0: অঁ, সেইটো মই জানো।
1: তুমি কেনেকৈ জানিলা?
0: কাৰণ মই বুদ্ধিমতী।
1: অ' হয়তো। বাৰু তোমাৰ বাইদেউ ঘৰলৈ কেতিয়া আহিব তুমি জানানে?
0: আহিব আৰু এতিয়া, তেওঁ সোনকালে আহিম বুলিয়ে কৈ গৈছে। মোৰ বাইদেউৱে কেতিয়াও মিছা কথা নকয়, তেওঁ মিঠাই আনিম বুলি কৈ গ'লে আনেই, ননাকৈ কেতিয়াও নাথাকে। আপুনি যাব খুজিছে যদি যাওক, ৰয় যদি বাইদেউ অহালৈকে কথাই পাতোঁ, হ'বনে?
1: একদম হ'ব।
0: তাৰমানে আপুনি ৰ'ব, তেতিয়াহ'লে কথাকে পাতোঁ। নামটোতো আপুনি ক'লে। অঁ, আপুনি ক'ত থাকে আৰু ক'ত কি কাম কৰে?
1: মই এই মুম্বাইতে থাকোঁ, আৰু কাম সেইটো মই তোমাৰ বাইদেউক কম দিয়া। বাৰু কোৱাচোন,

0: বাইদেউ সোনকালে আহিবনে নে মই যাওঁগৈ?
1: চাওক, মোৰ বাইদেৱে কয় কাৰো ওপৰত নিজৰ ইচ্ছা জাপি দিব নাপায়। আপুনি যাব খুজিছে যদি যাওক।
0: বাৰু সুৰেখা, তোমাৰ বাইদেউ স্কুললৈ গৈছে নেকি?
1: আৰে আজি দেখোন দেওবাৰ, আজি আৰু স্কুললৈ ঝাৰু দিবলৈ গ'লেহে হ'ব, দেওবাৰে বন্ধ থাকে স্কুল।
0: চৰি, পাহৰি গৈছিলোঁ।
1: তেনেহ'লে আপুনি সদায় ৰাতিপুৱা যোগাসন কৰিবলৈ লওক, স্মৃতি শক্তি ভালে থাকে। আপোনাৰ নামটো শচীন মঞ্জৰেকাৰ ন? মই আপোনাক কি বুলি মাতিম? আপোনাৰ নামেৰে মাতিব নোৱাৰোঁ, মোৰ বাইদেৱে কয়
0: সৰু ল'ৰা ছোৱালীয়ে ডাঙৰৰ নাম ল'ব নাপায়, হয়নে?
1: হয়, কিন্তু আপুনি এই কথা কেনেকৈ জানিলে?
0: কাৰণ তোমাৰ দৰে মোৰো এগৰাকী বাইদেউ আছে।
1: আপোনাৰো ডাঙৰ মানুহৰো বাইক থাকে নেকি? গুড। বাইদেউ, মোৰ বা আহি গ'ল। বাইদেউ, এয়া
2: মঞ্জুৰেকাৰ।
0: আরে মিস সানে, আপনি ইয়াত?
2: মই ইয়াত থাকো বলে আপনি কেনেকৈ জানিলে?
0: সঁচা কথা কবলৈ গলে মই ইয়ালৈ বিভাবৰী সানে খেল পাবলৈ আহিছিলোঁ, কিন্তু তুমি আপুনি আচলতে ভুল মোৰেই। অফিচত আপোনাক মিছ সানে বুলিয়ে সকলোৱে মাতে, ময়ো আপোনাৰ সম্পূৰ্ণ নামটো নাজানিছিলোঁ।
1: বাইদেউ, এওঁ নহয়, বৰ আচৰিত কথা কয়। মোক কৈছে এওঁৰো বোলে এজনী বাইক আছে, আৰু দেওবাৰে যে স্কুল বন্ধ থাকে সেই কথাটো তেওঁ নাজানে। মই যেতিয়া তেওঁক কি বুলি মাতিম সুধিলোঁ, তেতিয়া আকৌ তেওঁ উত্তৰে নিদিলে। আৰু
2: সুৰেখা, তই কণ ভিতৰলৈ যাচোন।
1: হ'ব,
2: আহক ভিতৰলৈ আহক, বহক। আপুনি ইয়ালৈ কিয় আহিলে?
0: স্নেহলতা মঞ্জৰেকাৰে মোক তোমাৰ ওচৰলৈ পঠিয়াইছে, অফিচৰ কিবা ফাইলৰ কাৰণে। নহয় নহয়, টিউচন মাষ্টৰৰ কাৰণে নহয়, ফাইলৰ কাৰণেহে।
2: স্নেহলতা মঞ্জৰেকাৰ আপোনাৰ?
0: তেওঁ মোৰ বাইদেউ।
2: অহ আচ্ছা। আৰে মনে মনে থাকিলে যে, কি ভাবিছে?
0: আপোনাৰ বিষয়ে।
2: মোৰ বিষয়ে কি
0: ভাবি আছিলোঁ যে,
2: কিয়, মই দুটা চাকৰি কৰোঁ।
0: হয়,
2: নিজৰ সংসাৰখন চলোৱাৰ বাবে। মোৰ মা দেউতা এই সংসাৰত নাই, সেয়ে সৰু ভাই ভণ্টিৰ পঢ়াৰ দায়িত্ব ময়েই ল'ব লাগে।
0: মই বুজি পাওঁ, মোৰ বাইদেউ মোৰ কাৰণে বহুত কষ্ট কৰিছে আৰু আজিও কৰি আছে। সংসাৰৰ সকলো কষ্ট নিজৰ ভাগত ৰাখি মোক সুখত ৰাখিছে তেওঁ।
2: পৰিস্থিতিৰ ওচৰত সকলো হাৰ মানিব লাগে।
0: কিন্তু ঠিকেই কৈছে অৱশ্যে, মোৰ বাইদেউ কয় পৰিস্থিতিৰ প্ৰবাহত উটি যোৱাটোৱেই জীৱন। কথা এটা সুধো মিছ সানে, আমাৰ অফিচৰ কৰ্ণিকৰ লগতে দুই চাৰিজনে আপোনাৰ বিষয়ে দেখোন কিবা আবুল তাবুল কৈ থাকে।
2: কি কয়নো?
0: তেওঁলোকে কয় আপুনি
2: পাগলী হয়।
0: হয়,
2: ঠিকেইটো কয়।
0: তাৰমানে সঁচাকে আপুনি
2: কৰিব লগা হয়। নিজৰ কৰ্তব্যৰ পথত যাতে অটল হৈ থাকিব পাৰোঁ, কোনো কথাই যাতে মোক বিচলিত কৰিব নোৱাৰে, তাৰ বাবে কিছুমান কাম কৰিব লগা হয় শচীন।
0: কথাটো মই নুবুজিলোঁ।
2: মানুহৰ সুন্দৰতাই কেতিয়াবা নিজৰ বাবেই অভিশাপ হৈ পৰে। কাৰ্ণিক আৰু বাপতৰ দৰে মানুহবোৰ সদায় মোৰ পিছত লাগি থাকে, আৰু তেনেবোৰ মানুহৰ পৰা নিজক বচাবলৈ কিছুমান আচৰিত ধৰণৰ কাম কৰিবলগীয়া হয়। আৰু এটা কথা, সেনেবোৰ কামে মোক মানুহৰ পৰা দূৰত থাকিবলৈ সহায়ো কৰে। ভাবকচোন, যদি মোৰ এনে এজন ব্যক্তিৰ লগত বিয়া হয় যি মোৰ জীৱনৰ কৰ্তব্যৰ মূল পাঠক গুৰুত্ব নিদিয়ে আৰু স্বীকাৰ কৰি নলয়, মোৰ দায়িত্বখিনিৰ কথা নুবুজে, তেতিয়া কি হ'ব? কেৱল নিজৰ সুখৰ বাবে মই সিমান ডাঙৰ সিদ্ধান্ত এটা ল'ব নোৱাৰোঁ।
0: কিন্তু মানুহেতো তোমাক মানে আপোনাক পাগলী বুলিয়ে ভাবে।
2: মই সেইবোৰ কথাক গুৰুত্ব নিদিওঁ। মোৰ কেৱল ভাইটি আৰু ভণ্টিৰ লগতহে সম্পৰ্ক। আপুনিও মোক পাগলী বুলি ভাবে নেকি?
0: হেই নহয়, মই এই কথাত কেতিয়াও বিশ্বাস কৰা নাই, আৰু এই লৈ কৰ্ণিকৰ লগত মোৰ তৰ্কাতৰ্কিও হৈছে।
2: মোৰ বাবে
0: মিছ সানে, তোমাৰ কথা ভাবি

0: মোৰ বৰ আচৰিত লাগিছে, দুখো লাগিছে, সহানুভূতিও হৈছে, শ্ৰদ্ধাও জাগিছে মোৰ তোমাৰ প্ৰতি।
1: আৰু কি হৈছে কোৱা না
0: বিভাৱৰী। মোৰ সন্মুখত বাইদেউৰ উদাহৰণ আছে, যি ভায়েকৰ কাৰণে নিজৰ জীৱনটো শেষ কৰি দিলে, আৰু সম্ভৱতঃ তুমিও একেটা পথৰে যাত্ৰী বিভাৱৰী। বিভাৱৰী, এটা কথা সোধো, মোৰ লগত বিয়া হ'বানে?
1: শচীন,
0: মোকো তোমাৰ কৰ্তব্য পথৰ যাত্ৰী কৰি লোৱা। আমাৰ পৰিয়ালত তোমাক পালে মোৰ বাইদেউ খুব আনন্দিত হ'ব, সুখ পাব। কিয় হাঁহিছা? কিয়, তুমি নিবিচাৰা নেকি?
1: আপুনিও এটা পাগল।
0: পাগল?
1: পাগল, কাৰণ এনেধৰণৰ প্ৰশ্ন সোধাৰ কাৰণেই সকলোৱে মোক পাগলী বুলি কয়। আৰু এতিয়া তুমিও।

0: কিবা এটা কোৱা, কিয় মনে মনে আছা?
1: বাইদেউক কথাটো এবাৰ সুধি লোৱাটো ভাল হ'ব নেকি?
0: বিভাবৰী, বিভাবৰী, মই আজি কিমান যে সুখী! বোলা, বাইদেউৰ ওচৰলৈ এতিয়াই যাওঁ, কিন্তু তুমি তাত গৈ সহাৰ পাগলামি নকৰিবা দেই।
1: আৰু তুমিও ভাইল টিউচন মাষ্টৰ এইবোৰ নাগাবা।

মিডিয়াম ৱেভৰ 286.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ ওলাইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনক অনাৰী বোলছবিৰ লতা মংগেশকৰ আৰু মুকেশৰ কণ্ঠত দিল কি নজৰ সে শীৰ্ষক গীতটি।

চোৰাকসকল অনুষ্ঠানত এইবাৰ আগবঢ়াবলৈ ওলাইছোঁ ধনৱান বুলছবিৰ লতা মংগেশকৰ আৰু সুৰেশ ৱাদকৰৰ কণ্ঠত ইয়ে আখে দেখকৰ শীৰ্ষক গীতটি।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে আৰ বি আই অম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰ বি আই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: চাকৰি পাই গলো।
3: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: রবে হুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পোয়া যায় ন?
3: প্রথমে বাজেট বনাবলৈ শিখ।

0: তাৰ পিছত খৰচ কৰ।
1: কিন্তু বা
0: সা উপাৰ্জনৰ এক অংশ সদায় বচাবি, কিন্তু পাৰ্টি পৰা বাচিব নোৱাৰিবি।
1: অ বাইদেউ, পাৰ্টি মোৰ বাজেট তোৰ।
2: আচ্ছা, RBI কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।
4: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে।

আকাশত শ্রোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুরৰ পৰা। শ্রোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্রোতাসকল, হিন্দী বোলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত আৰাধনা বোলছবিৰ কোৰা কাগজ থা ইয়ে মন মেৰা শীৰ্ষক গীতটি।

শ্রোতা ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্রোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz, আৰু আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই একেই মিটাৰ আৰু একেই বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল ৰাজীৱ গগৈ, সমীৰ নাৰ্জাৰী আৰু অম্লানজ্যোতি দত্ত। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক অৰ্ণৱ কুমাৰ নাথৰ সৈতে আজিলৈ প্ৰচাৰণ কক্ষৰ পৰা মই ৰূপলী।